এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 26 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 10 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

0: Foreign Minister Abbas Araghchi said that no attack from the US will be left unanswered. Iranian Foreign Minister asked foreign forces to leave Strait of Hormuz or be at constant risk. In men's cricket, India A defeated Sri Lanka A by 8 runs in a close contest in the opening clash of Tri-Nation A series at the Rangiri Dambulla International Stadium in Sri Lanka yesterday. Opting to bat first, India scored 277 for 6 in stipulated 50 overs, riding on Rituraj Gaikwad's 101 runs. Fast bowler Mohammad Siraj has been withdrawn from India's squads for the upcoming T20 international series against Ireland and England. The men's selection committee has named Prasidh Krishna as Siraj's replacement for both T20I series. And that is the end of this news bulletin.
1: আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত মুকুতামালা
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে কি সংগীতত কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া মেক্সিকোৰ প্ৰভাৱ পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয় ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয় কি সংগীত কি নৃত্য কি চিত্ৰ সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ ৰবীন্দ্ৰনাথে কৈছিল অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে এই শক্তি এক মহান শক্তি কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায় খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে বাৰ্ণাৰ্ড শ্ব'ই কৈছে কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে ফৰাচী বিদ্ৰোহত আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিরিক্ত শক্তি থকা।

0: তো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ, এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: আজিৰ মুকুতামালাৰ কথাখিনি ভূপেন হাজৰিকাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে নিশাদ এছ বাকৰীৰ কণ্ঠসংগীত, ৰাগ বাহাদুৰী তৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিশাদ এছ বাকৰীৰ কণ্ঠসংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। পুৱা 9:20 বজাত প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই, বিষয় ফিফা বিশ্বকাপ ফুটবল 2026। নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম খণ্ড। পাঠ যুগুতাই আগবঢ়াব অংকুমণি বৰাই। বিয়লি 5:25 বজাত গঞা মহিলাৰ অনুষ্ঠানত চিপাঝাৰ সাতঘৰীয়াত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। দিনৰ

বুধবার অবজাত আইদেউৰ বুলনি অনুষ্ঠানত বনলতা আৰু মছলাৰ স্বাস্থ্যসন্মত দিশ এই বিষয়ে অময়া দাসৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত শুনিবলৈ পাব গীতেৰে কথাৰে। আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 8:30 বজাত গীতিমালিকাত শুনিবলৈ পাব নলিনী চৌধুৰী, মন্দিৰা লাহিৰী, বীৰেন্দ্ৰ নাথ দত্ত, অৰ্চনা মহন্ত আৰু বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ গীত। 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 6:55 বজাত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। 7:30 বজাত স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 বজাত জিলাৰ ৰেহৰূপ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু।

দিনৰ 1:10 আৰু নিশা 7:45 কবীন্দ্ৰনাথ দাসৰ কণ্ঠৰ আধুনিক গীত, 1:20 মুক্তাৰাম শৰ্মা আৰু সংগীসকলে গোৱা উজাপালি, 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত অনুপম চৌধুৰীৰ তত্বাৱধানত সুৰ সমলয়। দিনৰ 1:50 নিৰ্মালী শইকীয়াৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত, শিল্পী মঞ্জুস্না মহন্ত গোস্বামী, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মাছ পোহা পুখুৰীৰ যতন, এই বিষয়ে আলোচনা কৰিব ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু সঞ্জয় শৰ্মাই, আগ ধৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ, 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন, উদয় ভানুৰ চৰিত্ৰৰ 8ম খণ্ড, মামণি ৰয়চম গোস্বামী ৰচিত একে নামৰ উপন্যাসৰ আধাৰত অনাতাঁৰ নাট্যৰূপ আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ, 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত, নিশা 10:00 অভিলেখাগাৰৰ পৰা। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে, য'তে ত'তে থুখেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰাই ৰোগৰ বীজাণু বিস্তাৰিত হয়। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌসুমী বতা দ্বিতীয় খণ্ড। মৌসুমী হৈছে ঋতু অনুযায়ী পৰিৱৰ্তন হোৱা এক বায়ু প্ৰবাহ। ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চলৰ সমুদ্ৰৰ আশে পাশে থকা যিবোৰ ঠাইত শীত আৰু গ্ৰীষ্মকালৰ উষ্ণতাৰ পাৰ্থক্য যথেষ্ট, তেনেবোৰ ঠাইত মৌচুমী বতাহ বলে। এইবোৰ ঠাই গ্ৰীষ্মকালত কাষৰ সমুদ্ৰতকৈ বহুত বেছি উত্তপ্ত হয় আৰু শীতকালত বহুত বেছি শীতল হয়। ইয়াৰ ফলত গ্ৰীষ্মকালত সমুদ্ৰৰ পৰা স্থলভাগলৈ আৰু শীতকালত স্থলভাগৰ পৰা সমুদ্ৰলৈ নিয়মিতভাৱে বতাহ বলে। ঋতুভেদে এই বতাহৰ দিশ পৰিৱৰ্তন হয় আৰু সেইকাৰণে ইয়াক মৌচিম বা ঋতুত বলা বতাহ অথবা মৌচুমী বতাহ বোলা হয়। ঋতুক আৰবীত মৌচিম আৰু মালায়ালম ভাষাত মনচিন বোলা হয়। এনে শব্দৰ পৰাই মৌচুমী শব্দটো আহিছে বুলি ভবা হয়। আনহাতে ইংৰাজী শব্দ মনচুন পৰ্তুগীজ ভাষাৰ শব্দ। এই শব্দটো আৰবী ভাষাৰ মৌচিম শব্দৰ এক অপভ্ৰংশ বুলি কোৱা হয়। মৌচিম মানে হৈছে ঋতু। এডমাণ্ড হেলি নামৰ এজন ইংৰাজে 1686 চনতে মহাদেশ আৰু মহাসাগৰৰ উষ্ণতাৰ পৰিৱৰ্তনৰ ফলত মৌচুমী বতাহৰ উৎপত্তি হয় বুলি বৰ্ণনা কৰিছিল। গ্ৰীক আৰু ৰোমানসকলে পুৰণিকালতে পূব আফ্ৰিকা, আৰব আৰু ভাৰতবৰ্ষৰ ওপৰেৰে ঋতু অনুযায়ী পৰিৱৰ্তন হোৱা এই বায়ু প্ৰবাহৰ কথা জানিছিল। মধ্যযুগৰ আৰব ভূগোল বিজ্ঞানীসকলে এই বায়ু প্ৰবাহৰ কথা সঠিকভাৱে বৰ্ণনা কৰিব পাৰিছিল আৰু তেওঁলোকৰ দ্বাৰাই মৌচুমী শব্দটোৰ বহুল প্ৰচাৰ হৈছিল। 1498 চনত ভাস্কো দা গামা পূব আফ্ৰিকাৰ পৰা ভাৰতলৈ অহাৰ সময়ত এজন মৌচুমী বায়ু প্ৰবাহৰ জ্ঞান থকা আৰব নাৱিকে তেওঁক পথ প্ৰদৰ্শন কৰিছিল। পৃথিৱী

বিভিন্ন ঠাইত মৌচুমী আগমনৰ কাৰণ, অৱস্থানৰ সময় আৰু বৈশিষ্ট্যসমূহৰ মাজতো ভিন্নতা আছে। ভাৰতত বিহু আৰু ভাৰতৰ কাষৰীয়া অঞ্চলত সঘনে পশ্চিমা বতাহ নিম্ন অংশৰে বছৰৰ প্ৰায় সকলো সময়তে বৈ থকা অৱস্থাতে ফেব্ৰুৱাৰী মাহত পৃষ্ঠীয় পূব বতাহ 20 ডিগ্ৰী উত্তৰ অক্ষাংশমানতে থাকে। যদিও ইয়াৰ উত্তৰমুখী গতি আৰম্ভ হয় আৰু উচ্চ স্তৰৰ বায়ুৰ আমূল পৰিৱৰ্তন আৰম্ভ হয়। এইখিনি সময় মৌচুমীৰ দিশ পৰিৱৰ্তনৰ সময়। মাৰ্চ মাহৰ শেষৰ ফালে সূৰ্য বিষুৱ ৰেখাৰ ওপৰত পৰাৰ বাবে বায়ুমণ্ডলত অস্থিৰ অৱস্থা আৰম্ভ হয় আৰু লগে লগে বৰষুণ, ডাৱৰ আদিৰ সৃষ্টি হয়। উত্তৰ ভাৰতৰ ওপৰৰ বতাহ সেই সময়ত উপক্ৰান্তীয় জেট প্ৰৱাহে নিয়ন্ত্ৰণ কৰি ৰাখে আৰু পৃষ্ঠীয় বতাহ উত্তৰ পূবমুখী হৈ থাকে। এপ্ৰিল মাহত ভাৰতবৰ্ষ সূৰ্যৰ উত্তৰায়ণৰ বাবে যথেষ্ট গৰম হৈ পৰে, ফলত ইয়াত এটা নিম্ন চাপ কেন্দ্ৰৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। মে মাহত দক্ষিণ পশ্চিম মৌচুমী বতাহ সম্পূৰ্ণকৈ শ্ৰীলংকাৰ ওপৰেৰে বলিবলৈ আৰম্ভ কৰে। মে মাহত উত্তৰ ভাৰতৰ ওপৰত ট্ৰপ'স্ফিয়াৰৰ ওপৰ অংশত এক প্ৰতীপ ঘূৰ্ণীবতাহৰ সৃষ্টি হৈ এক পূবমুখী বতাহৰ আৰম্ভ হয়। উচ্চ অংশৰ ওপৰেৰে বলা এই বতাহ তিব্বত মালভূমিয়ে যথেষ্ট তাপ শোষণ কৰি বিকিৰণ কৰাৰ বাবে এক উচ্চ চাপ কেন্দ্ৰৰ সৃষ্টি হয়। সেই সময়তে ভাৰতৰ উপকূল অঞ্চলৰ আপেক্ষিক আৰ্দ্ৰতা 70% তকৈ বেছি হৈ বৰষুণ দিবলৈ আৰম্ভ কৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা

0: আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰফোর্স ডট এনআইচি ডট ইন। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনাৰ বাবে বিনিময় শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি এখন মুকলি আলোচনা চক্ৰৰ আয়োজন কৰে আৰু ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ বাটত পূৰ্বে পণ্ডিত জৱাহৰলাল নেহৰুৰ নামত থকা অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যুবৰণ কৰা পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেলেঠাৰিয়ে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব বহন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। উল্লেখযোগ্য যে 30খনতকৈও অধিক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাৰ আৰ্থ সামাজিক পটভূমিৰ পৰা দেশৰ সৰ্বোচ্চ নিৰ্বাচিত পদলৈ এই উত্থান ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই আগবঢ়োৱা সুযোগ আৰু সামাজিক গতিশীলতাৰ সমুজ্জ্বল দৃষ্টান্ত। শ্ৰীমোদীৰ নেতৃত্বৰ কালছোৱাত ভাৰত বিশ্বৰ ভিতৰতে অন্যতম দ্ৰুত বিকশিত অৰ্থনীতিৰূপে পৰিগণিত হোৱাৰ লগতে দেশে উন্নয়ন, প্ৰযুক্তি, জলবায়ুৰ সৈতে জড়িত কাৰ্যসূচী আদি ক্ষেত্ৰত বিশ্বৰ অন্যতম প্ৰভাৱশালী কণ্ঠৰূপে আত্মপ্ৰকাশ কৰিছে। এই কালছোৱাতে দেশে বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশৰ সৈতে গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তিসমূহো সম্পাদন কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলে

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্ল'বেল চাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্ৰযোগে কৈছে যে এই মাইলৰ খুঁটি কেৱল শ্ৰীমোদীৰ কাৰ্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰো প্ৰমাণ। ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীমোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে। পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপেই এটা ব্যক্তিগত ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে 20 কোটিতকৈ অধিক লোকক সাম্প্ৰতিক সময়ত দাৰিদ্ৰ্যৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ চকুত লগা কৃতিত্ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ বাৰ্তাত উভয় দেশৰ বন্ধুত্ব আৰু দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ আশা প্ৰকাশ কৰে।
1: Hello and greetings from Papua New Guinea to my friend Prime Minister Modi. Congratulations on reaching a historic milestone, the longest continuous Prime Minister of the great country of India. You have now surpassed the record as the longest serving Prime Minister of India. India remains a friend of Papua New Guinea. You personally have come here. I give respect to you as a senior leader of the Global South, and I am happy that you have now a whole record as the longest serving Prime Minister of India.
0: ইপিনে ত্ৰিনিদাদ আৰু টবেগৰ প্ৰধানমন্ত্ৰী কমলা পাৰ্চাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীৰূপে 3টা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰাৰ বিষয়তে উল্লেখ কৰে। কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেথাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশ ল'ব বুলি আশা কৰা হৈছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত বিনিময় শীৰ্ষক স্থল বন্দৰ ব্যৱস্থাপনা LPMS ব্যৱস্থাৰ উদ্বোধন কৰে। এই ব্যৱস্থাৰ মাধ্যমেৰে সমগ্ৰ দেশৰ স্থল বন্দৰসমূহত কাৰ্গো, যাত্ৰী আৰু বাহন প্ৰক্ৰিয়াকৰণক ডিজিটেল মাধ্যমত একত্ৰিত আৰু সুশৃংখলিত কৰাৰ প্ৰয়াস কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে এই পদক্ষেপে আধুনিক প্ৰযুক্তিচালিত সীমান্ত ব্যৱস্থাপনা গঢ়ি তোলাৰ দিশত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে এই মঞ্চখনে বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি বাণিজ্যৰ সুবিধা, সংযোগ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰিব। শ্ৰীশ্বাহে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ সীমান্ত সুৰক্ষিত কৰাৰ বাবে 4টা দিশৰ কৌশলৰ ওপৰত কাম কৰি আছে আৰু এই দৃষ্টিভংগীত স্থল বন্দৰ কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে বৰ্তমান সমগ্ৰ দেশত 15টা স্থল বন্দৰ কাৰ্যক্ষম হৈ আছে আৰু অহা 2 বছৰৰ পৰা 3 বছৰত নতুনকৈ 11টা স্থল বন্দৰ কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। প্ৰব্ৰজন হ্ৰাস, স্থানীয় অৰ্থনীতিৰ বিকাশ আৰু সীমান্তৰ সিপাৰৰ জনসাধাৰণৰ লগত সাংস্কৃতিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত স্থল বন্দৰসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বুলগেৰিয়া ভ্ৰমণকালত ডঃ জয়শংকৰে বুলগেৰিয়াৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰি দেশখনৰ আন আন শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত ডঃ জয়শংকৰে ফিনলেণ্ডত কুলতাৰান্তা আলোচনাৰ চতুৰ্দশ সংস্কৰণত অংশ ল'ব। এইবেলি এই আলোচনাৰ মূল বিষয় হৈছে আন্তঃৰাষ্ট্ৰীয়, আঞ্চলিক আৰু স্থানীয় প্ৰেক্ষাপটত ৰূপান্তৰমুখী বিশ্ব। ভ্ৰমণকালত ডঃ জয়শংকৰে ফিনলেণ্ডৰ বৈদেশিক মন্ত্ৰীক সাক্ষাৎ কৰাৰ উপৰি দেশখনৰ অন্য নেতাসকলৰ লগতো বৈঠকত মিলিত হ'ব। নতুন দিল্লীত ডিজিটেল গ্ৰেপ্তাৰ কেলেংকাৰীৰ বিৰুদ্ধে কালি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এখন মুকলি আলোচনাচক্ৰ আয়োজন কৰে। আলোচনাৰ অধ্যক্ষতা কৰি আয়োগৰ অধ্যক্ষ ন্যায়াধীশ ভি ৰামা সুব্ৰমণিয়ানে চাইবাৰ জালিয়াতিৰ ফলত উদ্ভৱ হোৱা ভাবুকিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি নাগৰিকৰ অধিকাৰ, মৰ্যাদা

আৰু নিৰাপত্তাৰ ওপৰত পৰা প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। শ্ৰীসুব্ৰমণিয়ানে কয় যে বিগত ছবছৰত চাইবাৰ প্ৰৱঞ্চনাৰ ফলত ভুক্তভোগীয়ে 52,900 কোটিৰ অধিক টকা হেৰুৱাইছে। ইয়াৰ ভিতৰত প্ৰায় 8% ধন ডিজিটেল গ্ৰেপ্তাৰ ভাবুকিৰে হৰলুকি কৰা হৈছে। এনে অপৰাধ প্ৰতিৰোধৰ বাবে ব্যৱহাৰিক ব্যৱস্থাৰ প্ৰয়োজনৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে আৰু ভুক্তভোগীৰ হেৰুওৱা ধন উভতাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ সঁহাৰি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ গাইকোৱাড়ে 101 আৰু অধিনায়ক তিলক বাৰ্মাই 60 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাতে 269 ৰাণত আটাইকেইটা উইকেট হেৰুৱায়। ভাৰতৰ আৰ্শাদ খান, অনুকুল ৰয়, আয়ুষ বাদনী আৰু বিপ্ৰাজ নিগমে 2টাকৈ উইকেট দখল কৰে। উজ্জীৱিত প্ৰদৰ্শনেৰে অনবদ্য শতক অৰ্জন কৰা ভাৰতৰ ঋতুৰাজ গাইকোৱাড়ক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এই দলৰ মুখামুখি হ'ব। ভাৰতৰ মহম্মদ ছিৰাজক আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া সমাগত T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ পৰা জিৰণি দিয়া হৈছে। পুৰুষৰ দল নিৰ্বাচন সমিতিয়ে ছিৰাজৰ ঠাইত প্ৰসিদ্ধ কৃষ্ণাক 2টা শৃংখলাৰ বাবে দলত অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছে। এটা বিবৃতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদে কয় যে দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় ছিজনৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক পদক্ষেপ হিচাপে চিকিৎসকৰ পৰামৰ্শ অনুসৰি খেলুৱৈগৰাকীক শৃংখলা 2টাৰ পৰা বিশ্ৰাম দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেলেঠাৰিয়ে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত স্থল বন্দৰ ব্যৱস্থাপনাৰ বাবে বিনিময় শীৰ্ষক পদক্ষেপৰ শুভাৰম্ভ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজিৰ পৰা দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে বুলগেৰিয়া আৰু ফিনলেণ্ডলৈ যাব আৰু ভাৰতৰ পুৰুষৰ এই দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এই দলক 8 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা অনুষ্ঠানটি প্ৰযোজনা কৰিছে কাৰ্তিক সূত্ৰধৰে, আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মায়।

গেলিলিও গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল। বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বজ্ৰ বা বিজুলীৰ পৰা বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছিল 1752 চনত। 1832 চনত জাৰ্মান অভিযন্তা পেট্ৰলিয়াম গেছৰ সহায়ত চলা প্ৰথম ফ'ৰ ষ্ট্ৰোক ইঞ্জিনৰ নিৰ্মাতা নিকোলাছ অট্টোৰ জন্ম হয়। ফৰাচী পদাৰ্থবিজ্ঞানী আন্দ্ৰে মেৰী এম্পিয়াৰৰ মৃত্যু হয় 1836 চনত। বিদ্যুৎ প্ৰবাহৰ এছআই একক এম্পিয়াৰ তেখেতৰ নামতেই দিয়া হৈছিল। 1890 চনৰ 10 জুন তাৰিখটো আছিল দেওবাৰ। সেইদিনাৰ পৰাই ভাৰতত

0: নোবেল বঁটা বিজয়ী সাহিত্যিক সিগ্রিড উনসেটৰ জন্ম হয় 1949 চনত। ভাৰতীয় বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ জন্ম হয় 1955 চনত। 1956 চনত ষ্টকহোমত 16 অলিম্পিক ক্ৰীড়া সমাৰোহ আৰম্ভ হয়। আজি পৰ্তুগাল দিৱস। 2000 চনত প্ৰখ্যাত ৰাজনীতিবিদ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেশ পাইলটৰ মৃত্যু হয়। দ্য ফাদাৰ অফ ছৌল খ্যাত আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় শিল্পী ৰে চাৰ্লছৰ মৃত্যু হয় 2004 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।

0: যোগাসন শিতানত আজি আমাৰ সৈতে আছে যোগ প্ৰশিক্ষক ৰাহুল সরকাৰ।
1: আজিৰ এই খণ্ডটিত মই আপোনালোকৰ আগত আধুনিক যোগ বিজ্ঞানৰ এক অতি বিশেষ মানসিক শিথিলকৰণ পদ্ধতি MSRT অৰ্থাৎ মাইণ্ড ছাউণ্ড ৰিজনেন্স টেকনিকৰ সন্দৰ্ভত কিছু প্ৰয়োজনীয় কথা ক'বলৈ ওলাইছোঁ। এই পদ্ধতিটোত ধ্বনি বা শব্দৰ কম্পন ব্যৱহাৰ কৰি আমাৰ মন আৰু শৰীৰৰ এক গভীৰ প্ৰশান্তি প্ৰদান কৰা হয়, যিয়ে মানসিক চাপ আৰু উদ্বেগ মুহূৰ্ততে দূৰ কৰাত সহায় কৰে। এই পদ্ধতিটোত প্ৰথমতে সভাখনত শুই সমগ্ৰ শৰীৰটো শিথিল কৰি ল'ব লাগে। ইয়াৰ পিছত মনতে বা মৃদু স্বৰেৰে আৰু এই তিনিটাৰ সংমিশ্ৰণত ও ধ্বনি উচ্চাৰণ কৰা হয়। এই ধ্বনিসমূহ উচ্চাৰণ কৰোঁতে শৰীৰৰ নিম্নভাগ, মধ্যভাগ আৰু মূৰৰ অংশত যি কম্পন বা ৰিজনেন্স সৃষ্টি হয় তাক গভীৰভাৱে অনুভৱ কৰিব লাগে। শেষৰ পৰ্যায়ত ওমকাৰৰ এক সুদীৰ্ঘ মানসিক জপ কৰা হয়, য'ত শব্দ লাহে লাহে সম্পূৰ্ণ নীৰৱতালৈ ৰূপান্তৰিত হয়। MSRTৰ উপকাৰিতা অপৰিসীম। বৈজ্ঞানিক গৱেষণাত দেখা গৈছে যে ই আমাৰ মগজুৰ আলফা তৰংগ বৃদ্ধি কৰে, যাৰ ফলত মানসিক চাপ, অতিমাত্ৰা চিন্তা আৰু উদ্বেগ বহুখিনি হ্ৰাস পায়। ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত, অনিদ্ৰা বা টোপনি নহা সমস্যা দূৰ কৰাত আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত বিশেষভাৱে সহায়ক। ইয়াৰ উপৰিও কৰ্কট ৰোগী বা দীৰ্ঘদিনীয়া যিকোনো ৰোগত ভুগি থকা লোকসকলৰ মানসিক মনোবল বৃদ্ধি কৰিবলৈ সহায় কৰে। এই ক্ৰিয়াটো সকলো বয়সৰ লোকেই অতি সহজে কৰিব পাৰে আৰু ইয়াৰ তেনেকুৱা বিশেষ নিষেধ নাই। কেৱল তীব্ৰ মানসিক অৱসাদ বা চিভিয়াৰ চাইক'ছিছ ৰোগত আক্ৰান্ত ব্যক্তিয়ে এগৰাকী অভিজ্ঞ যোগ বিশেষজ্ঞৰ প্ৰত্যক্ষ তত্ত্বাৱধানতহে ইয়াৰ অভ্যাস কৰা উচিত। সদায় শান্ত পৰিৱেশত আৰু খালী পেটত বা আহাৰ খোৱাৰ 2-3 ঘণ্টা পিছত ইয়াৰ অভ্যাস কৰিলে সৰ্বাধিক লাভৱান হ'ব পাৰি। সুস্থ থাকক, যোগৰ সৈতে যোগ সূত্ৰ ৰাখক। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক ৰাহুল সরকার।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ।

0: কৰা হ'ল।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সোণালী পৃষ্ঠাত নিজৰ নাম স্বৰ্ণীল আখৰেৰে লিপিবদ্ধ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ দীৰ্ঘকালীন নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অসমৰ প্ৰাকৃতিক পৰম্পৰাগত সম্পদক উন্নত প্ৰযুক্তিৰে ইউৰোপৰ বজাৰলৈ নিয়াৰ লক্ষ্যৰে গুৱাহাটীত শুভাৰম্ভণি হ'ল ব্লু ভেলী ক্লাষ্টাৰৰ। ইউৰোপৰ 90 বিলিয়ন ডলাৰৰ বজাৰত অসমৰ প্ৰৱেশ। ন্যায়ালয়ৰ চৰ্ত সাপেক্ষ সেউজ সংকেতৰ পাছতে তৎপৰ বন বিভাগ। 4খন সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ মান দেশৰ ভিতৰতে 10ম স্থানলৈ উন্নীতকৰণ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই ভাগে ভাগে বৈঠক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ। 2026-27 বৰ্ষত অনুষ্ঠিত হ'ব গুণোৎসৱ। মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ পৰা বিভিন্ন সামগ্ৰীৰ ৰপ্তানি পথ মুকলি কৰাৰ কথা ঘোষণা গুৱাহাটী কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব কপিল চৌধুৰীৰ। নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটিয়ে সদৰী কৰা অনুসৰি হাৰগিলা আৰ্মী ডঃ পূৰ্ণিমা দেৱী বৰ্মনসহ বিশ্বৰ 15 গৰাকী পৰিৱেশকৰ্মী বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ এৱাৰ্ড। ওমান উপকূলৰ সমীপত ভাৰতৰ এখন বাণিজ্যিক জাহাজত সংঘটিত ভয়ংকৰ মিছাইল আক্ৰমণৰ পিছত ভাৰতীয় উপকূলৰক্ষী বাহিনী আৰু ওমান প্ৰশাসনৰ সমন্বিত পদক্ষেপৰ ফলত জাহাজখনত থকা 24 গৰাকী ভাৰতীয় নাৱিকক সুকলমে উদ্ধাৰ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি অহা 1 জুলাইত গুৱাহাটীতে শীৰ্ষ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব। জাপানৰ পাছত এইবাৰ নেপালৰ মাটিতো নিষিদ্ধ হ'ল ভাৰতৰ আম। মাত্ৰাধিক ৰাসায়নিক কীটনাশক ব্যৱহাৰৰ অভিযোগত ভাৰতৰ আম নিষিদ্ধ কৰা হৈছে। পাৰমাণৱিক অস্ত্ৰনীতিৰ এক বৃহৎ পৰিৱৰ্তনত ভাৰতে প্ৰথমবাৰৰ বাবে 12টা পাৰমাণৱিক অস্ত্ৰ সাজু কৰি ৰাখিছে। খেলৰ পৃষ্ঠাত আছে, ছিৰিজৰ প্ৰথমখন এদিনীয়া মেচত কালি অষ্ট্ৰেলিয়াক 86 ৰাণত হৰুৱাই বাংলাদেশে। ইংলেণ্ড আৰু ৱেলছত হ'বলগীয়া মহিলাৰ T20 বিশ্বকাপ প্ৰতিযোগিতাৰ পূৰ্বে ভাৰতীয় দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ৰেংকিঙৰ শীৰ্ষ 10ৰ ভিতৰত স্থান লাভ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: বিভাগটো মই 92 চনলৈকে চাইছোঁ, 89 চনৰ পৰা 92 চনলৈকে মই কঠীয়া বিভাগ চাইছোঁ। আৰু 92 চনত মোক ড্ৰামা বিভাগৰ, নাটক বিভাগৰ অনুষ্ঠান কাৰ্যবাহী হিচাপে দায়িত্ব দিয়ে, আৰু তেতিয়াৰ পৰা মই আকৌ নাটক বিভাগ চাব লগা হয়।
1: এতিয়া আপুনি যেতিয়া যুৱবাণীৰ দায়িত্ব মাজতে কিছুদিনৰ কাৰণে লৈছিলে, সেইখিনি সময়ত আমাৰ নবীন বৰুৱা ককাইদেউ আছিলে?
0: তেতিয়াতো নবীন বৰুৱা সেই 80ৰ দশকত, মানে
1: সেইখিনি সময়ত
0: চাকৰি,
1: তাৰ লগতে আমাৰ ডক্টৰ প্ৰদীপ জ্যোতি মহন্ত আছিলে,
0: মোৰ আগতে যুৱবাণী চাইছিলে দিনেশ দাস, ৰাজেন শৰ্মা, তেওঁলোকে চাইছিলে। তাৰপিছত তেওঁলোকে অন্য দায়িত্বত আছিল, ইয়াতে আছিল। মোক মানে সেই নতুনকে আহিছোঁ আৰু ডেকা ল'ৰা বুলি ভাবি মোক মানে সেই যুৱবাণী চাবলৈ দিছিল অলপ দিন, বেছি দিন নহয় কিন্তু অলপ দিন। তাৰপিছত কিন্তু মই আকৌ পূৰ্ণ পৰ্যায়ৰ কঠিকা বিভাগ চাব লগা হ'ল।
1: কঠিকা মানে কঠিকাটো এটা মানে 3টা আখৰৰ এটা শব্দ, তাৰপিছত তাৰ লগত আলোচনা বোলা কথাটো আছে
0: তাত বহুত, তাতে সাহিত্য চৰা কঠিকা বিভাগৰ অন্তৰ্ভুক্ত, এটা অসমীয়া কঠিকা থাকে, এটা আলোচনা থাকে, প্ৰতি মাহত এটা আলোচনা থাকে, সপ্তাহত এবাৰকে, আৰু
1: মুখামুখি
0: অনুষ্ঠান এই মাহৰ অতিথি, বহুত ডাঙৰ এটা বিভাগ, সেইটো চম্ভালা দিগদাৰ হয়।
1: কিন্তু সেই কঠিকা বিভাগটোত কাম কৰোঁতে সাধাৰণতে কি হয়, সংগীত, নাটক এই ধৰণৰ বা যুৱবাণী এই ধৰণৰ অনুষ্ঠানবিলাকত যেনেকে কিছু সাংগীতিক কথা বতৰা আহে, আৰু ৰেডিঅ'ৰ আকাশবাণীৰ জৰিয়তে প্ৰচাৰৰ ক্ষেত্ৰত সংগীতৰ প্ৰভাৱটো কোনেও না কৰিব নোৱাৰে, তাৰপিছত কিন্তু কঠিকাৰ অনুষ্ঠানটিত যিখিনি বিষয় আপুনি ক'লে এতিয়া, সেইখিনিত সাহিত্য চৰাটোত কিছু ৰসৰ যদি পয়ভৰ থাকেও, বাকীবিলাকত আলোচনা, এইবিলাক খুব গম্ভীৰ বিষয়, আৰু সেইখিনি সময়ত, আৰু যিহেতু আমি এটা চৰকাৰী বিভাগ, গতিকে সেই গম্ভীৰ বা এটা পৰিৱেশৰ মাজত আপুনি কাম আৰম্ভ কৰিছিলে ডেকা বয়সত। তেতিয়া সাধাৰণতে আপুনি কোনবিলাক মানুহক লগ পাইছিলে কঠিকা, কাৰণ যথেষ্ট উচ্চ পৰ্যায়ৰ খুব মানে তীক্ষ্ণ বুদ্ধি মেধা সম্পন্ন লোকসকলক আপুনি ইয়ালৈ?
0: সাধাৰণতে আমি অনাতাঁৰ মাধ্যমত যিসকল একেবাৰে সমাজৰ আটাইতকৈ মুধা ফটা ব্যক্তি, প্ৰতিটো ক্ষেত্ৰতেই মানে তেখেতসকল সিদ্ধহস্ত,
1: আমি ইণ্টেলেকচুৱেল ক্লাছ বুলি কওঁ,
0: তেখেতসকলকেই ইয়ালৈ নিমন্ত্ৰণ কৰোঁ। গতিকে সেই সময়ৰ সাহিত্য আৰু সংস্কৃতিৰ যিসকল লেখত ল'বলগীয়া ব্যক্তি, সেইসকলকেই আমি নিমন্ত্ৰণ কৰি আনো সাহিত্যচৰাত, সেই বিশিষ্ট সাহিত্যিকসকলক নিমন্ত্ৰণ কৰি আনিছোঁ। কঠিকাৰ কাৰণেও আমি বিশেষ বিশেষ বিষয়ৰ যিসকল পাৰদৰ্শী লোক, সেইসকলক আমি মাতোঁ। ঠিক তেনেকৈ আলোচনা এটাৰ কাৰণেও তেনেকৈ সেই বিষয়ৰ যিটো আলোচনা, সেই বিষয়ৰ যিসকল বিশেষভাৱে জনা মানুহ সেইসকলক মাতোঁ, তেনেধৰণে মতা যায়।
1: আপোনাৰ নতুন পৰিকল্পনা কিবা আছিল নতুনকৈ, আপুনি যে এইখিনি কৌস্তুভমণি শইকীয়া আৰম্ভ কৰিছিল, এই ধৰণৰ কিবা আছিল নেকি বা এটা ধাৰা?
0: কঠিকা বিভাগত মই বিশেষ একো নতুন তেনেকুৱা ধৰণৰ আচলতে ফটকে এটা নিজৰ হেৰি এটা দিবও নোৱাৰি, কাৰণ সেই সময়ত এটা ওপৰৰ যিটো আমাৰ
1: নীতি
0: নিৰ্দেশনা, সেইটোৰ লগত
1: খাপ খাই চলিব লাগে।
0: গতিকে এই যিখিনি চলি আছিল, কিন্তু যেতিয়া এজন কঠিকাৰ মানুহ নিৰ্বাচন কৰোঁ, তেতিয়া নিজৰ এটা স্বাধীনতা থাকে যে মই এইবাৰ এইটো বিষয় এইজনক মাতিম, সেই স্বাধীনতাটো থাকে। গতিকে তেনেকৈ বহুত মানুহক মাতিলোঁ
1: মই, দৰাচলতে আপোনাক সেই বিষয়টোলৈ আনিব পাৰিছিলোঁ। সাধাৰণতে মানুহে ভাবে, আমি যিহেতু স্মৃতিৰ দিনলিপিৰ কথা পাতিছোঁ, তাত ৰেডিঅ'ৰ পৰিৱেশটো, ইয়াত আপোনাৰ ওপৰত সহকাৰী কেন্দ্ৰ সঞ্চালক আছিল, কেন্দ্ৰ সঞ্চালক আছিল, তাৰ ওপৰত আনকি আমাৰ DDGও আছিলে। গতিকে আমাৰ নীতি নিৰ্দেশনাৰ ক্ষেত্ৰত বা চৰকাৰী নীতি নিয়ম যিখিনি আছে সেইখিনি যথেষ্ট কঠোৰ, তাৰ ভিতৰত আপোনাৰ স্বাধীনতা কিমান আছিল এনেকৈ যদি সোধোঁ, আপুনি মাত্ৰ ব্যক্তিৰ নিৰ্বাচনৰ ক্ষেত্ৰত নে বিষয়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত নে বিষয়ৰ যিটো পৰিগাঠনি, যিটো গাঠনিৰ ভিতৰত আপুনি আলোচনা এটা কৰিব, তাততো আপোনাৰ নিজা কিছুমান এলিমেণ্ট থাকেই, গতিকে সেইবিলাকত স্বাধীনতাৰ বিষয়টো আপুনি কিমান প্ৰশস্ত বুলি ভাবে?
0: স্বাধীনতাৰ বিষয় আছিল, মই আচলতে ইয়াৰ আগতেও মই যে সাংস্কৃতিক বিভাগত কাম কৰিছিলোঁ, মোৰ যথেষ্ট অভিজ্ঞতা হৈছিল, আৰু শিল্পী সাহিত্যিক সেইসকলৰ লগত মোৰ তাতো বহুত এটা সংযোগ ঘটিছিল। ইতিমধ্যে মই তেওঁলোকৰ লগত, সেই শিল্পী সাহিত্যিকসকলৰ লগত মোৰ

0: যোগাযোগ আছিলেই, গতিকে অনাতাঁৰ মাধ্যমত যেতিয়া আহিলোঁ সেই সংযোগটো মোৰ আৰু বেছি গভীৰ হৈ গ'ল, দৃঢ় হৈ গ'ল। সেই সংযোগেৰেই মই আকৌ নতুনকৈ এটা বেলেগ মাধ্যমত মই প্ৰৱেশ কৰিলোঁ আৰু তেখেতসকলকো মই আকৌ ইয়ালৈ আনিব পাৰিছিলোঁ। আৰু মই যেতিয়া কিবা এটা বিষয় লৈ কিবা এটা প্ৰস্তাৱ লৈ ভাবোঁ, কিন্তু ওপৰৰ যিসকল ওপৰলৈ আছিল, ওপৰৰ বিষয়া আছিল, সেইসকলে কিন্তু কেতিয়াও বিমুখ কৰা নাছিল, না কৰা নাছিল, তেখেতসকলে মোক অনুমোদন কৰিছিল।
1: আৰু আপুনি সেই 1999 চনৰ পিছতো যিটো পৰিৱেশ আছিল অসমৰ, যদিও সেই ক্ৰিটিকেল খুব যিটো জটিল সন্ধিক্ষণখিনি পাৰ হৈ আহিছে, 85 চনত অসম চুক্তি হৈছে, গতিকে তাৰ পিছতো কিন্তু অসমত এটা নিৰ্দিষ্ট ধাৰাৰ চিন্তাধাৰা চলি আছিলে, আৰু সেই পৰিৱেশত বহুতো নতুন যে কথা ক'ব খোজা মানুহ, আমাৰ বুদ্ধিজীৱী, সেই বুদ্ধিজীৱীত নতুন চামেও প্ৰৱেশ কৰিছিল বুদ্ধিজীৱীৰ সেই শ্ৰেণীটোত, আৰু তেওঁলোকৰ চিন্তাধাৰাত নতুনত্ব আহিছিল, আৰু সেই নতুনত্বৰ কথাখিনি কেতিয়াবা একমডেট কৰা বা নিজৰ তাৰ লগত খাপ খুৱাই ল'ব পৰাকৈ অন্ততঃ আকাশবাণীৰ ভিতৰত কিছু কঠিন পৰিস্থিতি এটাৰ সৃষ্টি হৈছিল, সেইটো আমি বুজি পাওঁ, যদিও মই সেই সময়ত আকাশবাণীত নাই। গতিকে এনেকুৱা কেতিয়াবা হৈছিল নে নাই যে আপুনি ধৰকচোন সহকাৰী কেন্দ্ৰ সঞ্চালক বা কেন্দ্ৰ সঞ্চালক তেখেতসকলৰ লগত অকণ আৰ্গুমেণ্ট কৰিব লগা যে এই বিষয়টো প্ৰয়োজন বা এইটো বিষয়ত আমাৰ আকাশবাণীৰ ক'ব পৰা এক্তিয়াৰ আছে, সেই ধৰণৰ কথা বতৰা?
0: নাই, তেখেতসকলক মই সন্মত কৰাইছিলোঁ আৰু তেখেতসকলেও মানি লৈছিল,
1: সন্মত কৰিবলগীয়া হৈছিল,
0: তেনেকুৱাতো হয়েই কেতিয়াবা। মানে ধৰক মই কিবা এটা প্ৰস্তাৱ লৈ যাওঁ, সেই প্ৰস্তাৱটো মই ভাবোঁ মই এইটো সঠিক প্ৰস্তাৱ, কিন্তু আমাৰ যিজন ওপৰৰ বিষয়া তেখেতে মোক বাধা দিয়ে, সন্দিহান হয়, তেনেকুৱা ধৰণৰ হয়, তেনেকুৱা দুই এটা হেৰি হৈছে, তেনেকুৱাৰ সন্মুখীন হৈছোঁ, কিন্তু সেইটো পাৰ হৈ গৈছোঁ, একো দিগদাৰ হোৱা নাই, তেনেকুৱা হৈছে।
1: গতিকে শ্ৰোতা গম পাইছে নহয়, এগৰাকী অভিজ্ঞ ব্যক্তিয়ে জীৱনটোৰ এটা দীঘলীয়া সময় আকাশবাণীত কাম কৰি গৈছে, আকাশবাণী চৰকাৰী প্ৰচাৰ মাধ্যম, ইয়াত কেতিয়াবা কিছুমান কথা মুক্তভাৱে কোৱাত আমাৰ বাধা নিষেধ থাকে, মুক্তভাৱে মানে আমি কোনো ধৰণে কথাবিলাকক সামাজিক বিশৃংখলা সৃষ্টি কৰিব পৰা, সন্ত্ৰাসবাদক উদগনি দিয়া এই ধৰণৰ কথা বতৰালৈ যাব নোৱাৰোঁ কেতিয়াও। গতিকে আমি সেইবিলাক কথাত কিন্তু কেতিয়াবা সেই ধৰণৰ চিন্তাধাৰাৰ মানুহকো মাতি আনি এটা বিতৰ্কত বা এটা সাক্ষাৎকাৰত আমি অংশগ্ৰহণ কৰিবলগীয়া হয়, তেতিয়া আমাৰ ওপৰলৈ সন্দিহান হয় যে তেখেতক আমি আমাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিম নে নাই। তেখেতে যদি এনেকুৱা কথা বতৰা কয় যিটো কথা বতৰা আমাৰ নীতি নিয়মৰ পৰিপন্থী, গতিকে সেই কথাৰ কাৰণে, সেই কথাখিনি জানিবৰ কাৰণে মই
0: তেনেকুৱা ধৰণৰ হৈছে। এবাৰ মোৰ এটা মনত আছে, আমাৰ ওপৰৰ পৰা এটা নিৰ্দেশ আহিলে, সেই সময়ত কিন্তু সন্ত্ৰাসবাদ খুব চলি আছিল, খুব এটা অস্থিৰ পৰিৱেশ চাৰিওফালে, তেতিয়া আমাৰ এটা, মই যেতিয়া নাটক বিভাগত, আমাক নিৰ্দেশ দিলে যে সন্ত্ৰাসবাদ বিৰোধী নাটক কৰিব লাগে, আৰু তেনেকুৱা নাট্যকাৰৰ হতুৱাই সন্ত্ৰাসবাদ বিৰোধী নাটক লিখাব লাগে আৰু লিখাই পেলাই প্ৰযোজনা কৰি প্ৰচাৰ কৰিব লাগে। তেতিয়া মই বহুকেইগৰাকী, আমাৰ মহেন্দ্ৰ বৰঠাকুৰ, অৰুণ শৰ্মা, ভৱেন শইকীয়া ছাৰ, এনেকুৱা বহুতকেইগৰাকী মানে আগশাৰীৰ নাট্যকাৰ, তেখেতসকলৰ ওচৰত গৈ অনুৰোধ কৰিছিলোঁ তেনেকুৱা নাটক লিখিবলৈ, আৰু লিখিছিলোঁ। আমি, মই সেই সময়ত কেইবাখনো সন্ত্ৰাসবাদ বিৰোধী নাটক মানে প্ৰযোজনা কৰিছিলোঁ, আৰু এদিন এবাৰ মই সেই কোৰবাৰ পৰা এটা, মই এটা দূৰভাষ টেলিফোনেৰে মই মোক মানে হেৰিও দিছিলে,
1: ধমকি দিছিলে
0: যে এইবিলাক কিয় কৰি আছা সন্ত্ৰাসবাদ, মানে এইটো একো তুমি এইখন নাটকটো কৰিব নালাগিছিল, এনেকুৱা ধৰণৰ মানে কোনোবাই কৈছে আৰু ভয়ো খুৱাইছে, তেনেকুৱা ভয় ভাবুকিৰ সন্মুখীন হৈছোঁ, কিন্তু তথাপিও আমি কৰি গৈছিলোঁ নিৰ্ভয়, আৰু সেইটো আৰু মানে দেশৰ হকে মানুহৰ ভালৰ কাৰণেই আমি কৰা বুলি ভাবিছিলোঁ।
1: এতিয়া মই নাটকৰ কথালৈ আহিম, আপোনাক মই কথিকাৰ কথাখিনি আপোনাৰ পৰা পাতি লৈছিলোঁ, আৰু বিশেষকৈ মোৰ কাৰণে এই প্ৰশ্নটো আজি বহুত শিথিল দেই পৰিৱেশটো, কাৰণ আজি সেই আগৰ পৰিৱেশটো নাই,
0: প্ৰচাৰ ভাৰতী যেতিয়া হ'ল তাৰপিছত আৰু একেবাৰে মুকলি,
1: চৰকাৰী নীতি নিৰ্দেশনাৰ ভিতৰত থাকিয়েই কাম কৰোঁ, কৰিলেও কিন্তু আজি পৰিস্থিতি, অসমৰ পৰিস্থিতি এতিয়া সেই আগৰ পৰিস্থিতি নহয়, আৰু এতিয়া মানুহ আজি আন্তৰ্জাতিক বা বিশ্বায়নৰ সহভাগী হৈছে অসমৰ মানুহ, গতিকে এতিয়া কিছুমান কথা, আৰু এতিয়া মাধ্যম বহুত, গতিকে সেই মাধ্যমবিলাকত যিবিলাক কথা আলোচনা হৈছে তাৰ লগত প্ৰতিযোগিতা থাকিবৰ কাৰণে আমিও কিছুমান কথা কিছু মুকলি কৰিবলগীয়া হৈছে, কিন্তু এটা সময়ত এনেকুৱা আছিল যে আকাশবাণীত যদি কিবা এটা শব্দ উচ্চাৰিত হয় সেইটো শব্দ বেদবাণী, বেদবাণী মানে এইটো কাৰণে কৈছে চৰকাৰী ভাষ্য, গতিকে সেই কথাত আমি বহুত সাৱধান হ'ব লগা হৈছিল, বিশেষকৈ আপোনালোক, আপুনি কৈছে কেনেকৈ আপোনাক ভাবুকিও দিয়া হৈছিল নাটকৰ, আপোনাৰ আকাশ

0: গুৱাহাটীৰ যিটো গল্ডেন পিৰিয়ড সেইটোৰ শেষখিনি আপুনি পাইছে, অৰ্থাৎ মহেন্দ্ৰ বৰঠাকুৰ, দুৰ্গেশ্বৰ বৰঠাকুৰ এই পৰিৱেশটো পাইছে। আমি সেইখিনি মানুহৰ লগত আপোনাৰ সান্নিধ্য কেনেকুৱা আছিল, তেখেতসকলৰ লগত কামৰ কি ধৰণে আপোনাৰ ভাগ বতৰা হৈছিল বা পৰিচালনা কৰিছিল আপুনি, সেইবিলাক কথালৈ আহিম। কিন্তু আমি দ্বিতীয় খণ্ডটি প্ৰায় শেষ কৰিবলৈ ওলাইছোঁ, গতিকে আমি আকৌ এটা গানৰ কথালৈ আহিম। আৰু গানটো যিহেতু আপুনি সংগীতৰ লগত জড়িত গীতিকাৰ, আপোনাৰ এজন প্ৰতিষ্ঠিত গীতিকাৰ, গতিকে আপুনি এতিয়া গীত কওকচোন, আপোনাৰ নিজে লিখা গীত বহুত আছে, তাৰ ভিতৰত এতিয়া গীত কওক না।
1: নিজৰ গীত আকৌ
0: মই আপোনাৰ পৰা অনুৰোধ কৰিছোঁ আপোনাৰ গীত এটি শুনি।
1: এটা গীতৰ কথা মোৰ অকণমান ভাল লাগে। গীতটো আমাৰ এগৰাকী বিখ্যাত গায়িকা অনিমা আইচি চক্ৰৱৰ্তী, তেখেতে গাইছিলে। আৰু গীতটো এগৰাকী শিপিনীৰ মনৰ কথা আছিল, তাঁতৰে পাততে সপোনৰ সাঁচতে জীৱনৰ ছবিটি আঁকো, সেই গীতটো তেখেতে গাইছিল। সেই গীতটো হয়তো মই শুনিবলৈ ভাল পাম, মোৰ ভাল লাগে আৰু শ্ৰোতাৰো ভাল লাগিব বুলি ভাবোঁ।
0: মই তাঁতৰে পাততে
1: সপোনৰ সাঁচতে
0: জীৱনৰ ছবিটি আঁকো, গীতৰ প্ৰেৰণা কি আপোনাৰ?
1: মই কলো নহয়, গাঁৱৰ ল'ৰা, সৰুতে দেখিছিলোঁ মায়ে তাঁত বৈ থাকে, তাঁত লগাই আমাৰ ঘৰৰ সন্মুখত তাঁত বাতি কৰে। গতিকে সেই তেনেকুৱা সেই পৰিৱেশটো দেখি সেইটো মনলৈ আহি পেলাই সেই গীতটো লিখিছিল।
0: অৰ্থাৎ শিপিনী এগৰাকী আপুনি একেবাৰে ওচৰৰ পৰা দেখিছে, আৰু তেখেতে যে সপোনৰ ছবি এখন আঁকে, তাত সেইটো দেখিছে, জীৱনৰ ছবি আঁকে। গীতটি আগৰ পৰা লিখি ৰখা নে অনিমা চক্ৰৱৰ্তীক লগাৰ কাৰণে লিখিছে?
1: আগতে লিখা
0: ফুল
1: বৰুৱা, অনিমা বাইদেউ তেতিয়া আমেৰিকাত থাকে,
0: কানাডাত থাকে।
1: তেতিয়া এবাৰ আহিলে, আহি পেলাই ৰেডিঅ'ৰ প্ৰগ্ৰেম এটা পালে। তেতিয়া বিপুল বৰুৱা আমাৰ সুৰকাৰ, আমাৰ সহকৰ্মী আছিল, বিপুল বৰুৱাই ক'লে যে শইকীয়া, অনিমা বাইদেউ আহিছে, এটা গান মোক অকণমান গাঁৱৰ পটভূমিত থকা গান আছে নেকি আপোনাৰ, তেখেতৰ মাতত মানে সেইটো শুৱায়। মই বোলো এই গানটো চাওকচোন বাৰু, তেখেতে চালে বোলে অঁ এইটো হ'ব, তাৰপিছতে বিপুল বৰুৱাই সুৰ দিলে,
0: সুৰ দিছে, হয়
1: তেখেতে গালে,
0: জীৱন পাই উঠিলে।
1: হয় হয়,
0: আমি গীতটি শুনো, কিন্তু এই যে আপোনাৰ যে কবিতা গীত লিখাৰ এই কথাটো, সেই কথাটো আমি ইয়াৰ পিছৰ তৃতীয় খণ্ডত কিন্তু সেইটো কথা পাতিম। এতিয়া আজি আমি দ্বিতীয় খণ্ডত আপোনাৰ পৰা বিদায় লৈছোঁ। আমি অনিমা আইচি চক্ৰৱৰ্তীৰ কণ্ঠত এই গীতটি শুনো। হয়।

0: স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি দিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
6: আরে বাইদেউ, ব্যাংকর নম্বর লাগে, রিফান্ড অহাই নাই। পাই গলো, এতিয়াই কল করো বাইদেউ।
5: নম্বর পরীক্ষা নকরাকৈ প্রবঞ্চকে প্রায় ব্যাংকর ভুয়া ওয়েবসাইট আর জাল নম্বরের সঙ্গে পয়সার কারণে ঠকবাজি করে।
6: তেন্তে সঠিক নম্বরটো
5: ব্যাংকর অফিসিয়াল ওয়েবসাইট বা কার্ডত।
6: আপনি তো বসাই দিলে বাইদেউ,
5: কামর পড়া নহয়।
7: আরবিআই কয়
5: সঠিক বিত্তীয় আচরণে আপনার বসাই রাখে।

আজি পুৱা 9:20 পৰা প্ৰচাৰ হ'বলগীয়া প্ৰভাতী তৰংগ অনুষ্ঠানৰ বিষয় ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল। অতিথি হিচাপে উপস্থিত থাকিব জ্যেষ্ঠ ক্ৰীড়া ধাৰাভাষ্যকাৰ জিতেন শৰ্মা আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা। অনুষ্ঠানটিৰ আগধৰিব সীমান্ত বাৰ্মাই।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত।

আজি সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত সাহিত্য চৰা অনুষ্ঠানত জ্ঞানদীপ শইকীয়াৰ গল্প আৰু বৰ্ণালী চৌধুৰীৰ কবিতা। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব অংকুমণি বৰাই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰি কৈছো সমুজ্জ্বল ভৰদ্বাজে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকী 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDAই আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্ব থকা 22খন NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কাৰ্যসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ উঠিব। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই মত প্ৰকাশ কৰিছে। ডঃ শৰ্মাই কয় যে কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে গঢ়ি তোলা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলাত কালি এই উপলক্ষে 166টা স্বাস্থ্যকেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকৰ সন্তান সম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। তদুপৰি প্ৰসূতিসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰ ব্যৱস্থা

আজিৰ গীতিমালিকা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লৈছো নলিনী চৌধুৰীৰ কণ্ঠৰীতি গীতেৰে। গীতৰ কথা পৰাগ কুমাৰ ভট্টাচাৰ্যৰ, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: পরাগ কুমার ভট্টাচার্যর গীতর কথা আর হেমেন হাজরিকার প্রযোজনারে নলিনী চৌধুরীর কণ্ঠর গীতটি শুনিলে।
1: হ্যাঁ, এতিয়া দেখুন তো নিজের স্বাস্থ্যক লো একেবারে চিন্তামুক্ত।
2: চিন্তা কিয় করি, মই একেবারে সঠিক ঠাই বিচারি পাইছো।
1: কোন ঠাইও?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিন্দু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী মন্দিৰা লাহিৰী, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: হীৰেণ গোহাঁইৰ গীতৰ কথা আৰু অনুপম চৌধুৰীৰ প্ৰযোজনাৰে সেয়া আছিল মন্দিৰা লাহিৰী।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50%।

0: ৰেহাই,
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনো আহক বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰীতি গীত। গীতটিৰ কথা অমিত চৰকাৰৰ, প্ৰযোজনা শিল্পীৰ নিজা।

অমিত চৰকাৰৰ গীতৰ কথাৰে বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ প্ৰযোজনা আছিল শিল্পীৰ নিজা। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অৰ্চনা মহন্তৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা কেশৱ দত্তৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: কেশৱ দত্তৰ গীতৰ ৰচনা আৰু ৰমেন চৌধুৰীৰ প্ৰযোজনাৰে অৰ্চনা মহন্তৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনোৱা হওক শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ গীতৰ কথাৰে বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰীতি গীত। গীতটিৰ প্ৰযোজনা কৰিছে ৰমেন চৌধুৰীয়ে।

অনুষ্ঠানত সেয়া আছিল বিভুৰঞ্জন চৌধুৰী। গীতৰ কথা আছিল শচীন্দ্ৰ কুমাৰ অধিকাৰীৰ। গীতিমালিকা অনুষ্ঠানটি ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন, 22 ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDAৰ বৈঠক, 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান দ্বাদশ স্থানলৈ উন্নীত, ৰাজ্যৰ 4 সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত আজি পুনৰ 5 লোকৰ সাক্ষ্য গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014-26 প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952-13 নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964-27 মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। পণ্ডিত নেহৰুৱে একেৰাহে 4,398 প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপনৰ বাবে NDAই আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22 ৰাজ্যৰ NDA চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। বৈঠকত বিভিন্ন ৰাষ্ট্ৰীয় উন্নয়নমূলক কৰ্মসূচী, আন্তঃগাঁথনিমূলক কাৰ্যসূচী আৰু 2047 ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বিষয়ে মোদী চৰকাৰৰ লক্ষ্যৰ পৰ্যালোচনা কৰা হ'ব। 2030 ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উপস্থিতিত কালি ব্লু ভেলি ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত ডঃ শৰ্মাই কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব বুলিও তেওঁ কয়। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ইপিনে অহা 1 গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়।
2: অন 1 দ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অব জাপান এণ্ড অনাৰেবল প্ৰাইম মিনিষ্টাৰ অব ইণ্ডিয়া বোথ উইল হেভ সামিট লেভেল মিটিংছ হিয়াৰ ইন গুৱাহাটী হুইচ উইল এগেইন ষ্ট্ৰেংথেনছ আসামস ৰোল ইন ইণ্ডিয়া-জাপান ৰিলেচনশ্বিপ।
1: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে

0: বিপ্লৱী সংঘৰ সহযোগিতাত কালি ব্লু ভেলি ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম উদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰাৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়ক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱশক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে। ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান 2024-25 শিক্ষাবৰ্ষত দ্বাদশ স্থানলৈ উন্নীত হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে দেশৰ প্ৰতিখন ৰাজ্যৰ তথ্যৰ আধাৰত শেহতীয়াকৈ প্ৰকাশ কৰা পাৰফৰ্মেন্স গ্ৰেডিং ইণ্ডেক্স চমুকৈ পি জি আইৰ তালিকাত অসমৰ শিক্ষা বিভাগে পূৰ্বৰ 27 সংখ্যক স্থানৰ পৰা দ্বাদশ স্থানলৈ উন্নীত হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি এই বিষয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে অহা দুবছৰৰ ভিতৰত ৰাজ্যৰ বিদ্যালয় শিক্ষাখণ্ডক দেশৰ ভিতৰত দশম স্থানলৈ উন্নীত কৰাৰ বাবে লক্ষ্য লৈ ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা এই তালিকাত চণ্ডীগড় প্ৰথম, পঞ্জাব দ্বিতীয় আৰু কেৰালাম তৃতীয় স্থানত আছে। উল্লেখযোগ্য যে পুনৰ ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লাভ কৰা ডাঃ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত কালি পৰ্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰীগৰাকীয়ে শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অহা 2 আগষ্টত অসমতো লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যাব। এইসকলৰ ভিতৰত শিক্ষকো আছে। ইয়াৰ বাবে শিক্ষকৰ বদলীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে আলাপ আলোচনা মৰ্মে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে 2026-27 বৰ্ষত ৰাজ্যত পুনৰ গুণোৎসৱ অনুষ্ঠিত হ'ব আৰু ইয়াৰ বাবে বাজেট ধাৰ্য কৰি প্ৰস্তুতি চলোৱা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলসমূহৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী তথা জিলাখনৰ 4গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰো খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগত অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: আজি অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লৈ পৰহি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব দিছিল। আজি মই ইয়ালৈ আহিলো আৰু সাংসদ আৰু বিধায়কসকলৰ উপস্থিতিত, বিষয়াসকলৰ উপস্থিতিত আমি গোটেই জিলাখনৰ কিছু পৰ্যালোচনা কৰিলো। মুখ্যতঃ আমি ফ্লাড প্ৰিপাৰেশ্যন, কাৰণ প্ৰতি বছৰে আপোনালোকে জানে যে বানপানী আহে আৰু বানপানীৰ কাৰণে আমাৰ এটা প্ৰিপাৰেশ্যনৰ প্ৰয়োজন হয়। যোৱা সময়ত যিহেতু নিৰ্বাচন আছিল আৰু চৰকাৰ এই সময়ত মাজতে নিৰ্বাচন চলি থকাৰ কাৰণে সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছিল, অফিচাৰ লেভেলতে কিছু প্ৰিপাৰেশ্যন চলি আছিল, আমি পলিটিকেলি বা চৰকাৰখনে চাব পৰা নাছিলো। আজি মই

0: মুখ্যত ইয়াৰ ফ্লাড প্ৰিপাৰেশ্যন, যে বানপানী আহিলে আমি কেনেকৈ তাক মোকামিলা কৰিম, তাত সকলো ধৰণৰ বস্তু মজুত আছেনে নাই, বানপানীৰ লগত জড়িত ৰেচনৰ পৰা ঔষধৰ পৰা খোৱা পানীৰ পৰা অন্যান্য সকলো বস্তু ঠিকমতে আছেনে নাই, এই গোটেই কথাখিনি আমি চালোঁ। আৰু তাৰ লগে লগে এইখন জিলাত ভৱিষ্যতৰ দিনত আমি কেনেকৈ কাম কৰিব লাগিব, অভিভাৱক মন্ত্ৰী হিচাপে মোৰ দায়িত্বটো মই কেনেকৈ পালন কৰিম, বিভিন্ন বিভাগৰ ৰিভিউ ললোঁ।
1: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। মন্ত্ৰী বৰাই কালি ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি উপৰি পুৰুষক শ্ৰদ্ধাৰে স্মৰণ কৰে। এই পৰিদৰ্শন কাৰ্যসূচীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সুৰুজ দিহিঙীয়াৰ উপৰি জিলায়ুক্ত ডঃ নেহা যাদৱো উপস্থিত থাকে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত দায়িত্ব দিয়াৰ পিছত আমাৰ চৰকাৰৰ যি পৰম্পৰা, একোজন মন্ত্ৰী দুই বা তিনিখন জিলা অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰে, আৰু সেই দায়িত্ব অনুসৰি মোৰ ভাগত চৰাইদেউ আৰু শিৱসাগৰ এই দুখন ঐতিহ্যমণ্ডিত 600 বছৰীয়া আহোম শাসনৰ ঐতিহ্য বিজড়িত এই জিলা দুখনৰ দায়িত্ব পৰিছে। আৰু আহি আজি প্ৰথমে আমি উপৰি পুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ আশীৰ্বাদ কামনাৰে এই ঐতিহাসিক চৰাইদেউ মৈদামত আমি উপস্থিত হৈছোহি। আমাৰ দুইখন জিলাৰ জনপ্ৰতিনিধি নাজিৰাৰ ময়ূৰ বৰগোহাঁই, সোণাৰীৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, মাহমৰাৰ সুৰজ দিহিঙীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি চৰাইদেউ জিলা আয়ুক্ত, আমাৰ অন্যান্য বিভিন্ন দায়িত্বত থকা আমাৰ বিষয়ববীয়াসকল, আমাৰ দলীয় কাৰ্যকৰ্তাসকল সকলোৱে আহি আমাৰ উপপুৰুষৰ আশীৰ্বাদ লৈ আগন্তুক দিনত যাতে এই দুইখন জিলাৰ জনসাধাৰণৰ মনৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহ আমি চৰকাৰৰ মঞ্চত আলাপ আলোচনাৰে আমি নিৰাময়ৰ দিশেৰে আগুৱাই লৈ যাব পাৰোঁ।
1: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ 5 জন লোকৰ সাক্ষ্য গ্ৰহণ কৰিব। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বীৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে সাক্ষ্য প্ৰদানৰ বাবে আজি দিন ধাৰ্য কৰা হৈছে। ফাষ্টট্ৰেক আদালতে কালি 2 সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5 সাক্ষীৰ সাক্ষ্যৰ বাবে নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3 সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা 2% অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। ভাৰতৰ পুৰুষৰ এ দলটোৱে শ্ৰীলংকাত চলি থকা ত্ৰিদেশীয় এ ছিৰিজ ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এ দলক 8 পৰাস্ত কৰে। ৰণগিৰি দাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6 উইকেট হেৰুৱাই 277 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7 বল বাকী থকা অৱস্থাতে 269 ৰানত 8 উইকেট হেৰুৱায়। প্ৰতিযোগিতাত কাইলৈ ভাৰতীয় দলটো আফগানিস্তানৰ এ দলৰ মুখামুখি হ'ব। এতিয়া আহক মঞ্জিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। নগাঁও, হোজাই আৰু গোলাঘাট জিলাৰ 4 বনাঞ্চলত চৰকাৰে উচ্ছেদ চলাব। ন্যায়ালয়ে চৰ্ত সাপেক্ষে সেউজ সংকেত প্ৰদান কৰাৰ পাছতেই উচ্ছেদৰ বাবে তৎপৰ হৈছে বন বিভাগ। দৈনিক অসম কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্ধাৰিত সময়ত বেদখলকাৰীয়ে ভূমি খালী নকৰিলে জিলা প্ৰশাসন, আৰক্ষী, বন বিভাগ আৰু ৰাজ্য চৰকাৰক উচ্ছেদ চলাবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। অসমীয়া প্ৰতিদিন কাকতেও এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসম ইউৰোপ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰি গুৱাহাটীত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত অসম ইউৰোপ সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা কৰি মুখ্যমন্ত্ৰী শৰ্মাই ইউৰোপীয় সংঘৰ সহযোগত সুগন্ধি আৰু সোৱাদ, আয়ুষ আৰু খাদ্য প্ৰক্ৰিয়াকৰণ খণ্ডত ব্লু ভেলী ক্লাষ্টাৰৰ শুভাৰম্ভণি কৰে। নিয়মীয়া বাৰ্তা কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ স্থান দিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম ইউৰোপৰ বজাৰত 12 উপলব্ধ হ'ব অসমত উৎপাদিত সামগ্ৰী। দি আছাম ট্ৰিবিউন আৰু দি চেণ্টিনেল কাকততো একেটা বাতৰিকে মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰা হৈছে। অসমীয়া খবৰ কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক কেৰিয়াৰত অনন্য মাইলৰ খুঁটি স্থাপন কৰিলে। নেহৰুৰ পাছত 3 লোকসভা নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হোৱা প্ৰথমগৰাকী নেতা হিচাপে অভিলেখ ৰচনা কৰিলে নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মৰ্চাৰ সকলো মুখ্যমন্ত্ৰীৰ উপস্থিতিত NDA শক্তি প্ৰদৰ্শন কৰিব। দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। 48 দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া সৰ্ববৃহৎ ফুটবল বিশ্বকাপক লৈ সমগ্ৰ বিশ্বতে ব্যাপক উৎকণ্ঠা আৰু

0: উত্তেজনাৰ সৃষ্টি হৈছে। দৈনিক অগ্ৰদূত কাকতে সবিস্তাৰে এই সন্দৰ্ভত যুগুতোৱা এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মনজিত। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ কৃতিত্ব অৰ্জন। 22খন ৰাজ্য কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নতুন দিল্লীত আজি NDAৰ বৈঠক। 2024-25 শিক্ষাবৰ্ষত ৰাজ্যৰ ৰাজহুৱা শিক্ষাখণ্ডৰ মান দ্বাদশ স্থানলৈ উন্নীত। ৰাজ্যৰ 4খন সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ বাবে উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দান। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত আজি পুনৰ 5জন লোকৰ সাক্ষ্য গ্ৰহণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলার রেহরূপত আজি আমি আপোনালোকক লৈ যাম উত্তর অসমৰ অন্যতম বিশ্বনাথ জিলালৈ। জিলাখনৰ সদর বিশ্বনাথ চাৰিআলিৰ পৰা আমাক সংগ দিছে সংবাদদাতা অম্লান কাশ্যপ সাহাই। বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ গোপালপুৰ শিমলুগুৰিত বেকাৰী উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হৈছে এগৰাকী উদ্যমী মহিলা। তেওঁ আন দহগৰাকী লোকক কৰ্মসংস্থাপনো প্ৰদান কৰিছে। এই সন্দৰ্ভত সবিশেষ জনাব বিশ্বনাথৰ সাংবাদিক অম্লান কাশ্যপ সাহাই।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ গোপালপুৰ শিমলুগুৰিৰ ৰঞ্জু হাজৰিকা ভূঞা নামৰ মহিলাগৰাকীয়ে বেকাৰী উদ্যোগৰ জৰিয়তে নিজে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপন দিছে বহুজনক। বিগত বৰ্ষত বুন্দিয়া ভুজিয়া প্ৰস্তুত কাৰখানাৰে আৰম্ভ কৰি পৰৱৰ্তী সময়ত বিভিন্ন অসমীয়া জা জলপান তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হৈছে মহিলাগৰাকী। চলিত বৰ্ষত এটি বেকাৰী উদ্যোগ স্থাপন কৰি বন ব্ৰেড কেক পপকে ধৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি বজাৰত বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে। আশীৰ্বাদ বেকাৰী নামেৰে নামাকৰণ কৰা উদ্যোগটোৰ পৰা প্ৰতিমাহে প্ৰায় 70,000 টকা পৰ্যন্ত লাভাংশ অৰ্জন কৰে মহিলাগৰাকীয়ে। বেকাৰী সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, লখিমপুৰ আৰু বিশ্বনাথ জিলাত বিক্ৰীৰ বাবে প্ৰেৰণ কৰাৰ লগতে এই ক্ষেত্ৰত মহিলাগৰাকীৰ স্বামীও সহযোগিতা কৰে বুলি জানিবলৈ দিয়ে মহিলাগৰাকীয়ে। ইতিমধ্যে মহিলাগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পূব চৈদুৱাৰ উন্নয়ন খণ্ডৰ প্ৰকল্প বিষয়া অজয় হালৈৰ তৎপৰতাত 6,00,000 টকাৰ ঋণ লাভ কৰিছে। মহিলাগৰাকীয়ে উদ্যোগটোত 10 গৰাকী লোকক কৰ্মসংস্থাপন দিছে বুলি জানিবলৈ দিছে।
1: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ উত্তৰ অঞ্চলৰ বহু কৃষক স্বাৱলম্বী হৈ উঠিছে ভোট জলকীয়া খেতিৰ জৰিয়তে। কেইবা সহস্ৰাধিক বিঘা মাটিত ভোট জলকীয়াৰ খেতি কৰি কৃষক স্বাৱলম্বী হৈছে। এই সন্দৰ্ভত সবিশেষ জনোৱা হওক আমাৰ বিশ্বনাথৰ সাংবাদিক অম্লান কাশ্যপ সাহাৰ পৰা।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাৰ উত্তৰ অঞ্চলৰ বহু কৃষক স্বাৱলম্বী হৈ উঠিছে ভোট জলকীয়াৰ খেতিৰে। গহপুৰ সমজিলাৰ অন্তৰ্গত অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী ধৰমপুৰ, জয়পুৰ, চটং আদি বিভিন্ন গাঁৱৰ কৃষকসকলে কেইবা সহস্ৰাধিক বিঘা ভূমিত প্ৰতি বছৰৰ দৰে এই বছৰো ভোট জলকীয়াৰ খেতি কৰিছে। এই অঞ্চলত উৎপাদিত হোৱা ভোট জলকীয়াসমূহ অসমৰ ভিন্ন প্ৰান্তৰ লগতে ভিন্ন জিলাৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু মণিপুৰলৈও বিক্ৰীৰ বাবে ৰপ্তানি কৰা হয়। প্ৰতি কিলো ভোট জলকীয়া 300 টকাকৈ বিক্ৰী কৰিছে কৃষকসকলে। এনেদৰে এতিয়া গহপুৰ উত্তৰ অঞ্চলৰ কেইবা শতাধিক কৃষক ভোট জলকীয়াৰ খেতিৰে স্বাৱলম্বী হৈ উঠাৰ লগতে আন আন কৃষকসকলক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে।
1: বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত মৎস্য পালনৰ জৰিয়তে দুই ভাতৃয়ে উৎকৃষ্ট স্বনিয়োজনৰ পথ দেখুৱাইছে। বছৰি প্ৰায় 4 কোটি টকা উপাৰ্জনৰ লগতে তেওঁ আন 20 গৰাকী লোকক কৰ্মসংস্থাপন দিছে। এই সন্দৰ্ভত অধিক তথ্য লৈ আমাৰ সাংবাদিক অম্লান কাশ্যপ সাহা।
2: মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ সমজিলাৰ দুই ভাতৃ অনুপ শৰ্মা আৰু অঞ্জন শৰ্মাই। বিভিন্ন প্ৰজাতিৰ মাছৰ উপৰিও পোনা উৎপাদন কৰি অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে দুই ভাতৃ। গহপুৰ সমজিলাৰ অন্তৰ্গত জকাপাৰাত মহাবাহু ফিচাৰিজৰ নামেৰে মৎস্য পালন কৰা দুই ভাতৃয়ে বছৰি প্ৰায় 4 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা আৰু ভ্ৰূণ ইতিমধ্যে বিভিন্ন ঠাইলৈ ৰপ্তানি কৰিছে দুই ভাতৃয়ে। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় 20 জন লোকক কৰ্মসংস্থাপনৰ বাট প্ৰশস্ত কৰিছে শৰ্মা ভাতৃদ্বয়ে। এনেধৰণে এতিয়া বৈজ্ঞানিকভাৱে মৎস্য পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰৰ দুই ভাতৃ অনুপ শৰ্মা আৰু অঞ্জন শৰ্মাই।
1: প্ৰিয় শ্ৰোতা, জিলাৰ ৰেহৰূপ অনুষ্ঠানত

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি বিশ্বনাথ জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল বিশ্বনাথৰ পৰা আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে আপোনালোকৰ হেঁপাহৰ অনুষ্ঠান প্ৰভাতী তৰংগ। আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটিৰ বিষয় ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল। অনুষ্ঠানটিৰ আগবঢ়াইছে সীমান্ত বাৰ্মাই।

0: ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল আদৰ শ্ৰোতা, বিশ্বকাপ ফুটবলৰ জ্বৰে এতিয়া সমগ্ৰ বিশ্বকে আগুৰি ধৰিছে, আৰু বিশ্বকাপ ফুটবল বুলি ক'লেই যেন সকলোৰে মাজত কি সেয়া আমাৰ দক্ষিণ আফ্ৰিকাৰ দেশেই হওক, এছিয়া মহাদেশৰ দেশেই হওক, বা ইউৰোপৰ দেশসমূহৰ কথা নক'লোৱেই, বা আমাৰ এই দেশসমূহৰ গাঁও ভূঁৈলৈকে এক যি উত্তেজনা আৰু যি এক পৰিকল্পনা সেই বিশ্বকাপ ফুটবল চোৱাৰ এক আনন্দ আৰু সেই ৰোমাঞ্চ ইতিমধ্যে সঞ্চাৰিত হোৱা পৰিলক্ষিত হৈছে। আৰু এই কথাখিনি আগত ৰাখি আজি বিষয় ৰাখিছোঁ ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল, আৰু আৰম্ভণিতে চিনাকি কৰাই দিবলৈ বা এই ভাল পাম দুগৰাকী বিশেষজ্ঞ এই ক্ষেত্ৰখনত যোৱা কেইবাটাও দশক ধৰি কাম কৰি আছে। আমাৰ জিতেন শৰ্মা ডাঙৰীয়া আপোনালোকে চিনি পায়, তেখেত এগৰাকী জ্যেষ্ঠ ধাৰাভাষ্যকৰ ফুটবল খেলৰ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ ষ্টুডিঅ'ৰ আজিৰ এই অনুষ্ঠানলৈ। আমাৰ সৈতে উপস্থিত আছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মূল্য ডাঙৰীয়া, স্বাগতম জনাইছো।
1: নমস্কাৰ।
0: আপোনালোকে খেলৰ মজিয়াতে সদায় নিমজ্জিত হৈ থাকে, সেয়া কমেণ্ট্ৰীয়ে হওক বা অন্যান্য ৰিপৰ্টিঙে হওক, বা খেল বহুদিন ধৰি দশক ধৰি আপোনালোকে তাক পৰ্যবেক্ষণ কৰিছে, সি গাঁৱৰ খেলেই হওক বিশ্বকাপ খেলেই হওক, গতিকে কেনেধৰণে এক ৰোমাঞ্চ অনুভৱ কৰে? আমিতো ফিল কৰিছোঁ অকণ অকণ, তে আপোনালোকৰ চাগে বেছি থাকে কথাটো অহাৰ লগে লগে।
2: কথাটো এনেকুৱা যে আমি শৈশৱকালত আমাৰ যেতিয়া প্ৰিয় খেল আছিল ফুটবল,
0: আৰু
2: সেই সময়ত আমি ক্ৰিকেটেই হওক, টেনিছেই হওক, বা অন্য খেলাই হওক, সেই খেলৰ মাদকতাটো আমি অনুভৱ কৰা নাছিলোঁ বিশেষকৈ। ফুটবলেই আছিল আমাৰ ধ্যান ধাৰণা এটা সময়ত খেল বুলি ক'লে। আৰু সেই সময়তে আমি 4 বছৰৰ মূৰে মূৰে আমাৰ বাতৰি কাকতসমূহ, সেই সময়ত টিভি নাছিল, বাতৰি কাকতসমূহত আমি গম পাইছিলোঁ যে বিশ্বকাপ আহি আছে, বিশ্বকাপ ফুটবল। প্ৰথম অৱস্থাত আছিল জুলে ৰিমে কাপ আহি আছে, আৰু তেতিয়া কেইটামান ফুটবল দলৰ কথা আমাৰ তেতিয়া মুখে মুখে, আমি স্কুলত গ'লেও সেই আলোচনা, অৱসৰ সময়তো সেই আলোচনা। এটা ফুটবল জ্বৰ বুলি যাক কোৱা হৈছে, সেই ফুটবল জ্বৰত আচলতে আক্ৰান্ত হৈছিলোঁ আমি। অকল আমিয়েই নহয়, আমাৰ ঘৰত মাহঁতক বাদ দি খুৰা, দেউতা বা অঙহী মঙহী আহিলেও প্ৰত্যেকেই কেৱল ফুটবলৰে আলোচনা কৰিছিল সেই সময়ত। তেনেকুৱা এটা পৰিৱেশৰ পৰা আহি আমি ফুটবলক আচলতে চাৰিওপিনে লৈ পেলাই আমি এই ক্ৰীড়া জগতখনত প্ৰৱেশ কৰিছিলোঁ, যে আহি আহি আজি এই অৱস্থাত উপনীত হৈছোঁ। আৰু এতিয়াতো চাৰিওফালে সংবাদ মাধ্যমত জয় জয় মই মই, ৰাতিপুৱা টিভিটো খুলিবই নালাগে, মোবাইলটো খুলিলেই এতিয়া খেলৰ সংবাদ, টিভি পৰ্দাই হওক, সৰু পৰ্দাই হওক, ডাঙৰ পৰ্দাই হওক, সকলোতে, আনকি ফুটবলক লৈ পেলাই চিনেমা পৰ্যন্ত নিৰ্মাণ হৈ গৈছে এতিয়া। গতিকে চাৰিওফালৰ পৰা এতিয়া এই জয় জয় মই মই অৱস্থাত আমাৰ কাইলৈৰ পৰা আৰম্ভ হ'ব,
0: মেক্সিকো চিটিত
2: আৰম্ভ হ'ব এইটো ফিফা ফুটবল ক্লাব কাপ, গতিকে টুৰ্ণামেণ্ট, গতিকে এইটো ক'বই নালাগে আৰু।
0: আৰম্ভণিৰ অনুভৱ জানিব খুজিছোঁ।
1: কাইলৈৰ পৰা বিশ্বকাপ ফুটবল আৰম্ভ হ'ব, 4 বছৰৰ মূৰত আহে, আমি সকলোৱে ৰৈ থাকোঁ। সৰুকালৰ পৰা ৰৈছোঁ, জিতেন দাই ক'লেই, আমি প্ৰথমতে আমি ফুটবলক লৈয়ে ডাঙৰ হৈছোঁ, ফুটবলক লৈয়ে ডাঙৰ হৈছোঁ। আৰু আমি 1986 চনত যেতিয়া টিভিৰ পৰ্দাত প্ৰথমতে আমি বিশ্বকাপ ফুটবল দেখিবলৈ পাওঁ, তাৰপিছত আমাৰ গোটেই ধ্যান ধাৰণাটো আমাৰ সলনি হৈ গ'ল। বিশ্বকাপ ফুটবল লৈ পেলাই মানে আমি যে মানে একান্ত ভক্ত সেইটো প্ৰমাণ হৈ গ'ল, আৰু নিশ্চয় আমাৰ শ্ৰোতা দৰ্শকেও মানে নিশ্চয় সাজু হৈছে কাইলৈ বিশ্বকাপ ফুটবল চাবৰ কাৰণে। আৰু এইখিনিতে এটা কথা কওঁ, 1986 চনত বিশ্বকাপ ফুটবলত মানে দুটা সাংঘাতিক ঘটনা ঘটিছে, আমি দুটা গ'লক লৈ পেলাই আমি সদায় মনত ৰাখিছিলোঁ, এটা হেণ্ড অফ গড আৰু এটা হ'ল বিশ্ব ফুটবলৰ আটাইতকৈ শ্ৰেষ্ঠতম গ'লটো লৈ। গতিকে এই দুটা গ'ল দেখি পেলাই আমি আৰম্ভ হ'লোঁ। আৰু যোৱা বছৰ মই মানে সৌভাগ্যক্ৰমে আমি খেলত লাগি আছিলোঁ কাৰণে নেকি, যোৱা বিশ্বকাপত কাটাৰত অনুষ্ঠিত বিশ্বকাপত মই স্বচক্ষে উপস্থিত থাকিবলৈ সক্ষম হৈছিলোঁ।
0: সেইটো বৰ এটা বেলেগ ধৰণৰ অভিজ্ঞতা,
1: সেইটো সাংঘাতিক ধৰণৰ অভিজ্ঞতা। মানে মই এই
0: ফাইনেলখন
1: মানে মই আউট অফ 64 মেটচ মই 34 মেটচ কভাৰ কৰিছিলোঁ, মানে সেইটো মানে সেই মুহূৰ্তবিলাক

0: হয়তো কাহানিও স্পৰ্ট জাৰ্নেলিজিমত নাহে বা ক্ৰীড়া সাংবাদিকতাত নাহে, আৰু বা যিসকল ক্ৰীড়া সাংবাদিকে বিশ্বকাপ ফুটবল কভাৰ কৰিবলৈ গৈছে ইমান অংশ ফুটবল খেল একেলগে চোৱাৰ সুযোগ নাহে,
1: কাৰণ বিশ্বকাপৰ খেল,
0: কাৰণ আৰু বিশ্বকাপৰ খেল, আৰু কাৰণ কাটাৰত অনলি 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজত যে বিভিন্ন দলে খেলিছিল সেইটো সুযোগ আমাৰ সকলোৱে লৈছিলে। ফিফা এটা ঠিক কৰি দিছিলে যে আউট অফ 64 মেটচ এজন জাৰ্নেলিষ্টে মেক্সিমাম 36 মেটচ কভাৰ কৰিব পাৰে, সেইমতে তেওঁলোকে হেৰি দিয়ে, কিছুমানে কভাৰ কৰিছে 36।
2: অসমীয়া ক্ৰীড়া সাংবাদিকতাৰ ক্ষেত্ৰত এইটো এটা ৰেকৰ্ড হ'ব নেকি, অভিলেখ হ'ব নেকি?
0: নিশ্চয়
1: একদম এটা অভিলেখ মানে তৃতীয়গৰাকী হয়তো
0: নাই দিদি ইমান, মানে একেখন বিশ্বকাপত মানে কেনেকুৱা হৈছে কাটাৰত চাওক আপুনি, এই কাটাৰত যদি এটা চাৰিআলিত, আমি চাৰিআলি বুলি কৈছোঁ, চাৰিআলিত যদি গৈ থিয় হওঁ, এফালে যদি চাওঁ এখন হোটেলত আৰ্জেণ্টিনা আছে, এইফালে যদি চাওঁ এখন হোটেলত ফ্ৰান্স আছে, এনেকুৱা ধৰক এখন এটা চাৰিআলিতে 4-5টা টীম আছে, কেনেকুৱা ধৰণৰ পৰিৱেশ হ'ব? আৰু সেই এক পৰিৱেশ লৈ পেলাই আজি আমি বিশ্বকাপ চাবৰ কাৰণে সাজু হৈছোঁ। আৰু আচলতে ফুটবলে আমাক বহুখিনি দিছে, আৰু অসমৰ খেলৰ আৰম্ভণি হ'ল ফুটবল, কাৰণ ব্ৰিটিছে অসমীয়া মানুহৰ লগত যোগাযোগ আৰম্ভ কৰিছিল ফুটবলৰ মাজেৰে, শ্বটটো মাৰি দিয়ে খেল তেওঁলোকে এদিনৰ পৰা বাহিৰলৈ যায়, তেতিয়া অসমৰ মানুহবিলাকে বলটো বিচাৰি আনি তেওঁলোকক দিয়ে, সেই তেনেকৈ মানে গোটেই মানে 1826ৰ পিছত আমাৰ সম্পৰ্কবিলাক গঢ় লৈছিল। গতিকে ফুটবল বুলি ক'লে গোটেই বিষয়টোৱে অনন্য বিষয়, গোটেই বিষয়টোৱে মানুহৰ হৃদয়ত লাগি থকা বিষয় এটা, গতিকে মই আশা কৰোঁ ভাবোঁ যে আমি ইমানদিন যিটো উপভোগ কৰি আহিছোঁ ফুটবলক লৈ পেলাই, সেই একেটা বস্তুৱেই কাইলৈ পৰা আৰম্ভ হোৱা বিশ্বকাপত আমি দেখিবলৈ পাম, আৰু ফুটবলৰ নতুন মাদকতা উপলব্ধি কৰিব পাৰিম।
2: বিশ্বকাপৰ মই মানে যিটো প্ৰভাৱ সেইটো মই সুবোধে কোৱাৰ লগে লগে মোৰ মনলৈ আহিছে 1986 চনৰ আগলৈকে বৰদলৈ ট্ৰফিত লোকে লোকাৰণ্য, আমি টিকট নাপাওঁ, টিকটৰ কাৰণে হাহাকাৰ কৰিব লাগে। 86 চনত যেতিয়া টিভিত আমি বিশ্বকাপ দেখিলোঁ, তাৰ পৰৱৰ্তী যিখন বৰদলৈ ট্ৰফি সেইটো শ্ল' মোশ্যনত চোৱাৰ দৰে হ'ল, আৰু মানুহ একেবাৰে নায়েই, গেলাৰীত নায়েই মানুহ, হঠাৎ
1: মানে
2: হাজাৰ হাজাৰ দৰ্শকৰ পৰা আহি পেলাই সৰ ঘৰত পৰিলাহি, এইটো একেবাৰে বিশ্বকাপৰ প্ৰভাৱ। আৰু কি ফুটবল, এইটো কি ফুটবল খেলিছে, তেনেকৈ কোৱা আৰম্ভ কৰিলে চবে, এইটোৱেই ফুটবলৰ বিশ্বকাপৰ প্ৰভাৱ আছে।
1: সুন্দৰ এনেকুৱা কাহিনী আমি শুনিম, আৰু সুন্দৰ তথ্য সুবোধ দাই আমাক দি থৈ যাব। তেনেদৰে এই অনুষ্ঠান আমাৰ দীঘলীয়া অনুষ্ঠান আছে, আমাৰ 10:30 বজালৈকে আদৰ্শ আছে ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল, দুগৰাকী বিশেষজ্ঞ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, কিন্তু আমি সদায় কওঁ আমাৰ এই যাত্ৰা এটা সুৰীয়া যাত্ৰা, এই সুৰীয়া যাত্ৰা আমি গীতেৰে আৰম্ভ কৰোঁ, আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সেই গীতটিৰ বাহিৰে এতিয়া মোৰ মনলৈ একো অহা নাই। এই পৃথিৱী এই ক্ৰীড়াংগন, ক্ৰীড়াই হৈছে শান্তিৰ প্ৰাংগন, যিটো যুদ্ধ সদৃশ পৰিৱেশৰ মাজতো আমেৰিকাত, উত্তৰ আমেৰিকাৰ 3খন দেশত এইবাৰ বিশ্বকাপ হৈ আছে, আৰু আমি আশা কৰিছোঁ এই বিশ্বকাপে এই পৰিৱেশ সলনি কৰি দিব, এই যুদ্ধৰ পৰিৱেশ সলনি কৰি দিব। সুধাকণ্ঠ যিটো গাই থৈ গৈছে তেনেদৰে সেই গীতটোৱে অকণমান শুনাব খুজিছোঁ, তাৰপাছত আমি আকৌ ৰোমাঞ্চ, ফুটবলৰ ৰোমাঞ্চত আহি ডুবি যাম।
2: হয়।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই এটি বিশেষ খণ্ড প্ৰভাতী তৰংগৰ ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল দুগৰাকীকৈ বিশেষজ্ঞ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, যিসকলে এই মাত্ৰ হয়তো ৰেডিঅ' ছেট বা আমাৰ এফ বি পেজ যিটোত সংযুক্ত হৈছে তেখেতলৈ জনাইছোঁ। আমাৰ জ্যেষ্ঠ ধাৰাভাষ্যকাৰ জিতেন শৰ্মা ডাঙৰীয়া আছে, লগতে আছে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মূল্য বৰুৱা আমাৰ সৈতে উপস্থিত আছে। আমি ৰোমাঞ্চকৰ কথা পাতি আছিলোঁ। শৰ্মা ডাঙৰীয়া, আপুনি বৰ ৰোমাঞ্চকৰ কথা কৈছিলে যে কেনেদৰে বিশ্বকাপৰ প্ৰভাৱ পৰিছিল, কিন্তু সেই বিশ্বকাপৰ আৰম্ভণিৰ কথা আপুনি আমাৰ জুলে ৰিমেৰ কথা উল্লেখ কৰিছে, তেখেতে আৰম্ভণি কৰিছিলে, জুলে ৰিমে কাপ আছিলে, তাৰপিছত ৱৰ্ল্ড কাপ হ'ল, অলপ যদি আমি হিষ্ট্ৰী অকণমান যদি জানো কেনেধৰণে আৰম্ভ হ'ল বিশ্বকাপ সেই পৰ্যায়ত ফুটবলৰ ইতিহাস।
1: এইটো বৰ ইণ্টাৰেষ্টিং ষ্টৰি আচলতে। প্ৰথম 1930 চনত এইটো উৰুগুৱেত আৰম্ভ হৈছিল এই জুলে ৰিমে কাপটো। জুলে ৰিমে আচলতে এলফ্ৰেডো জুলে ৰিমে আছিলে ফ্ৰান্সৰ, তেওঁ ক্ৰীড়া সন্থাৰ তেওঁ সভাপতি আছিলে ফুটবল সন্থাৰ, তেওঁৰ নামত এই জুলে ৰিমে কাপটো আৰম্ভ হৈছিল। প্ৰথমতে আছিলে এইটো ভিক্টৰী কাপ, ভিক্টৰী মানে কোপে দে মণ্ডা তেওঁলোকৰ ফৰাচী ভাষাত। সেই কাপটো আৰম্ভ হৈছিলে 1930 চনত, জুলে ৰিমে কাপ, আৰু সেইটো আছিল 1.8 কেজি ওজনৰ সোণেৰে নিৰ্মিত আৰু 14 ইঞ্চি ওখ সেইটো ট্ৰফিটো, সেইটো জুলে ৰিমে কাপ। আৰু সেইটো প্ৰথম প্ৰতিযোগিতা জয় কৰিছিল উৰুগুৱে দলে। আৰু তাৰপিছত আজিৰ তাৰিখলৈ যোৱা কাটাৰ প্ৰতিযোগিতালৈকে, কাপলৈকে, ব্ৰাজিলে সৰ্বাধিক 5 বাৰকৈ এই ট্ৰফিটো অৰ্জন কৰিছে। তাৰপিছতে জাৰ্মানী 4 বাৰ, ইটালী 4 বাৰ, আৰ্জেণ্টিনা 4 বাৰ, উৰুগুৱে 2 বাৰ, ফ্ৰান্সে 2 বাৰ, এনেকৈ প্ৰত্যেকেই এই কাপটো দখল কৰিছে। কিন্তু জুলে ৰিমে কাপটো আজি ফিফা কাপলৈ কিয় পৰিৱৰ্তন হ'ল, কেনেকৈ পৰিৱৰ্তন

0: সেইটো বৰ ইণ্টাৰেষ্টিং কথা।
1: হয়,
0: ফিফা মানে ফেডাৰেশ্যন ইণ্টাৰনেশ্যনেল ডে ফুটবল এছ'চিয়েশ্যন, তেওঁলোকৰ নামেৰে ফিফা কাপটো হৈছে। এই অধি নিয়ম আছে তেওঁলোকৰ যে তিনিবাৰকৈ যদি কোনোবাই বিশ্বকাপ জয় কৰে, জুলেৰিমে জয় কৰে, তেওঁলোকক পাৰ্মানেণ্টকৈ সেই ট্ৰফিটো দি দিয়া হ'ব। গতিকে যিহেতু ব্ৰাজিল দলে তিনিবাৰকৈ এই ট্ৰফিটো নিজাববীয়াকৈ অৰ্জন কৰিছিল, গতিকে 1958 চন, 1962 চন,
2: 1970 চন
0: তিনিবাৰকৈ তেওঁলোকে দখল কৰাৰ পিছত জুলেৰিমে কাপটো তেওঁলোকক পাৰ্মানেণ্টলি দি দিয়া হ'ল। পাৰ্মানেণ্টলি দিয়াৰ পিছত ফিফা কাপটো ফিফা কাপ নামেৰে নামকৰণ কৰি পেলাই নতুনকৈ আৰম্ভ কৰা হ'ল। আৰু এই বৰ্তমানৰ যিটো ফিফা কাপ ট্ৰফি, যিটো সেই ট্ৰফিটো ডিজাইন কৰিছে ফৰাচী শিল্পী এগৰাকী, তেখেতৰ নাম এবেল লেফনিঅ'। তেওঁ এইটো নতুনকৈ নিৰ্মাণ কৰিছে। আৰু আগৰটো আছিল, আগৰ প্ৰতীকটো আছিল এগৰাকী গ্ৰীক দেৱী, তেওঁৰ অনুকৰণত, কিন্তু এতিয়া এগৰাকী মহান খেলুৱৈৰ নামত এই প্ৰতিকৃতিটো নিৰ্মাণ কৰা হৈছে। আৰু এইটো বৰ ট্ৰফিটো চাবলগীয়া, 18 কেৰেট গোল্ড আছে তাত, সোণ, 5 কেজি ওজন আৰু 36.5 চেণ্টিমিটাৰ ওখ। এইটো কিন্তু হাতেৰে দাঙি লোৱা, এখন হাতেৰে দাঙি লোৱা অলপ কঠিন। আৰু এটা বৰ ইণ্টাৰেষ্টিং কথা হ'ল, এই যে ট্ৰফিটো জিকাৰ পিছত যে এতিয়া দুইখন হাতেৰে যে দাঙি লয়, সেইটো আচলতে প্ৰত্যেকে ভাবে যে এইটো মানে অৱলীলাক্ৰমে দাঙি ধৰিছে, কিন্তু সেইটো নহয়। সেইটোৰো এটা হিষ্ট্ৰী আছে, সেইটোৰো এটা বুৰঞ্জী আছে। ব্ৰাজিল দলৰ যিগৰাকী কেপ্টেইন আছিল 1970 চনত, তেওঁ প্ৰথম যেতিয়া হিউৰাল্ডো বেলেনি ব্ৰাজিলিয়ান কেপ্টেইন আছিল ফুটবল দলৰ, তেওঁ প্ৰথম যেতিয়া জুলেৰিমে কাপটো তেওঁৰ হাতত পৰে, তেওঁ দুইখন হাতেৰে ওপৰলৈকে দাঙি দিছিলে ফটোগ্ৰাফাৰসকলৰ কাৰণে। এই ট্ৰফিটো দাঙি দিয়া হৈছিল যাতে ট্ৰফিটোৰ মূৰৰ পৰা একেবাৰে তললৈকে গোটেইটো যাতে একেবাৰে সুস্পষ্টকৈ কেমেৰাত আহে, কাৰণ সেইটো পৃথিৱীৰ লাখ লাখ অনুৰাগীৰ কাৰণে, কোটি কোটি অনুৰাগীৰ কাৰণে জুলেৰিমে কাপটো আছিল আকৰ্ষণৰ কেন্দ্ৰ, যে সোণেৰে নিৰ্মিত এই কাপটো কেনেকুৱা, চবেই কৈছিলে এবাৰ দেখুৱাওক, এবাৰ দেখুৱাওক। গতিকে তেওঁ ইউৰাল্ডো বেলিনি তেওঁ দুইখন হাতেৰে মূৰৰ ওপৰত দাঙি ধৰিছিল কাপটো, আৰু তেতিয়াৰ পৰা প্ৰত্যেকগৰাকী বিজয়ী যিটো কেপ্টেইন, সেই কেপ্টেইনে প্ৰথমবাৰৰ কাৰণে সেই ট্ৰফিটো মূৰৰ ওপৰলৈ দাঙি ধৰে। নিশ্চয় আপোনালোকে বা শ্ৰোতাসকলেও নিশ্চয় এই কথাটো মন কৰিছে। আৰু ইণ্টাৰেষ্টিং আছে জুলেৰিমে কাপৰ সম্পৰ্কে, 1966 চনত যেতিয়া ইংলেণ্ডলে এই ট্ৰফিটো অধিকাৰ কৰিলে, লাভ কৰিলে, তেওঁলোকে লাভ কৰাৰ পিছত ৰাজহুৱা প্ৰদৰ্শনীৰ কাৰণে তেওঁলোকে এটা হলত তাৰ প্ৰদৰ্শনী পাতি পেলাই সেই কাপটো তাত প্ৰদৰ্শন কৰিছিল। আৰু প্ৰদৰ্শন কৰাৰ মুহূৰ্তত, সেই উল্লাস উত্তেজনাৰ মাজতে কোনোবাই সেই কাপটো চুৰ কৰি লৈ গ'ল, চুলি কৰি লৈ যোৱাৰ পিছত বিচাৰি গোটেই হাহাকাৰ চাৰিওফালে, কিন্তু বহু দিনলৈকে সেইটো উদ্ধাৰ হোৱা নাছিল। কিন্তু ইণ্টাৰেষ্টিংলি এখন পাৰ্কত পৰিত্যক্ত এটা জোপোহাৰ আঁৰত বাতৰি কাকতেৰে মেৰিয়াই থোৱা অৱস্থাত সেই জুলেৰিমে কাপটো উদ্ধাৰ হ'ল। আৰু উদ্ধাৰ কৰিছিল এটা কুকুৰে, কুকুৰটোৰ নাম আছিল পিকলছ। সেই কুকুৰটোৱে গৈ পেলাই সকলো বিশ্ববাসীৰ, বিশ্বৰ কোটি কোটি অনুৰাগীক আশ্বস্ত কৰি পেলাই ব্ৰিটিছসকলক চৰম লজ্জাৰ পৰা উদ্ধাৰ কৰি পেলাই সেই কুকুৰটোৱে, পিকল নামৰ কুকুৰটোৱে সেই জুলেৰিমে কাপটো উদ্ধাৰ কৰিছিল। তাৰপিছত কিন্তু আকৌ দ্বিতীয়বাৰৰ কাৰণে 1983 চনত এই কাপটো আকৌ এবাৰ চুৰি হ'ল। আকৌ এবাৰ চুৰি হোৱাৰ পিছত সেইবাৰ ফ্ৰান্সৰ পৰা চুৰি হৈছিলে, ব্ৰাজিলৰ পৰা চুৰি হৈছিলে সেইবাৰ ব্ৰাজিলৰ পৰা চুৰি হৈছিল, ক্ষমা কৰিব।

0: ব্ৰাজিলৰ পৰা চুৰি হোৱাৰ পিছত তেতিয়া এটা নিয়ম কৰা হ'ল যে ৰাজহুৱা প্ৰদৰ্শনৰ সলনি ৰেপ্লিকাটো প্ৰদৰ্শন কৰা হ'ব। আৰু এতিয়া যিটো আমি চাৰিওফালে দেখা পাই থাকোঁ সেইটো আচলতে ৰেপ্লিকাহে, অৰিজিন কাপটো নহয় এইটো। আৰু এতিয়া যিটো কাপ সেইটো অৰিজিন জুৱেলাৰী মে কাপটো নহয়, এইটো ফিফা কাপ। এই ফিফা কাপটো এতিয়া তাৰো কিন্তু ৰেপ্লিকাটোহে চাৰিওফালে প্ৰদৰ্শন কৰা হয়, হুবহু একে কিন্তু ৰেপ্লিকাটো, সেই ৰেপ্লিকাটো চাৰিওফালে প্ৰদৰ্শন কৰা হয়।
1: সুভদ্ৰাৰ ওচৰলৈ, সুভদ্ৰা আপুনিতো স্বচক্ষে দেখিছে ফাইনেলৰ কাটাৰত দেখিছে আৰ্জেণ্টিনাই সেই কাপ দাঙি দিছিলে, যিটো 22 সংখ্যক ৱৰ্ল্ড কাপ যিটো হৈছিলে কাটাৰত। তাৰ আগতে যেতিয়া ধৰক প্ৰথম ৱৰ্ল্ড কাপৰ পৰা সেই যাত্ৰাটোৰ কথা ক'ব খুজিছোঁ, উৰুগুৱেৰ কথা যেতিয়া শৰ্মা ডাঙৰীয়াই কৰে, উৰুগুৱেৰ প্ৰথম চেম্পিয়ন হৈছিলে 1930 চনত, তেতিয়া কিন্তু আৰ্জেণ্টিনাক 4-2 গ'লত উৰুগুৱেই হৰুৱাইছিলে সেইখন খেলত। আৰু এই যোৱা ৱৰ্ল্ড কাপত আৰ্জেণ্টিনা চেম্পিয়ন হ'ল, আপুনি স্বচক্ষে দেখিছে এই কাপটোৰ কথা কৈছোঁ, এই যে দাঙি দিয়াৰ মুহূৰ্ততো কেনে আপুনি কওকচোন। সেই
2: মানে আচলতে সেই বিশেষ মুহূৰ্তলৈকে প্ৰতিখন দেশৰ অনুৰাগীসকল ৰৈ থাকে, কেতিয়া দেখিবলৈ পাম যে আমাৰ অধিনায়কৰ হাতত সেই প্ৰাণ পাই উঠিব সেই ট্ৰফিটোৰ ওপৰলৈ দাঙি দি পেলাই। আচলতে সেই সেই মুহূৰ্তটো সকলোৰে কাৰণে আকৰ্ষণীয়। আমিও যেতিয়া ফাইনেল শেষ হয় সেইদিনাখন মানে এনেকুৱা ধৰণৰ কথা যে প্ৰথমতে মূল 90 মিনিটছ হ'ল, দেন অতিৰিক্ত সময় হ'ল, তাৰপিছত টাই ব্ৰেকাৰত গ'ল, এইটো এটা যথেষ্ট দীঘলীয়া আমাৰ প্ৰায় 2.5 ঘণ্টা ইতিমধ্যে অতিক্ৰম কৰিলে। তাৰপিছত আমি দেখিছোঁ যে কাপটো মেছিয়ে দাঙি লৈছে এক সুদৃশ্য মঞ্চত। সেই সেই মানে প্ৰতিগৰাকী অনুৰাগীৰ কাৰণে যিটো সেই দৃশ্যটো যেনেকৈ ৰৈ থাকে, দৃশ্যটো চাবৰ কাৰণে ৰৈ থাকে, ঠিক একেদৰে প্ৰতিগৰাকী খেলুৱৈও সেই সেই মঞ্চত থিয় হৈ ট্ৰফিটো দাঙিবৰ কাৰণে ৰৈ থাকে। গতিকে আকৰ্ষণৰ বিষয়বস্তু হ'ল সেই ট্ৰফিটোৱে, কাৰণ এইবাৰ যথেষ্ট সুন্দৰ ট্ৰফি আৰু যথেষ্ট সুদৃশ্য ট্ৰফিটোৱে, মানে কি ক'ম আৰু, মানে এইটো আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে গোটেই কথাটো। মানে কিন্তু কথাটো হ'ল যে এটা ট্ৰফিৰ কাৰণে আমি সকলোৱে মানে ব্যস্ত হৈ পৰোঁ, আৰু এই সেই সুদৃশ্য ট্ৰফিটোৰ মাধ্যমেৰেই খেল জগতৰ অবিসম্বাদী সম্ৰাট হিচাপে কোনখন দেশে পৰিচিতি লাভ কৰিব সেইটো লৈ অপেক্ষা কৰি থাকোঁ। যি নহওক এটা কথা যে বিশ্বকাপ ফুটবলৰ প্ৰতিখন বিশ্বকাপেই সকলোকে মানে উদ্বাউল কৰি থৈ গৈছে, কাৰণ প্ৰতিখন বিশ্বকাপত সেই ট্ৰফিটোৰ বাবেই প্ৰতিগৰাকী সুদৃশ্য যুৱকে সুন্দৰ পদশিল্পৰে সকলোকে মোহিত কৰে। যে ইনচাইড ষ্টেপিং, আউটচাইড ষ্টেপিং, সুন্দৰ ড্ৰিবলিং, সুন্দৰ পাছিং আৰু মানে অবিশ্বাস্য কিছুমান গলেৰে সেই মুহূৰ্তবোৰ ভৰাই তোলে। গতিকে এনেবোৰ মুহূৰ্তলৈ বিশ্বকাপ ফুটবল, সেইকাৰণে আমি মানে ফুটবলক লৈ পেলাই এনেকুৱা দেখিছোঁ যে বহুতে আত্মজাহু দিয়ে মানে ধৰক এণ্ড্ৰেজেস্কোবাৰ ওলাই এগৰাকী খেলুৱৈ আছিল 1994ত মানে কলম্বিয়া দলৰ, তেওঁ কলম্বিয়া দলৰ তেওঁ চুইচাইড গ'ল এটা হোৱাৰ কাৰণে তেওঁ ঘৰলৈ উভতি যোৱাৰ পিছত তেওঁ সেইখন দেশৰ মানে নিষিদ্ধ জগতৰ সৈতে জড়িত মানে যি লৰ্ড বুলি কয় তেওঁলোকৰ দ্বাৰা গুলিয়াইছিল, আৰু তাৰ ফলত সেই এণ্ড্ৰেজেস্কোবাৰে সেই ক্ষেত্ৰত মানে এই চুইচাইড গ'ল কৰি মানে হত্যাৰ বলি হোৱা প্ৰথমগৰাকী খেলুৱৈ আছিল। এতিয়া এনেকুৱা এনেকুৱা অলেখ ঘটনা আছে, কিন্তু এটা কথা হ'ল বিশ্বকাপ ফুটবলে এনেকুৱা ধৰণৰ কিছুমান মুহূৰ্ত সৃষ্টি কৰিছে, এনেকুৱা ধৰণৰ অনুৰাগী সৃষ্টি কৰিছে যিটো আমি মানে ভাবিব নোৱাৰোঁ যে সঁচাকৈ বিশ্বকাপ ফুটবলৰ ইয়াৰ আকৰ্ষণটো। এইবাৰো ঠিক আমি হেৰি এইবাৰো সেই একেটা পৰিৱেশেই বিৰাজ কৰিব বুলি আশা কৰোঁ। যুদ্ধ আছে, যুদ্ধই কিছু প্ৰভাৱ ম্লান পেলাইছে, কিন্তু কিছু প্ৰভাৱ পেলাইছে, কিন্তু তথাপিও ফুটবল সেই নিজস্ব ধ্যান ধাৰণাৰে সেই আকৰ্ষণেৰে এইবাৰ পুনৰ উভতি আহিব, কাৰণ এইবাৰ কথাটো বেলেগ। 48 টিমছ, 48 দল এইবাৰ বিশ্বকাপত 1248 গৰাকী খেলুৱৈ, তাৰপিছত 104খন খেল। আগতে মেক্সিমাম খেল হৈছিল 64 64

0: বেশি খেল অনুষ্ঠিত হব, 40খন বেশি খেল দেখিবলৈ পাব, আর 40খন খেলৰ সুন্দৰ সুন্দৰ কাহিনীবিলাক আর সুন্দৰ সুন্দৰ পদশিল্পৰ সেই যাদু ফুটবল যাদুটো আমি উপভোগ কৰিবলৈ পাম। গতিকে এই এইবাৰ নিঃসন্দেহে বিশ্বকাপ ফুটবলে অধিক আকৰ্ষণৰ সৃষ্টি কৰিব বুলি মই ভাবোঁ। আৰু ইণ্টাৰেষ্টিং কেইটামান লাষ্ট কালি কেইটামান ইণ্টাৰেষ্টিং মানে পৰিসংখ্যা মানে ফিফাই ৰিলিজ কৰিছে যে এইবাৰ প্ৰথমবাৰৰ কাৰণে 1248গৰাকীৰ ভিতৰত 891গৰাকী নতুন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল ৰাউণ্ডত অৱতীৰ্ণ হ'ব। বাকী 357গৰাকীয়ে দ্বিতীয়বাৰৰ বাবে অথবা তাতকৈ অধিক
1: সংখ্যক
0: খেলৰ বাবে অৱতীৰ্ণ হ'ব।
1: এই 40ৰ ওপৰৰ
0: 8গৰাকী
1: খেলুৱৈ বিদ্ধ খেলুৱৈ বুলি কৈছে,
0: বিদ্ধ
1: ঘোঁৰা বুলি কৈছে।
0: আৰু সেইসকলৰ মাজত কিন্তু ক্ৰিষ্টিয়ানো ৰোনাল্ডো
2: আছে,
0: আৰু মানে 22গৰাকী খেলে 20 বছৰৰ তলত
1: আছে।
0: গতিকে এনেকুৱা বিভিন্ন পৰিসংখ্যা আহিছে। গতিকে আমি কিন্তু আমি লক্ষ্য কৰিম যে এটা কথাই যে এইবাৰ কিন্তু লায়নেল মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো লাষ্ট বিশ্বকাপ। এইকাৰণে কৈছোঁ ৰোনাল্ডোৰ এই মুহূৰ্তৰ বয়স 41 আৰু মেছিৰ বয়স হ'ল 39। আমি আটাইতকৈ মানে ভাল কথাটো হ'ল 39, আৰু আটাইতকৈ ভাল কথাটো হ'ল যে সুখৰ কথাটো হ'ল যে আজি দেখিছোঁ যে মেছিয়ে সুস্থ প্ৰদৰ্শনীমূলক খেল খেলিব, বিশ্বকাপতো ভালকৈ খেলিব।
1: নেইমাৰ সুস্থ হৈছে,
2: আমি আপুনি ক'লে এই বিষয়ে আমি অকণমান জানিব খুজিম। কিন্তু ইমান বছৰে ধৰি ধৰক 32খন দেশ বা 32টা দল সেই দেশৰ পৰা খেলি আছিলে, তাৰে ভিতৰত ধৰক এইবাৰ 48 সংখ্যক হ'ল আৰু খেলৰ সংখ্যা আপুনি যেনেদৰে কৰে বাঢ়ি গ'ল, 64খনৰ পৰা 104 খেল হ'ল। গতিকে এই যে এটা পৰিৱৰ্তন আনিলে, এইটো 1998চনৰ পৰা এইটো চলি আছিলে, 98চনৰ পাছত আজি এই বৃদ্ধিটো হৈছে 2026ত। এই বৃদ্ধিৰ প্ৰয়োজনীয়তা কিবা আছিল নেকি সুবোধ? আপুনি
0: আচলতে ঘটনাটো হ'ল যে ফিফাৰ মেম্বাৰশ্বিপ ইউএনৰ মেম্বাৰশ্বিপতকৈ বেছি, 206-207 এনেকুৱা, সম্ভৱতঃ আকৌ বাঢ়িব, আকৌ দুখনমান দেশে হেৰি কৰিছে। আৰু ফুটবল এনেকৈ শিপাইছে যি কিছুমান ধৰক এতিয়া এই 48খন দেশৰ প্ৰতিখন দেশৰ মাজত ডিফাৰেঞ্চ ষ্টেণ্ডাৰ্ড।
1: এইবাৰ এখন আফ্ৰিকাৰ এখন দেশ আহিছে য'ত জনসংখ্যা মাত্ৰ 119,000, তেওঁলোকে
0: আৰু তেওঁলোকে কৰে ষ্টেণ্ডাৰ্ডটো ইমান সমান, গতিকে কাকোৱে বাদ দিব নোৱাৰে। গতিকে সেই গোটেই দিশটো চিন্তা কৰি ফুটবল আৰু বেছিকৈ মানুহৰ জনসাধাৰণে একেবাৰে ওচৰ চপাই নিয়াৰ বাবেই এই ব্যৱস্থা। আৰু ই নিশ্চিতভাৱে ফিফাৰ উত্থানত, ফুটবলৰ উত্থানত, ফুটবলৰ অনুৰাগী বৃদ্ধিৰ ক্ষেত্ৰত ই সহায় কৰিব। এতিয়া এইবাৰ চাওক নতুনকৈ কুৰাকাও, নিশ্চয় কুৰাকাওৰ কথা কৈছে, তাৰপিছত আৰু 3খন নতুন দেশ জৰ্ডান, উজবেকিস্তান আৰু কেবো ভাৰ্ডে, এই 4খন দেশে প্ৰথমবাৰৰ কাৰণে বিশ্বকাপ ফুটবল এই 4খন দেশ। গতিকে এই 4খন দেশৰ পৰাই আমি যে ভৱিষ্যতে আমি ভাল খেলুৱৈ দেখিবলৈ পাম, মানে মেছিৰ উত্তৰসূৰী আমি দেখিবলৈ পাম সি নিশ্চিত। আৰু সেই দিশটো মনত ৰাখিয়েই ফিফাই এই ব্যৱস্থাটো কৰিছে। আৰু ধৰক এই যে 891গৰাকী প্ৰথমবাৰৰ বাবে বিশ্বকাপ ফুটবল খেলিব, এই 891গৰাকীয়ে বিশ্বকাপৰ এম্বেচাডৰ হিচাপে ভৱিষ্যতৰ দিনবিলাকত নিশ্চিতভাৱে ফুটবলক আগবঢ়াই লৈ যোৱাৰ বাবে, ফুটবলৰ মান উন্নত কৰাৰ বাবে, ফুটবলক আৰু আকৰ্ষণৰ থলী হিচাপে প্ৰমাণিত কৰাৰ বাবে বা উন্নীত কৰাৰ বাবে কাম কৰি যাব।
2: নিশ্চয়কৈ আদৰ শ্ৰোতা, আপোনালোকে নিশ্চয় এই আমাৰ যি আজি কথোপকথন শুনিছে দুইগৰাকী অভিজ্ঞ আমাৰ ক্ৰীড়া সাংবাদিক লগতে ধাৰাভাষ্যকৰৰ পৰা নিশ্চয় ৰোমাঞ্চিত হৈছে, আমিও ৰোমাঞ্চিত অনুভৱ কৰিছোঁ। কাইলৈ আমি সাজু হৈছোঁ এই আৰম্ভণিৰ খেল আমি চাবলৈ। আপোনাৰ বাৰ্তাসমূহ আহিব ধৰিছে, বাৰ্তাসমূহ লিখক, ফুটবল সম্পৰ্কীয় যদি কিবা ক'বলগীয়া আছে, কেনেদৰে আপোনাৰ পৰিকল্পনা কৰিছে, কাৰ কাৰ খেল চাব, আৰু আমি আমাৰ যি বিশেষজ্ঞ দুইগৰাকী সুধিম কোন কোন দলৰ এইবাৰ ফেভৰেট, আৰু ষ্টাৰৰ কথা দুগৰাকী ষ্টাৰৰ কথা কৈছে, লগতে আপুনি কৈছে যে তেওঁৰ উত্তৰসূৰীও আছে, এই বিষয়ে জানিম, কাক চাবলৈ আগ্ৰহ। প্ৰতিবাৰে আমি লিষ্ট এখন কৰি লওঁ, এইবাৰ আমি মেছিক চাম, এইবাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো, তেওঁলোকৰ শেষ খেল হ'ব ছবাৰকৈ তেওঁলোকে খেলিব। এইবাৰ 2006চনত দুইগৰাকী খেলে আৰম্ভ কৰিছিলে, দুইগৰাকী বিশেষজ্ঞৰ পৰা আমি জানিব চেষ্টা কৰিম আৰু কোন কোন ষ্টাৰ আছে এই এইখন বিশ্বকাপত, আমি যাক চাবলৈ ৰৈ থাকিম, অজস্ৰ জনতা, দেশ বিদেশৰ জনতা ৰৈ থাকিব। গীতটি শুনিছোঁ জুবিন গাৰ্গৰ কণ্ঠত, তাৰপাছত আমি কথা বতৰাখিনি আগবঢ়াই লৈ যাম।

0: আদৰৰ শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ যি প্ৰভাতী তৰংগ ৰেডি বিশেষ খণ্ড ৰোমাঞ্চকৰ বিশ্বকাপ ফুটবল। আৰু দুগৰাকী বিশেষজ্ঞ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, আমাৰ জিতেন শৰ্মা ডাঙৰীয়া, লগতে সুবোধ মল্ল বৰুৱা ডাঙৰীয়া উপস্থিত আছে। এই যে ধৰক কাইলৈ 11 জুন আৰম্ভ হ'ব মেক্সিকো চিটিৰ এষ্টাডিঅ' এষ্টেকত প্ৰথম যেতিয়া খেলখন হ'ব মেক্সিকো ভাৰ্চেছ দক্ষিণ আফ্ৰিকা, সকলোৱে একদম ৰৈ আছে আগ্ৰহেৰে। এনেকুৱা ধৰক এইবাৰ কোন দলক মানুহে চাব ফেভৰেট বুলি যি কয়, এইবাৰ অমুক ফেভৰেট, কোনোবা ডাৰ্ক হৰ্চ আছে, কোন আছে এইবাৰ ডাৰ্ক হৰ্চ, বা কোন খেলুৱৈক চাব? আমিতো শেষবাৰৰ বাৰে ভাবিছোঁ যে যিটো কৈছোঁ যে মেছি আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো খেলিব, ছবাৰকৈ তেওঁলোকে এইবাৰ অৱতীৰ্ণ হ'ব। আৰু কোন কোন খেলুৱৈ আছে, কোন কোন দল আছে, এক লৈ কেনেদৰে চিন্তা চৰ্চা হৈছে?
1: আচলতে এইবাৰৰ মানে ফেভৰেটৰ তালিকাত
0: হয়
1: আলোচনা হৈ আছে স্পেইন,
0: হয়
1: ফ্ৰান্স,
0: হয়
1: ইংলেণ্ড, ব্ৰাজিল, পৰ্তুগাল, নেডাৰলেণ্ড। কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং আমোদজনক ঘটনাটো হ'ল যোৱা দুটা বিশ্বকাপত যিগৰাকী জাৰ্মানী গণিতজ্ঞ, তেওঁৰ নাম জোৱাকিম ক্লেমেণ্ট, তেওঁ ভৱিষ্যতবাণী কৰা মতেই চেম্পিয়ন ৰানাৰ্ছ আপ, তেওঁ কোৱা মতে ছেমি ফাইনেলত কোনে কোনে খেলিব, গোটেইখিনি হুবহু মিলি গৈছে। আৰু এইবাৰ আশ্চৰ্যজনকভাৱে তেওঁ কৈছে যে এইবাৰ আৰ্জেণ্টিনা বা স্পেইন, ব্ৰাজিল এই কোনোটো দল নহয়, চেম্পিয়ন হ'ব এইবাৰ নেডাৰলেণ্ড,
0: নেডাৰলেণ্ড
1: আৰু ৰানাৰ্ছ আপ হ'ব পৰ্তুগাল। আপ্ৰাণ চেষ্টা কৰিব ৰোনাল্ডোৱে ট্ৰফি জিতাৰ কাৰণে, কিন্তু নহ'ব। ডাৰ্ক হৰ্চ নেডাৰলেণ্ডে এইবাৰ বিশ্বকাপ জয় কৰিব।
0: আৰু
1: তাৰ ভিত্তিটো তেওঁ যিটো কথা কৈছে যে নেডাৰলেণ্ডৰ হ'ল টিম গেম যিটো, আৰু তেওঁলোকক এতিয়া বাকী যিসকল যিটো দল আছে, বিশেষ ফ্ৰান্স দলটো আটাইতকৈ দামী দল হিচাপে এইবাৰ সকলোৱে আলোচনা কৰি আছে, বা ব্ৰাজিলৰ ওপৰত সকলোৱে আস্থা ৰাখিছে বিভিন্ন কাৰণত, কিন্তু নেডাৰলেণ্ডত তেনেকুৱা ধৰণৰ মানে মুধা ফুটা তাৰকা নোহোৱা স্বত্তেও টিম গেমৰ ক্ষেত্ৰত কিন্তু তেওঁলোক একেবাৰে অপ্ৰতিৰোধ্য। আৰু এতিয়ালৈকে যিখিনি তেওঁলোকে প্ৰস্তুতি মেচ খেলিছে, ইখনতকৈ সিখন খেলত তেওঁলোকে যি পাৰদৰ্শিতা দেখুৱাই আহিছে তালৈকে চাই, কিন্তু ইউৰোপীয়ান ফুটবলৰ প্ৰত্যেকেই কিন্তু নেডাৰলেণ্ডক আগৰ পৰাই সমীহ কৰে, এইবাৰ আকৌ তেওঁলোকক পুনৰ লাইমলাইটলৈ তুলি আনিছে তেওঁলোকৰ টিম গেম আৰু তেওঁলোকৰ প্ৰশিক্ষণৰ কথাটোৱে। আৰু পৰ্তুগালৰ কথাটো সকলোৱে জানে, আৰু ৰোনাল্ডোৰ এইবাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ আপ্ৰাণ চেষ্টা থাকিব যে তেওঁ জীৱনত শেষটো বিশ্বকাপৰ কাৰণে, তেওঁৰ সকলো ট্ৰফি তেওঁ লৈছে, হাতত তুলি লৈছে, কিন্তু বিশ্বকাপ তেওঁ এতিয়ালৈকে ল'ব পৰা নাই। যিটো মেছিৰ আধৰুৱা সপোন আছিল যোৱাবাৰ তেওঁ পূৰণ কৰিলে, এইবাৰ ৰোনাল্ডোৱে সেই প্ৰত্যাশাত তেওঁ সৰ্বস্ব উজাৰি দিব। আৰু পৰ্তুগালৰ মিডফিল্ড আজিৰ তাৰিখত আটাইতকৈ শ্ৰেষ্ঠ মিডফিল্ড, মানে ক'ব গ'লে শক্তিশালী। আৰু ৰোনাল্ডোৰ কথাটো ক'বই নালাগে, আৰু তেওঁ নিখুঁত সময়ত নিখুঁত পাছ, যাৰ কাৰণে ৰোনাল্ডো বিশ্ববিখ্যাত। তেওঁ একেবাৰে ভৰিত পেলাই দিয়ে গ'ল বক্সৰ সমুখত, খালি পুছ কৰি দি পেলাই গ'ল কৰিলে হ'ল। যে তেনেকুৱা পৰ্যায়লৈ পৰ্তুগালক অকলে টানি নিছে কিন্তু ৰোনাল্ডোৱে, যেনেকৈ আৰ্জেণ্টিনাক মেছিৰ ওপৰত নিৰ্ভৰ কৰি খেলে, পৰ্তুগালে ৰোনাল্ডোৰ ওপৰত নিৰ্ভৰ কৰি খেলে। আৰু পৰ্তুগালৰো এইবাৰ গোটেই দলগতভাৱে পৰ্তুগাল দলটো অতি শক্তিশালী, আৰু বিভিন্ন অংক কৰি পেলাই, বিভিন্ন যোগ বিয়োগ কৰি পেলাই তেওঁ জোৱাকিম ক্লেমেণ্টে কালি তেওঁ শেষ ভৱিষ্যত মানে শেষ ঘোষণাটো কৰিছে যে এইবাৰ কিন্তু নেডাৰলেণ্ডে শেষ হাঁহিটো মাৰিব। আৰু আপুনি এটা কথা সুধিছে যে এইবাৰ কাৰ

0: খেলা আমি চাম চাম সেইটো কথাও নিৰ্ভৰ কৰিব বহুত। আৰ্জেণ্টিনাৰ লিঅ'নেল মেছি সেইটো কথাটো কৈছে, মেছিৰটো দুভৰিত যাদু, যাক পদশিল্প বুলি কয়, শিল্পৰ শাৰীলৈ কিয় কৈছে, সেই বেগামৰ সেই শ্বট ফ্ৰী কিক মনত পেলাওকচোন, ৰুনীৰ সেই বেগ ভুলি বাইচাইকেল কিক, তাৰপিছত তাহানি পেলে ইউচুবিয়াও আমি খেলা দেখা নাই কিন্তু তেওঁলোকৰ যিবিলাক কথা শুনিছোঁ বা আমি পৰৱৰ্তী সময়ত আমি ৰীলত যিবিলাক কথা দেখিছোঁ সেইবিলাক চাই পেলাই আমি আচলতে বিমুগ্ধ হওঁ যে কেনেকৈ ভৰি দুখন কেনেকৈ কাম কৰে তেওঁলোকৰ। মাৰাডোনাৰ কথাটো ক'বই নালাগে, মাৰাডোনাৰ শেষৰ যিটো গ'ল, তেওঁ অকলে যে চেণ্টাৰ স্পটৰ পৰা নি পেলাই অকলে গ'ল কৰিছে, তেওঁৰ সেই দৌৰটো, তাতে বলৰ কণ্ট্ৰলটো, যাক হৰিণৰ দৌৰৰ লগত তুলনা কৰা হয় যে হৰিণবিলাকে যেনেকৈ জঁপিয়াই জঁপিয়াই এখন ঠেঙৰ ওপৰত ভৰ দি ইখন ঠেং, ইখন ঠেঙৰ ওপৰত ভৰ দি সিখন ঠেং, ঠিক অনুৰূপ ধৰণে মাৰাডোনাই সেই যে গ'লটো কৰিছিল সেইটো, সেইবিলাক পদশিল্প নহয় কি, এইবিলাক শিল্প নহয় কি, শিল্পৰ শাৰীলৈ তেওঁলোকে তুলি লৈ গৈছে আচলতে। এতিয়া ৰণাল্ডোৰ যিটো ফুটবলৰ ওপৰত নিজৰ কণ্ট্ৰল, বা তেওঁ পিছফালৰ পৰা বলটো সন্মুখত ধৰক ৱাল দি পেলাই মানুহে তেওঁক ব্লক কৰি আছে ডিফেন্সৰ প্লেয়াৰে, কিন্তু তাৰে মাজেদি তেওঁ পিছফালৰ পৰা বেক হিল কৰি পেলাই বলটো যেনেকৈ ওপৰেদি মূৰৰ ওপৰেদি তুলি লৈ পেলাই আকৌ তেওঁ সেই বলটো তেওঁ নিজৰ নিয়ন্ত্ৰণলৈ আনে, বা তেনেকুৱা আন এগৰাকী ফ্ৰান্সৰ যিগৰাকী এমবাপ্পে,
1: হয়,
0: তেওঁৰ যিটো দৌৰ, বলটো পোৱাৰ লগে লগে যিটো দৌৰ, অবিশ্বাস্য দৌৰ, আৰু দৌৰৰ লগে লগে তেওঁৰ যিটো বডি কণ্ট্ৰল, সেইবিলাকে ফুটবলক আচলতে এটা অবিশ্বাস্য কলালৈ ৰূপান্তৰ কৰিছে আচলতে। আৰু সেইটো চাবৰ কাৰণে 4 বছৰ মানুহে অপেক্ষা কৰি থাকে
2: নিশ্চয়।
0: সেইটোৱে
2: মানে ফুটবলৰ আচল বিশেষণটো যে জিতেন দাই এই কথাখিনিৰে কৈছে,
0: ফুটবলটো কলা, ফুটবলটো কলা, আৰু ফুটবলৰ যিটো জোৰ, আৰু মই নিজে ফুটবল খেলিছিলোঁ এটা সময়ত, ফুটবল খেলা হিচাপত মই গ'লকিপাৰ আছিলোঁ, গ'লকিপাৰ থকা অৱস্থাত মোৰ নিৰীক্ষণ থাকে সদায় দুভৰিৰ ওপৰত, কিন্তু আচৰিত ধৰণে মই আজিও মনত পেলাওঁ কিছুমান বিশেষ বিশেষ শ্বটৰ কথা, গিলবাৰ্টছন চাংমাৰ শ্বটৰ কথা, মই ভাবি আছোঁ তেওঁ বাওঁহাতে বাওঁ ভৰিখনেৰে শ্বট ল'ব, কিন্তু শেষ মুহূৰ্তত তেওঁ যেতিয়া দেখিছে মই বাওঁ ভৰিৰ এণ্টিচিপেশ্যন কৰি পেলাই মই গ'লত পজিশ্যন লৈছোঁ, তেওঁ লগে লগে বাওঁ ভৰিৰ পৰা মুহূৰ্তৰ ভিতৰত সোঁ ভৰিলৈ ট্ৰেঞ্চফাৰ কৰি পেলাই যিটো শ্বট মাৰে, অবিশ্বাস্য, অকল্পনীয়। মহম্মেদান স্পৰ্টিঙৰ এজন প্লেয়াৰ আছিল জন বুলি, তেওঁৰ এটা বল ধৰি পেলাই মই ডাইৰেক্ট মানে তেওঁ সেই বলটো আয়ত্ত কৰাৰ সময়ত মই বলে মানুহে একেলগে নেটত সোমাই গৈছোঁ, বলে মানুহে একেলগে, ইমান জোৰ, ইমান শক্তিশালী, আৰু মই তৰ্কিবই নোৱাৰিলোঁ কোন পলকত তেওঁ শ্বটটো লৈছে। তেনেকুৱা কথা এতিয়া যোৱাবাৰ যিটো অবিশ্বাস্যভাৱে এই আৰ্জেণ্টিনাৰ গ'লৰক্ষকে যিটো টাইব্ৰেকাৰত বল শেষৰ শ্বটটো ৰক্ষা কৰিছে, সেইটো আচলতে তেওঁ বাওঁফালে ড্ৰাইভ মাৰিব বুলি আমি সকলোৱে ৰৈ আছোঁ যে বাওঁফালে শ্বটটো মাৰিব, বাওঁফালে ড্ৰাইভ মাৰিব, কিন্তু শেষ মুহূৰ্তত তেওঁ সোঁফাললৈ একেবাৰে উৰি গৈ পেলাই তেওঁ সেই শ্বটটো ৰক্ষা কৰিছিল। তেওঁ এইবিলাক আচলতে অতি মনত ৰাখিবলগীয়া আৰু শিল্প। এতিয়া আপুনি সুধিছে যে কোন হ'ব এইবাৰ তাৰকা, মহাতাৰকা, লিঅ'নেল মেছি আছে, পৰ্তুগালৰ ৰণাল্ডো আছে, ফ্ৰান্সৰ কিলিয়ান এমবাপ্পে আছে, এমবাপ্পে 2022 চনৰ ফাইনেলত হেট্ৰিক কৰিছিল আৰু যোৱাবাৰ তেওঁ 8টা গ'ল স্ক'ৰ কৰিছিল, তেওঁ আৰু বোধহয় 4টা গ'ল স্ক'ৰ কৰিলে তেওঁ সৰ্বকালৰ মানে আটাইতকৈ শ্ৰেষ্ঠ মানে
2: সৰ্বাধিক
0: গ'ল কৰাৰ গ'লদাতা হিচাপে তেওঁ
1: এইবাৰ সেই বিশ্বকাপত হোৱাৰ আশা আছে।
0: ইয়াৰ আগতে জাৰ্মানী ক্লজ আছিলে, তেওঁক অতিক্ৰম কৰিব, গতিকে তেওঁ আছে। ব্ৰাজিলৰ ভিনচিয়াছ জুনিয়ৰ আছে, ভিনচিয়াছ জুনিয়ৰক পেলেৰ উত্তৰসূৰী বুলি কোৱা হৈছে এতিয়া, তেওঁলোকৰ হেৰি যিটো ব্ৰাজিলৰ যিটো ফুটবল শৈলী যোগা বুনিটো বুলি যাক কয়, তাৰে আটাইতকৈ এক্সপাৰ্ট বৰ্তমান আজিৰ সময়ত তেওঁ ভিনচিয়াছ জুনিয়ৰ বুলি চবে অভিহিত কৰিছে, গতিকে তেওঁৰ খেল চাবলৈ সকলো উদগ্ৰীব হৈ আছে। পেলেৰ উত্তৰসূৰী, ভৱিষ্যতৰ তাৰকা, মহাতাৰকা হ'ব, গতিকে তেওঁ, তাৰপিছত আছে আৰ্লি হলেণ্ড নৰৱেৰ, যাক গ'ল মেচিন বুলি কোৱা হয়, তেওঁ গ'ল বক্সত তেওঁৰ ভৰিত বল পৰিলে ৰক্ষা নাই, তেওঁ গ'ললৈ শ্বট কৰিবই, তেওঁ ইংলিছ প্ৰিমিয়াৰ

0: গল্ডেন বুট দুবাৰকৈ তেওঁ পাইছে, অধিকাৰ কৰিছে। গতিকে আলি হলেণ্ড আছে, এটা জুড বেলিংহাম আছে ইংলেণ্ডৰ মিডফিল্ডাৰ, তেওঁৰ বিশেষকৈ বল কণ্ট্ৰোল আৰু দুইখন ভৰি তেওঁ সমানে চলে, বাওঁ ভৰি সোঁ ভৰি, আৰু তেওঁ চবতকৈ লিবেৰেল হিচাপে তেওঁ শেষ মুহূৰ্তত উঠি গৈ পেলাই যে তেওঁ গললৈ যিটো শ্বট লয়, সেইকাৰণে তেওঁ জুড বেলিংটন, তাৰপিছত হেৰিকেনৰ কথাটো ক'বই নালাগে, তেওঁ ইণ্টাৰনেশ্যনেল স্তৰত 79টা গ'ল ইতিমধ্যে স্ক'ৰ কৰিছে, গতিকে তেওঁৰ কথাটো আমি চিন্তা কৰিবই লাগিব। তাৰপিছত ৰাফিনহা আছে ব্ৰাজিলৰ, বাৰ্চিলোনাত তেওঁ আক্ৰমণ বিভাগত খেলে। তাৰপিছত আৰ্জেণ্টিনাৰ জুলিয়াছ আলান জেপ, এইখিনি নতুন তাৰকাৰ ওপৰত চবে চকু ৰাখিব। আৰু আমাৰ হেৰিয়ে যিটো কৈছে, সুবোধে যিটো কথা কৈছে যে কম বয়সীয়া খেলুৱৈৰ ভিতৰত এইবাৰ আৰ্জেণ্টিনাৰ 21 বছৰীয়া নিকো পাজ, তেওঁ স্পেইনৰ কিম্বদন্তী ফুটবল খেলুৱৈ পাবলো পাজৰ তেওঁ পুত্ৰ, আৰ্জেণ্টিনাৰ, তেওঁ স্পেইনত জন্মগ্ৰহণ কৰিলেও কিন্তু এতিয়া আৰ্জেণ্টিনাৰ খেলে। তেওঁ নিকো পাজৰ খেলা চবে মাৰাডোনা, ৰণাল্ডো, বেগহাম সকলোৰে সংমিশ্ৰণ দেখা পাইছে আৰু কৈছে যে ভৱিষ্যতৰ মহাতাৰকা হ'বলৈ গৈ আছে তেওঁ। গতিকে তেওঁৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। নিকো পাজ ব্ৰাজিলৰ 18 বছৰীয়া এণ্ড্ৰিক আছে, তেওঁ কনিষ্ঠতম খেলুৱৈ। স্পেইনৰ ইয়ামালৰ কথাটো ক'বই নালাগে, তেওঁ আটাইতকৈ দামী খেলুৱৈ বৰ্তমান, আটাইতকৈ সম্ভাৱনাপূৰ্ণ খেলুৱৈ। তাৰপিছত তুৰস্কৰ এজন আছে আদ্ৰা গুলাৰু বুলি, এনেকুৱা ডেকা ডেকা যিবিলাক নতুন প্ৰতিভা, সেই নতুন প্ৰতিভাবিলাকৰ মাজৰ পৰাই কিন্তু ভৱিষ্যতৰ ৰণাল্ডো, মেছি, বেগহাম, পেলে ওলাব। গতিকে এই ধৰণৰ খেলুৱৈৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। আৰু আমাৰ ভাৰতীয় হিচাপে আমি 3গৰাকী খেলুৱৈৰ ওপৰত, চাৰিগৰাকীৰ ওপৰত আমি বিশেষভাৱে নজৰ ৰাখিম। এগৰাকী নিউজিলেণ্ড, এগৰাকী কংগো, এগৰাকী অষ্ট্ৰেলিয়া, কাটাৰৰ এগৰাকী সৰপ্ৰীত সিং, স্যামুয়েল মাতুস্বামী, লিশান ভেনুপিল্লাই,
1: আমাৰ এছিয়া মহাদেশৰ,
2: ভাৰতীয় বংশ, এইবাৰ বিশ্বকাপত আমি ভাৰতীয় সৌৰভ বিচাৰি পাম।
0: গতিকে এইসকলৰ ওপৰত আমি ভাৰতীয় হিচাপে এই চাৰিগৰাকী, আৰু বাকীখিনি আজি হ'ল আমি এইখিনি খেলুৱৈৰ ওপৰত আৰু এইকেইটা দলৰ ওপৰত আমি বিশেষকৈ আস্থা ৰাখিম। আৰু ব্ৰাজিলৰ বিশেষকৈ আমি ব্ৰাজিলক সকলোৱে ভাবি আছে যে ব্ৰাজিলে শেষ মুহূৰ্তত সেই ঘাঁহি মাৰিব, কাৰণ এইবাৰ ইটালীৰ এনচেনেটি যিগৰাকী প্ৰশিক্ষক, ইটালীৰ, বৰ ইণ্টাৰেষ্টিং, ইউৰোপৰ পৰা প্ৰশিক্ষক তেওঁলোকে লেটিন আমেৰিকালৈ নিছে, নি পেলাই তেওঁলোকে ইউৰোপীয়ান ষ্টাইল আৰু লেটিন আমেৰিকান ষ্টাইল, এই দুয়োটা ষ্টাইলৰ সংমিশ্ৰণ ঘটাই তেওঁলোকে, তাৰমানে লেটিন আমেৰিকান ষ্টাইলটো, ফুটবলটো সদায় ইউৰোপীয়ান ষ্টাইলতকৈ পৃথক বুলি তেওঁলোকে ইমান দিন কৈ আছিলে, ফুটবল বিশেষজ্ঞসকলেও কৈ আছিলে। কিন্তু এইবাৰ তেওঁলোকৰ দুৰ্বলতাটো তাতে বুলি কৈছিলে যে তেওঁলোকে এটাকিংটো, তেওঁলোকে খেলি থাকে মিডফিল্ডত ধুনীয়াকৈ খেলে, কিন্তু এটাকিংটো তেওঁলোকৰ নাই। গতিকে এইবাৰ ইউৰোপীয়ান যিগৰাকী প্ৰশিক্ষক, ইটালীৰ বিখ্যাত প্ৰশিক্ষক, তেওঁ এতিয়ালৈকে 5 বাৰকৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় কাপ তেওঁ জয় কৰিছে, গতিকে তেওঁক নি পেলাই এইবাৰ তাত সমাৱেশ ঘটাইছে। গতিকে ব্ৰাজিলে এইবাৰ মানে আপ্ৰাণ চেষ্টা কৰিছে, গতিকে এইবিলাকৰ উপৰি আৰ্জেণ্টিনাৰ কথাটো ক'বই নালাগে, তেওঁলোকে ডিফেণ্ডিং চেম্পিয়ন, তেওঁলোকৰ উপৰি
1: বচাবলৈ চাবই।
0: তাৰ উপৰি এইবাৰ অলেণ্ডে, য'ত ৰুট গুলিত আছিল বোধহয় তেওঁলোকৰ প্লেয়াৰ, চুলি দীঘল ৰুট গুলিত, ৰুট গুলিতক আমি প্ৰথম টিভিত দেখিছিলোঁ নেকি, প্ৰথম টিভিত বিশ্বকাপ চাওঁতে আমি ৰুট গুলিতক দেখিছিলোঁ, দীঘল চুলিৰ তেওঁ কি দুৰ্দান্ত শ্বট, কি দুৰ্দান্ত ড্ৰিবলিং, কি তেওঁলোকৰ গতি, এই ৰুটগুলিটৰ উত্তৰসূৰী হিচাপে এইবাৰ নেডাৰলেণ্ডে ট্ৰফি উঠাব বুলি সকলো মানে আমাৰ বিশেষজ্ঞগৰাকীয়ে মন্তব্য কৰিছে। গতিকে আমি চাওঁ শেষ মুহূৰ্তত কি হয়।
2: নিশ্চয় মানে আচলতে খুব সুন্দৰ কথা কৈছে এগৰাকী ক্লেমেণ্ট, বিখ্যাত তেখেতে নিজস্ব গণিতজ্ঞ হিচাপে নিজস্ব দিছে। কিন্তু এটা কথা যে এই মুহূৰ্তলৈ এই মুহূর্তলৈ স্পেইন

0: ফ্রান্স সকলে কিন্তু সমানে সমানে খেলি গৈছে, তেওঁ এক্সিবিশ্যন ম্যাচবিলাকত সকলোৱে মানে মানে সফলতা লাভ কৰিছে। আৰু এটা কথা আমি এটা কথা ক'ব লাগিব, হিষ্ট্ৰী হিষ্ট্ৰী বা পৰিৱেশ আমি পোনপটীয়াকৈ নাকচ কৰিব নোৱাৰোঁ। আমি মেক্সিকো চিটিত এইবাৰ থাৰ্ড টাইম বিশ্বকাপ হ'ব, আমেৰিকাত ছেকেণ্ড টাইম বিশ্বকাপ হ'ব, কানাডাত প্ৰথমবাৰৰ কাৰণে, আৰু তিনিওখন দেশৰ পৰিৱেশ পৃথক, ৱেডাৰ পৃথক, গতিকে তাৰ লগত কোপ কৰাটো ডাঙৰ কথা, একো ডাঙৰ কথা হ'ব প্ৰতিটো দলৰ কাৰণে। আৰু হিষ্ট্ৰীয়ে কৈছে যে আমেৰিকাত দুবাৰ ছেকেণ্ড টাইম হ'ব, মেক্সিকোত থাৰ্ড টাইম হ'ব, কিন্তু প্ৰতিবাৰে কিন্তু তাত চাউথ আমেৰিকান টীম চেম্পিয়ন হৈছে, আমেৰিকাত 1994ত ব্ৰাজিল চেম্পিয়ন হৈছে, মেক্সিকোত 78ত আৰ্জেণ্টিনা চেম্পিয়ন হৈছে, 86ত আৰ্জেণ্টিনা চেম্পিয়ন হৈছে। গতিকে এই দিশবিলাক আমি চাব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা পৰ্তুগালৰ কথা আহিছে, পৰ্তুগাল যদি পৰ্তুগালৰ কাৰণে সাংঘাতিক ধৰণৰ এইবাৰ পৰীক্ষা হ'ব, কাৰণ পৰ্তুগালৰ যদিহে সঠিকভাৱে আগবাঢ়ি যায় তেতিয়াহ'লে কোৱাৰ্টাৰ ফাইনেলত তেওঁলোকৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে আৰ্জেণ্টিনা।
1: হয়,
0: গতিকে আৰ্জেণ্টিনা মই মানে
1: ক্লেমেণ্টে কৈছে ছেমিফাইনেলত প্ৰতিদ্বন্দ্বিতা হ'ব আৰ্জেণ্টিনা আৰু পৰ্তুগালৰ, আৰু তাতে আৰ্জেণ্টিনা হাৰিব পৰ্তুগালৰ লগত।
0: আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মেছি সকলোৰে কাৰণে এটা ভয়ংকৰ, কাৰণ মই যোৱাবাৰ বিশ্বকাপত দেখিছোঁ মাত্ৰ এটা এক ফুট গেপ, ছেকেণ্ড গ'ল যোনটো কৰিছে মাত্ৰ এটা ফুটৰ গেপ, ডিফেন্সৰ সেই এটা এক ফুটৰ গেপটোতেই গ'লটো কৰিছে, আৰু কেইটামান ছেকেণ্ড মিছ কৰিছে কাৰণেই সেই গ'লটো কৰিবলৈ সক্ষম হৈছে। আৰু আটাইতকৈ ডাঙৰ কথা যে মেছিয়ে এতিয়ালৈকে 26খন খেল খেলি 13টা গ'ল কৰিছে ৱৰ্ল্ড কাপত, আৰু ৰোনাল্ডোৱে 22খন খেল খেলি 8টা গ'ল কৰিছে, আৰু কাইলিয়ান এমবাপে আছেই 12টা গ'ল কৰা। গতিকে মেছিও চেষ্টা কৰিব আমাৰ এক মিৰোস্লাভ ক্লোজৰ এই 16টা গ'লৰ ৰেকৰ্ডটো ভাঙিবলৈ, তেওঁৰ কাৰণে লাগিব 3টা গ'ল, আৰু তেওঁ হয়তো শেষবাৰৰ কাৰণে খেলিব, শেষবাৰৰ কাৰণে খেলি আৰ্জেণ্টিনাক বিজয়ী কৰাবলৈ চেষ্টা কৰিব। কিন্তু আপুনি ব্ৰাজিলকো এই ক্ষেত্ৰত এৰি দিব নোৱাৰে, কাৰণ ব্ৰাজিলৰ
2: বৰ
1: ইণ্টাৰেষ্টিং কথা, তেওঁলোকে 24 বছৰৰ মূৰত প্ৰথমবাৰৰ পৰা প্ৰথমবাৰ তেওঁ 12 বছৰ অপেক্ষা কৰিব লাগিছিলে, তাৰপিছত 24 বছৰ, এইবাৰ আকৌ 24 বছৰৰ পিছত তেওঁলোকে
0: নিশ্চয় 1970ত পোৱাৰ পিছত 94, তাৰপিছত 2002 চনত আকৌ এতিয়া 24 বছৰ, গতিকে এই হেৰিবিলাকে কিন্তু অন্য এটা দিশ দিয়ে। কিন্তু আপুনি আমি গিলবাৰ্টো মৰাৰ কথা আমি ক'ব লাগিব, 17 বছৰীয়া ইয়ামালৰ কথা ক'ব লাগিব, স্পেইনৰ অৱশ্যে এটা কথা, আগৰ সেই ধাৰাটো নাই ৱৰ্ল্ড কাপৰ বিশ্ব ফুটবল ক্লাব ফুটবলৰ, কিন্তু আমি আশা কৰিম যোৱা ইউৰোপিয়ান চেম্পিয়নশ্বিপতো চেম্পিয়ন হৈছিল স্পেইন, গতিকে স্পেইনে নিজস্ব সেই ধাৰাটো অব্যাহত ৰাখিব।
1: দুৰ্ভাগ্য যে ইটালী নাই,
0: ইটালী নাই,
1: তেওঁলোকৰ টিকি থকা আমি দেখোঁ,
0: গতিকে ফ্ৰান্সৰো সেই একেটা গতি, গতিকে গোটেইখিনি কথা। কিন্তু এটা কথা যে মই নেদাৰলেণ্ড যিকোনো সময়তে ভয়াৱহ হৈ উঠা এটা দল, কাৰণ 74ত তেওঁলোকে ৰাণাৰ্চ আপ হৈছিল, 78ত ৰাণাৰ্চ আপ হৈছে, 86ত 88ত ইউৰোপিয়ান চেম্পিয়ন হৈছে, মাৰ্কো ভান ভাষ্টন আছিল, ৰুড গুলিত আছিল, তাৰপিছত ফ্ৰাংকো ৰাইকাৰ্ড আছিল, এই গোটেইবিলাক খেলুৱৈ থকা স্বত্বেও নাই, কিন্তু এইবাৰ কিন্তু দলটোৱে টীম দলগতভাৱে খেলিব বুলি কৈছে, তেওঁলোকৰ ছুপাৰষ্টাৰ নাই, তথাপিও আমি আশা কৰিম নেদাৰলেণ্ডৰ খেলত সাংঘাতিক ধৰণৰ এটা আকৰ্ষণ আছে, সাংঘাতিক ধৰণৰ গতি আছে, সাংঘাতিক ধৰণৰ যিকোনো মুহূৰ্ততে
1: প্ৰতিপক্ষৰ
0: এই বস্তুবিলাক আছে, গতিকে এইবিলাক দিশৰ পৰাই আমি আশা কৰিব পাৰোঁ যে আমি এক সুসংহত আকৰ্ষণীয় বিশ্বকাপ ফুটবলৰ খেল চাবলৈ ৰৈ আছোঁ, আৰু নিশ্চিতভাৱে প্ৰতিটো দলেই আমাক সুন্দৰভাৱে আগবঢ়াই লৈ যোৱা খেল চোৱাত সুযোগ দিব। আৰু এইখিনিতে এটা উল্লেখ কৰিব পাৰিম, এইবাৰ ভাৰতীয় সৌৰভ ইতিমধ্যে জিতেন দাই কৈছেই

0: চাৰিগৰাকী খেলুৱৈ
1: হয়,
0: চাৰিগৰাকী খেলুৱৈ আছে, আৰু এই চাৰিগৰাকী খেলুৱৈয়ে আমাৰ ভাৰতীয়, যদিও ভাৰতীয় দল নাই, এই চাৰিগৰাকী খেলুৱৈ ভাৰতীয় ফুটবলৰ বা ভাৰতীয় ভাৰতৰ সেই জয়গান গাব ফুটবলত। কিন্তু আমি মই কিন্তু অপেক্ষা কৰিছোঁ সেই ৰোনাল্ডো আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু লিঅ'নেল মেছিৰ সেই যুঁজখন, কাৰণ হয়তো এইবাৰেই অন্তিমবাৰৰ বাবে দুইগৰাকী মহান খেলুৱৈ, কিংবদন্তী খেলুৱৈ মুখামুখি হ'ব। আৰু ইণ্টাৰেষ্টিংলি কিন্তু এটা কথা যে ৰেকৰ্ডে কয় যে ৰেকৰ্ডে 2006 দুইগৰাকী খেলুৱৈ আৰম্ভ কৰিছে। ৰোনাল্ডোৱে প্ৰতিখন বিশ্বকাপতে কিন্তু গ'ল দিছে, আনহাতে মেছিয়ে কিন্তু 2010 গ'ল দিব পৰা নাছিল, তথাপিও তেওঁ যোৱা বিশ্বকাপত সাতটাকৈ গ'ল দি পেলাই তেওঁ এতিয়ালৈ 13টা গ'ল দিয়াৰ সুযোগ পাইছে। আৰু এইখিনিতে এটা কথা যে আমি নেইমাৰৰ কথা আছে, নেইমাৰ এগৰাকী মানে আনচাং হিৰোজ, মানে তেওঁলোকে মানে ফুটবলৰ সৌৰভ বিলাবলৈ আহিছে কিন্তু সঠিকভাৱে যেন বিলাব পৰা নাই। আৰু গতিকে এইবাৰো মঞ্চখনে হয়তো নেইমাৰ যে এগৰাকী বিখ্যাত খেলুৱৈ, এগৰাকী পেলেৰ দেশৰ খেলুৱৈ, সেইটো প্ৰতিষ্ঠিত কৰাৰ কাৰণে সুযোগ এটা আহিছে, হয়তো সেই সুযোগ গ্ৰহণ কৰিব। লগত আছে ভিনিচিয়াছ জুনিয়ৰ, গতিকে আমি সকলোৱে আশা কৰোঁ ব্ৰাজিলিয়ান ফুটবল পুনৰ উঠি আহক, কাৰণ যিখন দেশে ফুটবলক আজিৰ এই পৰ্যায়লৈ অনাত মানে অনবদ্য বৰঙণি যোগাইছে সেইখন দেশে কিন্তু নিজৰ দেশত 7 গ'ল খোৱাৰ ৰেকৰ্ড আছে জাৰ্মানীৰ হাতত। আৰু উঠি অহা আশা কৰিছোঁ 2014ৰ চেম্পিয়ন জাৰ্মানীক। গতিকে এই ইয়াৰ মাজতে কিন্তু মই কিন্তু এতিয়াও ডাৰ্ক হৰ্চ হিচাপে মই নেডাৰলেণ্ডত ধৰিছোঁ, ঠিকেই, কিন্তু খিতাপৰ দৌৰত আমি মোৰ দৃষ্টিত স্পেইন, ফ্ৰান্স আৰু
1: আৰ্জেণ্টিনা
0: আৰু বিশ্ব শ্ৰেষ্ঠ খেলুৱৈৰ মাজত ইয়ামালক কিন্তু আপুনি এতিয়া কিন্তু মানে তিলিকতে উৰাই দিব পৰা নস্বাত কৰিব নোৱাৰি। কাইলিয়ান এমবাপেৰ 2022ৰ সেই ফৰ্ম নাই, কিন্তু তেওঁ তথাপিও এইসকল খেলুৱৈ বিশ্বৰ সেই মঞ্চখনত সদায় উজ্বলি উঠে। কোন মুহূৰ্তত মানে তেওঁলোকে আচল মানে কি সম্পূৰ্ণ ফুলি সৌৰভবিলাক ক'ব নোৱাৰে,
1: যিকোনো সময়ত তাৰকা খেলুৱৈ যিকোনো সময়ত তেওঁলোক মানে ভয়ানক হৈ উঠিব পাৰে প্ৰতিপক্ষৰ বাবে। আমি আপুনি ভাৰতীয় বংশধৰৰ কথা পাইছে, আমি গীত এটি শুনিলে দীঘলীয়া কথা বতৰা আছে, বাৰ্তাও আছে, 2-4টা আমি ল'বলৈ চেষ্টা কৰিম। কিন্তু আমাৰ যিটো ধৰক এই বিশ্বকাপত 9খনকৈ এছিয়া মহাদেশৰ দেশ আছে যে তেওঁলোকে খেলিব, সেই বিষয়ে অকণমান সম্ভাৱনা কিমান দূৰ আগুৱাব? জাপানে খেলি আছে ধৰক, এইবাৰো আছে, ইৰাণ আছে, চাউথ কোৰিয়া আছে, চৌদি আৰৱী আছে, অষ্ট্ৰেলিয়া, কাটাৰ খেলিব, জৰ্ডান, উজবেকিস্তান, UAE, গতিকে ধৰক এই দেশসমূহ আছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কিমান সম্ভাৱনা আছে এই বিষয়ে অকণমান আমি জানিবলৈ চেষ্টা কৰিম। বা ভাৰতীয় খেলৰ যিটো ইয়াৰ পাছত ভাৰতে কি প্ৰতিবাৰ আমি আশা কৰোঁ অন্ততঃ কেনেবাকে সুযোগ পাব নেকি, পাবনে কেতিয়ালৈ পাব, এনেকুৱা ধৰণৰ কথা বাৰ্তা অকণমান আমাৰ যে মনৰ এটা খুদুৱনি সদায় হৈ থাকে সেইটো জানিবলৈ চেষ্টা কৰিম। গীত এটি শুনিছোঁ, তাৰপাছত আমি এই কথাখিনি পাতিম।

0: আৰু শ্ৰোতা, পুনৰ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ৰ ঘূৰি ইংগিত দিছে আমাৰ হাতত আৰু বেছি সময় নাই, মাত্ৰ কেইটামান মিনিট আছে। আমি বাৰ্তা খৰদৰ্গ ধ্ৰুৱজ্যোতি কলিতাৰ আৰম্ভণিৰে বাৰ্তা দিছিলোঁ, দেখিছে ফুটবল হৈছে সকলো বয়স আৰু শ্ৰেণীৰ লোকে খেলিব পৰা এটা কম খৰচী খেল, যি খেলত সময় লাগে কম কিন্তু শাৰীৰিক ব্যায়াম হয় প্ৰচুৰ, মানসিক তৎপৰতা বৃদ্ধি কৰে। বিশ্বকাপ ফুটবলৰ বতৰত আমাৰ অনুভৱ, সকলো এলেকাৰ নাগৰিকে সহজে ঢুকি পোৱা দূৰত্বৰ ভিতৰত ফুটবল খেলিব পৰা বৃহৎ সংখ্যক মুকলি খেলপথাৰ সময়ত গঢ়ি তোলা উচিত বুলি লিখিছে। অন্যান্য বাতৰিসমূহ আছে, ফুটবল সম্পৰ্কীয় কিবা কথা আজি ল'ব চেষ্টা কৰিছোঁ। ৰুমি ভট্টাচাৰ্য লিখিছে, সুপ্ৰভাত, সুন্দৰ অনুষ্ঠান শুনি আছে, ৰোমাঞ্চকৰ বিশ্বকাপ উপভোগ কৰিবলৈ আশাৰে বাট চাই আছোঁ বুলি তেখেতে লিখিছে। অনিমা মেদে লিখিছে, অতি সুন্দৰ অনুষ্ঠান, ময়ো ভাল পোৱা এটা খেল সৰুৰে পৰাই চাইছোঁ। এই খেলখন আমাৰ ঘৰৰ ওচৰতে হাইস্কুল খেলপথাৰত ফুটবল খেল হয়, 25 পইচাৰ পৰা আজি টিকটৰ দাম 2500 টকা হ'ল। আজিও ঘৰলৈ গ'লে এই খেল চাওঁ, ফুটবল খেলৰ মজাই বেলেগ। আজি বিশ্ব ফুটবল বিশ্বকাপৰ এই সময়ত খেলুৱৈ মোৰ হিয়া ভৰা প্ৰাণ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ বুলি তেখেতে লিখিছে। লগতে কল্পনা কলিতাই লিখিছে, নজনা কথাবোৰ জানিব পাৰিলোঁ, ভাল লাগিল, অতি ঠিক, নমস্কাৰ জনালোঁ, ভালেই থাকক বুলি তেখেতসকলে লিখিছে। লগতে দিলীপ ডেকা লিখিছে, আজিৰ আমন্ত্ৰিত দুয়োগৰাকী অতিথি বিশ্বকাপ ফুটবল সম্পৰ্কীয় বিশ্লেষণ শুনি সঁচাই বৰ ভাল লাগিছে, এইবাৰৰ বিশ্বকাপ ফুটবলখন চাবলৈ সাজু হৈ আছে বুলি লিখিছে। ৰুমি ভট্টাচাৰ্য লিখিছে, ফুটবল ভাল লাগে কাৰণে এই অতি ভাল লগা আলোচনা শুনি আপ্লুত হৈছোঁ, বহুত খুটি নাতি নাজানো কিন্তু এই খেলখনৰ বিষয়ে অকণমান জানিছোঁ, পঢ়িছোঁ, এই আলোচনা সঁচাই বৰ ভাল লগা, বহুত বহুত ধন্যবাদ বুলি তেখেতসকলে লিখি পঠিয়াইছে। আপোনালোকে আলোচনা খুব ভাল পাইছে, অকণমান সকলোৱে জানিছে, খেলৰ প্ৰতি আগ্ৰহটো বাঢ়িব। সুবোধ, আমি কথা কৈছিলোঁ যে এছিয়া মহাদেশৰ দি দেহ আমি সদায় টানি থাকোঁ, এইখন খেলিছে, তাৰ আশা এটা আছে যে ভাৰতেও খেলিব কাইলৈ নহ'লে পৰহিলৈ। কিমান দূৰ আপোনালোকে দেখে, আপুনিতো
1: মানে ধৰক গ্ৰুপ এছিয়া মহাদেশৰ দেশখনলৈকে খুব আমি দূৰলৈকে আমি এতিয়ালৈকে উদাহৰণ হিচাপে পোৱা নাই, কিন্তু এবাৰে পাইছিলোঁ যে ছেমিফাইনেল খেলিছিল জাপানত 2002 ছাউথ কোৰিয়াই জাপান ছাউথ কোৰিয়া অৰ্গেনাইজ কৰিছিল, গতিকে সেই খেলখনকে আমি দেখিছিলোঁ। কিন্তু এইবাৰো যথেষ্ট সম্ভাৱনা আছে, সম্ভাৱনা নথকা বুলি ক'ব নোৱাৰি, কাৰণ আপোনালোকে ইণ্টাৰেষ্টিংলি এইকেইটা দলক আপুনি কিন্তু অস্বীকাৰ কৰিব নোৱাৰে, আমাৰ ছৌদি আৰবিয়া, জাপান, দক্ষিণ কোৰিয়া, কাটাৰ আৰু উজবেকিস্তান, এতিয়া ছৌদি আৰবিয়া আছে গ্ৰুপ এইচত, কাৰণ তেওঁলোকৰ প্ৰতিদ্বন্দ্বী খুব এটা তেওঁলোকৰ টাফ নহয়, খুব সাংঘাতিক ধৰণৰ নামী প্ৰতিদ্বন্দ্বী নাই, জাপানো ঠিক একে অৱস্থা, ছাউথ কোৰিয়া আৰু কাটাৰ, আৰু প্ৰথমবাৰৰ বাবে মানে যিটো অৱতীৰ্ণ হ'ব উজবেকিস্তান। উজবেকিস্তানৰ ইতিমধ্যে যথেষ্ট আকৰ্ষণীয় ফুটবল খেলিছে আৰু উজবেকিস্তানে যথেষ্ট নাম কৰিছে, আৰু বিশেষকৈ

0: তেওঁলোকৰ এগৰাকী 21 বছৰীয়া খেলুৱৈ আব্দুল কাদিৰ খুছানভ, এওঁ যথেষ্ট সম্ভাৱনাপূৰ্ণ আৰু প্ৰমিজিং প্লেয়াৰ হিচাপে আগবাঢ়ি আহিছে। গতিকে সেই দিশৰ পৰা আমি আশা কৰিব পাৰোঁ। কিন্তু এটা কথা হ'ল যে ফুটবল অনিশ্চয়তাৰ খেল, কোন মুহূৰ্তত কি হয় ক'ব নোৱাৰি। কাৰণ যোৱাবাৰ বিশ্বকাপৰ প্ৰথমখন খেলতে ছৌদি আৰবিয়াই আৰ্জেণ্টিনাক হৰুৱাইছিল 2-1, এনেকুৱা এটা ঘটনা ঘটিব পাৰে। মানে আৰ্জেণ্টিনাই যোৱাবাৰ এটা দলৰ লগতে হাৰিছে, চেম্পিয়ন হ'লেও সেইটো হ'ল ছৌদি আৰবিয়া আৰু সেইটো হ'ল এছিয়ান দল। গতিকে এনেকুৱা এটা আমি যে এনেকুৱা ধৰণৰ অপ্ৰত্যাশিত ফলাফল হ'ব পাৰে আৰু এই ক্ষেত্ৰত এই অপ্ৰত্যাশিত ফলাফল আমি আশা কৰিম এছিয়ান দেশ আৰু আফ্ৰিকান দেশৰ পৰা। আৰু এই ক্ষেত্ৰত মই এই 5টা দলৰ নিশ্চয় আশা ৰাখিছোঁ। তেওঁলোকে এই যিটো দক্ষিণ কোৰিয়া যিটো 2002 চনত আৰম্ভ কৰিছিল, সেই 2002 চনৰ উদাহৰণটোৰ আঁত ধৰি পেলাই আগবাঢ়ি যাওক আৰু এছিয়ান ফুটবলক মানে নতুন দিগন্ত আনি দিয়ক। আৰু এইখিনিতে মই অনুৰোধ কৰিম যে আপোনালোকে অপেক্ষা কৰক, কাইলৈৰ পৰা বিশ্বকাপ ফুটবল চাওক আৰু ফুটবলৰ মাদকতা, ফুটবলৰ শিহৰণ উপভোগ কৰক।
1: জিতেন্দা কি বুলি সামৰিব, আমাৰ সময় শেষ হৈছে।
2: মই আটাইকেইটা দললৈকে শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিম এছিয়াৰ ভিতৰৰ যিকেইখন দেশ 8খন দেশে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকে নকআউট পৰ্যায়ত যি 30টা দলে প্ৰতিদ্বন্দ্বিতা কৰিব তালৈ 32টা দলৰ ভিতৰত তেওঁলোকে প্ৰৱেশ কৰিব বুলি নিশ্চিতভাৱে আশা কৰিছোঁ। আটাইলৈকে শুভেচ্ছা জনাইছোঁ আৰু দৰ্শক শ্ৰোতা আটাইলৈকে মই অনুৰোধ জনাইছোঁ যে এখন সুস্থ সবল সকলো যুদ্ধৰ দামামাৰ সেই উত্তেজনা সকলো পাহৰি পেলাই তেওঁলোকে খেলত মনোনিৱেশ কৰক আৰু এটা সুস্থ জীৱন যাপন কৰিবলৈ আগবাঢ়ি আহক।
1: খুব সুন্দৰ দুয়োগৰাকী আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সময় প্ৰায় শেষ হৈছে, প্ৰায় মানে ইতিমধ্যে শেষেই হৈছে আৰু শ্ৰোতা আমি সময় অকণমান বেছিকৈ লৈছোঁ। অতি গুৰুত্বপূৰ্ণ আলোচনা চলি আছিলে, ইণ্টাৰেষ্টিং আমাৰ এই তথ্যসমূহ আহি আছিলে আৰু যেনেদৰে জিতেন শৰ্মা ডাঙৰীয়াই কৈছে যে যুদ্ধৰ দামাল এই যি চলি আছে এইবিলাক খাম কাটিব আৰু কৈছে অকণ ম্লান হোৱা বুলি আমাক কৈছিলে আৰম্ভণিতে চৌতমল্লু বুৰুডাঙৰ। আমি ওলোটাই ক'ব খুজিছোঁ যে ফুটবলৰ এই যুদ্ধই, বিশ্বকাপ ফুটবলখনৰ যুদ্ধই যেন এই যুদ্ধ যিখন যুদ্ধ চলি আছে সেইখন ম্লান কৰি দিয়ে, সেইখন শেষ হয়, আমাৰ মাজৰ পৰা শান্তি ঘূৰি আহে আৰু আমি এনেদৰে ফুটবলৰ জয়গান গাওঁ আহক। আৰু ৰচোতা ধন্যবাদ জ্ঞাপন কৰিছোঁ, দুয়োগৰাকী অতিথিক লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আজি ডিম্পল বুঢ়াগোহাঁই অনুষ্ঠান পুনৰ লাইভ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জ্যোতি হাজৰিকা অনুষ্ঠান চলোৱাত সুন্দৰ সুন্দৰ গীতসমূহ আমালৈ আগবাঢ়ি দিছে, গতিকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা মই হিমান্ত বাৰ্মাই আন এটি জুবিন গাৰ্গৰ কণ্ঠৰ সুন্দৰ গীতেৰে বিদায় ল'ব খুজিছোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

0: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি পুনৰ পাঁচজন লোকৰ সাক্ষ্য গ্ৰহণ কৰিছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে সাক্ষ্য প্ৰদানৰ বাবে আজি দিন ধাৰ্য কৰা হৈছে। ফাষ্টট্ৰেক আদালতে কালি দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিছিল। আদালতে পাঁচগৰাকী সাক্ষীৰ সাক্ষ্যৰ বাবে দিন নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে তিনিগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। উল্লেখযোগ্য যে সোমবাৰৰ ফাষ্টট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা 2% অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয় যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে 8 লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। ৰাজ্য চৰকাৰে অতিৰিক্ত 2% মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৰ্তমানৰ 58%ৰ পৰা 60%লৈ বৃদ্ধি পাব। উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ শেহতীয়া বৈঠকত ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে কালি দেশজুৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হয়। নগাঁও জিলাত কালি এই উপলক্ষে 166টা স্বাস্থ্যকেন্দ্ৰ, আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্যকেন্দ্ৰ, FRU, মহকুমা অসামৰিক চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকৰ সন্তান সম্ভৱা মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। তদুপৰি প্ৰসূতিসকলক পুষ্টিকৰ খাদ্য যোগানৰো ব্যৱস্থা কৰা হয়। জিলাখনত 3,596গৰাকী প্ৰসূতিৰ কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। ওদালগুৰি জিলাতো কালি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ওদালগুৰি অসামৰিক চিকিৎসালয়, ৰৌতা, মহলীয়াপাৰা, ভেৰগাঁও, ডিমাকুচি, হৰিহিঙা আদৰ্শ চিকিৎসালয়, ওৰাং, টংলা, খৈৰাবাৰী আৰু ওদালগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰসমূহতো স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। জিলাখনত কমেও 2,293গৰাকী সন্তান সম্ভৱা মহিলাক কালি স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। বজালী জিলাতো কালি মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ 10ম বৰ্ষপূৰ্তি পালন কৰা হয়। এই উপলক্ষে জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠানত বিশেষ কাৰ্যসূচী লোৱা হয়। ইয়াৰ অংশ হিচাপে গৰ্ভৱতী মহিলাসকলৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ বিতৰণ কৰা হয়। শোণিতপুৰ জিলাৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত এই কাৰ্যসূচীৰ অংশ হিচাপে সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱ পূৰ্ব যতন তথা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। গোলাঘাট জিলাতো এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। শ্ৰীভূমি জিলাতো এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014চনৰ 26 মে'ত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি এই বিশেষ কৃতিত্ব অৰ্জন কৰিছে। শ্ৰীমোদীয়ে এই কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকীয়ে 1952চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰিছিল আৰু 1964চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নেহৰুৱে একেৰাহে 4,398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4,399 দিনত ভৰি দিছে। ইপিনে কেন্দ্ৰত মোদী চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতত একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ কৃতিত্ব উদযাপন কৰিবলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA আজি নতুন দিল্লীত এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে মৰ্চাৰ সকলো অংশীদাৰ উপস্থিত থাকিব। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়েও অংশগ্ৰহণ কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সামৰি শাসনৰ দায়িত্বত থকা 22খন NDA ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকলেও এই বৈঠকত অংশ ল'ব। আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক, আজাৰা উন্নয়ন মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 61 বছৰ। সৰবৰাহী ব্যক্তি মহন্তৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত

729 কিলোহার্জত আৰু এফএম বেণ্ডৰ 101.6 মেগাহার্জত। আমাৰ অনুষ্ঠান নিউজ অন এআইআর মোবাইল এপটো উপলব্ধ। আমাৰ আজিৰ এই অধিবেশনৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পপি চন্দ আৰু আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰৰ দায়িত্বত আছে দীপামণি ডেকা, ট্ৰান্সমিটাৰৰ দায়িত্বত আছে বিপুল কলিতা আৰু বিজিৎ শৰ্মা, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই আছোঁ পল্লৱী চৌধুৰী। এতিয়া আগবঢ়াইছোঁ পৰাগমালা লাইভ। নিবেদন কৰিছে অঞ্চু ঝায়।

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিৰিষাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো গীতেৰে কথাৰে অনুষ্ঠানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে জনাইছো উষ্ম আন্তৰিক আদৰণি। প্ৰিয় শ্ৰোতা, ক্ষণজন্মা শিল্পী ডক্টৰ ভূপেন হাজৰিকা বুলি ক'লেই আমাৰ মনত কল্লোলিত হয় এক জীয়া আৱেগৰ ঢল। তেখেত অসমীয়া জাতিৰ স্বাভিমান, প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আজিৰ গীতেৰে কথাৰে অনুষ্ঠানটো সজাই তুলিব বিচাৰিছোঁ আগতকৈ কিছু অন্য ধৰণে। আজিৰ খণ্ডত আমি কেৱল ভূপেন হাজৰিকাদেৱৰ গান শুনিম আৰু কথা পাতিম এক বিশেষ বিষয় লৈ, সেয়া হৈছে ভূপেন হাজৰিকাৰ গীতত মানৱ প্ৰেম। প্ৰিয় শ্ৰোতা, এনেকুৱা এটা বিষয় এটা অনুষ্ঠানত সামৰা জানো সম্ভৱ, এয়া কেৱল আমাৰ এক আন্তৰিক প্ৰয়াস। অতীতৰ বুৰঞ্জী লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা, আজিৰ বুৰঞ্জী লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা। আপুনি, মই অথবা আমি কোনোৱেই হয়তো মানৱ জীৱনৰ এনেকুৱা এটা বিষয় বিচাৰি নাপাম যি বিষয়ত আমাৰ হেঁপাহৰ শিল্পী ভূপেন হাজৰিকাদেৱে গীত ৰচা নাই। জীৱনৰ এনেকুৱা কোনো মুহূৰ্ত, এনে অনুভৱ হয়তো নোলাব যি অনুভৱৰ ছবি ভূপেন হাজৰিকাৰ গীতত অঁকা নাই। পিছে বিষয় অথবা কথা যিয়েই নহওক লাগিলে, তেখেতৰ প্ৰায়বোৰ গীততেই আমি বিচাৰি পাওঁ মানৱ প্ৰেমৰ এক সচেতন তথা অনুপম চানেকি। মানুহক মানুহৰ প্ৰতি সহানুভূতিৰে জীয়াই থাকিবলৈ সোঁৱৰাই দিয়া ভূপেন হাজৰিকাই সকলোকে এইদৰে প্ৰশ্ন কৰিছিল, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি। এই গীতটিকেই BBCয়ে স্বীকৃতি প্ৰদান কৰিছিল শতিকাৰ শ্ৰেষ্ঠ গীতৰূপে।
2: মানুহে মানুহৰ

মানৱ প্ৰেমৰ দোলেৰে বান্ধি বিশ্বৰ মানৱক এক কৰিব খোজা ভূপেন হাজৰিকাৰ গীতত শুনিবলৈ পোৱা যায় মানুহৰ কোমল হৃদয়ৰ মানৱীয় স্পন্দন। মানুহৰ অন্তৰত মানুহৰ প্ৰতি প্ৰেমৰ সঞ্চাৰ কৰাটোৱেই

খেতৰ বহুগীতৰ অমিয়া আধাৰ দুখীয়া নিচলা পীড়িত শোষিত আৰ্তজনৰ শোকলগা পৰিস্থিতিৰ কৰুণ বৰ্ণনা গানেৰে তুলি ধৰাত তেখেত যেন সৰ্বকালৰ অদ্বিতীয় সম্ৰাট। অটৰিক্সা চলাও আমি দুই ভাই গীতটোত দুই ভাতৃৰ সংগ্ৰামৰ কাহিনীৰে প্ৰতিগৰাকী খাতি খোৱা মানুহৰ প্ৰতিচ্ছবি চিত্ৰায়িত কৰিছে। এই গীতটিৰে এটা কলিত ডিগনিটি অৱ লেবাৰ অৰ্থাৎ কৰ্মমৰ্যাদা সম্পৰ্কে তেখেতে সচেতন কৰি থৈ গৈছে। এটা কলিত আকৌ লিখিছে, ৰুগীয়া আয়ে চাগে ৰৈ আছে বাঢ়ি লৈ দাইল ভাত দুয়োৰে আমাৰ। শীতৰ কোনোবা সেমেকাৰাতিত থৰ থৰকৈ কঁপি থকা বস্ত্ৰবিহীন খেতিয়ক তথা খাদ্যবিহীন দিনমজুৰৰ প্ৰাণত লুকাই থকা ক্ষুধা অগ্নিৰ কথাও ক'বলৈ এৰা নাই জনতাৰ শিল্পীগৰাকীয়ে। মানৱীয়তা অবিহনে জীৱনজুৰি অৰ্জা সকলো জখনাম যে অসাৰ অমূলক, তাকেই ভবাই তোলে এই গীতটিয়ে।

সাগৰ সংগমত সাঁতুৰি নাদৰি ভাগৰি নপৰা শিল্পী ভূপেন হাজৰিকাই সাগৰ সংগমত গীতটোক স্বঘোষিত কৰিছিল তেখেতৰ জীৱনৰ শ্ৰেষ্ঠ গীতৰূপে। সেই গীতটোৰ এটা শাৰীত আছে, অগণন মানৱৰ শান্তিৰ সমদল সৃষ্টিকামী জীৱন্ত। ঠিক একেদৰে কঠীয়াতলীৰ কোনো ৰংমনৰ বেথাৰ প্ৰতিধ্বনি শুনি সজাগ হৈ পৰা ভূপেন হাজৰিকাই প্ৰতিধ্বনি শুনোময় গীতটোত লিখিছে, মানৱ সাগৰত কোলাহল শুনো, নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো। নিজকে উৰণীয়া মৌ বুলি অভিহিত কৰি ধৰাৰ দিহিঙে দীপাঙে লৱৰি ফুৰা ভূপেন হাজৰিকাই পৃথিৱীৰ প্ৰতিটো প্ৰান্তত হোৱা অন্যায়, অবিচাৰ, শোষণ, নিপীড়নৰ ছবিবোৰ তেখেতৰ গীতবোৰত আঁকি গৈছিল। লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চোৱা

তথা অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ চহৰক সাৱটি ল'ব জনা শিল্পীগৰাকীয়ে মই এটি যাযাবৰ গীতটোত উল্লেখ কৰিছে এইদৰে: মই দেখিছোঁ অনেক গগনচুম্বী অট্টালিকাৰ শাৰী, তাৰ ছাতেই দেখিছোঁ কটনা গৃহহীন নৰনাৰী। আৰু লিখিছে, বহু দেশে দেখে গৃহদাস দেখি চিন্তিত হওঁ বৰ, মনৰ মানুহ বহুতেই দেখোঁ ঘৰতে হৈছে পৰ। 1951 চনৰ কথা। প্ৰখ্যাত অভিনেতা দেৱানন্দে ছবি এখনৰ শ্বুটিঙৰ কামত আমেৰিকালৈ গৈছিল। সেই সময়ত আমাৰ মৰমৰ ভূপেন হাজৰিকা কলম্বিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ। কলম্বিয়া বিশ্ববিদ্যালয়ত এদিন এখন সংগীতানুষ্ঠান হৈছিল আৰু তাত ভূপেন হাজৰিকায়ো গান পৰিৱেশন কৰিব বুলি জানিবলৈ পাই দেৱানন্দৰ মন গৈছিল সেই অনুষ্ঠান উপভোগ কৰিবলৈ। তাৰ পূৰ্বে দেৱানন্দে ভূপেন হাজৰিকাৰ কেৱল নামটোহে শুনিছিল। ভবামতে দেৱানন্দ অনুষ্ঠান চাবলৈ গ'ল আৰু লুইতপৰীয়া ভূপেন হাজৰিকাই এটি দুটিকৈ গীত পৰিৱেশন কৰি গ'ল। কিন্তু পল ৰবছনে গোৱা উই আৰ অন দ্য ছেম বোট ব্ৰাদাৰ গীতটো গাবলৈ লোৱাত দৰ্শকৰ ককৰ্থনাৰ বলি হ'ব লগা হ'ল ভূপেন হাজৰিকা। দৰ্শকে মঞ্চলৈ জোতা চেণ্ডেল নিক্ষেপ কৰি নানা গালি পাৰিবলৈ ধৰিলে। ইয়াৰ কাৰণ হ'ল পল ৰবছন হৈছে কৃষ্ণাংগ আৰু তাৰ দৰ্শকসকল আছিল শ্বেতাংগ। সেই সময়ত পল ৰবছনৰ গীত তাত নিষিদ্ধ কৰা হৈছিল। এই দৃশ্য দেখি দেৱানন্দৰ বৰ দুখ লাগিল। দেৱানন্দে কৈছিল, ভূপেনক মই সেই সময়ত ব্যক্তিগতভাৱে চিনি নাপাওঁ, কিন্তু এজন ভাৰতীয় হিচাপে তাক যেনেকৈ গালি পাৰিছিল সেই গালি মোৰ গাতো লাগিছিল। ভূপেন হাজৰিকা কিন্তু এই ঘটনাত অলপো বিচলিত হোৱা নাছিল বা মঞ্চ এৰি গুচিও অহা নাছিল। তেখেতে ততালিকে বাংলাদেশৰ বিখ্যাত গীতিকবি লোকমান ফকীৰৰ আমাই একজন চাদা মানুষ দাও, যাৰ ৰক্ত চাদা, গীতটো ইংৰাজীলৈ অনুবাদ কৰি পৰিৱেশন কৰিলে। এই গীতটো শুনাৰ পাছত সকলো শ্বেতাংগ দৰ্শক আহি ভূপেন হাজৰিকাক ক্ষমা খুজিলে। এই দৃশ্য দেখি আৱেগিক হৈ দেৱানন্দে দৌৰি আহি ভূপেন হাজৰিকাক সাৱটি ধৰি ক'লে, ভূপেন, আজি তই ভাৰতৰ মান বচালি। প্ৰিয় শ্ৰোতা, ভূপেন হাজৰিকাই কেৱল গান গোৱা নাছিল, সেই গানেৰেই কৰিছিল সমাজ সংস্কাৰ।

যাযাবৰী শিল্পী ভূপেন হাজৰিকাই কৈছিল, মই সময়ৰ ঢৌত খৰমাৰি কেতিয়াও গীত গোৱা নাই আৰু লিখা নাই। মোৰ সকলো গীতৰ ৰচনাৰ মূল উদ্দেশ্য হ'ল গানবোৰ মানুহৰ গান হ'ব লাগিব। হয়তো সেয়ে অমৰ প্ৰিয় জনগণ গীতটোত তেখেতে এইদৰে গাইছিল, মানৱতা মোৰ প্ৰিয় বিষয়, ভাবিলেও সুখ আনন্দ হয়, যেন ওৰেটো জীৱন গাই মানুহৰ গান, মানুহক দিওঁ সন্মান। আকৌ প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, গীতটোত তেখেতে গাইছিল এইদৰে, বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতো গাম মানৱৰ গীত, কলিজাৰ সঁচা সুৰসিক্ত। ভূপেন হাজৰিকাই বহু গীতত নিক্ষেপ কৰিছিল শোষণৰ বিৰুদ্ধে এক সবল কণ্ঠ। নতুন অসম গঢ়িম গীতটোত তেখেতৰ কণ্ঠই গুজৰি উঠিছিল এইদৰে, নৰকংকালৰ অস্ত্ৰ সাজি শোষণকাৰীক বধিম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম। মেঘে গিৰগিৰ কৰে গীতটোত কৃষকৰ হৈ তেখেতে এইদৰে কৈছিল, ধান নিদিওঁ ঋণ নলওঁ, সুদ নিদিওঁ আৰু, মহাজনৰ নিথুৰ বুদ্ধি হহু কেলেই বাৰু। শোষক শ্ৰেণীৰ বিৰুদ্ধে তেখেতৰ আন এটি গীত ডোলা হে ডোলা। গীতটোত তেখেতে লিখিছে এইদৰে, যুগে যুগে জাপি দিয়ে মেটমৰা বোজাতি, কাণ ভাঙো ভাঙো কৰে, বৰবৰ মানুহে ডোলাত টোপনিয়াই আমাৰ হে ঘামবোৰ সৰে। ওখকৈ পাহাৰৰ টিংটিত উঠিছো, ভালকৈ খোজ দি মিলা, আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে বাগৰি পৰিব ডোলা। এইদৰে প্ৰায় প্ৰতিটো গীততেই তেখেতে কৰি গ'ল জনতাৰ জয়গান, তাকেই আকৌ উনুকিয়াই থৈ গ'ল এইদৰে, ও মোৰ প্ৰিয় জনগণ, মই গাম তোমাৰ এই গান।

মানৱপ্ৰেমক আন একৰে সৈতে তুলনা কৰিব নোখোজা ভূপেন হাজৰিকাই মানুহক কেৱল মানুহ হৈ জীয়াবলৈ কৈ গ'ল বাৰে বাৰে। বগা কলা জাতকুল নিৰ্বিশেষে মানুহ কেৱল হ'ব লাগে মানুহ। উচ্চ নিচ তথা দানৱীয় ভেদাভেদৰ প্ৰাচীৰখন মানৱীয় প্ৰেমৰ ওচৰত এদিন সেও মানিবই। পলাশৰ ৰং গীতটিত ভূপেন হাজৰিকাই লিখিছিল এইদৰে, দানৱী বিভেদক মানৱী প্ৰেমেৰে কৰিব এদিন পৰাজিত। একেদৰে শৈশৱতে ধেমালিতে গানটোত মানৱপ্ৰেমী চিন্তাৰ প্ৰতিফলন ঘটিছে এইদৰে, জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে, য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে। আনহাতে দুখ দুখ ডম্বৰু গীতটোৰ এঠাইত তেখেতে লিখিছে, সমাজেও অনুমতি নিদিলে দুয়োৰে জাত পাত নিমিলে, সৰুদৈ সৰুকণে বিজুলীৰ পোহৰত সৰু সৰু সমাজক এৰে। সেই গীতটিৰেই আন এটা কলিত তেখেতে গাইছে, সৰু সৰু সমাজৰে সৰু সৰু বিচাৰতে ভেকুলীয়ে বৰ লাজ পায়। এই আটাইবোৰ গীতেই কেৱল কৈ যায় এলান্ধুকলীয়া ভেদাভেদ পাহৰি পৃথিৱীৰ মানুহক এক কৰাৰ কথা। তেনে একেই প্ৰতিচ্ছবিলৈ লিখা আন এটি গীত যুৱতী অনামিকা গোস্বামী। গীতটোত তেখেতে লিখিছে এইদৰে, মহাশূন্যত উপগ্ৰহ ৰাখি এয়া গণসংযোগ কৰোৱাৰ যুগ, আৰু আণৱিক শক্তিক দানৱৰ পৰা আনি মানৱৰ সেৱাত লগোৱাৰ যুগ। এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতি কুল নেওচা হোমাগ্নিৰ যুগ। এয়া জনাৰ যুগ, এয়া বুজাৰ যুগ, এয়া জেদ যুগ, আণৱিক যুগ। এয়া সীমাৰ পৰিধি ভঙাৰ যুগ, মন পথাৰ বহল কৰি প্ৰেমৰ ৰসেৰে জীপাল কৰি এয়া মানৱতা কঠীয়া সিঁচাৰ যুগ। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষৰটি গীত আগবঢ়াই মই ভাৰ্গৱ কলিতাই ইমানতে বিদায় মাগিছোঁ। নমস্কাৰ।

নবর সেবাত লগোৱাৰ যুগ এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ এয়া প্ৰশান্ত আৰু অনামিকাৰ জাতিকুল নেওচা হোমাগ্নিৰ যুগ এয়া জনাৰ যুগ এয়া বুজাৰ যুগ এয়া জেত যুগ আণৱিক যুগ এয়া কিমান

0: ইমানপৰে শ্ৰোতাই গীতাৰ কথাৰে অনুষ্ঠানৰ খণ্ডটি শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাৰ পৰা হিন্দীত বাতৰি আৰু 12:05 মিনিটৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এতিয়া শুনক বিতং বাতৰি। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত কালি ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি উঠিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ভাৰত ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
1: Last decades, we have seen various kind of infrastructure development, right from human capital to road, digital infrastructure, communication. Everywhere, you have seen lot of support from Government of India and you have seen the kind of transformation. Now, yesterday only, European Union delegation visited Tata Semiconductor facility. They have arrived Guwahati through the new airports. So these things give a strong signal that now Assam infrastructure is of a standard where anyone can come and do business in our state.
0: ইপিনে অহা 1 জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকায়েছি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ব্লু ভেলী ক্লাষ্টাৰ উদ্যম মুকলি কৰে। এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিশ্বৰ ইতিবাচক পৰিৱৰ্তন সাধন হ'ব। শীঘ্ৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰা হ'ব বুলি তেওঁ কয়। অৱশ্যে সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি পোৱা বিষয়টোক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
2: অসমত স্বাস্থ্য বিভাগে কাম কৰি আগবাঢ়ি যাব। এক বজ্ৰ কঠোৰ সংকল্পৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ দিশে আমি কাম কৰিম। মানুহৰ জীৱন আৰোগ্যময় হওক, মানুহৰ জীৱন শান্তিময় হওক, মানুহৰ জীৱন সুখময় হওক, এই চিন্তাৰে অসমৰ 3.5 কোটি লোকৰ কল্যাণাৰ্থে অহা দিনবোৰত স্বাস্থ্য বিভাগে কাম কৰিব। মন্ত্ৰ থাকিব স্পীড ডেলিভাৰী আৰু কোৱালিটি, ভাল চিকিৎসা, সময়মতে চিকিৎসা আৰু উন্নত মানদণ্ডৰ চিকিৎসা কেনেকৈ আমি দিব পাৰোঁ, এই চিন্তাৰে এই মন্ত্ৰৰে বিভাগে কাম কৰি যাব।
0: উল্লেখযোগ্য যে নৱগঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12 গৰাকী মন্ত্ৰীয়ে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি গোৱালপাৰাৰ জিলা আয়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ লৈ জিলাখনৰ উন্নয়নমূলক কাম কাজৰ বুজ লয়। তেওঁ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী তথা জিলাখনৰ 4 গৰাকী বিধায়কৰ সৈতে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সম্ভাৱ্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ প্ৰস্তুতিৰ খতিয়ান লয়। তেওঁ পৰিৱেশ আৰু বন বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, শিক্ষা, কৃষি, জনস্বাস্থ্য, কাৰিকৰীকে ধৰি বিভিন্ন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। ইয়াৰ লগতে অভিভাৱক মন্ত্ৰীৰ বাবে গোৱালপাৰাত অসম অসামৰিক সেৱা পৰ্যায়ৰ এগৰাকী বিষয়া নিযুক্তি দিবলৈ জিলা আয়ুক্তক তেওঁ নিৰ্দেশ দিয়ে। চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী শিশু তথা শিক্ষাৰ্থীৰ বিদ্যালয়ত উপস্থিতি নিৰাপদ আৰু নিয়মীয়া কৰাৰ উদ্দেশ্যে আজিৰে পৰা অহা বছৰৰ 31 মাৰ্চলৈ বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন আঁচনি মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে এই আঁচনিয়ে হাজাৰ হাজাৰ শিক্ষাৰ্থী বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত, সহজ আৰু সুলভ কৰি তুলিব। ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলিও তেওঁ মন্তব্য কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদাংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত

বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 400+ আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পৰা যাব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰতে দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে আবেদনকাৰীসকলে কেইবা দশক ধৰি বনভূমিত বসবাস কৰি অহাৰ লগতে জীৱিকা আৰু সামাজিক সুৰক্ষাৰ বিষয়টো উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে গোচৰসমূহৰ শুনানিত চৰকাৰৰ ফালৰ পৰা পূৰ্বে উচ্চতম ন্যায়ালয়ত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ মুঠ বনাঞ্চলৰ 19.92% দখলকাৰীৰ কবলত থকা বুলি তথ্য দিয়া হৈছিল। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবেদন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। ধুবুৰীৰ পক্সো আদালতে কালি নাবালিকা অপহৰণ আৰু যৌন নিৰ্যাতনৰ গোচৰত এজন অপৰাধীক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে। ধুবুৰীৰ অতিৰিক্ত জিলা আৰু ছেচন ন্যায়াধীশ তথা বিশেষ পক্সো আদালতৰ ন্যায়াধীশ আলহাজ ছাবিনা মজুমদাৰে এই ৰায় দিয়ে। উল্লেখযোগ্য যে জিলাখনৰ আগমনী থানাৰ অন্তৰ্গত খেৰবাৰী গাঁৱৰ দয়ালচিল ওৰফে ৰাহুল নামৰ যুৱকজনে 2024 চনত এই কাৰ্য সংঘটিত কৰিছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি পুনৰ 5 জন লোকৰ সাক্ষ্য গ্ৰহণৰ ব্যৱস্থা কৰিছে। সাক্ষীসকল ইতিমধ্যে আহি আদালত চৌহদত উপস্থিত হৈছে। সময়ৰ অভাৱৰ বাবে কালি সাক্ষ্য প্ৰদান কৰিব নোৱাৰা বেবী বৰাই আজি ফাষ্ট্ৰেক আদালতত পুৱাৰ ভাগত সাক্ষ্য দিয়ে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে বিৰিঞ্চি বৰা, প্ৰভাকৰ ফুকন, অনুজ কুমাৰ বৈশ্য আৰু ৰাজা অসমে আজি সাক্ষ্য দিব। ফাষ্ট্ৰেক আদালতে কালি 2 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5 গৰাকী সাক্ষীৰ সাক্ষৰ নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। উল্লেখযোগ্য যে সোমবাৰৰ ফাষ্ট্ৰেক আদালতত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হয়। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ টানচেন এলেকাত হোৱা ভূমিস্খলনৰ বাবে বৰাক উপত্যকা গুৱাহাটী সংযোগী পথেৰে যান বাহনৰ চলাচল ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত যাত্ৰীবাহী আৰু সামগ্ৰী পৰিবাহী বাহনৰ চলাচলো প্ৰভাৱিত হৈছে। কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আছে আৰু পথছোৱাৰে পৰিবহণ সেৱা পুনৰ স্বাভাৱিক কৰি তোলাৰ বাবে পথৰ পৰা ধবংসস্তূপ আঁতৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। নগাঁৱৰ নীলাক্ষী শইকীয়াই অলপতে সম্পন্ন কাজিৰঙা ৰাইনো কাপ পেছাদাৰী বক্সিং লীগ প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নীলাক্ষীয়ে নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে। নগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজি প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত 16খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আজাৰা তালুকৰ প্ৰাক্তন সম্পাদক, আজাৰা উন্নয়ন মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰশান্ত মহন্তৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 61 বছৰ। সৰ্বয়সী ব্যক্তি মহন্তৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2030 চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ আশা প্ৰকাশ। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। আৰু নগাঁও জিলাৰ নুৰুল আমিন ষ্টেডিয়ামত আজিৰে পৰা আন্তঃবিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে এয়া ঘৰ সংসাৰ ছবিৰ এটি গীত, শিল্পী সমৰ হাজৰিকা আৰু নমিতা গোস্বামী। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে বৰপেটাৰ পৰা দিগন্ত, জয়শ্ৰী, ঋতু, ভাস্কৰ, ডেভিড আৰু অনুপে।

0: শ্রোতাসকলে কল্পতরুর অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্রর মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰিয়া বনৰীয়া ফুল ছবিৰ এটি গীত শিল্পী ভূপেন হাজৰিকা। গীতটি শুনিবলৈ বিচাৰি আমালৈ অনুৰোধ কৰিছে ৰঙিয়াৰ পৰা শংকৰ, ৰাজেশ, উদীপ্ত, জুলি, দীতিমা, মনোজ, দীপিকা আৰু গুঞ্জনে।
1: আহিবলৈ আহিছো। ঐ নীলাজ পাহাৰ, ঐ শুকান পাহাৰ, মৰমবিহীন হৈ মৰ মৰ মৰ লাজতে হে মৰ। ঐ শুকান পাহাৰ, ঐ নীলাজ পাহাৰ, মৰমবিহীন হৈ মৰ মৰ মৰ লাজতে হে মৰ। ঐ নীলাজ পাহাৰ, ঐ শুকান পাহাৰ।

0: किया पैसा?
1: उछल दे हाथी लोआ सोहा बोटी लोआ।
2: सी तुम्हें बोन निला।

আইডিয়ৰ বুলনিৰ সমুশ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ বুলনি মুকলি কৰিছোঁ। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰৰ দৰে এইবাৰো 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হ'ব। এই বছৰৰ যোগ দিৱসৰ মূল ভাৱাৰ্থ হৈছে সুস্থ বাৰ্ধক্যৰ বাবে যোগ। সেয়েহে আমি শিশু তথা বয়োজ্যেষ্ঠসকলেও শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগ অভ্যাস কৰা উচিত।

কল্পতৰু আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আইদেউৰ বোলনী।

0: শ্ৰোতাইদেউসকল, আজি 10 জুন ৰাষ্ট্ৰীয় হাড় আৰু মছলা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আজি আমি আলোচ কৰিবলৈ লৈছো হাড় আৰু মছলাৰ স্বাস্থ্যসন্মত উপকাৰিতা। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ বুলনিত উপস্থিত হৈছে খাদ্য বিশেষজ্ঞ অময়া দাস। বাইদেউ নমস্কাৰ।
1: নমস্কাৰ,
2: আপোনাক আমাৰ বুলনিলৈ স্বাগতম জনাইছো।
1: ধন্যবাদ।
2: হয় বাইদেউ, আজি 10 জুন ৰাষ্ট্ৰীয় হাড় আৰু মছলা দিৱস, এই বিষয়ে আমি শ্ৰোতাক কৈছো। এতিয়া এই দিৱসৰ বিষয়ে প্ৰথমতে আপুনি আমাক কওকচোন।
1: 10 জুন তাৰিখটোত হাৰ্বছ আৰু স্পাইচ ডে হিচাপে উদযাপন কৰা হয়। পোনপ্ৰথমে এইটো আৰম্ভ হৈছিলে আমেৰিকাত। আমেৰিকাত এই দিৱসটো পালন কৰিছিলে, পিছত লাহে লাহে ভাৰতবৰ্ষতো কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু ভাৰতবৰ্ষত কেতিয়াৰ পৰা হৈছিলে তেনেকুৱা চৰকাৰী তথ্য নাই, কিন্তু কেইবাবছৰ ধৰি দেখা গৈছে যে 10 তাৰিখ যিটো জুনৰ, সেই 10 জুনৰ দিনাখন ৰাষ্ট্ৰীয় হাৰ্বছ আৰু স্পাইচ ডে পালন কৰি আহিছে। তো এই ইতিহাস বুলি ক'লে আমি এইখিনিয়ে বুজো। আৰু ভাৰতবৰ্ষত আচলতে কিয় আৰম্ভ কৰিলে, আমি জানো যে আমাৰ যি আয়ুৰ্বেদিক চিকিৎসা, এই আয়ুৰ্বেদিক চিকিৎসাখিনি ক'বলৈ গ'লে আমাৰ যি বনশাক হাৰ্বছ আৰু যি স্পাইচ মছলা, তাৰে ওপৰতেই গুৰুত্ব দি পেলাই কৰা হৈছিলে। তো সেই গুৰুত্বখিনি, বিশেষকৈ আমাৰ যি প্ৰাচীন আয়ুৰ্বেদিক জ্ঞান, ভাৰতীয় পৰম্পৰা, এইখিনি যাতে সংৰক্ষণ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দি পেলাই এই দিৱস পালন কৰিবলৈ আৰম্ভ কৰিলে। আৰু প্ৰাকৃতিক আৰু পুষ্টিকৰ খাদ্য ব্যৱহাৰ কৰিবলৈ আমাক উৎসাহিত কৰিবৰ কাৰণে, সচেতনতা আনিবৰ কাৰণেও এই দিৱসটো পালন কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ গম পোৱা গৈছে যে কিছুমান গৱেষণাৰ দ্বাৰা এই মছলা বা হাৰ্বছবিলাক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কাৰণে বহুত উপযোগী সকলোৰে কাৰণে। তো এই গোটেইখিনি যাতে আমাৰ স্বাস্থ্যৰ লগত মিলি আগুৱাই নিবৰ সুযোগ এটা দিয়া যায়, সেয়েহে এই দিৱসটো ৰাষ্ট্ৰীয় হাৰ্বছ আৰু স্পাইচ ডে হিচাপে পালন কৰিবলৈ আৰম্ভ কৰিলে।
2: আৰু আমি যদি অতীতলৈ যাওঁ, আমি যদি আমাৰ বুৰঞ্জীলৈ যাওঁ বা আমি আগৰ সময়ছোৱালৈ যাওঁ, আমি জানো আমাৰ অসমখনত আমাৰ হাবিয়ে বননীয়ে হওক বা আমাৰ বাৰী ঘৰে হওক, আমি জানো বিভিন্ন ধৰণৰ মছলা আৰু আপুনি কোৱাৰ দৰে হাৰ্ব, এইসমূহ কিন্তু অধিক বেছি পৰিমাণে পোৱা যায় বা পোৱা গৈছিল সেই সময়ৰ পৰাই। আৰু এটা প্ৰশ্ন মনলৈ আহিছে, আমি আজি কৈছো যে আজি ৰাষ্ট্ৰীয় হাৰ্ব আৰু মছলা দিৱস, এতিয়া বাইদেউ হাৰ্ব আৰু মছলা এই বিষয়ে আপুনি কওকচোন, পাৰ্থক্যটো কেনেকুৱা?
1: হাৰ্বছ আৰু স্পাইচ বুলি যিটো আমি কওঁ, বিশেষকৈ বনশাক আৰু মছলা, ইয়াৰে মাজত পাৰ্থক্য নোহোৱা নহয়। আমি হাৰ্ব বা বনশাক বুলি ক'লে আমি গছৰ সেউজীয়া কোমল অংশ, পাত, এইখিনিক আমি বুজো। আৰু সেই পাতখিনি আমি কোমল কেঁচাকৈও ব্যৱহাৰ কৰিব পাৰোঁ আৰু নহ'লে শুকানকৈও ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ হিচাপে আপুনি ল'ব পাৰে তুলসীৰ পাত, ধনিয়া পাত, হালধিৰ পাত, আদাৰ পাত, আৰু আমি তেনেকৈ ল'ব পাৰোঁ আমাৰ বহুত বেছি প্ৰয়োজন হয় বা আমি ব্যৱহাৰ কৰোঁ তেজপাত, এই আটাইবিলাক, ধনিয়াৰ পাত, পুদিনা, এই গোটেইবোৰ হ'ল
2: নৰসিংহ,
1: ভেদাইলতা, মানিমুনি, মিঠি শাক যিটো আমাৰ কচুটি মিঠি বুলি কওঁ, মছন্দৰী, এই আটাইবোৰ আমাৰ থলুৱাকৈ পোৱা আমাৰ অসমৰ বনশাক হয়। এই বনশাকবিলাককে আমি হাৰ্বছ বুলি কওঁ। এইবিলাক আমি কেঁচাকৈও ব্যৱহাৰ কৰিব পাৰোঁ আৰু শুকানকৈও ব্যৱহাৰ কৰিব পাৰোঁ। আৰু মছলা বুলি ক'লে আমি বুজো যে আমাৰ যি কিছুমান গছৰ গুটি হ'ব পাৰে, কিছুমান গছৰ ফল, কিছুমান গছৰ ফুল, আকৌ কিছুমান গছৰ বাকলি বা ছাল, সেয়াও মছলা হয়, যেনে ডালচেনি, আকৌ কিছুমান কাণ্ড, কিছুমান শিপা, কিছুমান মূল, এই আটাইবোৰ আমি শুকানকৈ বা

0: বেছিভাগ শুকানকৈয়ে ব্যৱহাৰ কৰা হয়, তথাপি কেঁচাকৈও আমি খাব পাৰোঁ, সেইটো গ্ৰহণ কৰিব পাৰোঁ। তো তেনেকুৱা ধৰণৰ ভিতৰত আমাৰ প্ৰধান হ'ব হালধি, আদা, নহৰু, দালচেনি, ইলাচি আৰু লং, বহুতখিনিয়ে তেনেকৈ হাৰ্বছ আছে। কিছুমান হ'ল মানে মছলা আছে, কিছুমান হ'ল শুকান আৰু কিছুমান কেঁচাই আমি গ্ৰহণ কৰোঁ।
1: এতিয়া হাৰ্ব আৰু মছলাৰ পাৰ্থক্য এইখিনিয়ে যে হাৰ্ব মানে হৈছে
0: বন শাকখিনি,
1: যিখিনি ভেদাইলতা, নৰসিংহ এইখিনি আপুনি কৈছে, আৰু মছলাৰ ক্ষেত্ৰত ইলাচি, দালচেনি বা জালুক এইখিনি অন্যান্য। এতিয়া আপুনি যেতিয়া হাৰ্বৰ মানে কথা কৈছিলে, কেঁচা কৈছিলে, তেতিয়া হালধিৰ কথা কৈছিলে, হয় হালধিৰ কেনেধৰণৰ গুণাগুণ আৰু হালধিৰে বিভিন্ন গুণাগুণটো আছেই, লগতে আমি আঞ্জা ৰান্ধি আমি কেনেকে জুতি লগাই খাব পাৰোঁ, এই বিষয়ে আমাৰ এগৰাকী শ্ৰোতা বৰ্ণালী তালুকদাৰ বাইদেৱে আমাক এনেদৰে কৈছিল, আমি শুনো আহক।
2: ৰোৱা মছলাৰ ভিতৰত হালধিও এবিধ। এই হালধি আমাৰ নিত্য ব্যৱহাৰ্য দ্ৰব্য। গাঁও অঞ্চলত প্ৰায় মানুহে হালধিৰ খেতি কৰে। হালধিৰ শিপাবোৰ ৰ'দত শুকুৱাই অলপ সিজাই গুড়ি কৰিব লাগে। এনেদৰে হালধিৰ গুড়ি বনোৱা হয়। হালধি কেইবা প্ৰকাৰৰ আছে, হালধি, পণ হালধি, আম হালধি আৰু কলা হালধি। হালধিহে আমি ব্যৱহাৰ কৰোঁ, বাকীবোৰ হাবি জংঘলত হয়। হালধিক হৰিদ্ৰা, কাঞ্চনী, পিতা বুলিও কয়। আজি মই হালধিৰ গুণাগুণ ক'বলৈ বিচাৰিছোঁ। হালধিৰ বহুত গুণ সম্পন্ন। ইয়াক বিশেষকৈ ৰন্ধনত ব্যৱহাৰ কৰা হয়। ৰন্ধনত হালধি অকল ৰঙৰ কাৰণে দিয়া নহয়, ই আঞ্জাত থকা দূষিত বীজাণুবোৰ ধ্বংস কৰে। হালধিৰ ৰস গাখীৰ আৰু মৌৰ লগত মিলাই খালে তেজ পৰিষ্কাৰ হয়, শৰীৰৰ উজ্জ্বলতা বাঢ়ে, পিত্ত নাশ হয়। হালধি স্বাস্থ্যৰ কাৰণে খুব উপকাৰী। পেচাবৰ বাবে কেঁচা হালধিৰ ৰস অতি উপকাৰী। লাহে লাহে পেচাব হোৱা বা পেচাবত দুৰ্গন্ধ ওলোৱা আদি ক্ষেত্ৰত হালধিক ব্যৱহাৰ কৰা উচিত। যিকোনো তেজৰ অসুখৰ কাৰণে হালধিৰ ৰস উলিয়াই ৰাতিপুৱা খালী পেটত খাব লাগে। হালধিৰ ৰস আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কৃমি নাশ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। পানী লাগি নাক বন্ধ হ'লে হালধিৰ টুকুৰা জুইত পুৰি নচ্ছ ল'লে নাক সোপা মৰা, ধৰা, মূৰৰ বিষ আদিত আৰাম পোৱা যায়। কেঁচা হালধি কটা চিঙাটো ব্যৱহাৰ কৰিলে ঘাঁ শুকুৱাই। হালধি পেটৰ বিষ বেদনাত ৰাতিপুৱা দুচামুচ খালে বিষ নাইকিয়া হয়। হালধি নাৰীয়ে মুখত ঘঁহি মুখৰ উজ্জ্বলতা বঢ়াব পাৰে। হালধি অকল ৰং হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও জীয়া মাছেৰে আঞ্জা বনায়ো খাব পাৰি। কেনেকৈ বনাব পাৰি সেই বিষয়ে আপোনালোকক এটা প্ৰণালী দিবলৈ বিচাৰিছোঁ। কেঁচা হালধিৰ জীয়া মাছেৰে আঞ্জা। উপকৰণ লাগিব কেঁচা হালধি তিনি টুকুৰামান, মিঠাতেল ডাঙৰ চামুচেৰে কেইচামুচমান, তেজপাত দুখিলামান, শুকান জলকীয়া দুটা, পাঁচফোৰণ অলপ, আদা বটা অলপ, নিমখ আন্দাজ মতে, জিৰা বটা অলপ। এতিয়া প্ৰণালীটো কওঁ। প্ৰথমতে মাছ কেইটুকুৰা কাটি লৈ নিমখ হালধি সানি ল'ব আৰু কেঁচা হালধি কেইটুকুৰা ভালকৈ ধুই বাকলিটো চাঁচি পেলাই এতিয়া হালধি কেইটুকুৰা মিক্সিত বা পটাত বটি লওক। এতিয়া গেছত কেৰাহীটো বহাই দিয়ক আৰু এতিয়া মাছ কেইটুকুৰা ভাজি লওক। এতিয়া প্ৰয়োজন হয় যদি অকণমান কেৰাহীখনত তেল দিয়ক। তেলত শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ অলপ দিয়ক। অলপ লৰাই বাটি থোৱা হালধিখিনি অলপ পানীত গুলি লৈ কেৰাহীত ঢালি দিয়ক। এতিয়া আদা বটা, জিৰা বটা অলপ অলপ দি দিয়ক। আন্দাজ মতে নিমখ দিয়ক। এতিয়া উতলিব ধৰিলে মাছখিনি দি দিয়ক। কিছু সময় উতলাৰ পিছত আঞ্জাখন যেতিয়া থপথপীয়া হ'ব আৰু মছলাবোৰ মাছত লাগি ধৰিব তেতিয়া আপুনি নমাই থওক আৰু ইয়াক গৰমে গৰমে পৰিৱেশন কৰক।
0: বাইদেৱে আজি যিখিনি ক'লে হালধিৰ ওপৰত, মানে হালধিৰটো গুণাগুণ বহুতেই আছে। হালধিক এণ্টি কেঞ্চাৰ বুলি ক'ব পাৰোঁ, বহু ধৰণৰ এণ্টিবায়'টিক বুলি ক'ব পাৰোঁ। গতিকে সেই হালধিখিনি আমি ভাবোঁ যে কেনেকৈনো খাম, বহুতে সেইটো ভাবি থাকিব পাৰে, কেঁচা ইমান খাব নোৱাৰে। আজি তেখেতে যি ব্যঞ্জনৰ কথা ক'লে সেইখিনিৰ পৰা মই ভাবোঁ আমাৰ গৃহিণীসকল ফলপ্ৰসূ হ'ব, কাৰণ আমি হালধি সুন্দৰকৈ বনাই

0: খাব পাৰোঁ।
1: আমি ইতিমধ্যে কৈছোঁ যে যিবিলাক বনশাক বা মছলা এইসমূহ আমাৰ অসমত উভৈনদী আমি
0: হয়
1: পাওঁৱেই নহয় জানো ঘৰে বাৰীয়ে। এতিয়া অসমীয়া খাদ্য সম্ভাৰত ইয়াৰ ব্যৱহাৰ আৰু উপকাৰিতা কেনেকুৱা? আপুনি যদি কিছুমান বনশাকৰ কথা আমাক ইয়াতে উদাহৰণ হিচাপে কয়।
0: এই যি মছলা আৰু হাৰ্বছ, এই
1: হয়
0: ব্যৱহাৰখিনি আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ সুগন্ধিৰ কাৰণে বা সোৱাদৰ কাৰণে, নহ'লে কিছুমান ৰং যাতে ধুনীয়া হয় আমাৰ ব্যঞ্জনটো তাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। কিন্তু আমি তাৰ লগতে এইটো গম নাপাওঁ যে ইয়াৰ স্বাস্থ্যসন্মত বহুত উপকাৰিতা আছে।
1: হয়
0: কাৰণ আমাৰ যি এইবোৰ হাৰ্বছ বা মছলা আমি পাওঁ, আমাৰ অসমীয়া বিশেষকৈ আমাৰ যিটো জলবায়ু অসমৰ, তাতে শাকনি বাৰীখিনিত আমি সাধাৰণতে গোটেইখিনি পাওঁৱেই। আৰু কিছুমান নাপাওঁ, সেইখিনি আমি শুকানভাৱে বজাৰৰ পৰা ল'ব পাৰোঁ বা আমি ব্যৱহাৰ কৰি আহিছোঁ। এই আটাইবিলাকৰ যিটো উপকাৰিতা স্বাস্থ্যসন্মত, কাৰণ এই গোটেইবোৰ হাৰ্বছ আৰু মছলা বহু ধৰণৰ খনিজ লৱণ পোৱা যায়, বহু ধৰণৰ পুষ্টিকৰ উপাদান পোৱা যায়, ভিটামিন পোৱা যায়, যাৰ পৰা আমাৰ কিছুমান ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। আৰু লগতে আমি এইবিলাকক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। এইবিলাক যদি আমি সুন্দৰকৈ ব্যৱহাৰ কৰোঁ, আমি ভাবোঁ যে কিছুমান ঔষধ ব্যৱহাৰ নকৰিলে হয়। এইবোৰ আমাৰ হ'ল অসমৰ মাটিত পোৱা, প্ৰাকৃতিকভাৱে পোৱা আমাৰ কিছুমান ঔষধ আচলতে। এইখিনিতে মই কওঁ যে মছলাৰ ৰজা বুলি কয় জালুকক। তো জালুকৰ ব্যৱহাৰ আমাৰ অসমীয়া ব্যঞ্জনত বহুত বেছি দেখা পোৱা যায়, যেনে পাৰ জালুকীয়া, যিকোনো মাংস জালুকীয়া বা জালুক দি খোৱা চাহ, পচলাত জালুক, আমি জালুকৰ বহুত ব্যৱহাৰ কৰোঁ। এই জালুকৰ পাচনত হওক বা আমাৰ যি প্ৰতিৰোধ ক্ষমতা বঢ়াই বহুত উপকাৰিতা আছে। আৰু কিছুমান দেখা যায় আমাৰ তিথি পৰ্বত বা কিছুমান উৎসৱ আছে য'ত আমি কিছুমান লাড়ু পিঠা বনাওঁ, তো আমাৰ অসমীয়া যি লাড়ু পিঠা তাতো আমাৰ জালুক ব্যৱহাৰ কৰা হয়, যদিও মিঠা হয়। হয়, গুড়াৰ লাড়ুত আমি জালুক দিওঁ, সুগন্ধিৰ কাৰণেই হওক বা সোৱাদ বঢ়াবলৈ হওক, কিন্তু তাত স্বাস্থ্যৰ উপকাৰিতাও দেখা যায়। যেতিয়া আমাৰ কোভিড সময় হৈছিলে, আমি দেখিছিলোঁ যে সকলোৱে ঘৰত কৰোণাৰ সময়ত মানে চাহটো যিমান আমাৰ মছলা আছিলে সেইবোৰ দি পেলাই পানীত বইল কৰি পেলাই খোৱা দেখা গৈছিলে। সেইটো আচলতে যে সেই সময়খিনিত নহয়, আমি এনেকুৱা ধৰণৰ কিছুমান পনীয়া বস্তু পানীয় খাব পাৰোঁ য'ত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৰ লগে লগে আজিকালি আমাৰ যি মেদবহুলতা বাঢ়িছে, সেই মেদবহুলতাও নিয়ন্ত্ৰণত এই মছলাখিনিৰ বহুত উপকাৰিতা আছে। আৰু লগতে আজিকালি বাঢ়ি অহা মধুমেহ, হৃদযন্ত্ৰৰ লগত জড়িত থকা বেমাৰ, উচ্চ ৰক্তচাপ, এই আটাইবিলাকৰ উপশম বুলি ক'ব পাৰি।
1: মানে এই যিখিনি আমাৰ শুকান মছলা,
0: শুকান মছলা,
1: হয় বাইদেউ, আপুনি যেতিয়া শুকান মছলাৰ বিষয়ে কৈছে, জালুকৰ বিষয়ে, আৰু শুকান মছলা জিৰা পৰে,
0: জিৰা, কালজিৰা, দালচেনি, ইলাচি,
1: এই কালজিৰা আৰু দালচেনিৰ বিষয়ে খুব সুন্দৰকৈ
2: আমাৰ শ্ৰোতা এগৰাকী আমাক এনেদৰে কৈছিল।
3: কালজিৰা, আমাৰ যিবোৰ থলুৱা মছলা আছে তাৰে ভিতৰত কালজিৰাও এবিধ। আমি বেছিভাগ মানুহে দাইল তৰকাৰীত পাঁচফোৰণ বুলি এবিধ থলুৱা মছলা ব্যৱহাৰ কৰোঁ, আৰু তাৰে ভিতৰত এই কালজিৰা এবিধ হয়। কালজিৰা গছ দেখিবলৈ ধনিয়া গছৰ নিচিনা, প্ৰথমতে সৰু সৰু ফুল হয়, তাৰপিছত বীজ ধৰে। যেতিয়া প্ৰথমতে ফুল হয় তেতিয়া দেখিবলৈ বৰ ধুনীয়া লাগে। এতিয়া আহোঁ গুণাগুণলৈ। আমি আঞ্জা বনাওঁতে পাঁচফোৰণ আমি নিদি কেনে অকল কালজিৰা দিও বনাব পাৰোঁ। কালজিৰা গুড়ি কৰি চাটনি বনাইও খাব পাৰি। আমি কালজিৰাটোক কালজিৰাও কওঁ, আকৌ কলাজিৰা বুলিও ক'ব পাৰোঁ। প্ৰতিদিন অলপ কালজিৰা খাব পাৰিলে আপুনি শক্তিশালী হৈ উঠাৰ লগতে ছাল উজ্জ্বল হয় আৰু ব্ৰণমুক্ত হৈ থাকিব পাৰিব। কালজিৰাত আইৰণ পোৱা যায় আৰু উচ্চ ৰক্তচাপ কমায়। নিয়মিত কালজিৰা খাব পাৰিলে শৰীৰৰ প্ৰত্যেকটো অংগ প্ৰত্যংগ সতেজ হৈ থাকে। কালজিৰা খালে মধুমেহ ৰোগ নিৰাময় হয়। কালজিৰাই স্মৃতি শক্তি বঢ়োৱাত সহায় কৰে। সৰিয়হৰ তেলৰ লগত কালজিৰা মিহলাই গৰম কৰি মালিচ, আমি যদি বডিটো মালিচ কৰোঁ তেতিয়া কাহ চৰ্দি আৰু গাৰ বিষৰ পৰা আমি উপশম পাব পাৰোঁ। কালজিৰাৰ লগত মৌ মিহলাই খালে হাঁপানী ৰোগ ভাল হয়। কালজিৰা গুড়ি কৰি নাৰিকল তেলৰ লগত মিহলাই চুলি ঠানিলে চুলি গুড়ি মজবুত হয় আৰু চুলিবোৰ ক'লা হয়। আমাৰ বহুতৰে গেছৰ সমস্যা আছে, তেনে ক্ষেত্ৰত আমি যদি ৰেগুলাৰ কালজিৰা অলপ খাওঁ খাওঁ তেতিয়া আমি গেষ্ট্ৰিকৰ পৰা

0: কিছু পরিমাণে হলেও হাত সাৰিব পাৰিম। কালজিৰাত ভিটামিন এ চি বি ওৱান বি টু বি ছিক্স আইৰণ ফলিক এচিড এইবোৰ পোৱা যায়। আমাৰ থলুৱা মছলাৰ ভিতৰত ডালচেনি এবিধ। এই ডালচেনি গছ আমাৰ বহুতৰে ঘৰত আছে, যেনেকৈ তেজপাত গছ বহুতৰে ঘৰত আছে ঠিক তেনেকৈ ডালচেনি গছো আছে। তেজপাত আৰু ডালচেনি গছ দেখিবলৈ প্ৰায় একে, পাতবোৰো একে। আমি যেনেকৈ আঞ্জা বনালে তেজপাত ব্যৱহাৰ কৰোঁ ঠিক তেনেদৰে ডালচেনি পাতো ব্যৱহাৰ কৰিব পাৰি। তেজপাতৰ পাতবোৰ ব্যৱহাৰ কৰা হয়, গছডাল নহয়। কিন্তু ডালচেনিৰ গছডালৰ বাকলি আৰু মাজৰ সকলোখিনি অংশ ব্যৱহাৰ কৰা হয়। এতিয়া ডালচেনিৰ গুণাগুণখিনি হ'ল, আমি মছলা হিচাপে ডালচেনি টুকুৰাবোৰো তেলত ভাজি আঞ্জাত দিওঁ আৰু লগতে পাঁচফোৰণৰ লগতে ডালচেনিৰ গুড়া কৰিও আঞ্জাত দিওঁ। লাল চাহত আদাৰ লগতে ডালচেনিৰ গুড়া দিলে চাহকাপ খাবলৈ যিমান ভাল লাগে তাতোকৈ উপকাৰ বহু বেছি। পেটৰ কাৰণে ডালচেনি খুবেই উপকাৰী। গলৰ খুচখুচি কাহ আদিৰ বাবে ডালচেনি উপকাৰী। বাত বিষ হাড়ৰ বিষ নোহোৱা কৰাত ডালচেনিয়ে সহায় কৰে। হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ সমস্যা দূৰ কৰে। আপোনালোকে যদি বেছি খোজকাঢ়ি বা কাম বেছিকৈ কৰাৰ পিছত ভাগৰ অনুভৱ কৰে তেতিয়া ডালচেনিয়ে আপোনালোকক সুফল দিব। বেছি সময় বহি থাকিলে হাত ভৰি জিনজিন কৰে, তেতিয়াও ডালচেনি দিয়া চাহ একাপ খালে ভাল লাগে। আমাৰ শৰীৰৰ ইণ্টাৰনেল অৰ্গেনবোৰ সুস্থ কৰি ৰখাত ডালচেনিয়ে খুব কাম দিয়ে।
1: এয়া আছিল আমাৰ এগৰাকী শ্ৰোতা জিমনি তালুকদাৰ।
2: বাইদেউ খুব সুন্দৰকৈ কৈছে কালজিৰা আৰু ডালচেনিৰ উপকাৰিতাৰ লগতে তাৰ পৰা যি যি আমি ব্যঞ্জন বনাব পাৰোঁ সেইখিনিয়ে মই ভাবোঁ আমাৰ গৃহিণীসকলক। কাৰণ আমি জানো যে পাকঘৰত চাবিকাঠি আমাৰ গৃহিণীৰ হাতত থাকে, মহিলাসকলৰ হাতত থাকে। গতিকে এইখিনিৰে সদব্যৱহাৰ কৰি তেখেতসকলে পৰিয়ালৰ লগতে সমাজক নিৰোগী কৰি ৰাখিব পাৰিব।
3: হয়, আমি জানো আমাৰ যিখিনি অসমীয়া থলুৱা ৰন্ধন প্ৰকৰণ তাতে মা মছলা ব্যৱহাৰ হোৱা সেই কথাটো আমি জানোৱেই, আগৰ পৰাই জানো। ডাঙৰসকলে আমি জুতিৰ কাৰণে, জিভাৰ জুতিৰ কাৰণে আমি মছলা ব্যৱহাৰ কৰোঁ, আমি খাওঁ। এতিয়া কথা হৈছে, আপুনি শিশুৰ কথাও কৈছে অনুষ্ঠানৰ প্ৰথমতে, এতিয়া শিশুসকলৰ ক্ষেত্ৰতো তেনেকুৱা বিভিন্ন শুকান মছলাই হওক বা হাৰ্ব বন শাকৰ যিবিলাক মছলা সেইখিনিও আছে যিবোৰ কিছুমান ক্ষেত্ৰত উপকাৰী কিছুমান ক্ষেত্ৰত অপকাৰীও নিশ্চয় আছে। এই বিষয়ে বাইদেউ আমাক যদি অকণমান কয়।
2: শিশুৰ ক্ষেত্ৰত মছলাৰ ব্যৱহাৰৰ যদি ওপৰত আমি ক'ব খোজোঁ, উপকাৰিতাৰ লগতে কিছুমান অপকাৰ আছে। অপকাৰ ঠিক নহয়, আচলতে কি হয়, শিশুসকল খুব সংবেদনশীল। তো কিছুমান মছলা যেনে খুব জলকীয়া, ভোট জলকীয়া, জালুক, ডালচেনি সিহঁতৰ পাচনত কিছুমান অসুবিধা কৰে, সিহঁতৰ যি সংবেদনশীল শৰীৰ সহ্য নকৰে। গতিকে তেনেকুৱা ধৰণৰ মছলাখিনি আমি দিব নালাগে। বয়স অনুযায়ী আমি মছলাৰ ব্যৱহাৰটো কৰিব লাগে। আমি দেখিছোঁ যে কাহ চৰ্দিত আমি আগৰ পৰাই ব্যৱহাৰ কৰি আহিছোঁ আদাৰ ৰস, তুলসীৰ ৰস মৌৰ লগত দিওঁ, আমি খালীকৈ সিহঁতক খাবলৈ নিদিওঁ। গতিকে তেনেকুৱা ধৰণৰ, আৰু আমাৰ যি বনশাক আছে সেই বনশাকবিলাকৰো আমি ব্যঞ্জনবিলাক বনালে দিব পাৰোঁ, কিন্তু তাত আমি জালুক বা জলকীয়াৰ ব্যৱহাৰ কৰিব নোৱাৰিম, কাৰণ সংবেদনশীল হয়। গতিকে সকলো ধৰণৰ মছলা সম পৰিমাণত আমি শিশুক দিব নোৱাৰোঁ। শিশুৰ ভিত্তি কৰি, শিশুজনৰ বয়সৰ ওপৰত ভিত্তি কৰি পেলাই আমি মা মছলাখিনি দিব লাগে। এনেই শিশুটো সাধাৰণতে ছমাহলৈ মাকৰ মাতৃদুগ্ধ পান কৰি থাকে। তাৰপিছত আমি কিছুমান অলপ ধৰক খিচিৰি টিচিৰি দিবলৈ আৰম্ভ কৰোঁ। দুবছৰ তিনিবছৰমানৰ পৰা আমি সিহঁতক আমি যেনেকৈ খাওঁ তেনেকুৱা ব্যঞ্জন বনাই খুৱাব পাৰোঁ, কিন্তু তাত জলকীয়া জালুকৰ ব্যৱহাৰ অলপ কমাব লাগে। আদা নহৰু পিঁয়াজ এইবিলাক আমি সিহঁতক দিব পাৰোঁ, আৰু তুলসীৰ ৰস হওক বা নৰসিংহৰ ভেদাইলতাৰ এইবিলাকৰ যি ব্যঞ্জন আমি বনাওঁ সিহঁতক আমি দিব পাৰোঁ। কাৰণ সৰুৰ পৰা আমি যেতিয়া দিম তেতিয়া সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগতে সিহঁতৰ বহুত স্বাস্থ্যৰ উপকাৰিতা হ'ব। কিন্তু সদায় মন কৰিব লাগিব, কিছুমান মানে স্পাইচ আছে, মছলা আছে, ডালচেনি, জলকীয়া, ইলাচি এইবিলাক সিহঁতক বহু বেছি পৰিমাণে দিব নালাগে।
3: আৰু এটা কথা, আমি জানো কেতিয়াবা আমাৰ শিশুৰ যেতিয়া ধৰক পেটৰ অসুখেই হওক হয় বা বমি হয় বা অন্যান্য এনেকুৱা আনুষংগিক কিছুমান যেতিয়া বেমাৰ দেখা দিয়ে তেতিয়া আমি ঘৰুৱা

0: হিচাপে আমাৰ বনশাক বা আপুনি কোৱাৰ দৰে মছলাসমূহৰ ব্যৱহাৰ আমি কৰোঁ, কিন্তু আমি ভাবোঁ বহু ক্ষেত্ৰত এয়া উপকাৰৰ বাহিৰে অপকাৰহে বেছিকৈ কৰা দেখা যায়। আপুনি কোৱাৰ দৰে যিহেতু তেওঁৰ এটা নিৰ্দিষ্ট বয়স হ'ব লাগিব নহয় জানো, এই বিষয়ে জানে, প্ৰথমতে আমি ভাবোঁ এই বিষয়টো তেওঁ জানা উচিত
1: নহয়, কাৰণ সংবেদনশীল হয় শিশুৰ পেট বা শিশুৰ শৰীৰটো, গতিকে পাচনত কিছুমানে অসুবিধা কৰা দেখা যায়। সেয়েহে গোটেইখিনি বনশাক আমি শিশুক দিব নোৱাৰোঁ, এটা নিৰ্দিষ্ট বয়সলৈ, বয়সৰ পিছতহে আমি দিব পাৰোঁ।
0: এতিয়া আমি শিশুৰ কথা পাতিছোঁ, এতিয়া আমাৰ মহিলাসকলৰ এটা সময় হৈছে প্ৰসৱ, আমাৰ গৰ্ভাৱস্থাত আৰু প্ৰসৱোত্তৰ, প্ৰসৱৰ পিছত এই সময় চোৱাটো কিন্তু আমাক পুষ্টিকৰ আহাৰৰ অত্যন্ত প্ৰয়োজন। মা মছলাই হওক বা হাৰ্বয়ে হওক বা বনশাকৰ কথাই হওক, এই ক্ষেত্ৰত বাইদেউ আমাক অকণমান কওকচোন আপুনি, প্ৰসৱৰ সময়ত আমি, গৰ্ভাৱস্থাৰ সময়ত আমি কেনেধৰণে নিজৰ যত্ন ল'ব লাগে, কেনেধৰণৰ মা মছলা আমি খাব লাগে।
1: যেতিয়া গৰ্ভাৱস্থা হয় মহিলা এগৰাকী, সেইখিনি সময়ত দেখা যায় যে বহুতৰে বমি হয় বা কিছুমানে খাব পাৰে, কিছুমানে খাব নোৱাৰে। তো তেনেকুৱা ক্ষেত্ৰত আমি বনশাকৰ বা মছলাৰ ব্যৱহাৰ কৰিব পাৰোঁ কম পৰিমাণত। আকৌ সেই মছলাখিনিৰ বহুত উপকাৰিতা থাকে। তেখেতসকলৰ বহুত সময়ত দেখা পোৱা যায় যে যেতিয়া বমি ভাৱ হয়, তেতিয়া যদি আমি অকণমান পুদিনা চাটনি দিওঁ, ধনিয়া চাটনি দিওঁ, তেখেতসকলে খাব পাৰে। আৰু লগতে যেতিয়া শু আহে, যেতিয়া গৰ্ভাৱস্থা আৰু গৰ্ভাৱস্থাৰ পিছৰ সময়খিনিত আমাৰ এই বনশাক আৰু মছলাৰ বহুলভাৱে ব্যৱহাৰ কৰাৰ উপকাৰিতাই বেছিকৈ দেখা যায়, কিয়নো দুগ্ধবান অৱস্থাত থাকে। আৰু তেতিয়াও গাখীৰৰ যাতে পৰিমাণ বৃদ্ধি পায়, মাকগৰাকী যাতে, মহিলাগৰাকী যাতে সোনকালে আগৰ পুনৰ অৱস্থালৈ ঘূৰি আহিব পাৰে, এইবিলাকৰ কাৰণে আমাৰ যি বনশাক, মানিমুনি হওক, নৰসিংহৰ পাত হওক, ভেদাইলতা হওক, এইবিলাকৰ যি ব্যঞ্জন সেয়া গ্ৰহণ কৰিব লাগে। আৰু লগতে আজোৱাইন খাব লাগে, আমাৰ আগৰ পৰাই কিছুমান পৰম্পৰাগতভাৱে কিছুমান খাদ্য দিয়ে, তো সেই সকলোবিলাকৰ আচলতে বৈজ্ঞানিক ভিত্তি আছে। তো সেইটোৰ কাৰণে যদিও পৰম্পৰা, আমি বৈজ্ঞানিকভাৱে সেই খাদ্যখিনি গ্ৰহণ কৰিব পাৰোঁ।
0: হয় বাইদেউ, আমি যিহেতু আজি বনশাক আৰু শুকান মছলা এই বিষয়ে আমি কথা পাতি আছোঁ, এই ক্ষেত্ৰত কিন্তু আমি বাণিজ্যিকীকৰণৰ কথাও পাতিব পাৰোঁ নহয় জানো?
1: হয়, বাণিজ্যিকীকৰণৰ কথা পাতিব পাৰোঁ, কাৰণ এতিয়া চাওক, গাঁৱে ভূঞে সকলোৰে ঘৰত এখন শাকনি বাৰী থাকে, আমাৰ বিশেষকৈ অসমীয়া সমাজত। তো আমি বনশাকখিনি তাৰ পৰাই গ্ৰহণ কৰিব পাৰোঁ। আকৌ কিন্তু আমাৰ যি গুৱাহাটী মহানগৰীকে লৈছোঁ, ইয়াতে সকলোৰে তেনেকৈ সুবিধা নাথাকে। কিন্তু আমাৰ যি বজাৰখিনি দেখিবলৈ পাওঁ, সাপ্তাহিক বজাৰ হওক বা মাহেকীয়া বজাৰ হওক, সকলোতে আমাৰ এই বনশাক কেঁচাকৈ বা শুকানকৈ বহুত বেছি দেখা পোৱা গৈছে। পেকেটত সুন্দৰকৈ ৰাখে আৰু বেছিভাগ মহিলাকেই মানে এইখিনি বজাৰত অনা দেখা যায়। তো মহিলাসকল, মই ভাবিছোঁ, এনেকুৱা ধৰণৰ বাণিজ্যিকীকৰণৰ পৰা স্বাৱলম্বী হৈছে, কাৰণ এইবিলাকৰ ব্যৱহাৰ আজিকালি মানুহে সুন্দৰভাৱে কৰিবলৈ লৈছে। সকলোকে মানে তেনেকুৱা ধৰণৰ কিনা মছলাতকৈ, বহুতেই ভাবে কিনা পেকেটৰ যি এডভাৰটাইজমেণ্টত দিয়া মছলা, তাতকৈ যদি আমি গোটাকৈ আমাৰ মছলাখিনি, জিৰাৰ গুড়ি, ধনিয়া গুটি আৰু যি যি তেনেকৈ পোৱা যায়, ডালচেনি, ইলাচি, লঙে, আটাইবোৰ আমি বজাৰৰ পৰা লৈ আহোঁ, লৈ আহি ঘৰত যদি আমি সেইখিনি পাউডাৰ হিচাপে গুড়ি কৰি লওঁ, তেতিয়া বেছি ফলপ্ৰসূ হয়, কাৰণ ভেজালীকৰণো আছে। গতিকে বজাৰত যি আমি গুড়ি মছলাবোৰ পাওঁ, সেইবিলাক আমি ভেজালীকৰণ বুলি, গতিকে মই ভাবোঁ গোটাকৈ যিখিনি পোৱা যায় মছলা, আৰু আজি মহিলাসকলে যি লৈ আহে বজাৰলৈ, তেখেতসকলেও স্বাৱলম্বী হৈছে আৰু বাকী মানুহখিনিৰো সেইটো এটা সুবিধা হৈছে।
0: আৰু এই যিখিনি বনশাক বা মছলা হওক, সেইখিনি আমাৰ অসমীয়া জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰে, আৰু আমি সকলোৱে জানো, আপুনি ভালকে গম পাব যিহেতু আপুনি এগৰাকী খাদ্য বিশেষজ্ঞ, আমি জলবায়ুৰ ওপৰত আমাৰ খাদ্য প্ৰণালী আমাৰ নিৰ্ভৰ কৰে জানো, গঢ় লৈ উঠে। হয় বাইদেউ, ঠিক তেনেকৈ তেওঁলোকেও কিন্তু এইটো এটা স্বাৱলম্বনৰ পথ হিচাপে বাছি ল'ব পাৰে নহয় জানো, তেওঁলোকে বিভিন্ন ঠাইৰ পৰা, তেওঁ যদি গাঁৱত আছে।

0: তারপরে বস্তুখিনি দেৱানক আনি পেলাই মহানগৰীত তেওঁ এটা বাণিজ্য এটা আৰম্ভ কৰিব পাৰে, স্বাৱলম্বনৰ তেওঁ পথ এটা বাছি ল'ব পাৰে। অনুষ্ঠানৰ শেষত বাইদেউ আপুনি আমাৰ আইডিয়াসকলক কি কয়?
1: অনুষ্ঠানৰ আজি শেষ পৰ্যায় পাইছোঁ। আইডিঅ'সকলৰ যিহেতুকে এইটো আইডিঅ' বুলনিৰ অনুষ্ঠান হয়, আইডিঅ'সকললৈ মই এটা অনুৰোধ বা সকলোৱে আমি এটা কাম কৰিব পাৰোঁ, যিহেতুকে আমাৰ পাকঘৰৰ চাবিকাঠি মহিলাগৰাকীৰ হাতত থাকে।
0: আমি অন্যান্য যিকোনো চাকৰি কৰোঁ বা অন্যান্য যি কামেই নকৰোঁ
1: হয়
0: নহয় জানো বাইদেউ, কিন্তু আহি আমি
1: পাকঘৰটো আমাৰেই হয়। গতিকে সেয়েহে আমি ভাবোঁ যিকোনো বয়সৰ এটা পৰিয়ালত শিশুৰ পৰা বৃদ্ধালৈ থাকে, তো সকলোৰে যাতে সুস্বাস্থ্য হয়, সকলোৰে যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, বেছি ঔষধ পাতিবোৰ আমাৰ প্ৰাকৃতিক ঔষধেৰেই যাতে তেখেতসকলে জীৱনটো উন্নত কৰিব পাৰে, সুস্বাস্থ্যৰ হ'ব পাৰে। গতিকে মই ভাবোঁ আমাৰ যি ৰন্ধন প্ৰণালী, আমাৰ যিখিনি পৰম্পৰাগত ৰন্ধন প্ৰণালী বা আমাৰ যি খাদ্য, আমাৰ অসমীয়া থলুৱা খাদ্য, আমাৰ যি থলুৱা মছলা, এই আটাইবোৰৰ যদি আমি সৎ ব্যৱহাৰ কৰিব পাৰোঁ অলপ সময় দি পেলাই, তেতিয়াহ'লে মই ভাবোঁ এখন সুন্দৰ মানে সুস্বাস্থ্যৰ নিকা সমাজ এখন গঢ়িব।
0: আৰু আমি এনেকে যদি আমি গাঁৱত আছো, আমাৰ ঘৰত মাটি আছে, তেতিয়া খুব ভাল, সৌভাগ্যৱান। আৰু যদি এনেকে মহানগৰত আমি এতিয়া বাস কৰি আছো, তেতিয়া সৰুকে এখন যদি বাগিচা কৰি তাতে আমি যদি কিছু বস্তু, পদিনা, নৰসিংহ, তাৰপিছতে ধনিয়া, এনেকুৱা কিছুমান আৰু জলকীয়া অকণমান অকণমান যদি আমি আমি ৰোপণ কৰোঁ। হয় বাইদেউ, আপুনি আজি ইমান সময় উলিয়াই আমাৰ বুলনিলৈ আহিলে, আপোনাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ।
1: ধন্যবাদ, আপোনালৈও জ্ঞাপন কৰিছোঁ।
0: হয়।
2: সাৰ বাৰু মছলাৰ স্বাস্থ্যসন্মত উপকাৰিতা, এই বিষয়ে আলোচনাটি শুনিলে। ইয়াত ভাগ ল'লে খাদ্য বিশেষজ্ঞ অময়া দাসে। অনুষ্ঠানটি আঁত ধৰিলে ভাস্বতী কলিতাই। প্ৰিয় শ্ৰোতা, আমাৰ আজিৰ বুলনি ইমানতে সামৰিছোঁ। নমস্কাৰ।

ইমান পৰি গোবিন্দ্ৰনাথ দাসৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে সুধীৰ দাস আৰু মুক্তিনাথ বৰদলৈৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুক্তাৰাম শৰ্মা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি।

ইমানপৰি মুক্তাৰাম শৰ্মা আৰু সংগীতসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি সুৰ সমলয়, পৰিচালনা অনুপম চৌধুৰীৰ।

0: ইমান পৰে এটি সুৰ সমলয় শুনিলে, পৰিচালনা আছিল অনুপম চৌধুৰীৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। আফগানিস্তানৰ পুনৰ খোজ আৰু পাকিস্তান প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 লোকৰ মৃত্যু হৈছে। আৰু শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা 3 দেশৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মেত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মেত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মেত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 ভৰি দিছে। অমিত শ্বাহ, ডঃ এছ জয়শংকৰ, পীয়ুষ গোৱেল, নিৰ্মলা সীতাৰমন আৰু শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সবাতোকৈ বেছি সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গৌৰৱ ঘূৰাই আনিছে, সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিছে আৰু দাসত্বৰ মানসিকতাৰ পৰা দেশক মুক্ত কৰিছে। তেওঁ কয় যে এই সময়ছোৱাত সংসদৰ নতুন ভৱন নিৰ্মাণ কৰা হৈছে, 3 নতুন আইন ৰূপায়ণ কৰা হৈছে, নতুন শিক্ষানীতিয়ে মাতৃভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শাখাৰ শিক্ষাৰ পথ প্ৰশস্ত কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াটো প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্পত পৰিণত হৈছে। শ্ৰীশ্বাহে কয় যে মোদীৰ কাৰ্যকালত

লাডাখৰ সীমান্তসমূহ সুৰক্ষিত হৈছে, কাশ্মীৰৰ পৰা সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে, ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, নক্সালবাদ উৎখাত কৰা হৈছে আৰু প্ৰতিটো সন্ত্ৰাসবাদৰ ঘটনাৰ সমীচীন প্ৰত্যুত্তৰ দিয়া হৈছে। ডঃ জয়শংকৰে কয় যে এই সাফল্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব, দৃষ্টিভংগী আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি জনসাধাৰণৰ অটুট বিশ্বাসক প্ৰতিফলিত কৰিছে। একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে যোৱা 12 বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা পৰিৱৰ্তনে দেশৰ বিকাশক নতুন গতি দিছে। তেওঁ কয় যে কৃষকৰ পৰা উদ্যমীলৈ, মহিলাৰ পৰা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ আৰু যুৱ প্ৰজন্মৰ পৰা মধ্যম শ্ৰেণীলৈ মোদী চৰকাৰৰ প্ৰতিটো বৃহৎ উদ্যমৰ সুফল তৃণমূল পৰ্যায়ৰ লোকেও লাভ কৰাত দেশৰ লাখ লাখ লোক সফল হৈ উঠিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাৰ্তাত কয় যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত NDA চৰকাৰে সাহসী সংস্কাৰ সাধন কৰিছে আৰু অভূতপূৰ্ব পৰিসৰত ভালেমান উদ্যম ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে ভালেমান প্ৰত্যাহ্বানপূৰ্ণ ক্ষণত দেশক নিৰ্ণায়ক আৰু শক্তিশালী নেতৃত্ব দিছে বুলিও তেওঁ উল্লেখ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ 4,399 দিনৰ এই যাত্ৰা শক্তিশালী, সবল, সমৃদ্ধিশালী, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সোণালী অধ্যায়ৰূপে পৰিগণিত হৈছে। মোদীৰ যুগক উন্নয়ন আৰু ঐতিহ্যৰ সংগম বুলি তেওঁ অভিহিত কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, শক্তিমন্ত্ৰী মনোহৰ লাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো একেৰাহে সৰ্বাধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱা নৰেন্দ্ৰ মোদীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই গৌৰৱময় ক্ষণে শ্ৰীমোদীৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসকে প্ৰতিপন্ন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যকাল সুপ্ৰশাসন, অৰ্থনৈতিক স্থিৰতা আৰু সামাজিক ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে বুলি তেওঁ কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে চৰকাৰে গ্ৰহণ কৰা ব্যাপক কল্যাণকামী পদক্ষেপে সৰ্বাত্মক উন্নয়ন আৰু সমবিকাশ নিশ্চিত কৰাৰ লগতে তৃণমূল পৰ্যায়লৈ চৰকাৰী সা সুবিধাসমূহ লৈ যোৱাত সহায় কৰিছে। এই সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ জনমন আৰু ধৰতী আৱাস জনজাতীয় গ্ৰামীণ উৎকৰ্ষ অভিযান তেওঁৰ দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ বুলি শ্ৰীমতী মুৰ্মুৱে কয়। শ্ৰীমোদীৰ এই অনুপ্ৰেৰণাদায়ক যাত্ৰাই ভাৰতৰ শক্তিশালী গণতান্ত্ৰিক পৰম্পৰাত নতুন আশা আৰু আস্থা প্ৰোথিত কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মন্ত্ৰীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতাত থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱা বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্ৰীমোদীক থিয় হৈ সম্ভাষণ জনায়। বিশ্বৰ বিভিন্ন দেশৰ নেতাসকলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ৰূপান্তৰকামী শাসন ব্যৱস্থা, গ্লোবেল ছাউথৰ প্ৰতি পৰামৰ্শ আৰু এখন সৰ্বাত্মক আৰু অৰ্থনৈতিকভাৱে শক্তিশালী ভাৰত নিৰ্মাণৰ প্ৰতি থকা লক্ষ্যৰ বাবে নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসাৰে উপচাই দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কাই এখন পত্ৰযোগে কৈছে যে এই মাইলৰ খুঁটি কেৱল শ্ৰীমোদীৰ কাৰ্যকালৰ বছৰবোৰৰ বাবেই নহয়, ই বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ জনসাধাৰণে তেওঁৰ নেতৃত্বৰ ওপৰত বাৰে বাৰে দেখুওৱা আস্থাৰো প্ৰমাণ। ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক আৰু সামাজিক পৰিৱৰ্তনত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শ্ৰীমোদীৰ দৃষ্টিভংগীয়ে শ্ৰীলংকাকে ধৰি ভাৰতীয় সীমান্তৰ বাহিৰৰ বহুতকে অনুপ্ৰাণিত কৰিছে। পাপুৱা নিউগিনিৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে এটা ব্যক্তিগত ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীক আদৰ্শ আৰু নেতৃত্বৰ নিদৰ্শন হিচাপে অভিহিত কৰে। তেওঁ কয় যে 20 কোটিতকৈ অধিক লোকক সাম্প্ৰতিক সময়ত দাৰিদ্ৰৰ পৰা এটা ভাল জীৱনলৈ উলিয়াই অনাটো শ্ৰীমোদীৰ এটা চকুত লগা কৃতিত্ব। ইপিনে ত্ৰিনিদাদ আৰু টবেগৰ প্ৰধানমন্ত্ৰী কমলা পাৰ্চাদ বিশ্বেশ্বৰে শ্ৰীমোদীক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয় যে তেওঁৰ নেতৃত্বতে ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত আগশাৰীৰ কণ্ঠৰূপে বিকশিত হৈছে। প্ৰধানমন্ত্ৰীৰূপে 3টা কাৰ্যকালৰ সময়ছোৱাত ভাৰতে বিদেশ নীতি, অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি আৰু আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য অৰ্জন কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। শ্ৰীমতী দেৱে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণণলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। পদত্যাগৰ পাছতে তেওঁ নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰয়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল। আফগানিস্তানৰ কুনাৰ, খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত অধিকাংশ শিশু বুলি জানিব পৰা গৈছে। এটা বিবৃতিত তালিবান

0: মুখপাত্ৰ জাবিউল্লা মুজাহিদে এই আক্ৰমণক গৰিহণা দিয়ে। তেওঁ পাকিস্তানী সেনাই পুনৰ আফগানিস্তানৰ আকাশমাৰ্গত অবৈধভাৱে প্ৰৱেশ কৰি কৰা এই আক্ৰমণ অমানৱীয় আৰু অপৰাধী কাৰ্যকলাপ বুলিও মন্তব্য কৰে। বিগত কেইমাহমান ধৰি পাকিস্তান আৰু আফগানিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ লগতে গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত জনজীৱন বিপৰ্যস্ত হৈছে। দুয়োখন ৰাষ্ট্ৰই পৰস্পৰক এই ঘটনাৰ বাবে দোষী সাব্যস্ত কৰি আহিছে। এনেধৰণৰ সংঘাত ৰোধ কৰিবলৈ ৰাষ্ট্ৰ দুখনৰ কূটনৈতিক আৰু চৰকাৰী মধ্যস্থতাই সফলতা লাভ কৰিব পৰা নাই। নতুন দিল্লীত কাইলৈ প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয়, প্ৰতিৰক্ষা খণ্ডত উৎকৰ্ষতাৰ বাবে উদ্ভাৱন, ষ্টাৰ্টআপ, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ অৰ্থাৎ MSMEৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়া আদি বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা খণ্ডত ষ্টাৰ্টআপ আৰু MSMEৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই কৰ্মশালাই উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধিসকলক প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয়, পৰীক্ষণ আৰু প্ৰত্যাহিতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত স্পষ্টভাৱে অৱগত কৰিব। শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা তিনিখন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা 21 জুনত শৃংখলাটোৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। শৃংখলাটোৰ আটাইকেইখন খেলে ডাম্বুলাত খেলোৱা হ'ব। ভাৰতৰ পুৰুষৰ এ দলটোৱে প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত কালি শ্ৰীলংকা এ দলক 8 ৰণত পৰাস্ত কৰে। ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমে বেট ধৰি ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 6টা উইকেট হেৰুৱাই 277 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঋতুৰাজ গাইকোৱাৰে 101 আৰু অধিনায়ক তিলক বাৰ্মাই 60 ৰাণৰ বৰঙণি আগবঢ়ায়। শ্ৰীলংকাৰ মহম্মদ ছিৰাজে 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে 7টা বল বাকী থকা অৱস্থাত 269 ৰাণত 8টা উইকেট হেৰুৱায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে একেৰাহে সৰ্বাধিক সময়জুৰি প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিছে। তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। আফগানিস্তানৰ পুনাৰ খোষ্ট আৰু পাকটিকা প্ৰদেশত পাকিস্তানৰ সামৰিক বিমান আক্ৰমণত কমেও 13 জন লোকৰ মৃত্যু হৈছে। আৰু শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত চলি থকা তিনিখন দেশৰ এ দলৰ ক্ৰিকেট শৃংখলাত কাইলৈ ভাৰত আফগানিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিৰ্মালী শইকীয়াৰ কণ্ঠৰ লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে নিৰ্মালী শইকীয়াৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ বেগুৱাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহন সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ অধীনত চাহ বাগিচা অঞ্চলত বাস কৰা উপান্ত আৰু দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ'ব আৰু ই বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায় কৰিব। ৰাজ্যৰ 11খন জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই কাৰ্য আঁচনিৰ জৰিয়তে 198খন বিদ্যালয়ৰ 9000ৰো অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি তেওঁ মন্তব্য কৰে। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাবৰ্ষটোত 5,400 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহনৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি আজি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। অহা 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত যুগান্তৰকাৰী পৰিৱৰ্তন সাধন হ'ব বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে। বিভাগটোৰ পুনৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে বিভাগীয় কাম কাজ পৰ্যালোচনা কৰাৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে পৰৱৰ্তী 5 বছৰত ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিস্তৰ ইতিবাচক পৰিৱৰ্তন হ'ব। শীঘ্ৰেই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় মুকলি কৰাৰ পাছতে বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ো মুকলি কৰা হ'ব বুলি তেওঁ কয়। অৱশ্যে সৰ্বভাৰতীয় পৰিসংখ্যাতকৈ অসমত কৰ্কট ৰোগীৰ হাৰ বৃদ্ধি পোৱা বিষয়টোক লৈ তেওঁ উদ্বেগ প্ৰকাশ কৰে।
2: অসমত স্বাস্থ্য বিভাগে কাম কৰি আগবাঢ়ি যাব এক বজ্ৰ কঠোৰ সংকল্পৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্যখণ্ডত এক যুগান্তকাৰী পৰিৱৰ্তন অনাৰ দিশে আমি কাম কৰিম। মানুহৰ জীৱন আৰোগ্যময় হওক, মানুহৰ জীৱন শান্তিময় হওক, মানুহৰ জীৱন সুখময় হওক, এই চিন্তাৰে অসমৰ 3.5 কোটি

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত তোমাৰ দুচকুতে এলবামখনিৰ পৰা দুটি গীত শুনাবলৈ লৈছোঁ মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্রোতাসকলে আধুনিক গীত শুনিছে মঞ্জুস্না মহন্ত গোস্বামীর কণ্ঠত।

ইমান পৰে মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰিছোঁ নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 26 দিন আৰু ইংৰাজী 2026 বৰ্ষৰ জুন মাহৰ 10 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ আৰু এয়াৰ ৰেডিঅ' এপতো উপলব্ধ। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু ৰাজীৱ গগৈ, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়ক ত্ৰৈলোক্য বৰাৰ সৈতে প্ৰচাৰণ কক্ষত আজি মই মল্লিকা দত্ত।

ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল, এজন শিক্ষকে শিক্ষক হৈ নহয় ছাত্ৰ হিচাপেহে শ্ৰেণীকোঠাত সোমোৱা উচিত।

0: আহকচোন শ্ৰোতাসকল, মোৰ কথা শীতান্তি শুনি লওক।
1: পোনপ্ৰথমে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মাননীয় কেন্দ্ৰ সঞ্চালক, সমন্বিতে সংশ্লিষ্ট বিষয়াসকল তথা অৰ্ধ আকাশৰ সমূহ শ্ৰোতাবৃন্দলৈ মোৰ নমস্কাৰ জনালোঁ। মই ৰিঞ্জুমণি নেওগ বৰা। মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ। ঐতিহ্যমণ্ডিত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ 36 বছৰ কাল শিক্ষকতা কৰি মই যোৱা 2024 চনৰ এপ্ৰিল মাহত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰোঁ। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ সঁচাই বৰ ভাগ্যৱান বুলি অনুভৱ কৰোঁ। তাতে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দৰে এখন বিদ্যালয়ে। মই এক মধ্যবিত্ত পৰিয়ালৰ ডাঙৰ সন্তান, তাতে ছোৱালী সন্তান। আচলতে আগৰ দিনত আমাৰ ছোৱালীবোৰক মাক দেউতাকে ছোৱালী বুলিয়েই ল'ৰা সন্তানতকৈ কম গুৰুত্ব দিছিল। আমাৰ 6জন ভাই ভনীৰে জাকৰুৱা পৰিয়ালটোত দেউতাই সৰু চাকৰিটোৰে যেনে তেনে চলাই নিছিল যদিও মাৰ নিপুণ হাতৰ পৰশত ঘৰখন সুচাৰুৰূপে চলি গৈছিল। আনকি মায়ে দেউতাৰ কম আয়ৰ চাকৰিৰ পইচা সঞ্চয় কৰিছিল। হাঁহ পাৰ ছাগলী আদি পুহি সময়ত সেইবোৰ বেছি মায়ে টকা সঞ্চয় কৰিছিল আৰু আমাকো শিকাইছিল। মায়ে আমাৰ প্ৰয়োজনীয় সাজপাৰ তাঁতত বৈ দিয়াও মনত আছে। গৰম চুৱেটাৰ শ্বল আদিও মায়ে গুঠি আমাক প্ৰয়োজন পূৰা কৰিছিল। আটকৰ দিনতো আমাক জুতি লগাই খুৱাব জানিছিল। মাৰ এই কামবোৰৰ প্ৰভাৱ আমাৰ গাত পৰিছিল। কিতাপ পঢ়াত মাৰ বৰ ৰাপ আছিল। সৰুতে দেখিছিলোঁ মায়ে বাতৰি কাকতখন খৰচি মাৰি পঢ়িছিল। তাকে দেখি ময়ো আখৰ পঢ়িব পৰা দিন ধৰি জোটাই জোটাই বাতৰি কাকত পঢ়িবলৈ লৈছিলোঁ। আগৰ দিনত আমাৰ কোনোবাই যদি নতুন কিতাপ পঢ়ে তেন্তে সেইখন বিভিন্নজনৰ হাত বাগৰি বাগৰি গৈ থাকে। ইজনে পঢ়ি শেষ কৰা হ'লে আনজনে নিয়ে। এনেকৈয়ে মায়ে আনৰ পৰা আনি পঢ়া কিতাপবোৰ ময়ো পঢ়িছিলোঁ। সৰুতে আমাক উপন্যাস পঢ়িবলৈ নিদিছিল। মায়ে কিন্তু মোক কিতাপ পঢ়াত, আনকি উপন্যাস পঢ়াতো বাধা নিদিছিল। এনেদৰেই পঠনৰ অভ্যাস গঢ়ি উঠিছিল। পঢ়োঁতে পঢ়োঁতে মনলৈ কেতিয়াবা ভাব আহে, মই যদি এনেকৈ লিখিব পাৰিলোঁ হয়। আৰু এনেদৰেই লিখাৰ অভ্যাস কৰিছিলোঁ। দুই এটা কবিতা বাতৰি কাকতলৈ মনে মনে দিছিলোঁ যদিও প্ৰকাশ হোৱা নাছিল। আচলতে তেতিয়া বহু কথা নাজানিছিলোঁ, দেখুৱাই দিয়া মানুহো নাছিল। আমাৰ দিনত বিস্ময়, ত্ৰিশূল, ৰহস্য আদি আলোচনীবোৰ আমাৰ বৰ প্ৰিয় আছিল। তাত লিখিবলৈ যত্ন কৰিছিলোঁ। সেই সময়ৰ আৰু এখন বৰ জনপ্ৰিয় আলোচনী আছিল, নামটো আছিল ভূমিকা। তাত মোৰ প্ৰথম এটি ৰসৰচনা প্ৰকাশ হৈছিল। নাম আছিল আপুনি প্ৰেমত পৰিছেনে। লেখাটোৰ বাবে মই আলোচনীখনৰ পৰা 35 টকা মাননি পাইছিলোঁ। কিমান যে ফূৰ্তি লাগিছিল! তাৰ পাছৰ পৰা এটা দুটাকৈ লেখা আৰম্ভ কৰিছিলোঁ যদিও পঢ়া শেষ কৰিয়ে চাকৰি, তাৰ পাছত বিয়া, বিয়াৰ পাছত নতুন ঘৰ, নতুন ঘৰৰ তাৰ পাছত আকৌ ল'ৰা ছোৱালী, এইবোৰ চিন্তা, তাতে বিদ্যালয়ৰ শিক্ষকতাৰ চিন্তা, এই সকলোবিলাকে মোৰ লেখামেলাত জুতি পেলাইছিল যদিও তাৰ মাজেৰে মই নিজৰ লেখামেলা চলাই গৈ আছিলোঁ। আগতে গান গাইছিলোঁ, কবিতা আবৃত্তি কৰিছিলোঁ, কিন্তু বিয়াৰ পাছত প্ৰায় সেইবোৰ নোহোৱা হ'ল। কিন্তু লেখাৰ প্ৰৱণতা থাকি গ'ল আৰু গল্প, প্ৰবন্ধ আদি বাতৰি কাকতত প্ৰকাশ হৈ থাকিল। মোৰ প্ৰথমখন উপন্যাস গ্ৰহান্তৰত পৃথিৱী কন্যা, তাৰ জুমুঠিটো মই মেট্ৰিক পৰীক্ষা দি উঠিয়েই বনোৱা। বিয়াৰ বহুদিন পাছত 1981 চনৰ পৰা 2007 চনলৈ প্ৰায় 27 বছৰৰ পাছত সেইখন পুনৰ অলপ পোনাই পাজোৰাই লিখি স্থানীয় বাতৰি কাকত বা বাতৰিৰ ধাৰাবাহিকভাৱে প্ৰকাশ হয়। ইয়াৰ পাছত কেইবাখনো শিশু উপন্যাস ছপা হৈ ওলোৱাৰ পাছত গল্প, কবিতা, মহাকাব্যিক উপন্যাসো কেইবাখনো লিখিলোঁ। ইয়াৰ মাজেৰে সামাজিক কাম কাজতো নিজকে জড়িত কৰি ৰাখিলোঁ। বিশেষভাৱে জড়িত হৈ এতিয়াও আছোঁ অসম সদৌ অসম লেখিকা সমাৰোহ সমিতি আৰু সদৌ অসম কবি সন্মিলনৰ লগত। তেজপুৰ সদৰ শাখাৰ মই দুটা কালৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। জীৱনটো দেখোন সদায় ব্যস্ততাপূৰ্ণভাৱে পাৰ হৈ গ'ল। এতিয়াও অৱসৰৰ পাছত নিজৰ লেখামেলাৰ বাহিৰেও ফুলনি পতাৰ চখ এটা আছে। ঘৰৰ চৌহদত মাটি নাই যদিৰ টাবতে বিভিন্ন ফুল কৰা, সৰু সুৰা পাচলি খেতি কৰা আদি কামবোৰ কৰি ভাল পাওঁ। মেচিনত কাপোৰ চিলোৱা, এম্ব্ৰইডাৰী কৰা, চুৱেটাৰ গোঁঠা আদি কামবোৰো লগতে কৰি যাওঁ। কিন্তু বয়স হৈ অহাৰ লগে লগে কিছুমান কাম কৰিব নোৱাৰা হৈ আহিছোঁ যদিও মনৰ উৎসাহ কমা নাই। নিজৰ কামখিনি যিকোনো প্ৰকাৰে হ'লেও কৰিবলৈ চেষ্টা কৰোঁ। মোৰ নতুন প্ৰজন্মৰ নাৰীসকলৰ প্ৰতি এটা অনুৰোধ যে তেওঁলোকেও নিজৰ

0: নিজেই থিয় দিবলৈ শিকিব লাগিব। আজিকালি বিভিন্ন বিষয় শিকি লৈ নিজৰ কৰ্মত আগবাঢ়িবলৈ তেনে সহজ হৈ পৰিছে। আনকি ঘৰত বহি থাকিয়েই পইচা উপাৰ্জন কৰিব পৰা স্মাৰ্ট বিজনেছবিলাকতো বহু মহিলাই আত্মনিয়োগ কৰি নিজক স্বাৱলম্বী কৰি তুলিব পাৰে, নাইবা নিজৰ ৰুচিক ব্যৱসায় হিচাপে লৈও নিজৰ ঘৰ সংসাৰ টনকিয়াল কৰি ল'ব পাৰে। আজিকালি যিকোনো বস্তুকে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিলে মানুহ আকৰ্ষিত হয়। আনকি থলুৱা ৰন্ধন প্ৰকৰণো সুন্দৰভাৱে পৰিৱেশন কৰি তাক জনপ্ৰিয় কৰি তুলিব পাৰিছে। সেইবাবে আমাৰ উত্তৰ পূবৰ খাদ্য প্ৰণালী আজিকালি বহু ঠাইত প্ৰসিদ্ধ হৈছে। সদূৰ শেষত ইয়াকে ক'ব খোজোঁ যে আমি প্ৰতিগৰাকী নাৰী, বিশেষকৈ 60ৰ ঊৰ্ধৰ মহিলাসকলে নিজৰ স্বাস্থ্যৰ যতন লোৱাৰ লগতে যিবোৰ কাম কৰি আমি ভাল পাওঁ তেনে কাম কৰি অনাগত জীৱনটো সুন্দৰ কৰিবলৈ যত্নপৰ হোৱা উচিত। ধন্যবাদ।
1: শ্ৰোতে ইমান পৰে মোৰ কথা শিতানত লেখিকা শিক্ষয়িত্ৰী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰিঞ্জুমণি নেওগবৰাৰ মনৰ কথা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ নীলিমা খাতুনৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে আগবঢ়াইছোঁ কেশৱ মহন্তৰ কথা আৰু ৰমেন বৰুৱাৰ সুৰেৰে সজোৱা এই গীতটি।

শ্রোতাসকলে অর্ধ আকাশ অনুষ্ঠানত নীলিমা খাতুনৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। শিল্পীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ সতীশ দাসৰ সুৰ আৰু সতীশ দাসৰ কথা আৰু ৰমেন বৰুৱাৰ সুৰেৰে সজোৱা আন এটি গীত।

নীলিমা খাতুনৰ কণ্ঠত এবাৰ শুনাবলৈ লৈছোঁ অমিত চৰকাৰৰ কথা আৰু অপূৰ্ব কুমাৰ দাসৰ সুৰেৰে সজোৱা এই গীতটি।

শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানত নীলিমা খাতুনৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী তেজপুৰ কণ্ঠ তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ সতীশ দাস ৰচিত জে পি দাসৰ সুৰেৰে সজোৱা এই গীতটি।

শ্ৰুতি ইমানপুৰে অৰ্ধ আকাশ অনুষ্ঠানত নীলিমা খাতুনৰ কণ্ঠৰ গীত কেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। কণ্টেক্ট পাছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব।

FM বেণ্ডৰ 102.4 MHz এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ ভক্তিগীতৰ অনুষ্ঠান আৰাধনা। আজি এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ বাপধন মহন্তৰ কণ্ঠৰ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

শ্ৰুতি ইমানপুৰে আৰাধনা অনুষ্ঠানত বাবধন মহন্তৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা

অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাৰ ঠিক পাছতে আগবঢ়োৱা হ'ব গীতালী। আজি গীতালীত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা, 7:00 আৰু 7:05 ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি আকাশবাণী দিল্লীৰ পৰা, আৰু 7:10 অসমীয়া নিউজ বুলেটিন আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 7:20 অনুষ্ঠান যুৱবাণী অনুষ্ঠানত যুৱ কেৰিয়াৰৰ বিষয়ে এতিয়া অনুষ্ঠান আগবঢ়োৱা হ'ব। 7:50 আগবঢ়োৱা হ'ব আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো। 8:00 বাতৰিৰ শিৰোনাম শুনিবলৈ পাব আকাশবাণী গুৱাহাটীৰ পৰা। 8:02 নিবেদন কৰা হ'ব এখনি নাটক, লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ গল্পৰ আধাৰত ৰচিত গল্পটিৰ নাট্যৰূপ দিছে অৰুণ শইকীয়াই। নাটকখনিৰ নাম হৈছে দুই বুধিয়ক। 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 শুনিবলৈ পাব। 9:15 জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত। 9:30 আগবঢ়োৱা হ'ব আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানটি। অনুষ্ঠানটিৰ আজি পুনৰ প্ৰচাৰ কৰা হ'ব। আৰু নিশা 10:00 নিবেদন কৰা হ'ব ভিন্ন গীতৰ বাৰে ৰহণীয়া অনুষ্ঠান। এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস।

এয়া আকাশবাণী তেজপুৰ মিডিয়াম ৱেভৰ 266.66 মিটাৰ কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আৰু আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজ অন AIR এপ অথবা AIR ৰেডিঅ' এপৰ জৰিয়তেও শুনিবলৈ পাব। অনুষ্ঠানত এতিয়া নিবেদন কৰিবলৈ লৈছোঁ গীতালী। আজি এই অনুষ্ঠানত শুনাবলৈ লৈছোঁ কেইটিমান হিন্দী বোলছবিৰ গীত। প্ৰথমেই আগবঢ়াইছোঁ কিনাৰা বোলছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰৰ কণ্ঠত থৰিচি ব্যৱসায়ী এই বোলছবিৰ এটি গীত।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল

0: কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ, বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে ইভা মহন্ত। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। তেওঁ 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। শ্ৰীমোদীয়ে এই ক্ষেত্ৰত পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1966 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক সময়ৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ পালন কৰি ইতিহাস ৰচনা কৰাৰ বাবে ৰাজ্যৰ 3,50,00,000 জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসমে কেৱল উন্নয়নৰ ক্ষেত্ৰত গতি লাভ কৰাই নহয় বৰং নতুন সম্ভাৱনা, নতুন আত্মবিশ্বাস আৰু নতুন পৰিচয়েৰে দেশৰ বিকাশ যাত্ৰাৰ শক্তিশালী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমানৰ নতুন অসমৰ এই যাত্ৰাত শ্ৰীমোদীৰ দৃষ্টিভংগী সদায় প্ৰেৰণাৰ উৎস হৈ ৰব বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে চৰকাৰে বিনামূলীয়া পৰিবহণ ব্যৱস্থা মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে পৰিবহণ সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে চাহ বাগিচা অঞ্চলত বাস কৰা প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া পৰিবহণ সুবিধা প্ৰদান কৰা হ'ব আৰু ইয়াৰ ফলত বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ নিয়মীয়া উপস্থিতি নিশ্চিত কৰাত সহায়ক হ'ব। ৰাজ্যৰ 11 জিলাত অহা বছৰৰ 31 মাৰ্চলৈ ৰূপায়িত হ'বলগীয়া এই আঁচনিৰ জৰিয়তে 198 বিদ্যালয়ৰ 9,000 অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। আঁচনিৰ অধীনত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা বৰ্ষটোত 5,400 আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু বিদ্যালয় পৰিচালনা সমিতিৰ জৰিয়তে স্থানীয় পৰ্যায়ত পৰিবহণৰ ব্যৱস্থা কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আঁচনিখন সন্দৰ্ভত মত প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বিদ্যালয়মুখী যাত্ৰা অধিক সুৰক্ষিত আৰু সহজ হৈ উঠিব। তেওঁ কয় যে ৰাজ্যত ইতিমধ্যে ৰূপায়ণ হৈ থকা পদক্ষেপসমূহৰ লগতে এই ব্যৱস্থাই চাহ বাগিচা অঞ্চলৰ সন্তানসকলৰ শিক্ষা জীৱন অধিক সুদৃঢ় কৰিব। ৰাজ্যৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে শিক্ষাৰ সমান সুযোগ নিশ্চিত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। ৰাজ্যসভাৰ সদস্য পদ ত্যাগৰ পাছতে তেওঁ আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সন্তোষ মোহন দেৱৰ কন্যা সুস্মিতা দেৱে 2021 চনত কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। শিলচৰ লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদ হিচাপেও নিৰ্বাচিত হৈছিল। দল ত্যাগৰ পাছত সাংবাদিকৰ আগত শ্রীমতী দেৱে এইদৰে কয়,
1: মেৰে ব্যক্তিগত কাৰণ হে, মেৰে ৰাজনৈতিক কাৰণ হে, আৰু এক স্বতন্ত্ৰ দেশ মে কোই ভি ৰাজনীতিবিদ কোই ভি নিৰ্ণয় লে সকতা হে আপনে ৰাজনৈতিক জীৱন মে। ইছসে জ্যাদা কাৰণ কো লেকৰ মে কোই টিপ্পনী নহি কৰনা চাহতি। দেখিয়ে, মেৰী ৰাজনীতি আসাম মে হে। মে বংগাল কি জনতা কে প্ৰতি আভাৰ ব্যক্ত কৰতি হু, ক্যোকি ৰাজ্যসভা মে ইনডাইৰেক্ট ইলেকশ্যন হোতা হে, পৰ লোগ হি ইনডাইৰেক্টলি ইলেক্ট কৰতে হে। তো মে বেংগল কি জনতা কি প্ৰতি আভাৰ ব্যক্ত কৰতি হু, পৰ মেৰে ৰাজনৈতিক জীৱন মে জিতনি সমঝ হে, মুঝে তো আসাম মে হি কাম কৰনা হে, তো উসকো সামনে ৰখ কৰ মেনে ইয়ে নিৰ্ণয় লিয়া হে।
0: কামৰূপ জিলাৰ আমিনগাঁৱত আয়ুক্তৰ কাৰ্যালয়ত আজি নৱনিযুক্ত অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী অজন্তা নেওগৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলাখনৰ অভিভাৱক মন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনৰ সদৰ আমিনগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত মন্ত্ৰীগৰাকী উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ লগত পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ঐতিহাসিক জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহ খৰতকীয়া আৰু সমন্বয়ন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
2: মই আজি অভিভাৱক মন্ত্ৰী হিচাপে জিলাখনলৈ প্ৰথমবাৰৰ কাৰণে আহিলো আৰু ইয়াৰ জিলাখনৰ যিবিলাক উন্নয়নমূলক কাম কাজ আছে, প্ৰত্যেকটো বিভাগৰ

0: আজি উপায়ুক্ত ডাঙৰীয়াৰ লগতে ইয়াৰ স্থানীয় বিধায়কসকলক লৈ এখন আমি পৰ্যালোচনা সভা অনুষ্ঠিত কৰিলো আৰু পৰ্যালোচনা সভাখনত আমি বিভাগবিলাকৰ কাম কাজবিলাকৰ সম্পৰ্কে আমি বুজ ললো। মই বিষয়াসকলক কৈছো বৰ্তমান যিবিলাক কাম চলি আছে সেই কামবিলাক খৰতকীয়া কৰিব লাগে আৰু দ্বিতীয়তে বানপানীৰ যিমানখিনি ল'ব লগা সতৰ্কতামূলক কাম কাজবিলাক আছে সেইখিনি কৰিব লাগে। যথেষ্টখিনি ডাঙৰ ডাঙৰ প্ৰকল্প এই জিলাখনত লোৱা হৈছে, সেইখিনি তাতে সময় ভিতৰতে সেই প্ৰকল্পবিলাক আমি শেষ কৰিব লাগে। বিষয়াসকলক মই নিৰ্দেশ দিছো যাতে তেওঁলোকৰ সমষ্টিৰ এখন ৰোডমেপ প্ৰত্যেকজন বিষয়াই যাতে বিধায়কসকলক দিয়ে, যাতে বিধায়কসকলে নিজৰ সমষ্টিটোৰ সেইখিনি কাম কাজ বা সমস্যাসমূহ তেওঁলোকে চাব পাৰে।
1: জিলাখনৰ সকলো উন্নয়নমূলক আঁচনি তথা জিলাখনৰ সকলো কাম কাজ সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সকলো বিষয়া কৰ্মচাৰীক তেওঁ নিৰ্দেশ দিয়ে। পৰ্যালোচনা সভাত বিধায়ক দিগন্ত কলিতা আৰু প্ৰকাশ দাসো উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা।
2: শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জনতা ভৱনত বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত 2027-28 শিক্ষাবৰ্ষ আৰু 2026-27 বিত্তীয় বৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথিৰ কাগজ ক্ৰয় মুদ্ৰণ পৰিবহণৰ বিতৰ সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি বিভিন্ন কাৰ্যসূচীৰ সময়সীমা, শিক্ষা সেতু, দৰ্পণ পৰ্টেল আদিৰ জৰিয়তে নামভৰ্তিৰ তথ্য, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ বাবে প্ৰয়োজনীয় বিত্তীয় সাহায্য, নতুনকৈ প্ৰৱৰ্তন কৰা পাঠ্যপুথিসমূহৰ মুদ্ৰণ ব্যয় তথা পাঠ্যপুথি সহজে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে ই বুকৰ ব্যৱস্থাকে ধৰি অন্যান্য ডিজিটেল পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয়। ডাঃ পৈগুৱে বিষয়াসকলক সকলো কাৰ্যসূচী নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ আৰু তথ্যভিত্তিক পৰিকল্পনাৰ স্বচ্ছতা বজাই ৰাখিবলৈ আহ্বান জনায়। বাক্সা জিলাৰ সদৰ মুছলপুৰত আজি অভিভাৱক মন্ত্ৰী চৰণ বৰুৱে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বাক্সা জিলাৰ বিধায়কদ্বয় মনেশ্বৰ ব্ৰহ্ম আৰু থানেশ্বৰ বসুমতাৰী, বিটিচি চৰকাৰৰ কাৰ্যবাহী সদস্য আগষ্টো ষ্টিগ্গা, বেগম আখতাৰ আহমেদ, জিলা আয়ুক্ত কিমনে ছেংচন, অতিৰিক্ত আয়ুক্তকে ধৰি ৰাজনৈতিক নেতা আৰু জিলাখনৰ গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনত সঘনাই অব্যাহত থকা হাতী মানুহৰ সংঘাত, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা, খোৱাপানী আৰু জলসিঞ্চনৰ সমস্যাৰ বিষয়ে বৈঠকত আলোচনা কৰে। ইফালে বিটিআইডিৰ ওদালগুৰিৰ পৰা বাক্সা চিৰাঙৰ মাজেৰে কোকৰাঝাৰলৈ এটা ৰেলপথ নিৰ্মাণৰ কাৰণে ৰাইজৰ দাবীৰ কথা বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।
3: আমাৰ বি টি চিৰ ভিতৰতে পৰিছে কোকৰাঝাৰ, চিৰাং আৰু বাক্সা। বাক্সাত ইতিমধ্যে আমি বিভিন্ন ডিপাৰ্টমেণ্টক লৈ ৰিভিউ কৰিলোঁ, খুব ভাল মিটিং হৈছে আৰু আজি এটা ইন্ট্ৰডাকশ্যন চেৰিমনিও হ'ল। বিভিন্ন সমস্যাৰ ওপৰত আমি আলোচনা কৰি ইয়াৰ সমাধানৰ ব্যৱস্থা আমি ওলাইছোঁ। যিহেতু এতিয়া বাৰিষাৰ সময়, ফ্লাড হ'ব পাৰে, তো ফ্লাডৰ কাৰণে আমি কি প্ৰিপাৰেশ্যন ল'লে ভাল এতিয়া ক্ষেত্ৰত আমি আলোচনা কৰিছোঁ। আমাৰ এছ ডি এমে আজি খুব ধুনীয়াকৈ ৰিপৰ্ট দিলে হাতী মানুহৰ সংঘাত, এই বিষয়ে ওলাইছে, এই বিষয়ৰ ওপৰত আমি আলোচনা কৰিছোঁ। আৰু যিহেতু বৰ্ডাৰ এৰিয়াত এই ঘটনাটো হয় আৰু বাক্সা জিলাটো যিহেতু বৰ্ডাৰ এৰিয়া হিচাপেও এটা স্কিম পাই আছে বৰ্ডাৰ এৰিয়া ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা, আৰু এতিয়া নতুন স্কিম আহিছে ভাইব্ৰেণ্ট ভিলেজেছ, ইয়াৰ দ্বাৰাও কিছুমান কাম কৰিব পৰা স্কোপটো আছে।
2: ইফালে মন্ত্ৰীগৰাকীয়ে অভিভাৱকৰ দায়িত্ব পোৱা চিৰাং জিলাও আজি ভ্ৰমণ কৰে। জিলাখনৰ কাজল গাঁৱত বিয়লিৰ ভাগত উপস্থিত হৈ তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত আজি তৃতীয় দিনাও সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। আদালতত আজি বেবী বৰা, অনুজ কুমাৰ বিষয়ে আৰু প্ৰভাকৰ ফুকনে সাক্ষ্য প্ৰদান কৰে। সময়ৰ অভাৱৰ বাবে আন দুগৰাকী সাক্ষী বিৰিঞ্চি বৰা আৰু ৰাজা অসমে আজি আদালতত সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে বুলি আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনাইছে। ৰাজ্যৰ স্বাস্থ্যখণ্ডক অধিক উন্নত, প্ৰযুক্তি নিৰ্ভৰ আৰু বিশ্বমানৰ কৰি গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চি এছ আৰ ৰাউণ্ড টেবুল 2.0 শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। স্বাস্থ্য, পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আনুষ্ঠানিকভাৱে এই অনুষ্ঠান উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি কয় যে টাটা গোটৰ সহায়ত গঠন কৰা অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাজ্যজুৰি কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ ফলত ৰোগীসকলে ৰাজ্যৰ ভিতৰতে

0: উপযুক্ত চিকিৎসা সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি শ্ৰীসিংহলে উল্লেখ কৰে। বিদ্যালয়সমূহত গঠন কৰা স্বাস্থ্য ক্লাবসমূহৰ ভূমিকাত আলোকপাত কৰি তেওঁ কয় যে সুস্থ সমাজ গঢ়াৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই স্বাস্থ্য সচেতনতা সৃষ্টি কৰিব লাগিব। শ্ৰীসিংহলে উল্লেখ কৰে যে স্বাস্থ্যখণ্ডৰ চৰকাৰৰ বৃহৎ বিনিয়োগ অব্যাহত আছে যদিও কোনো কোনো ক্ষেত্ৰত দ্ৰুত বিকাশৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অংশীদাৰিত্বও অতি গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে তেওঁ প্ৰযুক্তিৰ প্ৰতিষ্ঠান, চিকিৎসা সঁজুলি নিৰ্মাতা সংস্থা, বিনিয়োগকাৰী শিক্ষানুষ্ঠান আৰু ষ্টাৰ্টআপসমূহক ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ৰূপান্তৰমূলক যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি মঙলদৈত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মঙলদৈ থানা গাঁওৰক্ষী সংগঠনৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত তেওঁ গাঁওৰক্ষী বাহিনীৰ পৰিয়ালৰ 18গৰাকীৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা দুটা বাঘে কলিয়াবৰৰ কামাখ্যা পাহাৰৰ নামনিৰ চাহ বাগিচাত আতংকৰ সৃষ্টি কৰিছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে আজি দিন দুপৰতে বাঘে এটা গৰু আক্ৰমণ কৰে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বাঘে গৰু নিধন কৰা ঠাই পৰিদৰ্শন কৰি জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনায়। জিলা প্ৰশাসনে বাঘে যাতে গাঁওবাসীৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। ইপিনে চাহ বাগিচাৰ কৰ্মচাৰীসকলে যাতে নিশ্চিতভাৱে কাম কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বন সুৰক্ষা কৰ্মীসকলেও কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত বজাৰৰ সামূহিক গৃহত আজি উন্নয়ন মেলা অনুষ্ঠিত হয়। হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত আয়োজিত এই মেলাত জিলাখনৰ 8টা পঞ্জীয়নভুক্ত সমিতিয়ে প্ৰস্তুত কৰা বস্ত্ৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহকাৰী সঞ্চালক খান্দেলকাৰ নুৰুল ইছলামে এই মেলা মুকলি কৰি শিপিনীসকলক উৎপাদিত সামগ্ৰীৰ জৰিয়তে স্বাৱলম্বী হবলৈ আহ্বান জনায়। গোলাঘাট জিলাৰ বোকাখাট নাট্য মন্দিৰত আজি দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম নাট যোগী ছাত্ৰ সন্থাৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি পুৱা সন্থাৰ কেন্দ্ৰীয় সভাপতি অভিজিত নাথে পতাকা উত্তোলন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ কেইবাটাও ছাত্ৰ সংগঠনে অংশগ্ৰহণ কৰে।
1: হাতশিঙিমাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, মানকাছৰৰ বিধায়ক মহিবুৰ ৰহমান আৰু জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাকে ধৰি প্ৰায় 25টা বিভাগৰ মুৰববী আৰু বিষয়াসকল উপস্থিত থাকে। বৈঠকত জিলাখনত সম্প্ৰতি ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতি তথা জনসাধাৰণৰ সুবিধাৰ সৈতে জড়িত বিষয়সমূহ পৰ্যালোচনা কৰা হয়। বোকাখাটত আজি বজ্ৰ পৰি এজন লোকৰ মৃত্যু হয়। মৃত লোকজন ৰজাবাৰী ভকতচাপৰিৰ নুমল পেগু বুলি চিনাক্ত কৰা হৈছে। লোকজনৰ ঘগৰা পিটনি পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰ পৰি লোকজনৰ মৃত্যু হয়। ধুবুৰী জিলাৰ বিলাচীপাৰাৰ বিশিষ্ট ব্যৱসায়ী তথা সমাজসেৱক দীনেশ চন্দ্ৰ বৈৰাগীৰ আজি পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 77 বছৰ। তেখেতৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত। চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্ট ট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: সামৰ্থ্যৰ বিশটা জি এন এছ এছ জেমাৰ ক্ৰয় কৰাৰ বাবে 449 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু ভাৰতৰ পি ভি সিন্ধু আৰু তানভি শৰ্মাই অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্ব থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। 2014 চনৰ 26 মে'ত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰা শ্ৰীমোদীয়ে আজি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ অভিলেখ ভংগ কৰে। পণ্ডিত নেহৰুৱে 1952 চনৰ 13 মে'ত নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে প্ৰথমবাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1964 চনৰ 27 মে'ত মৃত্যু পৰ্যন্ত তেওঁ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। তেওঁ একেৰাহে 4398 দিন প্ৰধানমন্ত্ৰীৰ দায়িত্বত আছিল। নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰীৰূপে 4399 দিনত ভৰি দিছে। অমিত শ্বাহ, ডঃ এছ জয়শংকৰ, পীয়ুষ গোৱেল, নিৰ্মলা সীতাৰমন আৰু শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে সবাতোকৈ অধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সামাজিক মাধ্যমযোগে কয় যে বিগত 12 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ গৌৰৱ ঘূৰাই আনিছে, সাংস্কৃতিক নৱজাগৰণৰ সূচনা কৰিছে আৰু দাসত্বৰ মানসিকতাৰ পৰা মুক্ত কৰিছে। তেওঁ কয় যে এই সময়ছোৱাত সংসদৰ নতুন ভৱন নিৰ্মাণ কৰা হৈছে, 300 নতুন আইন ৰূপায়ণ কৰা হৈছে, নতুন শিক্ষানীতিয়ে মাতৃভাষাত চিকিৎসা আৰু অভিযান্ত্ৰিক শাখাৰ শিক্ষাৰ পথ প্ৰশস্ত কৰিছে আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াটো প্ৰতিগৰাকী ভাৰতীয়ৰ সংকল্পত পৰিণত হৈছে। শ্ৰীশ্বাহে কয় যে মোদীৰ কাৰ্যকালত দেশৰ সীমান্তসমূহ সুৰক্ষিত হৈছে। কাশ্মীৰৰ পৰা সংবিধানৰ 370 নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছে, ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে, নক্সালবাদ উৎখাত কৰা হৈছে আৰু প্ৰতিটো সন্ত্ৰাসবাদৰ ঘটনাৰ সমীচীন প্ৰত্যুত্তৰ দিয়া হৈছে। ডঃ জয়শংকৰে কয় যে এই সাফল্যৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব, দৃষ্টিভংগী আৰু ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি জনসাধাৰণৰ অটুট বিশ্বাসক প্ৰতিফলিত কৰিছে। একেদৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে যোৱা 12 বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত হোৱা পৰিৱৰ্তনে দেশৰ বিকাশক নতুন গতি দিছে। তেওঁ কয় যে কৃষকৰ পৰা উদ্যমীলৈ, মহিলাৰ পৰা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈ আৰু যুৱ প্ৰজন্মৰ পৰা মধ্যম শ্ৰেণীলৈ মোদী চৰকাৰৰ প্ৰতিটো বৃহৎ উদ্যমৰ সুফল তৃণমূল পৰ্যায়ৰ লোকেও লাভ কৰা দেশৰ লাখ লাখ লোক সবল হৈ উঠিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে তেওঁৰ বাৰ্তাত কয় যে এই সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰে সাহসী সংস্কাৰ সাধন কৰিছে আৰু অভূতপূৰ্ব পৰিসৰত ভালেমান উদ্যম ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভালেমান প্ৰত্যাহ্বানপূৰ্ণ ক্ষণত দেশক নিৰ্ণায়ক আৰু শক্তিশালী নেতৃত্ব দিছে বুলি তেওঁ উল্লেখ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে নিজৰ বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী মোদীৰ 4399 দিনৰ এই যাত্ৰা শক্তিশালী, সবল, সমৃদ্ধিশালী, উন্নত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সোণালী অধ্যায়ৰূপে পৰিগণিত হৈছে। মোদীৰ যুগক উন্নয়ন আৰু ঐতিহ্যৰ সংগম বুলি তেওঁ অভিহিত কৰে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰী, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, শক্তিমন্ত্ৰী মনোহৰ লাল, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱত, আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো একেৰাহে সৰ্বাধিক সময়ৰ বাবে ক্ষমতা থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক ওলগ জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই একেৰাহে অধিক সময়ৰ বাবে ক্ষমতা থকা নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মন্ত্ৰীসভাৰ সদস্যসকলে শ্ৰীমোদীক থিয় হৈ সম্ভাষণ জনায়। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্ৰস্তাৱে ৰাষ্ট্ৰৰ প্ৰতি নিৰন্তৰ সেৱাৰ ক্ষেত্ৰত শ্ৰীমোদীৰ ঐতিহাসিক মাইলৰ খুঁটিক প্ৰতিফলিত আৰু ভালেমান প্ৰতিশ্ৰুতিবদ্ধতা তথা সাফল্যৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে মন্ত্ৰীসভাই এই অভূতপূৰ্ব সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱা উদ্দেশ্যে এটা 7 দফীয়া প্ৰস্তাৱ গ্ৰহণ কৰিছে।
1: आज श्री नरेंद्र मोदी जी निर्वाचित प्रधानमंत्री के रूप में सर्वाधिक अवधि तक निरंतर देश की सेवा करने वाले प्रधानमंत्री बन गए हैं। उन्होंने निर्वाचित पीएम के तौर

0: पर 4,399 दिन की निरंतर सेवा का कीर्तिमान स्थापित किया है, जो स्वतंत्र भारत के इतिहास में पहली बार हुआ है। इससे पूर्व श्री जवाहरलाल जी नेहरू ने 1952 से लेकर 1964 तक निरंतर 4,398 दिन तक इस पद को सुशोभित किया था। मुख्य बात यह है, यह अवसर भारत की लोकतांत्रिक चेतना, जन विश्वास और जन भागीदारी की शक्ति का प्रतीक है।
1: জনসাধারণৰ কল্যাণৰ ক্ষেত্ৰত চৰকাৰে কৰি অহা গুৰুত্বৰ বিষয়ে আলোকপাত কৰি দুখীয়া জনসাধাৰণক প্ৰশাসনৰ ক্ষেত্ৰত ৰখা হৈছে বুলি প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে পকীঘৰ, বিদ্যুৎ, বিশুদ্ধ খোৱাপানীৰ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ সুবিধা প্ৰদান কৰাৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। 80 কোটিৰো অধিক জনসাধাৰণে বিনামূলীয়া খাদ্য সামগ্ৰী লাভ কৰাৰ বিপৰীতে 60 কোটিৰো অধিক হিতাধিকাৰীয়ে বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিছে বুলি তেওঁ মন্তব্য কৰে। প্ৰস্তাৱটোত প্ৰকাশ কৰা মতে এই উদ্যমসমূহে ৰাষ্ট্ৰৰ আত্মবিশ্বাস দৃঢ় কৰি তুলিছে আৰু 25 কোটিৰো অধিক লোকক দৰিদ্ৰতাৰ গ্ৰাসৰ পৰা ওলাই অহাত সহায় কৰিছে। প্ৰস্তাৱটোত লগতে জনসাধাৰণৰ সবলীকৰণৰ সবিশেষ বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰস্তাৱটোত যুৱ প্ৰজন্মকেন্দ্ৰিক নীতিয়ে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্টআপ ব্যৱস্থাৰ দেশৰূপে পৰিগণিত কৰা আৰু চন্দ্ৰযান মিছনকে ধৰি বিজ্ঞান জগতত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰাত সহায় কৰিছে বুলি উল্লেখ কৰা হৈছে। ধোঁৱামুক্ত ৰান্ধনীঘৰ, লাখপতি বাইদেউ অভিযান আৰু সংসদ তথা বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ বিধেয়কৰ দৰে উদ্যমৰ জৰিয়তে মহিলাৰ নেতৃত্বত হোৱা বিকাশৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধ তাৰ বিষয়ে প্ৰস্তাৱটোত কোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰতিৰক্ষা মন্ত্ৰালয়ে আজি নৌসেনা বাহিনীৰ বাবে উচ্চ সামৰ্থ্যৰ 20 গোলকীয় দিক নিৰ্দেশক প্ৰণালী GNSS-JMR ক্ৰয় কৰাৰ বাবে 449 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙৰ উপস্থিতিত স্বদেশী ডিজাইন, বিকাশ আৰু নিৰ্মাণ শাখাৰ অধীনত এই চুক্তি স্বাক্ষৰিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই জেমাৰ প্ৰণালীয়ে উপগ্ৰহৰ জৰিয়তে লাভ কৰা সংকেত গ্ৰহণ আৰু নিৰ্ধাৰিত পথত বাধা প্ৰদান কৰে আৰু পথ সলনি কৰি ভুৱা সংকেতৰ জৰিয়তে শত্ৰুপক্ষৰ GNSS প্ৰণালীৰ ৰিচিভাৰৰ কাম বিঘ্নিত কৰে। এই প্ৰণালীৰ অন্তৰ্ভুক্তিৰ ফলত বিপদৰ সময়ত নৌসেনা বাহিনীৰ জাহাজৰ পৰিচালন নিৰাপদ হৈ উঠিব। ৰাজ্যসভাৰ সভাপতি শ্ৰীপি ৰাধাকৃষ্ণনে তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। উচ্চ সদনৰ সদস্য পদ ত্যাগ কৰাৰ পাছতেই সাংসদগৰাকীয়ে আজি নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ প্ৰবীণ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে সোমবাৰে ৰাজ্যসভাৰ সদস্য পদ আৰু দল ত্যাগ কৰিছিল। ভাৰতৰ পি ভি সিন্ধু আৰু তানভি শৰ্মাই ছিডনীত অনুষ্ঠিত অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অলিম্পিকত দুবাৰৰ পদক বিজয়ী পি ভি সিন্ধুৱে আজি প্ৰথম ৰাউণ্ডত এখন খেলত পেৰুৰ ইনেছ কেষ্টিলোক 21-13, 21-11 পোনপটীয়া গেমত পৰাস্ত কৰে। প্ৰি কোৱাৰ্টাৰ ফাইনেলত সিন্ধু ভাৰতৰ আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ঈশাৰাণীয়ে আজি প্ৰথম ৰাউণ্ডৰ আন এখন খেলত চীনৰ হান কুৱানজিক 21-20, 10-21, 21-14 গেমত পৰাস্ত কৰে। একেদৰে বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত যোৱা বছৰ ৰূপৰ পদক বিজেতা তানভি শৰ্মাই প্ৰথম ৰাউণ্ডৰ এখন খেলত চীনা টাইপেইৰ চিউ পিন চিয়াঙক 21-12, 21-12, 20-21 গেমত পৰাভূত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে নৌসেনা বাহিনীৰ বাবে উচ্চ সামৰ্থ্যৰ 20 GNSS-JMR ক্ৰয় কৰাৰ বাবে 449 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰিছে। ৰাজ্যসভাৰ সভাপতি চিপি ৰাধাকৃষ্ণনে আজি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু ভাৰতৰ পি ভি সিন্ধু আৰু তানভি শৰ্মাই অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ শ্ৰোতাবৃন্দ, এয়া আকাশবাণী তেজপুৰ। আজি যুৱবাণী শিতানত এক গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়, বেংকিং পৰীক্ষা আৰু কৰ্মসংস্থাপনৰ সুযোগ শীৰ্ষক বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই বৰ্ণালী আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ পৰিস্মা দাস। প্ৰিয় শ্ৰোতা, বৰ্তমান সময়ত বেংকিং খণ্ড যুৱ সমাজৰ বাবে এক আকৰ্ষণীয় আৰু সম্ভাৱনাময় কৰ্মক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু এই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ কি কি যোগ্যতাৰ প্ৰয়োজন, প্ৰস্তুতি আৰু সুযোগৰ বিষয়ে জনাটো প্ৰয়োজন, সেই বিষয়সমূহৰ ওপৰত আজি আমি আলোচনা কৰিম। আৰু এই আলোচনা আগবঢ়াবলৈ আমাৰ সৈতে উপস্থিত আছে স্কলাৰ একাডেমীৰ এগৰাকী প্ৰশিক্ষিকা কৰিশ্মা কলিতা বাইদেউ, যিয়ে বেংকিং শিক্ষা আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বিশেষ অভিজ্ঞতা লাভ কৰিছে। গতিকে মই পৰিস্মা কলিতা বাইদেউক আজিৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ।
0: আৰু অধিক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটি।
2: হয়, যিহেতু আজি আমাৰ কেৰিয়াৰ গাইডৰ বিষয় বেংকিং ক্ষেত্ৰত কৰ্মসংস্থাপন, গতিকে আমি প্ৰথমে জানিব বিচাৰিম বৰ্তমান সময়ত বেংকিং ক্ষেত্ৰত যুৱক যুৱতীসকলৰ বাবে বেংকিং ক্ষেত্ৰত কেনেধৰণৰ কৰ্মসংস্থাপনৰ সুবিধা আছে।
1: হয়, এতিয়া আমাৰ যোনটো বেংকিং ক্ষেত্ৰত কৰ্মসংস্থাপনৰ কথা যদি কওঁ, এইটো দিশটো বহুত ৱাইড স্প্ৰেড। আজিকালি অপৰচুনিটিজ বহুত বেছি সেইটো ক্ষেত্ৰত। যেনেকৈ আমাৰ যদি আমি চৰকাৰী খণ্ডৰ কথা কওঁ, তেতিয়াহ'লে আমি পোনপ্ৰথমে নাম ল'ব লাগিব SBI। SBI বহুতকেইটা বেংকিং এক্সাম কণ্ডাক্ট কৰে, যেনেকৈ PO, IBPS PO, তাৰপিছত RRB ক্লাৰ্ক PO, SBIO বা IBPSও আপোনাৰ ক্লাৰ্কৰ কাৰণেও নটিফিকেশ্যন উলিয়ায়। তেনেকৈ অকণমান যদি আমি ভাবোঁ, তেতিয়াহ'লে আপোনাৰ RBI গ্ৰুপ B, NABARD গ্ৰুপ A, তেনেকুৱা ধৰণৰ যোনবিলাক এক্সামছ আছে, সেইবিলাক আজিকালি বহুত গুৰুত্বপূৰ্ণ আৰু মানে ল'ৰা ছোৱালীয়ে বিচাৰে তেনেকুৱা ক্ষেত্ৰত যাবলৈ বেংকিঙত।
0: চৰকাৰী খণ্ডৰ বেংকৰ চাকৰি আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ চাকৰি, এই দুয়োটাৰ মাজৰ পাৰ্থক্য কেনেধৰণৰ, সেই সম্পৰ্কে কি ক'ব?
1: আপোনাৰ ফাণ্ডামেণ্টেল ক্ষেত্ৰতে বহুতখিনিত পাৰ্থক্য আছে। আপুনি যদি ছিকিউৰিটি আৰু ষ্টেবিলিটি চায়, তেতিয়াহ'লে আপোনাৰ আমাৰ যোনা গভৰ্ণমেণ্ট ছেক্টৰ বা PSU যোনবিলাক আছে তাত বেছি বেটাৰ, আৰু আপোনাৰ তাত গ্ৰ'থটো ষ্টেবল হৈ থাকে প্ৰাইভেট ছেক্টৰতকৈ। কিন্তু যদি আমাক গ্ৰ'থটো আৰু অকণ ফাষ্ট পেছ লাগে বা আমাক অকণমান আমি এক্সপ্ল'ৰ কৰিব অকণ বিচাৰোঁ, তেতিয়াহ'লে প্ৰাইভেট ছেক্টৰ বেছি ভাল। আৰু তাতে আৰু আমাৰ গভৰ্ণমেণ্ট ছেক্টৰত কি হৈ যায় যে আপোনাৰ যোনটো চেলাৰী থাকে সেইটো ছিকিউৰ্ড থাকে, তো বহুতে সেইটো কাৰণে অপ্ট কৰিব বিচাৰে। কিন্তু কিছুমানক আপোনাৰ গ্ৰ'থটো বেছি লাগে, বেছি মানে বেছি সোনকালে প্ৰম'ট হ'ব বিচাৰে। কিন্তু আমাৰ গভৰ্ণমেণ্ট ছেক্টৰত কি হয়, প্ৰম'শ্যনটো আপোনাৰ শ্ল'ৱাৰ হয়, আপোনাৰ এটা নিৰ্দিষ্ট সময়ত হ'ব, সেইটো এবছৰ দুবছৰ। আপোনাৰ এতিয়া বেংক পিঅ' আপোনাৰ দুবছৰৰ কাৰণে প্ৰবেশ্যনত থাকিব লাগিব, তাৰপিছত আপোনাৰ হ'ব প্ৰম'শ্যন। কিন্তু আপোনাৰ হেৰিত প্ৰাইভেট ছেক্টৰত কি হয়, পাৰফৰ্মেঞ্চ বেষ্ট গোটেইটো। আপুনি যিমান ভাল পাৰফৰ্ম কৰিব সোনকালে আপোনাৰ তেনেকৈ হয়। কোনোবা এজন ছেলছত সোমাই পেলাও বহুত কম দিনৰ ভিতৰতে আপোনাৰ মেনেজাৰলৈকে হ'বগৈ পাৰে আৰু বেংকৰ।
0: সেইকাৰণে ব্যক্তিগত খণ্ডটো হয়তো যুৱক যুৱতীসকলে বেছি পচন্দ কৰে।
1: হয় হয়, কিন্তু আপোনাৰ যদি কষ্টলৈ চায়, কামৰ হেৰিত চায়, তেতিয়াহ'লে কিছুমান ক্ষেত্ৰত আপোনাৰ পাব্লিকত অকণমান ৰিলেক্সেশ্যন আছে। কিন্তু যেতিয়া আকৌ অডিট হয়, ফাইনেন্সিয়েল ইয়েৰ যেতিয়া শেষ হ'ব হয়, তেতিয়া আকৌ বেছিকৈ প্ৰেছাৰটো পৰে। কিন্তু যিহেতু প্ৰাইভেট ছেক্টৰ একেবাৰে পাৰফৰ্মেঞ্চ বেছড, গতিকে তাত আমাৰ কামবিলাকো সোনকালে হয়, তেনেকুৱা আৰু।
0: হয়, আপুনি বেচৰকাৰী আৰু চৰকাৰী বেংকৰ পাৰ্থক্য খুব সুন্দৰকৈ বুজাই দিছে। বেংকৰ পৰীক্ষাসমূহৰ বিজ্ঞাপনসমূহ লাভ কৰাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলে কোনসমূহ দিশ অনুসৰণ কৰা উচিত, সেই বিষয়ে অলপ জনাব।
1: আপোনাৰ নিউজ পেপাৰ চাব পাৰে ডেইলি, নিউজ পেপাৰত যোনা নটিফিকেশ্যনচ আহে, কাট আউট আহে, সেইখিনি চাব পাৰে। আৰু নহ'লে আপোনাৰ RBI যদি বিচাৰে গ্ৰেড B, তেতিয়া RBI যোনা নিজৰ নিজৰ ৱেবছাইটছ যোনবিলাক আছে, SBI আছে, RRB, IBPS যোনবিলাক তেওঁলোকৰ ব্যক্তিগত ৱেবছাইটছ আছে, সেয়া ডেইলি ভিজিট কৰি থাকিব লাগে ৰেগুলাৰ বেচিছত, যাতে নটিফিকেশ্যন ওলাওক। কাৰণ বেংকৰ এক্সামবিলাক আপোনাৰ বছৰটোত কেইবাটা সময়তো হয়, এনেকুৱা নহয় যে এবাৰ বা দুবাৰ হয়। গতিকে PO-ৰ কাৰণে কোনোবা সময়ত হৈ যায়, ক্লাৰ্কৰ কাৰণে কোনোবা সময়ত হৈ যায়, গতিকে ৰেগুলাৰ ৱেবছাইটকেইটা চেক কৰি থাকিব লাগে। আৰু আজিকালি আপোনাৰ

0: আমাৰ অসমত যদি চাওঁ বহুতকেইটা ৱেবছাইট আছে, আছাম কেৰিয়াৰ বুলি এটা আছে, assamcareer.com, গতিকে তাত চাই থাকিলেও ৰেগুলাৰ আপডেট পাই থাকিব।
1: ইউটিউবতো বিভিন্ন চেনেল আছে,
0: হয় হয় ইউটিউবতো আছে,
1: তেওঁলোকেও বিজ্ঞাপনসমূহ উলিয়াই থাকে, সেইবোৰো চাব পাৰে,
0: হয় হয় চাব পাৰে। হয়
2: বাইদেউ, বেংকিং ক্ষেত্ৰত কেৰিয়াৰ বৃদ্ধিৰ সম্ভাৱনা কেনেকুৱা ধৰণৰ?
0: আপোনাৰ বেংকিং ক্ষেত্ৰত কেৰিয়াৰ বৃদ্ধি বুলি ক'বলৈ গ'লে, এনেই যিমানখিনি বেংকৰ এক্সামছ কণ্ডাক্ট হয়, লাগে SBI IBPS, সেই আপোনাৰ গ্ৰেজুৱেশ্যন কৰাৰ পিছত দিব পাৰি, সকলোৱে দিব পাৰিব, আপোনাৰ বেকগ্ৰাউণ্ড যিয়ে নহওক, ছায়েন্স ষ্ট্ৰীম যিয়ে নহওক, আচলতে দিব পাৰি। কিন্তু আপোনাৰ কেৰিয়াৰৰ কথা যদি ক'বলৈ যাওঁ, কিছুমানে বিচাৰে যে বেংকাৰ হ'বলৈ যোনে বিচাৰে, গতিকে তেওঁলোকে যদি 12th পাছ কৰি পেলাই এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে, ডাটা এনালিষ্ট হিচাপেও সোমাব পাৰে, ছেলছত হয়তো কিছুদিন কাম কৰিব পাৰে, এক্সপিৰিয়েঞ্চ ল'ব পাৰে, তাৰপিছত আপোনাৰ যোনবিলাক কম্পিটিটিভ এক্সাম আছে ৰেস্পেক্টিভ, সেইবিলাক ক্লিয়াৰ কৰিব পাৰে। ক্লিয়াৰ কৰি পেলাই আপোনাৰ যদি বেংক PO হয়, মানে অফিচাৰ ৰেংকত যদি সোমায়, তেতিয়াহ'লে PO হয়, তাৰপিছত আপোনাৰ এছিষ্টেণ্ট মেনেজাৰ, তাৰপিছত মেনেজাৰ, এনেকৈ কৰি পেলাই আপোনাৰ হেৰি কৰিব পাৰে।
1: যিহেতু আমি বেংকিং ক্ষেত্ৰত কৰ্মসংস্থাপনৰ কথা পাতিছোঁ, তাৰ লগতে আমি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কথা অলপ হ'লেও পাতিবই লাগিব। গতিকে যিসকলে বেংকিং ক্ষেত্ৰত কৰ্মসংস্থাপন ল'ব বিচাৰিছে, তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিজকে প্ৰস্তুতিৰ বাবে কিমানমান সময় দিয়া উচিত?
0: হয়, সেইটো আপোনাৰ পিপল টু পিপল ডিফাৰেণ্ট হয় বস্তুটো। মই জাষ্ট এটা থুলমূল হেৰিটো দিছোঁ, যোনে আচল জেনেৰেল হেৰি এটা আৰু এষ্টিমেট এটা, যে আপোনাৰ যদি মনোযোগ দি পেলাই 4 to 6 hours যদি পঢ়ে, তেতিয়াহ'লে মোৰ দেন চাফিচিয়েণ্ট। অঁ, যেতিয়া এক্সাম এপ্ৰ'চিং হ'ব, তেতিয়াতো নাম্বাৰ্ছ অফ আৱাৰ্ছটো বাঢ়ি যায়, ডেফিনেটলি এইটো বেছি হৈ যায়। গতিকে তেনেকৈ 4 to 6 hours কণ্টিনিউয়াছ ষ্টাডি, আৰু গোটেইখিনি ছাবজেক্ট নাহে, যিহেতু বেংকিঙৰ সেইটো এটা ভাল হেৰি যে কিছুমান স্পেচিফিক আছে, আপোনাৰ মেথছ আহিব, ৰিজনিং আহিব আৰু ইংলিছ, এই তিনিটাইহে আপোনাৰ প্ৰিলিমিনেৰী ফেজটোত। গতিকে সেইটো 4 to 6 hours দিলে হয়।
1: যেনেকৈ IBPS RRB, এই বেংকসমূহৰ পৰীক্ষাৰ গাঁথনিটো কেনেধৰণৰ?
0: আপুনি যদি গ্ৰেজুৱেট তেতিয়াহ'লে দিব পাৰিব, আৰু এজক লৈ কথা থাকে বেংকিঙত, আপোনাৰ প্ৰায় SBI হওক বা IBPS হওক, পেটাৰ্ণবোৰ একেই থাকে, চিলেবাছো প্ৰায় অভাৰলেপ কৰে, আৰু আপোনাৰ এইজটো 21-30, 30 বছৰ ভিতৰলৈকে দিব পাৰে এক্সাম, আৰু আপোনাৰ যদি ৰেজাৰ্ভেশ্যন আছে, ধৰি লওক STSC বা PWD সেনেকৈ, তেতিয়াহ'লে এজ ৰিলেক্সেশ্যনো পায় 5 বছৰ 3 বছৰকৈ, এনেকৈ আৰু যাৰ যিমান। তাৰপিছত আপোনাৰ প্ৰথমটো হৈ গ'ল প্ৰিলিমিনেৰী ফেজ। প্ৰিলিমিনেৰী ফেজত আপোনাৰ 3টা ছাবজেক্ট আহে, যেনেকৈ মই ক'লোঁ, ৰিজনিং, মেথ আৰু ইংলিছ। তাৰপিছত আপোনাৰ মেইনছ ফেজটো আহে, যোনে যোনে ক্লিয়াৰ কৰিব প্ৰিলিমছ। তাৰপিছত মেইনছ ফেজতো তেনেকুৱা ধৰণে এই 3টা ছাবজেক্ট আহে, লগতে তেতিয়া আপোনাৰ আহি যায় কাৰেণ্ট অফেয়াৰ্ছ আহি যায়, যোনটো আমি জেনেৰেল অৱেৰনেছ বুলি কওঁ, GA, আৰু GA-ৰ স্পেচিফিকেলি কাৰেণ্ট অফেয়াৰ্ছ বহুত আহে। আৰু তাতে আপোনাৰ MCQ বেছটো প্ৰিলিমছটো হয়, মেইনছতো আপোনাৰ MCQ দিব লাগে, আৰু লগতে ডেছক্ৰিপটিভো দিব লাগে, তাত আপোনাৰ প্ৰেচি আহে, নহ'লে আপোনাৰ SC আহিলে, ৰিপৰ্ট আহিলে, তেনেকুৱা ধৰণে আহে।
1: বহু ইচ্ছুক যুৱক যুৱতীয়ে ভাবে যে মাধ্যম গুৰুত্বপূৰ্ণ বেংকৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ। অসমীয়া মাধ্যমত তেওঁলোকে যদি অধ্যয়ন কৰিছে, গতিকে তেওঁলোকৰ বাবে সেই যাত্ৰা একেবাৰে কঠিন হ'ব, এইটো কিমান দূৰ সত্য, সেই সম্পৰ্কে কি ক'ব আপুনি?
0: মাধ্যম গুৰুত্বপূৰ্ণ ঠিক তেনেকৈ নহয়, কিন্তু ইংৰাজীটো বিষয় হিচাপে আমি পঢ়িব লাগিব। কিন্তু আপোনাৰ যদি আমি মেথছৰ কথা কওঁ বা ৰিজনিঙৰ কথা কওঁ, সেইটোত ইংৰাজী বা অসমীয়াত ইমান বেছি অসুবিধা নহয় চাগে, কিন্তু ইংৰাজী যোনটো ছাবজেক্ট আছে, সেইটোত বহুত ল'ৰা ছোৱালীয়ে, কিন্তু যাৰ ইংলিছটো বহুত উইক, গ্ৰামাৰটো উইক, তেওঁলোকে অকণমান দিগদাৰি পায়, কিন্তু কাৰণ ইংলিছৰ ৱেটেজ বেছি আছে, মানে আপোনাৰ গোটেইকেইটাৰে সমান ৱেটেজ আছে বুলিয়ে ক'ব পাৰি, গতিকে ইংলিছটোত অলপমান কষ্ট কৰিব লাগিব। কিছুমান এনেকুৱা এক্সামছ আছে য'ত আপোনাৰ RRB যোনটো এক্সাম আছে, RRB এক্সামত আকৌ ইংলিছটো নাহে, সেইটো এটা প্লাছ পইণ্ট, মানে RRB যাৰ ইংলিছটো অকণ উইক হয়, গতিকে আপোনাৰ RRB দিব পাৰে, তাত ইংলিছ নাহে। আৰু আপোনাৰ মেইনছতো আপুনি ইংলিছ বা হিন্দী, এই দুইটাৰ ভিতৰত যিকোনো এটা ল'ব পাৰিব, আপোনাৰ হাতত এটা চইচ থাকে। আৰু মাধ্যমটো একেবাৰে মানে হেৰি নহয়, হেঙাৰ নহয়, যদি বিচাৰে।
1: মৌখিক পৰীক্ষাৰ ক্ষেত্ৰত মাধ্যম বিষয়ক একো অসুবিধা হয়তো নাহে, যিকোনো এটা বাছনি কৰিব
0: হয়। আপোনাৰ ইণ্টাৰভিউ ক্ষেত্ৰত আপোনাৰ যিকোনো আপুনি বাইলিংগুৱেল ল'ব পাৰে, সেইটো ইমান হেৰি কথা নাথাকে, যিহেতু আমাৰ চেণ্ট্ৰেল লেভেলৰ এক্সামৰ কথা কৈ আছো, গতিকে তাতে আপোনাৰ হিন্দীও আপুনি অপ্ট কৰিব পাৰে বা ইংলিছ এণ্টাইৰলি, নহ'লে আপুনি বাইলিংগুৱেলো দিব পাৰে।
2: বাইদেউ, আগন্তুক 5 বছৰত বেংকিং খণ্ডত কৰ্মসংস্থাপনৰ সম্ভাৱনা আপুনি কেনেদৰে দেখে?
0: এতিয়া আমাৰ ভাৰতৰ যোনটো বেংকিং ছেক্টৰ, সবতছে লাৰ্জলি এমপ্লয়মেণ্ট ক্ৰিয়েট কৰি আছে বেংকিং ছেক্টৰে, লাগে প্ৰাইভেট হওক লাগে পি এছ ইউ হওক। আৰু অহা পাঁচ বছৰত মই ভাবোঁ যে আপোনাৰ ডিজিটেল বেংকিঙৰ আৰু বহুত বেছি বিস্তাৰ হ'ব, প্ৰসাৰ হ'ব, যোনটোৱে আমাক হেল্প কৰিব ফাইনেন্সিয়েল ইনক্লুচিভিটি, যোনটো গাঁৱে ভূঞে সকলোতে আৰু ব্ৰাঞ্চৰ বেংকছবিলাক খুলিব আৰু এমপ্লয়মেণ্ট জেনেৰেট হ'ব। আৰু আপোনাৰ চাইবাৰ ছিকিউৰিটি

0: বহুতখিনি কাম কৰিব পৰা যাব। আৰু আপোনাৰ 5 বছৰত হয়তো AI-এ আৰু বহুতখিনি হেল্প কৰিব। AI-এ আপোনাৰ নতুন নতুন টুলছ বা নতুন নতুন যোনবিলাক টেকন'লজি ডেভেলপ কৰিব সেইবিলাকে আৰু অলপ হেল্প কৰিব। আৰু আপোনাৰ কিছুমান এনেকুৱা স্পেচিফিক জব থাকিব যোনবিলাক আৰু ক্ৰিয়েট কৰিব। ধৰি লওক আপোনাৰ এনালিষ্ট হৈ গ'ল, তাৰপিছত আপোনাৰ চাইবাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত আহি গ'ল, তেনেকুৱা ধৰণৰ সহায় কৰিব AI আৰু ডিজিটেল বেংকিং।
1: আপোনাৰ মতে আগন্তুক 5 বছৰত AI-এ বেংকিং ক্ষেত্ৰত কোনো নেতিবাচক প্ৰভাৱ বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে নেকি?

0: থটছ বহুত বেছি, সেইটোতো আপোনাৰ যদি নেতিবাচক দিশত চাওঁ তেতিয়াহ'লে সেইটোও বহুতখিনি আৰু বেছি বেছি হ'ব পাৰে স্কেম, আৰু বহুতখিনি ফাইনেন্সিয়েল স্কেমছ আহিয়ে আছে, এতিয়া চলিয়ে থাকে সদায় ডেইলি বেচিছত, আপোনাৰ বেংকৰ নাম লৈ পেলাই আপোনাৰ তেনেকুৱা ধৰণৰ স্কেম কৰে। গতিকে এয়াই আৰু সেইটো বেছি হেৰি কৰি তুলিব যদি আমি শুদ্ধ দিশত সেইটোক ইউজ নকৰোঁ।
1: আমি যিহেতু কৰ্মসংস্থাপনৰ লগতে পৰীক্ষাৰ কথাও আমি পাতিছোঁ, যিহেতু কৰ্মসংস্থাপন লাভ কৰিবলৈ হ'লে তাৰ আগত পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বই লাগিব। সকলোৱে নিজৰ কেৰিয়াৰটো বিভিন্ন দিশত নিৰ্বাচন কৰি থয়, কিন্তু যিসকলে একেবাৰে নতুনকৈ ইচ্ছুক, নতুনকৈ ইচ্ছুকতা জাগে তেওঁলোকৰ বেংকিং এক্সামসমূহত অৱতীৰ্ণ হ'বলৈ, তেওঁলোকে কেনেদৰে আৰম্ভ কৰিব তেওঁলোকৰ সেই যাত্ৰা?
0: হয়, প্ৰথমটো আমাৰ যিকোনো পৰীক্ষা দিবলৈ আমাৰ প্ৰথম হ'ল চিলেবাছটো। গতিকে চিলেবাছটো চবে অধ্যয়ন কৰক, চিলেবাছটো চাওক আৰু নিজৰ ইণ্টাৰেষ্টৰ মতে বা নিজে কৰিব পৰাকৈ কিবা ছাবজেক্ট আছে নেকি, কাৰণ আপোনাৰ মেথছ ৰিজনিং বহুত ইম্পৰ্টেণ্ট বেংকিঙৰ কাৰণে বাকীবিলাক ছাবজেক্টতকৈ। গতিকে মেথছ ৰিজনিংটো যদি ষ্ট্ৰং, আমাৰ কেলকুলেশ্যন আমাৰ যদি টাইমটো বহুত আমি কম লওঁ, কেলকুলেশ্যনত আমি বহুত ভাল, তেতিয়াহ'লে আমি বেংকিঙৰ ফালে যাব পাৰোঁ। আৰু নহ'লে এনেকুৱা ষ্টুডেণ্টো আছে যাৰ মেথছ ভাল নহয় কিন্তু বেংকাৰ হ'ব বিচাৰে, সেইটোও নহয় যে তেওঁলোকে নোৱাৰিব। গতিকে সময় দিয়ক, আৰম্ভণি যোনখিনি বিগিনাৰ্ছ থাকে চিলেবাছটো ভালকৈ পঢ়ক, আৰু চিলেবাছ পঢ়াৰ লগতে আপোনাৰ ইউটিউবত আজিকালি এভেইলেবল বহুতখিনি চেনেলছ আছে, গতিকে চেনেলছবিলাকত চাওক যে কেনেকুৱা ধৰণে প্ৰস্তুতি আচলতে কৰিব লাগে, আৰু ঘৰত বহি পেলাইও নিজে তেতিয়া প্ৰস্তুতি কৰিব পাৰিব, এনেকুৱা একো নহয় যে কোচিং কৰিবই লাগিব, নিজে কৰিব পাৰিব। হয়
2: বাইদেউ, হয়, বৰ্তমান সময়ত কোন কোন পদবীৰ চাহিদা অধিক বেংকিং ক্ষেত্ৰত?
0: হয়, যদি আমি হেৰিত চাওঁ তেতিয়াহ'লে আপোনাৰ SBI IBPS জনা ক্লাৰ্ক আছে। ক্লাৰিকেল পোষ্টবিলাকৰ এটা বস্তু ভাল থাকে যে পাৰ্কছটোতো ভালে থাকে, চেলাৰী ভালে থাকে, প্লাছ আপোনাৰ সেইটো আপুনি আপোনাৰ হোম যোনটো ষ্টেট আছে সেইখনত আপুনি থকাৰ সুযোগ পায়। কিন্তু আপুনি যদি SBI PO চাই, IBPS PO হয়, SBI PO হয় তেতিয়া আপুনি পেন ইণ্ডিয়া আপোনাক হেৰি দিব পাৰিব, মানে এপইণ্ট কৰিব পাৰে। গতিকে আপুনি সেইটো এটা থাকে যে চবেই হোম হয়তো আপুনি নাপাবও পাৰে কেতিয়াও নিজৰ লাইফত, বা কেতিয়াবা আপোনাৰ হাতত চইচ থাকে যে আপুনি এবাৰ ৰিকুৱেষ্ট কৰিব পাৰে ট্ৰান্সফাৰৰ কাৰণে সেইটোৰ যোগেদি। গতিকে আৰু তেনেকৈ PO বহুত হেৰিত আছে, আপুনি অফিচাৰ ৰেংকতে জইন কৰে বেংকত, তাৰপিছত আপোনাৰ তেনেকৈ মেনেজাৰ, আৰু সেইটো হিচাপে আমি শুনিছোঁ যে ব্ৰাঞ্চ মেনেজাৰ হ'ব পাৰি, তাৰপিছত পিছত গৈ পেলাই আপুনি এৰিয়া মেনেজাৰ হ'বগৈ পাৰে এখন গোটেই ষ্টেটত, বা আপোনাৰ তেনেকৈ আমাৰ নৰ্থ ইষ্ট ৰিজনৰ যেনেকৈ বেংকৰ থাকে হেড ৰিজন অফিচাৰ তেনেকৈ হ'ব পাৰি। গতিকে এইসমূহ পদ যোনবিলাক পদত সোমাই পেলাই প্ৰমোশ্যনৰ জৰিয়তে মানুহ আগবাঢ়ি বাঢ়ি তেনেকৈ গৈ থাকিব পাৰে। আৰু RBI যোনটো গ্ৰেড B আৰু আপোনাৰ NABARD যোনটো গ্ৰেড A, সেয়াৰ চাহিদা বহুত বেছি, কিন্তু এক্সামটো বহুত যথেষ্ট টাফ SBI PO বা IBPS PO-তকৈ। হয়,
1: বেংকিং ক্ষেত্ৰত চাকৰি যিসকলে বিচাৰে,
0: হয়,
1: যিসকলে প্ৰস্তুতি চলাই থাকে বা চাকৰিৰ সন্ধান কৰি থাকে,
0: হয়,
1: তেওঁলোকৰ সাধাৰণ ভুলসমূহ কি বুলি ক'ব বিচাৰিব আপুনি?
0: আপোনাৰ প্ৰথম ভুলেই হ'ল যে এস্পিৰেণ্টবিলাকে ভাবে যে এইটো এটা ছাবজেক্ট বেছি গুৰুত্বপূৰ্ণ আৰু সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়। যিসকলে মেথছ যাৰ বহুত ভাল, মেথছ ৰিজনিং, তেওঁলোকে এণ্টায়াৰলি মেথছ ৰিজনিঙত গুৰুত্ব দিয়ে, ইংলিছত গুৰুত্ব নিদিয়ে। গতিকে পিছত গৈ পেলাই আপোনাৰ ইংলিছটোৰ কাট অফটো ক্লিয়াৰ নহয়, যিহেতু আমি যদি চাওঁ তেতিয়াহ'লে IBPS চাওঁ বা SBI চাওঁ, ছেকশ্যনেল কাট অফ কিছুমান থাকে, ছেকশ্যনেল কাট অফো ক্লিয়াৰ কৰিবই লাগিব, আপোনাৰ অভাৰঅল কাট অফো ক্লিয়াৰ কৰিব লাগিব। ধৰি লওক আপোনাৰ মেথছৰ কাৰণে এটা ছেকশ্যনেল কাট অফ থাকিব ইংলিছ বা ৰিজনিঙৰ কাৰণে। গতিকে প্ৰথম ল'ৰা ছোৱালীয়ে ভুল কৰে ইটো ছাবজেক্টত সেইটোতকৈ সৰু বুলি ভাবি। আৰু আপোনাৰ দ্বিতীয় ভুলটো থাকে যে চিলেবাছ নেচায়, পৰীক্ষাৰ নেচাৰটো নাচায়, ডাইৰেক্ট আপোনাৰ জাম্প কৰে প্ৰিপেৰেশ্যনত, তাৰপিছত কেইদিনমানৰ পিছত এক্সহষ্ট হৈ যায়, আৰু আপোনাৰ কোনোবা মটিভেশ্যনেল তেনেকৈ শুনি, স্পীচ শুনি বা কিবা শুনি পেলাই প্ৰথম দিনাখন আপোনাৰ পূৰা হেৰিত 10 ঘণ্টা পঢ়ি দিব, সেইটো আপোনাৰ 4-5 দিন কণ্টিনিউ কৰিব, তাৰপিছত আপোনাৰ প্ৰিপেৰেশ্যনটো একেবাৰেই এৰ খাই যায়। গতিকে ষ্টাৰ্ট শ্ল'ৱাৰ যাব লাগিব আৰু কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগিব। এস্পিৰেণ্টবিলাকৰ আজিকালি সেইটোৱেই প্ৰব্লেম হৈছে যে কনচিষ্টেঞ্চিটো মেইনটেইন কৰিব নোৱাৰে, মানে একেলগে পঢ়া শুনা কৰি বা একেলগে নিজৰ যোনটো ছ'চাইটেল চাৰ্কেল থাকে সেইটো মেইনটেইন কৰি অকণমান দিগদাৰি পায়। কিন্তু টাইম মেনেজমেণ্ট এটা ইছ্যু, কাৰণ বেংকিঙৰ সবতছে ডাঙৰ টাস্কটো হৈ গ'ল আপোনাৰ সময় কম দিয়ে, নাম্বাৰ অফ কুৱেশ্যনছ বেছি, গতিকে আপুনি কম সময়ত বেছি কুৱেশ্যন এটেম্প্ট কৰিব লাগিব, টাইম মেনেজমেণ্টটো প্ৰব্লেম হয় অকণ।
1: একেবাৰে প্ৰথম পৰ্যায়টোত কিমান প্ৰশ্ন কৰিব লাগে কিমান সময়ৰ ভিতৰত?
0: আপোনাৰ প্ৰিলিমছত 100টা কুৱেশ্যন থাকে, সময় আপোনাৰ 1 ঘণ্টা দিয়ে 100টা কুৱেশ্যনৰ কাৰণে।
1: 100টা কুৱেশ্যন 1 ঘণ্টাত শেষ কৰিব লাগে।
0: হয় হয়।
1: কেৰিয়াৰ আৰু চাকৰি এই দুয়োটা পৃথক। যিসকলে বেংকত চাকৰি কৰিব বিচাৰে তেওঁলোক

0: কে এটা ভাল চাকৰিৰে আৰ্থিকভাৱে সবল হ'বলৈ বাছনি কৰা যেন আপোনাৰ অনুভৱ হয় নে সেইটো কেৰিয়াৰ হিচাপে বাছনি কৰা যেন আপোনাৰ অনুভৱ হয়? আপোনাৰ ব্যক্তিগত মতামত কি?
1: চাকৰি বহুতে এনেকুৱা হয় যে থাকে আমাক পইচা ঘটিবলৈ লাগে বা সেনেকুৱা, বা বেলেগক আমি অনুকৰণ কৰি পেলাই আমি বেংকিঙত যাওঁ একচুৱেলি বেংকাৰ হ'বলৈ। কিন্তু আমি যদি বেংকিং চেক্টৰত চাওঁ তেতিয়াহ'লে আমাৰ আপোনাৰ ৱৰ্ক লাইফ বেলেঞ্চটো বৰ বেছি ভাল নহয়, গতিকে আপোনাৰ পাৰ্চনেল লাইফ হওক বা ৱৰ্ক লাইফ বেলেঞ্চ সেইটো খুব বেছি দিগদাৰী মানে। গতিকে আৰু আপোনাৰ ছিটিং জব, ডেস্ক জব এটাতো আপোনাৰ কোনো ফিল্ড জব নাই, আপুনি দিনৰ দিনটো সেই একেটা জেগাতে বহিছে। আৰু কেতিয়াবা আমি দেখোঁ যে সেইটোৰ কাৰণে আপোনাৰ এমপ্লয়ীবিলাক অকণমান ফ্ৰাষ্ট্ৰেটেড হৈ যায়, পাব্লিকৰ লগত যোনটো ডিল কৰাৰ, সদায় ডিল কৰি থকাৰ যোনটো এটা হেৰি, সেইটোৰ কাৰণেও এক্সজষ্ট হৈ যায়। গতিকে আপোনাৰ যদি কেৰিয়াৰ হিচাপে ল'ব বিচাৰে যাৰ সঁচাকৈ সেইটোৰ প্ৰতি ৰুঝান আছে, তেতিয়াহ'লে তেওঁলোক গৈছে, তেওঁলোক সুখী হৈ পেলাই সেইটো জবতে থাকে, বহুত ডাঙৰ পদবীলৈকে তেওঁলোকৰ প্ৰমোশ্যন হয়। কিন্তু কিছুমানে আপোনাৰ মাজতে এৰি থৈ গুচি আহে, কাৰণ আপোনাৰ মেণ্টেল পিচটো লাহে লাহে কৰি পেলাই অকণমান খেলিমেলি হৈ যায়। গতিকে খুব মাইণ্ডফুল হৈ পেলাই ডিচিশ্যনটো লওক চবেই, কাৰণ আমাৰ কেৰিয়াৰ অপশ্যন আৰু বহুত আছে, অকল বেংকিঙে নহয়, বেলেগ বহুত আপোনাৰ গভৰ্ণমেণ্ট জবছ আছে। গতিকে নিজক আপুনি নিজেই য'ত ফিট বহে, এনভাইৰনমেণ্টটো কথা আমি আগতেই ভাবিব ল'ব লাগিব। আমাৰ ডিমাণ্ডিং জবটো এনি টাইম আপোনাৰ পাব্লিক পিপল টু পিপল আপোনাৰ কানেকশ্যন হৈ থাকিব, আপুনি সেইটো ল'ব পাৰিব নোৱাৰে। গতিকে খুব বেছি শান্তিৰ জব বুলি যদি ভাবে তেতিয়াহ'লে মানসিকভাৱে একেবাৰে নহয় বাৰু।
0: সেইটো প্ৰথমতে ভবা উচিত বুলি ভাবেনে আপুনি?
1: ভবা উচিত হয়,
2: যিহেতু আপুনি কৈছে জনসাধাৰণৰ লগত যোগাযোগটো থাকিব লাগে, গতিকে যোগাযোগ দক্ষতাটো যথেষ্ট লাগিব
1: হয়,
2: আৰু লগতে কম্পিউটাৰ দক্ষতাটো,
1: হয় হয় কম্পিউটাৰ,
2: দুইটা কেনেদৰে অনুশীলন কৰিব তেওঁলোকে?
1: আপোনাৰ কম্পিউটাৰ যোনটো দক্ষতা সেইটো নৰ্মেল কম্পিউটাৰ আমাৰ যেনেকৈ কুৱেশ্যন আহে বেলেগ এক্সামত তেনেকুৱা ধৰণৰো নহয়। আপোনাৰ বেছিকেলি আহিব কম্পিউটাৰ দক্ষতা, আপোনাৰ ডিজিটেল বেংকিঙৰ বিষয়ে বেছিকৈ সোধে, আপোনাৰ কম্পিউটাৰ নলেজতো তেনেকুৱা ডিজিটেল বেংকিং আজিকালি। তাৰপিছত আপোনাৰ আৰু আপোনাৰ যোনটো কমিউনিকেশ্যন স্কিলটো বহুত ইম্পৰ্টেণ্ট, আৰু সেইটো কিন্তু আমাৰ প্ৰাইভেট বেংক আৰু পাব্লিক বেংকৰ মাজত আমি এটা শ্বাৰ্প ডিফাৰেঞ্চ দেখিবলৈ পাওঁ। বেছি দক্ষ প্ৰাইভেট বেংকৰ, কাৰণ তেওঁলোকৰ স্কিলছবিলাক বেছি, তেওঁলোকক ট্ৰেইন বেছি ভালকৈ কৰা হয় সেইটো কাৰণে।
2: হয়, মহিলাসকলৰ ক্ষেত্ৰত বেংকিং কৰ্মসংস্থাপনৰ কিবা বিশেষ সুবিধা আছে নেকি?
1: বৰ্তমানলৈকেতো ভাৰত চৰকাৰে তেনেকুৱা ধৰণৰ একো দিয়া নাই উইমেনৰ কাৰণে, বা এজ ৰিলেক্সেশ্যনো নাই তেনেকুৱা। কিন্তু কিছুমান আপোনাৰ যোনবিলাক ৰিজনেল বেংক আছে, ৰিজনেল বেংক কিছুমানে কেতিয়াবা নটিফিকেশ্যন উলিয়াব পাৰে বা ছিট ৰিজাৰ্ভ কৰিব পাৰে, হয়তো ভৱিষ্যতলৈ তেনেকুৱা যদি হয় আমাৰ বেংকিং চেক্টৰত খুবেই বেছি ভাল হ'ব। আৰু মহিলাসকলৰ কাৰণে এটা ক্লিন এনভাইৰনমেণ্ট বা ক্লিন এটা ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাটো বহুত বেছি প্ৰয়োজন, যিটো এতিয়া বৰ্তমান ভাৰত চৰকাৰে যোনটো প্ৰভাইড কৰা নাই, আপোনাৰ কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন এইটো বৰ্তমান নাই। হয়
3: বাইদেউ, বিশেষভাৱে সক্ষম যুৱক যুৱতীসকলৰ বাবে চৰকাৰী আৰু বেচৰকাৰী বেংকসমূহত কেনেধৰণৰ সুবিধা আছে?
1: আপোনাৰ পি ডব্লিউ ডি যোনখিনি কেণ্ডিডেটছ থাকে, এক্সপিৰিয়েঞ্চ থাকে, তেওঁলোকৰ কাৰণে প্ৰথম সুবিধাটো হৈ গ'ল, সবতছে গুৰুত্বপূৰ্ণ বুলিয়ে ক'ব লাগিব, যে তেওঁলোকে ফিটো দিব নালাগে। যোনটো আপোনাৰ এপ্লিকেশ্যন ফি থাকে, তেওঁলোক সেইটো তেওঁলোকে দিব নালাগে। লগতে SC ST যোনটো কেটেগৰী ৰিজাৰ্ভেশ্যন পায় তেওঁলোকেও দিব নালাগে, সেইটো ৰিলেক্সেশ্যন এটা। আৰু আপোনাৰ এজটো ৰিলেক্সেশ্যন থাকে, হয় 12-13 বছৰকৈ এজ ৰিলেক্সেশ্যন পায়, গতিকে সেই দুটা খুব গুৰুত্বপূৰ্ণ সুবিধা হয়।
2: হয়, বয়সৰ ক্ষেত্ৰত আৰু তেওঁলোকে সেই আবেদন কৰোঁতে ফিজটো দিব
1: হয়, ফিজটো দিব নালাগে।
2: হয়, গ্ৰাম্যাঞ্চলৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে বেংকিং কেৰিয়াৰত কেনেধৰণৰ সম্ভাৱনা আছে?
1: যোনবিলাক গ্ৰামাঞ্চলত যুৱক যুৱতী থাকে, তেওঁলোকে যদি 12 পাছ কৰাৰ পিছত যদি বিচাৰে, তেতিয়াহ'লে বেংকসমূহত আৰু কিছুমান ভেকেঞ্চি থাকে, যেনে ডাটা এনালিষ্ট হৈ গ'ল, আপোনাৰ চেলছত কাম কৰিব পাৰে বিচাৰে, যদি তেনেকৈ আপোনাৰ এক্সপিৰিয়েঞ্চটো ল'বলৈ কৰিব পাৰে সোমাই পেলাই। আৰু তাৰপৰা যদি ওলাই আহি যেতিয়া গ্ৰেজুৱেশ্যন কৰিবলৈ বাহিৰলৈ ওলাই আহিব, আহোঁতে যদি মানে প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে প্ৰিপেৰেশ্যন কৰিব পাৰিব, বা ঘৰত বহিও যদি আজিকালি বহুত মাধ্যম আছে আপোনাৰ, যদি আপোনাৰ এটা টকাটো এটা কনষ্ট্ৰেইন হয় যিহেতু, এইটো বহুত ডাঙৰ ফেক্টৰ এটা, গতিকে ইউটিউব আছে আজিকালি, ইউটিউবৰ পৰা চাই পেলাই ধুনীয়াকৈ আপুনি প্ৰিপেয়াৰ কৰিব পাৰিব। আৰু ইংৰাজীত অকণমান গুৰুত্ব দিয়ক, মাধ্যম হিচাপে নহয় কিন্তু ইংৰাজীটো এজ এ ছাবজেক্ট, সেইটোত গুৰুত্ব দিয়ক। আৰু মেথছ বিশেষকৈ অকণ ষ্ট্ৰং কৰক, ৰিজনিং ষ্ট্ৰং কৰক, আৰু কম্পিউটাৰ নলেজ লাহে লাহে কৰি পেলাই ডেভেলপ কৰক। আৰু কম্পিউটাৰ কোৰ্চ যোনটো আমাৰ থাকে, একবছৰীয়া হওক বা মিনিমাম ছমাহৰ যোনটো কোৰ্চ থাকে, সেইটো কৰি লোৱাটো খুবেই প্ৰয়োজনীয় হয়।
2: হয়, তেওঁলোকে অভিজ্ঞতা ল'বলৈ, যেনেকৈ আপুনি কৈছে ডাটা এণ্ট্ৰি বা চেলছত কৰিবলৈ, তেওঁলোকে কেনেদৰে আবেদন কৰিব তাৰ বাবে?
1: আপোনাৰ যোনবিলাক আমাৰ গ্ৰামাঞ্চলৰ যোনবিলাক বেংকৰ ব্ৰাঞ্চ আছে, সেই ব্ৰাঞ্চবোৰত গৈ পেলাই তেওঁলোকে এণ্ট্ৰি কৰিব

0: এপ্লাই কৰিব পাৰে, ভেকেঞ্চি আছে নেকি সুধিব পাৰে, বা কেতিয়াবা আমাৰ যোনবিলাক এছ বি আই হওক আই বি পি এছ হওক তেওঁলোকে এপ্ৰেণ্টিছশ্বিপৰ কাৰণে আপোনাৰ ভেকেঞ্চি উলিয়ায়, আপুনি এপ্ৰেণ্টিছ হিচাপে তাতে আপোনাৰ কৰিব পাৰিব, ধৰক আপোনাৰ একবছৰ দুবছৰ তেওঁলোকে শিকাব, শিকাই পেলাই আপোনাৰ এক্সপিৰিয়েঞ্চটো গোট খালে সেইটোও আপোনাৰ যোনটো ডেফ বনিব সেইটোত বহুত হেৰি কৰে, এডন কৰে।
1: বেংকৰ কাৰ্যসমূহ কেনেদৰে পৰিচালিত হয় আৰু তাত কৰ্মচাৰীসকলৰ ভূমিকা কেনেকুৱা ধৰণৰ?
0: আপোনাৰ বেংকিং যোনটো ছিষ্টেম, আমি যিকোনো দেশৰ বা বিশেষকৈ ভাৰতৰ কথা যদি কওঁ, সেইটো আপোনাৰ একেবাৰে ফাণ্ডামেণ্টেল আমাৰ এটা ছেটআপ। যদি আমাৰ বেংকিং ছেক্টৰটো কলাপ্স যদি হৈ যায় বা কিবা কাৰণত, তেতিয়াহ'লে আমাৰ যোনটো অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিব তাৰ। গতিকে বেংকিং ছেক্টৰত আপোনাৰ অৱদান হিচাপে গোটেই ষ্টাফ যিমানখিনি কৰ্মচাৰী তাত কাম কৰে গোটেইখিনিৰে বহুত বিশেষ কিছুমান অৱদান থাকে। লাগে আপোনাৰ অফিচাৰ্ছ হওক, লাগে ক্লাৰ্কছ হওক, লাগে বেংকত কৰি থকা যিকোনো কৰ্মচাৰীয়ে নহওক, তেওঁলোকৰ বেংকত ভাল পাৰফৰ্মেন্স দিয়াত, কাষ্টমাৰ লগত ডিল কৰাত বেংকৰ যোনখিনি কৰ্মচাৰী থাকে সেইখিনিৰ খুব বিশেষ অৱদান থাকে।
2: প্ৰিয় শ্ৰোতা, আজি যুৱ কেৰিয়াৰৰ বিষয় আছিল বেংকিং ক্ষেত্ৰত কৰ্মসংস্থাপন। এই বিষয়ে যথেষ্ট কথা বতৰা পাতিবলগীয়া থাকে যদিও আমাৰ সময় সীমিত, সেই গতিকে আমি অনুষ্ঠানৰ একেবাৰে শেষৰ পৰ্যায়লৈ উপনীত হৈছোঁ। আমি আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা আমাৰ অতিথিক আমি একেবাৰে শেষৰটো প্ৰশ্ন আগবঢ়াইছোঁ। নতুন প্ৰজন্মক বেংকিং খণ্ডত কেৰিয়াৰ গঢ়িবলৈ আপুনি আপোনাৰ তৰফৰ পৰা কি পৰামৰ্শ আগবঢ়াব?
0: হয়, বেংকিং ক্ষেত্ৰত যদি যাবলৈ যুৱক যুৱতীৰ মন আছে, অতিকে আগ্ৰহ আছে, তেতিয়াহ'লে প্ৰস্তুতি চলোৱা আপোনাৰ গ্ৰেজুৱেশ্যন কৰি থকাৰ পৰাই বা হয়তো হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে অলপ অলপকৈ আপোনাৰ ইনফৰ্মেশ্যনছবিলাক গোটাবলৈ আৰম্ভ কৰিব লাগে। যেনে ছিলেবাছটো চালে, ছিলেবাছত কি কি বেছি গুৰুত্বপূৰ্ণ আৰু সময় কেনেকৈ আমি দিম। যদি আমি গ্ৰেজুৱেশ্যন কৰি আছোঁ আৰু আপোনাৰ প্ৰস্তুতিৰ কাৰণে আমাক ছমাহৰ পৰা আঠমাহ সময় এটা লাগে, আৰু আমি চেষ্টা কৰা উচিত যে আমি যাতে মনোযোগ দি পঢ়োঁ, কনচিষ্টেণ্ট হৈ থাকোঁ নিজৰ ষ্টাডিৰ লগত, আৰু আপোনাৰ এটা সময়সীমা বনাই লওঁ। সময়সীমাত আপোনাৰ আমি গণিতো আমি পঢ়িলোঁ নিজৰ সময়মতে, ইংৰাজী পঢ়িলোঁ, ৰিজনিং আমি কৰিলোঁ, গতিকে প্ৰত্যেকটো ছাবজেক্টকে আমি গুৰুত্ব দি পেলাই কোনোটোক নেগলেক্ট নকৰি গতিকে আমি আমাৰ প্ৰিপেৰেশ্যনটো চলাই নিব লাগে। আৰু একো ভয় কৰাৰ বা একো বহুত বেছি হেৰি কৰাৰ কথা নাই, গতিকে ছিলেবাছটো চাওক আৰু ইউটিউবত আজিকালি বহুত কণ্টেণ্ট এভেইলেবল আছে, সেইখিনিক আপুনি যদি ভালকৈ পঢ়ে তেতিয়াহ'লে ঘৰত বহি পেলাই আমাৰ যোনা এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে ধুনীয়াকৈ বেংকাৰ হ'ব পাৰিব আৰু সপোন দেখিব পাৰিব, সঁচাকৈও বেংকাৰ হ'বগৈ পাৰিব। হয়
2: হয়, ধন্যবাদ, খুব সুন্দৰ পৰামৰ্শ আগবঢ়ালে আৰু আজিৰ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ষ্টুডিঅ'ত উপস্থিত হোৱাৰ বাবে আপোনাক আকাশবাণীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: হয়, ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, আজিৰ যুৱবাণী অনুষ্ঠানত আমি বেংকিং কৰ্মসংস্থাপনৰ বিভিন্ন দিশ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিলোঁ। আমাৰ অতিথিয়ে বৰ্তমানৰ চাকৰিৰ সুযোগ, দক্ষতা, বিকাশৰ প্ৰয়োজনীয়তা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি আৰু ভৱিষ্যতৰ কেৰিয়াৰ সম্ভাৱনাৰ বিষয়ে মূল্যৱান মতামত আগবঢ়াইছে। আশা কৰোঁ এই আলোচনাই বিশেষকৈ যুৱ প্ৰজন্মক নিজৰ লক্ষ্য নিৰ্ধাৰণ আৰু সফল কেৰিয়াৰ গঢ়াত সহায় কৰিব। এই মূল্যৱান সময় উলিয়াই আমাৰ সৈতে যোগদান কৰাৰ বাবে আমাৰ সন্মানীয় অতিথিক আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে অনুষ্ঠানটো শুনি থকা সকলো শ্ৰোতালৈ জনাইছোঁ আন্তৰিক কৃতজ্ঞতা। ইয়াৰে আজিৰ অনুষ্ঠানৰ সামৰণি মাৰিছোঁ। পুনৰ আন এক নতুন বিষয়, নতুন অতিথিৰ সৈতে সাক্ষাৎ হোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা কৰিছে বৰ্ণালী লহকৰ আৰু পৰিস্মা দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

শ্ৰোতা, ইমান পৰে বৃন্দ গান্তি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ পৰা দৈনন্দিন পোনপটীয়াকৈ প্ৰচাৰিত অনুষ্ঠান আজিৰ দিনটো।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ আজিৰ দিনটো অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি 10 জুন, ইতিহাসৰ পাতত এই দিনটোৰ তাৎপৰ্য জানো আহকচোন। প্ৰথমে আহিছোঁ বিশ্বৰ প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। গেলিলিও গেলিলি একেধাৰে এজন ইটালী দেশৰ পদাৰ্থবিদ, গণিতজ্ঞ, জ্যোতিৰ্বিদ আৰু দাৰ্শনিক আছিল, আৰু তেওঁ বৈজ্ঞানিক বিপ্লৱৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তি আছিল।

গেলিলিও গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল 1610 চনৰ আজিৰ দিনটোতে। 1907 চনৰ আজিৰ দিনটোতে চীনৰ স্বাধীনতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে ফ্ৰান্স আৰু জাপানৰ মাজত চুক্তি স্বাক্ষৰিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল 1940 চনৰ আজিৰ দিনটোতে। 1957 চনৰ আজিৰ দিনটোতে ইজৰাইল আৰু ছিৰিয়াৰ মাজত যুদ্ধবিৰতি স্বাক্ষৰিত হোৱাৰ লগে লগে ছয়দিনীয়া যুদ্ধৰ অন্ত পৰিছিল। পাকিস্তানে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ K2ৰ নাম সলনি কৰি চুগৰি বা চাহগৰি কৰে 2002 চনৰ আজিৰ দিনটোতে। পেট্ৰলিয়াম গেছৰ সহায়ত চলা প্ৰথম ফ'ৰ ষ্ট্ৰক ইঞ্জিনৰ নিৰ্মাতা জাৰ্মান অভিযন্তা নিকোলাছ অটোৰ জন্ম হৈছিল 1832 চনৰ আজিৰ দিনটোতে। ফৰাচী পদাৰ্থবিজ্ঞানী আন্দ্ৰে মেৰী এম্পিয়াৰৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 1836 চনত। ধ্ৰুপদী বিদ্যুৎ চুম্বকত্বৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত তেওঁৰ নামটো উল্লেখযোগ্য, যাক তেওঁ বিদ্যুৎ গতিবিজ্ঞান হিচাপে অভিহিত কৰিছিল। তেওঁ কেইবাটাও প্ৰায়োগিক সঁজুলি উদ্ভাৱন কৰিছিল, যাৰ ভিতৰত ছলেনয়েড বৈদ্যুতিক টেলিগ্ৰাফ আছিল প্ৰধান। আন্তৰ্জাতিক একক পদ্ধতি অৰ্থাৎ ইণ্টাৰনেশ্যনেল ছিষ্টেম অৱ ইউনিট বিদ্যুৎ প্ৰবাহৰ SI এককক এম্পিয়াৰ তেওঁৰ নামেৰে নামাকৰণ কৰিছে। পেৰিছত থকা আইফেল টাৱাৰৰ খোদিত 72টা নামৰ ভিতৰত তেওঁৰ নামটো সন্নিৱিষ্ট হৈছে। 1944 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাই আজিৰ দিনটোতে 218 গ্ৰীকক হত্যা কৰে।

শ্ৰোতাসকল, এইবাৰ আহিছোঁ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আজিৰ দিনটোলৈ। 1890 চনত আজিৰ দিনটো দেওবাৰ আছিল। সেইদিনাৰ পৰাই ভাৰতত সাপ্তাহিক ছুটিৰ বাৰ হিচাপে দেওবাৰ নিৰ্ধাৰণ কৰা হৈছিল। ভাৰতৰ প্ৰথম শীততাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজ হৰ্ষবৰ্ধনে সমুদ্ৰ যাত্ৰা কৰিছিল 1972 চনৰ আজিৰ দিনটোতে। সুন্দৰ পিচাই এজন ভাৰতীয় আমেৰিকান ব্যৱসায়িক, এজন জ্যেষ্ঠ প্ৰযুক্তি কাৰ্যবাহী আৰু আলফাটেপ ইনকৰ্পৰেশ্যন আৰু ইয়াৰ সহযোগী কোম্পানী গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া অৰ্থাৎ CEO। তেওঁৰ জন্ম হৈছিল আজিৰ দিনটোতে 1972 চনত। ভাৰতৰ এজন জনপ্ৰিয় ৰেপাৰ, গায়ক আৰু পৰিৱেশক মিকা সিং, তেওঁৰ জন্ম হৈছিল আজিৰ দিনটোতে 1977 চনত। দেবেন্দ্ৰ জাজৰিয়া এজন ভাৰতীয় পেৰাঅলিম্পিক জেভলিন থ্ৰ' খেলুৱৈ। পেৰাঅলিম্পিকত দুটাকৈ ব্যক্তিগত সোণৰ পদক লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। 2004 চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰাঅলিম্পিকৰ জেভলিন থ্ৰ'ত তেওঁ প্ৰথম স্বৰ্ণ পদক লাভ কৰি পেৰাঅলিম্পিকক ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা দ্বিতীয় ভাৰতীয়ত পৰিণত হৈছিল। 2016 চনৰ ৰিঅ' পেৰাঅলিম্পিকত একে খেলত তেওঁ নিজৰ ব্যক্তিগত ৰেকৰ্ড ভাঙি সোণৰ পদক লাভ কৰে। 2021 চনত অনুষ্ঠিত টকিঅ' 2020 গ্ৰীষ্মকালীন পেৰাঅলিম্পিকত তেওঁ পুনৰ একে শিতানতে ৰূপৰ পদক লাভ কৰিছিল। দেবেন্দ্ৰ জাজৰিয়াৰ জন্ম হৈছিল 1981 চনত আজিৰ দিনটোতে। গিৰিশ ৰঘুনাথ কাৰ্নাড, চমুকৈ গিৰিশ কাৰ্নাড, এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু ৰোডছ স্কলাৰ। 1960ৰ দশকত নৱভাৰতীয় নাট্যজগতত তেওঁ কন্নড় ভাষাৰ বিখ্যাত নাট্যকাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে তেওঁক 1998 চনত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। গিৰিশ কাৰ্নাডৰ মৃত্যু হৈছিল 10 জুন 2019 চনত। বুদ্ধদেৱ দাশগুপ্ত এগৰাকী ভাৰতীয় কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ মৃত্যু হৈছিল আজিৰ দিনটোতে 2000

শ্ৰোতাসকল, এইবাৰ জানোৱা হওক অসমৰ ইতিহাসত আজিৰ দিনটোৰ তাৎপৰ্য। 1885 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা পীতাম্বৰ দেৱগোস্বামী আছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ। তেওঁ আছিল একেধাৰে সমাজ সংস্কাৰক, সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, মুক্তিযুঁজাৰু আৰু ৰাজনীতিক। তেওঁ 1907 চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হয়। তেওঁ চিৰকুমাৰ আছিল। 1923 চনৰ পৰা তেওঁ বাল্যবিবাহৰ বিপক্ষে আৰু বিধৱা বিবাহৰ সপক্ষে জনজাগৰণৰ সৃষ্টি কৰিছিল। তেওঁ 42ৰ গণ আন্দোলনত প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৰি ধৰি ইংৰাজ চৰকাৰৰ ৰোষত পৰি গৃহবন্দী হোৱাৰ লগতে 2 বছৰ কাৰাবাস খাটিছিল। অসমৰ ভৌগোলিক পৰিমণ্ডলৰ পৰা বিচ্ছিন্ন মাজুলীৰ দৰে ঠাইত 19শ শতিকাত জন্মগ্ৰহণ কৰি আজীৱন পৰিশ্ৰম কৰি মাজুলীৰ শিক্ষা, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নত ঠাইৰূপে গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল। আজি আমি পীতাম্বৰ দেৱগোস্বামীৰ বিষয়ে আপোনালোকক অৱগত কৰিলোঁ, কিয়নো তেখেতৰ জন্ম হৈছিল আজিৰ দিনটোতে 1885 চনত। এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা দাৰা আহমেদ। 1969 চনত ব্ৰজেন বৰুৱা পৰিচালিত ডক্টৰ বেজবৰুৱা চলচ্চিত্ৰৰ সহকাৰী পৰিচালক ৰূপে তেওঁ অসমীয়া চিনেমা জগতত ভৰি দিয়ে আৰু প্ৰায় 20খন চলচ্চিত্ৰৰ সহকাৰী পৰিচালক ৰূপে কাম কৰে। ইয়াৰ পাছতে তেওঁ ৰিক্সাৱালা, যখিনী, উৰ্বশী, ধ্ৰুৱতৰা আৰু পূজা নামেৰে কেইবাখনো জনপ্ৰিয় চিনেমা স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰে। দেৱী চলচ্চিত্ৰ তেওঁ শম্ভু গুপ্তাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ কৰিছিল। সাদিন কাকতত তেওঁ নিয়মীয়াকৈ লেখা মেলা কৰিছিল। দাৰা আহমেদ জ্যোতি চিত্ৰবনৰ পৰিচালনা সমিতিৰ সদস্য হোৱাৰ উপৰিও ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাৰ জুৰিৰ সদস্য আছিল। দাৰা আহমেদৰ জন্ম হৈছিল শিৱসাগৰ জিলাত 1946 চনৰ আজিৰ দিনটোতে। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়ালে মল্লিকা দত্তই। এয়া আকাশবাণী তেজপুৰ। খন্তেক পাছতে আন বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এন ডি এ চৰকাৰৰ 12 বছৰ সম্পূৰ্ণ হোৱা আৰু প্ৰধানমন্ত্ৰী মোডী দীৰ্ঘ সময়ৰ বাবে শাসনত থকা দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আজি এন ডি এৰ এখন বৈঠক অনুষ্ঠিত হয়। চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বিদ্যালয়ত নিয়মীয়া উপস্থিতি নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিনামূলীয়া পৰিবহণ সুৰক্ষা বাহন আঁচনি মুকলি কৰিছে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আজি তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে। বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্যসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ফাষ্টট্ৰেক আদালতত আজি তৃতীয় দিনাও সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত থাকে। আজি বেবী বৰা, অনুজ কুমাৰ বিষয়া আৰু প্ৰভাকৰ ফুকনে সাক্ষ্য প্ৰদান কৰে। চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ উদ্যোগত আজি গুৱাহাটীত অসম চি এছ আই ৰাউণ্ড টেবুল টু

জিৰ' শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলাৰ আয়ুক্ত দেৱাশী শৰ্মাই হাতীমূৰৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল আজি পৰিদৰ্শন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা দুটা বাঘে কলিয়াবৰৰ কামাখ্যা পাহাৰৰ নামনিৰ চাহ বাগিচাত আতংকৰ সৃষ্টি কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ ডক্টৰ বিপুল ডেকা ৰচিত নাটক সেউজী ধৰণী ধুনীয়া।
1: এয়া আকাশবাণী তেজপুৰ। আজিৰ বুধবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন সেউজী ধৰণী ধুনীয়া। নাটকখনিৰ ৰচনা ডক্টৰ বিপুল ডেকা। এয়া শুনক আজিৰ নাটক সেউজী ধৰণী ধুনীয়া।
2: এই

0: বলো মাধবদেৱ শুনিছ নে? অ
1: গৈছো দেউতা।
0: যাচোন যা, পানী এগিলাচ লৈ আগুৱাই যাচোন। অ
1: তোমাৰ কি হ'ল দেউতা, ইমান ঘামি জামি আহিছা যে, মাতটো কিবা দুৰ্বল দুৰ্বল লাগিছে, কিয় গাটো বেয়া লাগিছে নেকি? পথাৰৰ পৰাও দেখোন আজি সোনকালে আহিলা।
0: ৰাম ৰহচোন, ইমান সোপা প্ৰশ্ন একেলগে কৰিলে মই কোনটো উত্তৰ দিম এতিয়া?
1: বাৰু তেনেহ'লে কোৱাচোন, কিয় তোমাক ইমান দুৰ্বল দুৰ্বল লাগিছে? ৰ'বা, তাৰ আগতে মুখ হাত ধুই পানী এগিলাচ খাই লোৱা,

0: Lua. এতিয়া কোৱাচোন কি হ'ল?
1: নাই অ মালতী, বিশেষ একো হোৱা নাই। এই পথাৰত অকণমান দৰৱ স্প্ৰে কৰিছিলোঁ, তাৰপিছতে দেখোন কিবা দুৰ্বল দুৰ্বল লাগিল, মূৰটো ঘূৰাবলৈ ধৰিলে। এই কোনোমতে কামখিনি অলপমান চিজিল লগাই আহিছোঁ আৰু, এতিয়াও বহুত কাম বাকী আছেই।
0: হ'ব হ'ব, এতিয়া আৰু কামৰ কথা চিন্তা কৰিব নালাগে। চাওঁ এই বিচনাখনতে অকণমান বাগৰ দিয়া, মই এগিলাচ নেমু টেঙাৰ চৰপত কৰি আনো ৰবা, চৰপত গিলাচ খালে ভাল পাই যাবা। চাওঁ
1: হ'ব বাৰু যা। উখৰা কৃষ্ণ কৃষ্ণ প্ৰভু তোমাৰেই লীলা, প্ৰভু তোমাৰেই লীলা কৃষ্ণ।

0: দেউতা এই চৰপত গিলাচ খোৱাচোন, একদম ভাল পাই যাবা।
1: মালতীয়, এই মাৰ নাই নে কিয়?
0: নাই দেউতা, গাঁৱৰ সেই মহিলা সমিতিৰ কিবা মিটিং আছে বোলে তালৈকে গৈছে।
1: ভালেই হৈছে দে। এবাৰ শুনচোন, এই মই যে পথাৰৰ পৰা আহোঁতে গা চা বেয়া লাগি আহিছিল, এইবিলাক কথা কত মাৰক ক'ব নালাগে বুজিছ? এনেয়ে চিন্তাখন কৰিব।
0: মাৰ চিন্তাৰ কথা বাৰু বাদ দিয়াচোন দেউতা, পিছে দৰৱ মাৰোঁতে তুমি নাকমুখত জানো সেই মুখাখন পিন্ধি লৈছিলা, আৰু এই ভৰ দুপৰীয়াখনো দৰৱ স্প্ৰে কৰেনে? দৰৱ সদায় ৰাতিপুৱা বা আবেলিহে স্প্ৰে কৰিব লাগে। এইবোৰ কথা দেখোন তোমালোকক দিবাকৰদাই বুজায়ে থাকে, শুনি শুনি মোৰেই মুখস্থ হৈ গৈছে।
1: এৰাও, পিছে সেই লৰা লৰি কোবত সেইবোৰ খিয়াল কৰাই নহ'ল নহয়। বাৰু তই এতিয়া যা, ভাতত লাগগৈ। মই আকৌ এবাৰ পাৰিলে পথাৰৰ পৰা পাক এটা মাৰি আহিব লাগিব।
0: এতিয়া আকৌ ক'ৰ পথাৰলৈ যোৱা? এবাৰ গাঁৱৰ হস্পিটেললৈ গৈ ডাক্তৰক দেখাই আহিবগৈ লাগিব। ৰ'বা, মই এতিয়াই নৰেশ্বৰ খুৰাকো মাতি আনোগৈ, একেলগে যাব লাগিব।
1: ডাক্তৰ তালৈ আকৌ কিয় যাব লাগে? মোৰ একো অসুখ বিসুখ হোৱা নাই নহয়। অসুখ বিসুখ হ'লেহে মানুহ ডাক্তৰৰ তালৈ যাব লাগে।
0: অসুখ বিসুখ হ'লেও যায়, আৰু এনেকৈ দৰৱ স্প্ৰে কৰি গা বেয়া লাগিলেও যায়। কিয়? কীটনাশক দৰৱ স্প্ৰে কৰোঁতে যদি কিবা অঘটন ঘটে তেন্তে প্ৰাথমিক চিকিৎসা বা ওচৰৰ চিকিৎসকৰ সহায় ল'ব লাগে বুলি দিবাকৰ দাই নকয় জানো?
1: ভাল আকৰি অ' এইজনী। হিৰৌ, বোলো কিবা অঘটন ঘটিলেহে চিকিৎসকৰ সহায় ল'ব লাগে বুলি কৈছে। মোৰ একো অঘটন ঘটা নাই নহয়। তই মিছামিচি গৈ এই বান্ধৱীক দিগদাৰখন কৰিবগৈ নালাগে এতিয়া।
0: তুমি তেনেকৈ ক'লেই হ'বনে? এতিয়াও তোমাৰ দুৰ্বল দুৰ্বল ভাৱটো পূৰাকৈ যোৱাই নাই, দেখিলেই গম পায় নহয়।
1: ওৱা ৰ, মোৰ একো হোৱা নাই অ'। মোৰ বেমাৰ আজাৰ নাই বুলি তোক কৈছোৱেই নহয়। এয়া চা, এয়া চা, মই এতিয়া একদম ফিট।
0: ফিট ফাট যি হোৱা হৈ থাকা, কেৱল তুমি ঘৰ এৰি ক'লৈকো নাযাবা, মই এই গৈ এই আহিম।
1: ৰাম, এই মালতী, মোৰ একো হোৱা নাই, যাব নালাগে। এ মোৰ একো অসুখ তেৰি গ'লেই নহয় তাই। মাক জীয়েক দুইজনী একেই হওক, তেওঁ বাপেকৰ প্ৰতি মৰম আছে দেখিয়ে এইদৰে ল'ৰা ধপৰাখন কৰিছে। নহ'লে আজিৰ যুগত ল'ৰা ছোৱালীৰ মাক বাপেকৰ খবৰ কৰিবলৈ ক'ত সময়খন আছে? কৃষ্ণ প্ৰভু, এই ছোৱালীজনীক ভালে কুশলে ৰাখি ভাল পাত্ৰ তাত কটাবা আৰু প্ৰভু, কৃপা কৰিবা, কৃপা কৰিবা। কৃষ্ণ কৃষ্ণ, সকলো তোমাৰেই লীলা প্ৰভু, সকলো তোমাৰেই লীলা।

0: তাতে সিদিনাখন কোনে জানো কোৱা শুনিলোঁ, এই এই আমি যে সেই কাৰোবাক খং কৰিলে চকুৰ ভ্ৰু কোচাই মুখখন বিকৃত কৰি দিওঁ, তেতিয়া হেনো আমাৰ মুখৰ 47 ডাল হীৰাই কাম কৰিব লাগে।
1: হয় নেকি?
0: অঁ, কিন্তু হাঁহিলে কেইডাল হীৰাই কাম কৰে জানো?
1: কেইডালনো?
0: মাত্ৰ 14 ডাল, বুজিলি? সেইকাৰণে এই মানুহে হাঁহিব লাগে, বুজিছ? খং কৰিব নালাগে।
1: মই পিছে এতিয়া তোমাৰ হাঁহিৰ উপকাৰিতাৰ ওপৰত বক্তৃতা শুনিবলৈ অহা নাই।
0: এৰাটো বাৰু বাৰু, এই কচোন ক কি হ'ল, মই কিয় যাব লাগে বুলিলি?
1: তাকেইতো ক'বলৈ আহিছোঁ, পিছে তুমি কোৱাৰ সুবিধা দিলেহে।
0: এৰাটো বাৰু বাৰু বাৰু, এই এতিয়া ক দে ক কি হ'ল ক।
1: দেউতাই দেখোন দুপৰীয়া পথাৰৰ পৰা আহিয়ে গাটো বেয়া লগা বুলি ক'লে। সুধি পেলাইহে গম পালোঁ খেতিত বোলে দৰৱ মাৰিছিল। কেনেবাকে দৰৱ নাকে মুখে সোমালেই নেকি, ক'ব নোৱাৰি নহয়। সেইকাৰণে ভাবিলোঁ এবাৰ গাঁৱৰ হস্পিটাললৈ গৈ ডাক্তৰক দেখাই আহে ভাল নেকি। পিছে দেউতাই দেখোন ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা ক'লেই হাত জাপ মাৰে।
0: হয় নেকি? পিছে হেৰি নহয়, কথাটো ইমান দেৰি কোৱা নাই কিয়?
1: ক'বলৈ তুমি সুবিধা দিলা জানো, তুমি দেখোন কিবা এই হাঁহিৰ ওপৰত ৰচনা গাবলৈহে লাগিলা।
0: এৰা অ' এৰা, এই মোৰ এই কথা বেছি কোৱাৰ স্বভাৱটোৰ বাবে বৰ অশান্তি পাওঁ, বুজিছ? খুৰীয়েৰৰ পৰাও এই কথাটোৰ বাবে মাজে মাজে গালি খাই থাকিব লাগে, কিন্তু কৰিবি কি আৰু। এই বুঢ়া বয়সত স্বভাৱ জানো সলনি কৰিব পাৰি, এই কুমলীয়া বাঁহ বেঁকা কৰিব পাৰি, কিন্তু বুঢ়া হ'লেতো তাক বেঁকা কৰিব নোৱাৰি নহয়, ভাঙি যায়। আৰু সেই কথাতে আছে নহয় বোলে কুকুৰৰ নেজ 7 মোন ঘিউৰে মালিচ কৰিলেও হেনো চিধা নহয়, বেঁকা হৈ থাকে। মোৰো কিবা খাই তেনেকুৱা কণে হৈছে নেকি জানো।
1: সেয়া আকৌ আৰম্ভ হ'লেই নহয়, এইবাৰ চাগে কুকুৰৰ ওপৰত ৰচনা গাবা।
0: বাৰু বাৰু, যেনে কুকুৰ তই তেনে টাঙোনকেই মাৰিব খুজিছ। বাৰু, এই হেৰি নহয় অ' মালতী,
1: কি
0: এতিয়া পিছে খাই দেউতাৰক যে ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা কৈছ, এই দেউতাৰ জানো মান্তি হ'ব?
1: তাকে,
0: সেই দেউতাৰে আকৌ ডাক্তৰ বুলিলেই দেখোন জাপ মাৰে, তাতে ঔষধ চৌষধ খোৱাৰ কথা ওলালেতো সিফালেই পলাব। আৰু সেই আমাৰ নিচিনাকৈ তোৰ সেই সৰু সুৰা বেমাৰ এটা হ'লে ঔষধ খাবলৈ যোৱা ভকত তেওঁ নহয় নহয়।
1: এৰা, এই এতিয়াও মই ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা কওঁতে যিহে হাইৱেখন লগাইছে।
0: জানো, বুজিছ? হেৰ মই জানো নহয় তেনেকুৱাখন কৰিব বুলি, মই জানো।
1: তেন্তে এতিয়া কি কৰিবা খুৰা, ডাক্তৰৰ ওচৰলৈ যোৱা নহ'ব নেকি?
0: তাকেতো, এটা কাম কৰিম, বুজিছ?
1: কি?
0: ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ বাবে জোৰ কৰিম, কিন্তু যদি নিতান্ত ইচ্ছা নকৰে তেতিয়াহ'লে মহেন্দ্ৰ কবিৰাজৰ ওচৰলৈকে লৈ যাম। মহেন্দ্ৰ কবিৰাজতো বেয়া নহয়, তাতে তেওঁৰ কবিৰাজে আজিকালি বহু চৰ্চা হৈ আছে, বহু দূৰ দূৰণিৰ পৰাও তেওঁৰ চিকিৎসা ল'বলৈ মানুহ আহি থাকে। কবিৰাজী ঔষধ মানে তোৰ সেই বনৌষধৰ ওপৰত তেওঁ কেইবাখনো কিতাপো লিখিছে নহয়, তই গম পাৱ চাগে।
1: গম পাওঁ, চৰকাৰেও তেওঁক কিবা কিবি বঁটাও দিছে নহয়।
0: দিছেতো,
1: তাতে তেওঁৰ চিকিৎসা ল'বলৈ যোৱা মানুহবোৰক হেনো তেওঁ বনৌষধবোৰৰ বিষয়ে কিছু শিক্ষাও দিয়ে, আৰু এই শিক্ষা লৈ মানুহবোৰে সৰু সুৰা অসুখ বিসুখ হ'লে নিজে ঘৰতে এই বনৌষধবোৰ বনাই ল'ব পাৰে।
0: তই দেখোন জানো কথাবোৰ, কবিৰাজৰ ওচৰলৈ যাবলৈ বান্ধৱে না নকৰে, সেইটো মই জানো।
1: ঠিক আছে, ব'লা তেনেহ'লে।
0: হয় নেকি? ব'ল ব'ল।

0: বান্ধৈ, ৰা বান্ধৈ।
1: অ বান্ধৈ আ,
0: হে ৰা বান্ধৈ।
1: হা
0: কি হে ৰা, তোমাৰ গা বেয়া লাগিছে বোলে?
1: হে একো হোৱা নাই হে, এইজনীয়ে এনেই হুলস্থুলখন কৰিছে।
2: অ এতিয়া মইহে এনেই হুলস্থুলখন কৰিলোঁ।
1: ৰ হ'ব হ'ব, তই যাচোন আগত আমাৰ সেই বান্ধৈৰ বাবে চাহ একাপ বাকী আনগৈ যা।
0: এ পিছে বান্ধৈ হেৰি নহয়, সেই চাহ পানী পিছে পৰেও হ'ব ৰ'বাচোন। এতিয়া পিছে ব'লা, এই চৰকাৰী ডাক্তৰৰ ওচৰৰ পৰা পাক এটা মাৰি আহোঁ।
1: আ তুমিও যে বান্ধৈ আৰু
0: কিয়?
1: এৰা তুমি তোমাৰ মালতীৰ কথা বিশ্বাস কৰিব লাগেনে? মোৰ একো হোৱা নাই হে, এই ভৰ দুপৰীয়াখন তোমাৰ পথাৰত মই অলপ

0: স্প্রে কৰিছিল
1: অ কৈছে
0: অ তেতিয়া গাটো অকণমান বেয়া লাগিছিল পিছে এতিয়া ঠিকেই আছে বুঝিছা ডাক্তৰ ওচৰলৈ কি কাৰণে যাব লাগে হে
2: হেয়া খুৰাচোৱা মই কৈছিলোৱেই নহয় ডাক্তৰ বুলিলে দেউতাই হাত জাপ মাৰে
0: নহয় অ এই ডাক্তৰ ওচৰলৈ গ'লে হকে বিহকে এগালমান ঔষধ দিয়ে বান্ধৈ খাব নোৱাৰি তিতা অকালি আহি যায় এনেয়ে খৰচৰ বাঁহ
1: সেই বুলি মানুহে ঔষধ নোখোৱাকৈ আছেনে আমিনো ঔষধ নোখোৱাকৈ আছোনে বেমাৰ হ'লে ঔষধ খাবই লাগিব দিয়াচোন নহ'লে বেমাৰ কেনেকৈ ভাল হ'ব হে
0: হ'লেও পিছে মই সেই ডাক্তৰী ঔষধ খাব নোৱাৰিম বুজিছা যিমান দিন পাওঁ এইদৰে চলাই দিম বুলিয়ে ভাবিছোঁ বুজিছা অঁ একেবাৰে নোৱাৰিলে তেতিয়া কিবা এটা দেখা যাব কিয় বান্ধৈ তুমিয়েই নকোৱা জানো বোলে সাঁতোৰ সাঁতোৰ নিজ বাহু বোলে সাঁতুৰিব নোৱাৰিলে যাবি ৰ সাঁতলে বান্ধৈ শুদ্ধ হৈছেনে
1: হ'ব হ'ব বান্ধৈ বুজিছা ফকৰা যোজনা গাব নালাগে বুজিছা ডাক্তৰী ঔষধ নাখাওঁ বুলিলা যেতিয়া কামতেকে কৰোঁ বান্ধৈ
0: কি
1: এপাক মহেন্দ্ৰ কবিৰাজৰ ওচৰৰ পৰা পাক এটা মাৰি আহোঁ বোলা বনৌষধি চিকিৎসাৰ কথাও দুটামান শিকা হ'ব
0: মহেন্দ্ৰ কবিৰাজ
2: এইবাৰ কিন্তু দেউতা তুমি নাযাওঁ বুলি ক'লে মই আজি ভাত পানী একো নাখাওঁ নাখাওঁ বুলি কৈছোঁ নাখাওঁ
0: ৰাম এইজনী কম ছোৱালী নহয় দেই ৰ হ'ব হ'ব হ'ব তই বাৰু ভাত পানী নোখোৱাকৈ থাকিব নালাগে মই বাৰু সেই মহেন্দ্ৰ কবিৰাজৰ তালৈ এপাক যাম বাৰু যা
1: এনেও তোমাৰ সেই মহেন্দ্ৰ কবিৰাজৰ দৰৱত একো বেয়া গুণ নাই নহয় বন দৰৱহে
0: হয় নেকি
1: অঁ সেইবোৰ খালে একো অপকাৰটো নহয়েই বৰং শৰীৰৰ কাৰণেও ভাল বুজিছা
0: হ'ব বাৰু দিয়া অ মালতী
2: দেউতা
0: এই চাওঁ মোক সেই কামিজটো আৰু চেণ্ডেলযোৰ লৈ আছোঁ বান্ধৈ এই ছোৱালীজনীৰ পৰা নোৱাৰিছোঁ আৰু বুজিছা
1: হেৰা এই ছোৱালীৰ বাপেকৰ প্ৰতি মৰমটো এনেও বেছি তাতে তোমাৰ এইজনী হ'ল একমাত্ৰ ছোৱালী
2: দেউতা এয়া লোৱা
0: লোৱা তই আকৌ সাজি কাচি কলৈ যাবলৈ ওলালি
2: তোমালোকৰ লগত আকৌ
0: তই আকৌ কিয় যাব লাগে
1: আৰু মালতী তই ভিতৰলৈ যা বুজিছ ভাত পানীৰ যোগাৰ কৰগৈ হাই মা আৰু মিটিঙলৈ ওলাই গ'ল নহয় তই দেউতাৰ বাবে সেই একো চিন্তা কৰিব নালাগে মই আছোঁ নহয় কিহৰ চিন্তা আমি আহি তোৰ হাতেৰে একাপ গৰম গৰম চাহ খাব পাব লাগিব বুজিলি
2: হ'ব খুৰা কেৱল দেৰি কৰি নাথাকিবা আৰু দেউতাক অলপ ভালদৰে চাই চিন্তি নিবা
1: হ'ব দে হ'ব দে বান্ধৈ দেখিছা মৰম বোলা বোলা বোলা
0: বোলা
1: মহেন্দ্ৰ কবিৰাজ এতিয়া কিজানি সেই ঘৰতেই থাকিব
0: হয় নেকি
1: এইকণ সময়ত কলৈ কোনা যায়
0: হ'ব বাৰু বোলা বোলা নোৱাৰিছো আৰু এই পৰা

0: হেৰ বান্ধৰি আছে নে নাই হেই কবিৰাজ?
1: আছে ৰবা আছে। কিয় খাই আহে ভিতৰত খুটুং খুটুং শব্দ শুনি থকা নাই
0: জানো?
1: কিবা সেই বন্দৰবে বনাই
0: আছে। নাই আছে আছে, সেয়া দেখিছো, অকণমান দেখিছো।
1: মই মাতিছো ৰবা
0: আমাৰ আছে মাতা।
1: দাইটি, অ মহেন্দ্ৰ দাইটি, আছেনে বাৰু?
2: কোননো
1: আমি? নৰাচৰ আৰু ৰমাকান্ত।
2: ভিতৰলৈকে সোমাই, ভিতৰলৈকে সোমাই। বহুত দিনৰ মূৰত
1: মানে দাইটি কিবা কৰি আছিলে যেন পাইছো, বাহিৰৰ পৰা কিবা খুন্দি থকাৰ নিচিনা শুনিলো।
2: আৰু আমাৰ নিচিনা কবিৰাজে নুখুন্দিলে নুবতিলে খাম কি? হাইয়া গছ গছনি কিছুমানৰ পাত আৰু শিপা আনি থৈছোঁ, আৰু তাকেই অকণমান খুন্দা পতা কৰি আছোঁ। পিছে আজিকালি দেখোন তহঁত দুটাৰ ছাঁটোকে দেখিবলৈ নোপোৱা হ'লোঁ। অ খেতি বাতিত বাৰুকৈয়ে মনোযোগ দিছ যেন পাইছোঁ।
0: নাই
2: হে, ভালেই হৈছে দে। খেতি বাতি কৰিলেহে গছ গছনি থাকিব, গছ গছনি থাকিলেহে আমাৰবোৰৰ কবিৰাজিও থাকিব, হে নহয় জানো?
0: নাই দাইটি, এই আমাৰবোৰৰ সৈতে ৰিজাই আপুনি আমাক কিয় মিছাকৈ লাজ দিছে? তাতে আজিকালি আপুনি ডাঙৰ মানুহ হ'ল নহয়, এই কিতাপো লিখিছে, চৰকাৰী বঁটা বাহনো বুটলিছে।
1: এৰা এৰা, তদুপৰি আপোনাৰ কবিৰাজী ঔষধি গছৰ খেতিওতো আমি নকৰোঁ।
2: সেইটো কথা। এই শুন, খেতি নকৰাকৈয়ে এনে বহু ঔষধি গছ গছনি আমাৰ ৰাজ্যত পোৱা যায়, কিন্তু আমাৰ বহু মানুহে এই ঔষধি গছ চিনিকে নাপায় আৰু এইবোৰৰ গুণৰ কথাও নাজানে। চাওঁ এফালা, এফালাচোন বাহিৰলৈ।

0: এই যে আমাৰ চৌপাশে সেই গছ গছনিবোৰ দেখিছ?
1: দেখিছো।
0: এইবোৰৰ বেছিভাগৰে ঔষধি গুণ আছে। আমাৰ যিসকল উপৰি পুৰুষ আছিল তেওঁলোকে এনে বহু গছ গছৰ ঔষধি গুণ আৱিষ্কাৰ কৰি থৈ গৈছে, কিন্তু আমি সেইবোৰৰ চিনাক্তকৰণ কৰা বা সংৰক্ষণ কৰাটো দূৰৰে কথা। সেইবোৰৰ ব্যৱহাৰৰ ওপৰতো আজিকালি গুৰুত্ব নিদিয়াই হ'লোঁ। কিন্তু এতিয়াও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহু গাঁৱৰ মানুহৰ মাজত এইবোৰ ব্যৱহাৰ হৈ আছে। আনকি আমিয়ে তোৰ সেই প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰ মানে সেই আয়ুৰ্বেদ, সেই আয়ুৰ্বেদতো সেই গছ লতাৰ তৰু তৃণ আদিৰ ঔষধি গুণৰ সম্পৰ্কত বিস্তৃত বিৱৰণ আছে।
2: এৰা দেই বান্ধৈ, আমাৰ সেই উপৰি পুৰুষসকলে এইবোৰ আৱিষ্কাৰ কৰি সঁচাই মানৱ জাতিৰ বহু কল্যাণ সাধি গৈছে দেই।
0: এই হ'লে কি হ'ব, আজিকালিৰ মানুহে তাৰ মূল নুবুজা হ'ল। হয়, লক্ষ্মীনাথ বেজবৰুৱাই তাহানিতে কৈ যোৱা নাছিল জানো, বোলে গুৰু লাগে মই শিক্ষিত শিষ্য, জগতক জাননী দিলোঁ, জগতৰ অগুৰু শংকৰ ঘৰতে অন্ধলাই নিচিনিলোঁ। হয়নে?
1: তাতে এতিয়া ঔষধৰ দোকানো ধেৰ হ'ল নহয়।
2: হয়,
1: এতিয়া মানুহৰ নাকেৰে দুটোপাল পানী বাগৰিবলৈহে নাপায়, চিধাই দৌৰ দিয়ে ফাৰ্মাচীলৈ।
0: হয়তো
1: আজি বোলে জ্বৰৰ দৰৱ, কাইলৈ বোলে পেটৰ দৰৱ। ঐ, এনেবোৰ কৰোঁতে কৰোঁতে পেটৰ ভিতৰতে এখন হোলচেল ফাৰ্মাচী দোকান হৈ গৈছে।
0: পিছে আচল কথাটোকে সোধা নাই নহয়, তহঁতে পিছে কি কাম লৈ আহিছিলি?
1: হেৰি, এই বান্ধৰ বোলে আজি পথাৰত সেই দৰৱ স্প্ৰে কৰাৰ পাছত কিবা দুৰ্বল দুৰ্বল লাগিল, মূৰটো বোলে অলপ ঘূৰালে। ডাক্তৰী ঔষধ খাব নোৱাৰে বোলে, কিবা হেনো উকালি উকালি ভাৱ এটা আহে। সেই মালতীয়ে সেই মোৰ সৈতে আপোনাৰ ওচৰলৈকে পঠিয়াই দিলে। তাতে আপোনাৰ আজিকালি আকৌ খুব নাম নহয়, বোলে দুই চাৰিটা বন্দৰবৰ কথাও শিকি যাওঁ।
0: তোৰ কাৰণে সেই দৰৱ এপালি বনাওঁ, এইপালি দৰৱ খাই গাত শকতি পাবি, বুজিলি? ৰ, তহঁতক ক মানচোন দেই।
1: অ' দাইটি, সেই নহয় এয়া এইফালে ব্ৰাহ্মী শাক নহয় জানো?
0: এই পিছে ব্ৰাহ্মী শাকৰ কি গুণ জানো জানো?
1: ই কিয় সেই ব্ৰাহ্মী শাকৰ পৰা তেল নবনাই জানো? সেই যে এডভাৰটাইজ দি থাকে যে ব্ৰাহ্মী আমলা কেশ তেল বুলি।
2: দাইটি, এই ব্ৰাহ্মী শাকৰ পাত খালে মনত ৰখাৰ শুকতি বাঢ়ে বুলি শুনিছোঁ, হয়নে বাৰু?
0: এৰা, তই ঠিকেই শুনিছ, বুজিছ। এই ব্ৰাহ্মী শাকৰ পাতৰ পৰা প্ৰস্তুত কৰা ঔষধ সেই সৰু সৰু ল'ৰা ছোৱালীৰ ব্ৰংকাইটিছ, মাত বহি যোৱা, মূৰ্চা যোৱা, স্মৰণ শক্তি সংৰক্ষণ কৰা আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি এই স্নায়ুৰ টনিক হিচাপেও এইবিধ শাক ব্যৱহাৰ কৰিব পাৰি।
1: অ' দাইটি, ইপিনে কাষত এই অৰ্জুন গছৰ ছাল নহয় জানো?
0: এৰা এৰা, তই ঠিকেই ধৰিছ। এই অৰ্জুন গছৰ ছাল কিহি কামত লাগে জানো?
1: নাজানো নহয় দাইটি।
0: এই অৰ্জুন গছৰ ছাল তেজৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰিব পাৰি। আনহাতে নিম্ন ৰক্তচাপৰ ফলত যে মানুহ কেতিয়াবা দুৰ্বল হৈ পৰে, হয় বেহুচ হৈ যায়, তেনে দুৰ্বলজনিত ৰোগতো এইবিধ গছৰ পাত তৈয়াৰ কৰা ঔষধ ব্যৱহাৰ হয়। বাৰু ৰমাকান্ত, এতিয়া গাটো ঠিক পাইছ নে?
2: এৰা দাইটি,
0: গাত শকতি পাইছ নে?
2: এৰা দাইটি, এতিয়া বাৰুকৈয়ে শকতি পাইছো। আই, তুমি কোৱাৰ দৰে ফুটবল খেলাৰ সমান শকতি পাইছো।
0: অ' পাবি পাবি, মই নকৈছিলো। বাৰু তহঁত তেতিয়াহ'লে হেৰি কৰ, আগবাঢ়ি থাক, ময়ো গাটো তিয়াই মুঠি ধৰোঁ। আই, এতিয়াৰ পৰা কেৱল দৰৱ স্প্ৰে কৰোঁতে সাৱধান হ'বি ঔ।
2: হ'ম বাৰু দাইটি, হ'ম বাৰু। তেতিয়াহ'লে দাইটি, আমি এতিয়া গৈ থাকোঁ।
0: আকৌ এনেকে মাজে সময়ে আহি থাকিবি, এই কথাবিলাকো দুই এটা জানি যাবি, কামত আহিব।
1: দাইটি, তেনেহ'লে আমি গৈ থাকোঁ।

0: দুই ডিপ্লবা মূৰত এখন
1: পিছে ক'ৰ পৰানো আহিলা? আনদিনাখন দেখোন এইখিনি সময়ত পথাৰতে থাকা, আজি নিয়ম উলংঘন হ'ল যে।
2: এৰা, এই মাজে মাজে নিয়ম উলংঘনো কৰিব লাগে নহয়। অ' ৰা বোপা, কিয় খাই ভূপেন হাজৰিকাই গোৱা নাই জানো? নিয়ম ভঙাৰ নিয়ম ই যে নিয়মাকাংক্ষী।
1: আজিচোন নৰাচৰ কাইটি একেবাৰে গায়কী মুদত আছা, এ কথাটো কি হে?
2: বুজিছা দিবাকৰ বোপা, সুবিধা নাপালো, পোৱা হলে দেখুৱাই দিলো হেঁতেন গান কি বস্তু। আৰু বাদ দিয়া সেইবোৰ, পিছে খাবলৈ ইমান সৰু বটলবোৰত টিউবৱেলৰ পানী ভৰাইছা যে। অৰা, ডাঙৰ বটল এটা আনি দিওঁ ৰবা, আমাৰ ঘৰতেই ধুই থোৱা ঢেৰ বটল আছে নহয়।
1: টিউবৱেলৰ পানী খাবলৈ ভৰোৱা নাই, সেই অন্য সকামৰ বাবেহে পানীৰ নমুনা সংগ্ৰহ কৰি আছো।
3: হয় নেকি? পিছে কিহৰ বাবে এই নমুনাসমূহ সংগ্ৰহ কৰিছা?
1: শুনা, কৈছোঁ, আজিকালি অধিক পৰিমাণৰ কীটনাশক দৰৱ, ৰাসায়নিক সাৰ আদি প্ৰয়োগৰ বাবেই হওক বা অন্য কিছুমান কাৰণতেই হওক, মাটিৰ কিছুমান গধুৰ মৌলৰ পৰিমাণ বাঢ়ি যাব লাগিছে। এই গধুৰ মৌলবোৰৰ বাবে আমাৰ দেশৰ তথা ৰাজ্যৰ বহু মাটি আৰু ভূগৰ্ভৰ পানী বিষাক্ত হৈ পৰিছে। সেইকাৰণে এনেদৰে বিভিন্ন ঠাই মাটি আৰু খোৱা পানী পৰীক্ষা কৰি থকাৰ ব্যৱস্থা কৰা হৈছে, যাতে মানুহবোৰক সজাগ কৰি দিব পৰা যায়।
3: হয় নেকি? পিছে আমাৰ গাঁৱৰ মাটি পানীও বাৰু এনেদৰে বিষাক্ত হৈছে নেকি?
1: সেইটোতো এতিয়াই ক'ব পৰা নাযাব, এই মাটি পানীৰ নমুনাবোৰ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছতহে গম পোৱা যাব। কি হ'ল হে নৰচৰকাৰী, মুখৰ ভিতৰতে দেখোন কিবা ভোৰ ভৰাই থকা শুনিলোঁ।
2: নহয় মানে হেৰি দিবাকৰ বোপা, মোক কথা এটা খোলোচাকৈ বুজাই দিয়াচোন।
1: কোৱাচোন, কোৱা, কি খোলোচাকৈ বুজাব লাগে?
2: হেৰা, সেই গধুৰ বাৰু বুজিলোঁ, পাতলো বুজিলোঁ, আৰু মাটিও বুজিলোঁ, পানীও বুজিলোঁ, কিন্তু তাৰ মাজতে এই মূলাটো ক'ৰ পৰা আহিল হে? আৰু সেই আহিলটো আহিলেই একেবাৰে সকলোকে বিষাক্ত কৰি পেলাবলৈকে আহিল। হেৰা, বাৰীৰ সেই মূলাটো যেনিবা অলপ খাই গধুৰ হ'লেই, সেই বুলি এনেও সিনো আৰু মাটি পানী সকলোকে বিষাক্ত কৰি পেলাবনে? এই কথাটো কিন্তু মোৰ হজম নহ'ল, বুজিছা দিবা কৰ বোপা।
1: হেৰা নৰচৰ কাটি, মই মূলা বুলি কোৱা নাই নহয়, সেই
2: তেন্তে
1: মৌল বুলিহে কৈছোঁ।
2: মৌল
1: মৌল মৌল মত ঔকাৰে মৌ ল মৌল।
2: এৰা, সেই তাকেইতো মই ভাবিছোঁ, বোলো স্কুলৰ কিতাপত যি মূলা ভাৰে তাৰ দুপাততে চিন বুলিহে পঢ়িছিলোঁ, কিন্তু মূলাই মাটি পানী বিষাক্ত কৰাৰ কথাটোতো পঢ়া নাছিলোঁ, গতিকে এইটো হ'বই নোৱাৰে নহয়।
3: পিছা বান্ধৈ
2: বান্ধৈ,
3: স্কুলৰ বিজ্ঞানৰ কিতাপত কিন্তু মৌলৰ কথাও আছিল, বুজিছা? মোৰ এতিয়া তোমাৰ অলপ মনত পৰিছে নহয়, সেই যে ল' তাম সোণ আদি এইবোৰক মৌল বুলি কয়, নহয়নে দিবাকৰ বাপা?
1: এৰা এৰা, তুমি ঠিকেই ধৰিছা, সেইবোৰেই সেইবোৰেই মৌল।
3: পিছে বান্ধৈ, এতিয়া এইবিলাক কথা বাদ দিয়া আৰু, বুজিছা? যাওঁ ব'লা, মোৰ তালৈকে যাওঁ।
2: ব'লা তেনেহ'লে।
3: তুমি অথনি মালতীক চাহ খাই যাম বুলি কোৱা নাছিলা জানো? ব'লা ব'লা, দিবাকৰ বাপা তুমিও ব'লা আমাৰ লগত, আমাৰ তাতে চাহ তোপা খাই কথা পাতিম।
4: মহেন্দ্ৰ
3: কবিৰাজৰ তাতেই বহুত দেৰি হ'ল, তেখেতে আমাক তেখেতৰ কবিৰাজী ঔষধবোৰৰ বিষয়েও আজি বহুত জ্ঞান দিলে নহয়।
4: খুৰা কোৱাচোন, কবিৰাজে কি ক'লে? সকলো ঠিকে থাকে আছেনে?
2: সকলো ঠিকে থাকে আছে, বুজিছ? একো চিন্তাৰ প্ৰয়োজন নাই বুলি কৈছে, এপালি বন্দৰবো খাবলৈ দিছিল।
3: সেই আছা, মই তোক কোৱা নাছিলোঁ হা, মোৰ একো হোৱা নাই বুলি, তইহে মিছাতে এনেই হুলস্থুলখন লগাইছ। বাৰু তই এইফালে দেখিছ নাই, এইফালে চা এইফালে চা, সেই আমাৰ দিবাকৰ বোপাক বাটতে পাই লৈ আহিছোঁ ইয়ালে।
4: দিবাকৰ দা, মই মনেই কৰা নাছিলোঁ, ভালনে আপোনাৰ?
1: ভালেই দিয়া। পিছে মহেন্দ্ৰ কবিৰাজৰ ওচৰলৈ যোৱাৰ কথা দেউতাই মোক কোৱা নাই যে?
4: কি কাৰণত যাব লগা হৈছিল দেউতাকে সুধকচোন।
1: কি কাইটি, কথাটোনো কি, কিবা অসুখ বিসুখ নেকি? গম নাপালো যে।
2: তুমি ঘেঁহাই থাকিব নালাগে, মই কৈছো ৰবা, বুজিছা দিবাকৰ বোপা?
1: কোৱা।
2: বান্ধৱে পথাৰত সেই দৰৱ স্প্ৰে কৰাৰ পিছত অলপ দুৰ্বল হৈ পৰাৰ বাবে মালতীয়ে মূৰ্খতে খাই মহেন্দ্ৰ কবিৰাজৰ ওচৰলৈকে পঠিয়াই দিলে। বান্ধৱে আকৌ ডাক্তৰী ঔষধ খাবলৈ ভয় কৰে নহয়, সেয়েহে মহেন্দ্ৰ কবিৰাজৰ তালৈ গলো আৰু দুটামান কবিৰাজী ঔষধৰ কথা শিকিও আহিলো।
1: ভাল কৰিলা বাৰু, বৰ্তমান সময়ত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচলনৰ গুৰুত্ব বহু পৰিমাণে বাঢ়িব।

কি কৰি আছানো?

0: কৰিছে।
1: এৰা এৰা ও
0: আমি ইচ্ছা কৰিলে আমাৰ চাৰিওফালে থকা গছ লতাৰ ঔষধি গুণৰ জ্ঞানেৰে আমাৰ বহু বেমাৰ আজাৰ অতি সহজে দূৰত ৰাখিব পাৰোঁ, কিন্তু এনে ঔষধি গছ গছনিৰ মূল্য আমি বুজি নাপাওঁ। তদুপৰি উপযুক্ত সংৰক্ষণৰ অভাৱতো আমাৰ অসমৰ বহু আপুৰুগীয়া গছৰ মানে ঔষধি গছৰ হয় নাইকিয়া হৈছে নহয়বা আৱিষ্কৰণ হোৱাকৈ আছে। সেয়েহে আমি সকলোৱে এই ঔষধি গছবোৰ চিনাক্ত কৰা আৰু সংৰক্ষণ কৰাৰ বাবে কাম কৰি যাব লাগে।
2: হয় হয়, এইখিনি কথা মানে এই মহেন্দ্ৰ কবিৰাজো আমাক কৈছিল নহয়।
1: কৈছিল পিছে হেৰি নহয়,

0: এই ঔষধি গছবোৰ চিনাক্ত কৰা আৰু সংৰক্ষণ কৰাৰ বাবে কাম কৰি যাব লাগে।
1: হয় হয়, এইখিনি কথা বান্দৰ এই মহেন্দ্ৰ কবিৰাজু আমাক কৈছিল নহয়।
2: কৈছিল কৈছিল, পিছে হেৰি নহয় দিবাকৰ বোপা বোলে সেই খেতিত ৰাসায়নিক সাৰ দৰৱ মাৰিলে মাটি পানী বিষাক্ত হয় বুলি।
0: অঁ অঁ ঠিকেই কৈছোঁতো, খেতিপথাৰত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ দৰৱ মাৰিলে মাটি পানী যে বিষাক্ত হ'ব পাৰে সেইটোৱেই নহয়, কিছুমান ঠাইত ইতিমধ্যে বিষাক্ত হৈছেও।
2: হে, মোৰ কিন্তু বৰ বিশ্বাস হোৱা নাই দেও। খেতিত যেনিবা সাৰ ব্যৱহাৰ কৰিলে, কীটনাশক দৰৱ যেনিবা মাৰিলে, পিছে তাৰ পৰা মানুহৰনো কেনেকৈ হানি হ'ব? মোৰ মতে এইটো খাই কেৰ্কেটুৱাই তামোল খাই আৰু নেউলক বান্ধি কিলোৱাৰ লেখীয়া কথা দেই।
0: হে ৰাণৰ চৰকাৰী, কেৰ্কেটুৱাই তামোল খাই বুলি জনাই জানে বুজিছা, গতিকে যিবিলাক জ্ঞানী লোক তেওঁলোকে আৰু নেউলক বান্ধি কিলাবলৈ নাযায়, বৰং কেনেকৈ কেৰ্কেটুৱাৰ আক্ৰমণৰ পৰা তামোলটো বচাব পাৰি তাৰহে উপায় চিন্তা কৰিব। আৰু হানি নহয় বুলি ফচকৈ কৈ দিলা যে, হেৰা হানি কিয় নহ'ব হে, কিয় সেই কথাতেই নাই জানো, বোলো ইয়াতে মাৰিলোঁ টিপা গড়গাঁও ওলাল গৈ শিপা। খেতিত সাৰ কীটনাশক দৰৱ আদিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো কথাটো একেটাই, কিবা বুজি পালানে নৰচৰ গাইটি?
2: একো বুজি নাপালোঁ নহয়।
0: নাপালা?
2: কিবা সাঁতৰ সাঁতৰ যেনহে লাগিছে।
3: দিবাকৰ দাইক কিনো সাঁথৰ সুধিছে আমিও শুনো, ৰ'ব তাৰ আগতে চাহ কাপ খাই লওক। দিবাকৰ দা
0: দিয়া দিয়া
3: খুৰা লোৱা,
2: হ'ব
3: দেউতা তুমি এতিয়া কওকচোন কি সাঁথৰ সুধিছে।
0: মই সেই কীটনাশক দৰৱ আৰু ৰাসায়নিক সাৰে কেনেকৈ মানুহক অনিষ্ট কৰিব পাৰে তাকেহে কৈ আছো। যিবোৰ কীটনাশক দৰৱ আৰু ৰাসায়নিক সাৰ আমি খেতিত ব্যৱহাৰ কৰোঁ বা কৰি আছোঁ, সেইবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ দেহত প্ৰৱেশ কৰে। যেনে ধৰা ফল মূল, শাক পাচলি, খোৱা পানী ইত্যাদি ইত্যাদিৰ জৰিয়তে এই সামগ্ৰীবোৰ মানুহৰ দেহত প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰিব পাৰে। ঠিক তেনেকৈ গাখীৰ, মাছ, মাংস আদিৰ জৰিয়তে এই বিষাক্ত সামগ্ৰীবোৰ মানুহৰ দেহত পৰোক্ষ হিচাপে প্ৰৱেশ কৰে, মানে তোমাৰ সেই ডাইৰেক্ট আৰু ইনডাইৰেক্ট। এতিয়া নৰসৰ কাইটি বুজিলানে কথাটো?
2: এৰা এতিয়াহে ধৰিব পাৰিছোঁ বুজিছা বান্ধৈ, এই কেনেকৈনো কীটনাশক দৰৱ আৰু ৰাসায়নিক সাৰে মানুহৰ অনিষ্ট কৰিব পাৰে।
3: আচ্ছা দিবাকৰ দা, আৰু এটা কথা সুধো, এই যে আমাৰ মাটিবোৰত খুব ইউৰিয়া সাৰ মাৰে তাৰ কিবা বেয়া গুণ আছে নেকি?
0: তুমি বৰ ভাল কথা এটা সুধিলা হে মালতী। শুনা, সচৰাচৰ আমাৰ দেশত কৃষকসকলে অন্য সাৰৰ তুলনাত মাটিত ইউৰিয়া সাৰহে বেছিকৈ মাৰে, আৰু এই ইউৰিয়া সাৰবিধ হৈছে নাইট্ৰজেন সাৰ। গতিকে মাটিত যেতিয়া অত্যাধিক পৰিমাণৰ ইউৰিয়া সাৰ মৰা হয় তেতিয়া ভূগৰ্ভৰ পানীত নাইট্ৰেটৰ পৰিমাণো বাঢ়ি যাব পাৰে। মাটিত আমি প্ৰয়োগ কৰা ইউৰিয়া সাৰৰ বহু নাইট্ৰজেন গেছ হিচাপে বায়ুমণ্ডললৈ গুচি যায়।
2: গছে যিখিনি সাৰ ল'ব লাগে ল'লে,
0: ল'লে
2: দৰৱৰ গোন্ধত পোক পৰুৱা মৰিভূত হ'ল গৈ। তাৰপিছত আকৌ এইবোৰ মাটিতে বোলা বা পানীতে বোলা ক'ৰ পৰানো জমা হ'ব? ইয়ে বান্ধৈ কথাটো কিবা খেলি মেলি খান নহয়নে বাৰু?
0: খেলি মেলি একো নহয় বুজিছা, মই বুজাই দিছোঁ শুনা।
2: কোৱাচোন কোৱা।
0: ধৰা তোমাক মাছে মঙহে এগালমান ভাত আঞ্জা দি ভাত খাবলৈ দিলে,
2: দিলে
0: তুমি যেতিয়া পৰাখিনি খালা বা ডিঙিলৈকে গিলিলা, তাৰ পিছৰখিনি কি কৰিবা কোৱাচোন বাৰু?
2: কি হ'ব আৰু, চোৱা পাতনিত পেলাই দিব লাগিব।
0: এৰা ঠিক কথাই কৈছা, চোৱা পাতনিত পেলাই দিব লাগিব। আৰু আমাৰ এই খেতিত ব্যৱহাৰ কৰা সাৰ দৰৱখিনিৰ ক্ষেত্ৰতো সেই একেটা কথাই বুজিছা, গছক যিমানখিনি লাগে ল'লে, পোক পৰুৱা মৰোতে যিমানখিনি ব্যৱহাৰ হ'ল হ'ল, বাকী ৰৈ যোৱাখিনি তোমাৰ সেই চোৱা পাতনিলৈ গুচি গ'ল। আৰু আমাৰ কাৰণেতো সেই মাটি, পুখুৰী, নদ নদীৰ পানী সেইবোৰেই চোৱা পাতনি। যিমানবোৰ আৱৰ্জনা আছে সকলো আমি সেইবোৰত দলিয়াই দিছোঁ, আৰু এইদৰে পানী মাটি আদি প্ৰদূষণ কৰি কৰি আমি নিজৰেই নিজৰ নিজৰ বিপদ মাতি আনিছোঁ বুজিছা এতিয়া?
3: তেনেহলে আমাৰ দেশৰ যিবোৰ ঠাইত কীটনাশক দৰৱ বেছিকৈ ব্যৱহাৰ হয় সেইবোৰত প্ৰদূষণ হোৱাৰ সম্ভাৱনাও বেছি থাকে নহয়নে বাৰু কথাটো?
0: হয় হয়, কীটনাশক দৰৱ বেছিকৈ ব্যৱহাৰ কৰিলে প্ৰদূষণ হোৱাৰ সম্ভাৱনাও বেছি থাকে।
2: যি হাৰত পৃথিৱীৰ জনসংখ্যা বাঢ়ি গৈ আছে, যদিহে সাৰ দৰৱ মাৰি খেতি নকৰোঁ তেন্তে মানুহে দেখোন খাবলৈ নাপায় শুকাই মৰিব, মৰা মৰি কথা কতি নহ'বনে বাৰু?
0: তুমি ঠিকেই কৈছা, জনসংখ্যাৰ হিচাপত চাবলৈ গ'লে পৃথিৱীৰ ভিতৰত আমাৰ দেশেই দ্বিতীয় স্থান লাভ কৰিছে।
2: পিছে আমিয়েই যদি দ্বিতীয় হ'লোঁ তেন্তে প্ৰথমখননো কোনহে? আমাৰ দেশতকৈ বেছি জনসংখ্যা থকা কোনোবা দেশ আছেনে?
0: আছে।

0: আছে।
1: কোনহে?
0: বাৰু চীন দেশৰ নাম শুনিছানে?
2: শুনিছোঁ। কিয়, সেই যে আমি স্কুলত পঢ়ি থাকোঁতেই যে এবাৰ আমাৰ দেশ আক্ৰমণ কৰিছিল, পিছত যে সেই আট বাটৰ পৰাই ঘূৰি যাবলগীয়া হ'ল, সেইখনেই নহয় জানো?
0: হয়, সেই চীন দেশৰ কথাই কৈছোঁ। বৰ্তমান পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি জনসংখ্যা চীন দেশতেই আছে, আমাৰ দেশতকৈ বেছি।
1: তেওঁ চীন দেশ যে আমাৰ ওপৰত আছে,
0: কিন্তু সৰহ দিন নাই বুজিছা নৰচৰকাইটি, আমাৰ দেশে চীন দেশকো চেৰ পেলাব ওলাইছে।
1: ঐ, ইমান সোপা মানুহে কি খাব, কি পিন্ধিব?
0: আৰু এই পৰিমাণৰ খাদ্য শস্য উৎপাদন কৰিবলৈ হ'লে মাটিত যথেষ্ট পৰিমাণৰ সাৰ প্ৰয়োগ কৰিব লাগিব, পোক পৰুৱাৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰিব লাগিব, লাগিব নালাগে?
2: ইফালে ৰাসায়নিক সাৰ আৰু দৰৱবোৰ মাৰিলে মাটি পানী বেয়া হয়, কি কৰিবা এতিয়া?
0: সেইকাৰণে আমি এতিয়া ৰাসায়নিক সাৰ আৰু দৰৱৰ ব্যৱহাৰ কমাই জৈৱিক পদ্ধতিবোৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব।
2: তাৰমানে তুমি সেই গোবৰ সাৰ আৰু পচন সাৰ আদিৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ কথা কৈছা?
0: এৰা, তুমি ঠিকেই কৈছা, কিন্তু অকল গোবৰ সাৰ আৰু পচন সাৰেই নহয়, কেঁচুসাৰ, জীৱাণুসাৰ আছে, এইবোৰ ব্যৱহাৰ কৰিব লাগিব। ঠিক তেনেদৰে গছৰ কীট পতংগ, বেমাৰ আদি নিয়ন্ত্ৰণৰ বাবেও জৈৱ নিয়ন্ত্ৰণ পদ্ধতিৰ সহায় ল'ব লাগিব। এই পদ্ধতিবোৰ কম খৰচ আৰু এইবোৰ মাটি, পানী তথা পৰিৱেশৰ গুণগত মান নষ্ট নোহোৱাকৈ ৰখাত সহায় কৰে। মুঠতে ইমানেই জানিবা যে আমি আটাই মিলি আমাৰ পৰিৱেশ যাতে সংৰক্ষণ হৈ থাকে, মাটি পানী যাতে পৰিষ্কাৰ হৈ থাকে, তাৰ প্ৰতি সজাগ হ'ব লাগিব। বুজিছেনে নৰচৰকাইটি?
1: এৰা, সেই কথাটোও আছে নহয়, বোলে সেই সাৱধানৰ মৰণ নাই। এতিয়াই যদি আমি সাৱধান নহওঁ, হয়তো তেতিয়া পিছলৈ গৈ সেই অনুতপ্ত হ'ব লাগিব।
2: এৰা হে বান্ধৱী, এই সময় থাকোঁতেই আমি যদি ব্যৱস্থা নলওঁ নহয়, আমাৰ এই ধুনীয়া ধৰণীখন ধুনীয়া হৈ নাথাকি ঘূনীয়া ধৰণীহে হ'ব যেন পাইছোঁ, আৰু তেতিয়া তোমাক আমাৰ সেই পিছৰ পুৰুষসকলে দোষ নিদিব। কোৱাচোন,
1: কিয় নিদিব?
0: দিব, বৰ ভাল পালোঁ বুজিছা, তোমালোকে যে মোৰ কথাখিনি বুজি পাইছা। পিছে নৰচৰকাইটি, ৰমাকাইটি, মই এতিয়া যাওঁ বুজিছা, এই মাটি পানী নমুনাবোৰ পৰীক্ষাগাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰোঁগৈ।
2: ভাল বাৰু দিবাংকৰ বাবা, তোমাৰ পৰা আজি বহুত নতুন নতুন কথা শিকিলোঁ নহয়নে বান্ধৱী?
1: এৰা হে বান্ধৱী, কিয়নো নহয়, দিবাংকৰ বাবাহে আজি আমাৰ চকু মেল খুৱালে।
3: পিছে দিবাংকৰ দা, মাটি পানীৰ নমুনাবোৰ পৰীক্ষা কৰি কি ফলাফল পায় সেইবোৰ জনাবলৈ আকৌ এদিন আহিব।
0: আহিম, নিশ্চয় আহিম মালতী, নিশ্চয় আহিম, ফলাফলবোৰ তোমালোকক জনাম।
1: পিছে বান্ধৈ, মই উঠোহে নেকি? বহুত দেৰি হ'ল বুইছা। মালতী অ
3: খুৰা,
1: তয়ো যা, দেউতাৰ ভাত পানী দিহা কৰগৈ। তোৰো দিনটো কমখন লৰা ঢেপৰা হোৱা নাই নহয়। হেৰা দিবাংকৰ বোপা,
0: কওক,
1: ব'লা ময়ো তোমাৰ লগতে গৈ আছোঁ।
0: ব'লা, ভাল বাৰু, আহোঁ তেনেহ'লে দেই।
2: যোৱা বোপা, যোৱা।
1: পিছে বান্ধৈ, গ'লো আৰু।
2: ভাল বাৰু, যোৱা।
1: মালতী, আহিলো অ।
2: এৰা অ মালতী, দেখিলিনে, এই সাৰ দৰৱবোৰ খেতিত দিলেও বিপদ, নিদিলেও নহয়, নহয় জানো?
3: হয় দেউতা, আচলতে সেইকাৰণে এইবোৰ দিওঁতে সাৱধান হ'ব লাগে, যিমানটো নিদিলে নহয় সিমানখিনিহে দিব লাগে।
2: এই বিজ্ঞানৰ আৱিষ্কাৰবোৰ তেনেকুৱাইও, উলিয়াওঁতাজনেতো ভাল বুলি ভাবিয়েই উলিয়াই, আমি মানুহবোৰেহে তাৰ সঠিক ব্যৱহাৰ নকৰি সেইবোৰৰ অপব্যৱহাৰ কৰোঁ। এই ধৰ বন্দুক বাৰুদবোৰৰ কথাই চা, এই বন্দুক বাৰুদবোৰ এহাতে আমাৰ দেশৰ সেনাই নিজৰ মৰণকো নেওচি দেশ ৰক্ষাৰ কামত ব্যৱহাৰ কৰে, আৰু আন আছামে নিৰীহ মানুহক বধ কৰিবলৈ ব্যৱহাৰ কৰে।
3: হয় দেউতা, কিন্তু সেয়া হ'লেও এটা কথা জানিবা, সদায় কিন্তু শেষত সত্যৰহে জয় হয়। আমি যিমানেই পৃথিৱীৰ ওপৰত অত্যাচাৰ নকৰোঁ, পৰিৱেশ প্ৰদূষণ নকৰোঁ, যিমানেই প্ৰকৃতি ধ্বংস কৰিবলৈ চেষ্টা নকৰোঁ কিয়, আমাৰ জীয়াই থকাৰ সম্বলকণ কিন্তু প্ৰকৃতিয়েহে দিয়ে, আৰু মৰাৰ পিছতো আমাৰ শেষ আশ্ৰয়থলখনো কিন্তু প্ৰকৃতিহে।
2: হয় অ মালতী, তই বৰ সঁচ কথাই কৈছ অ মালতী।
3: কোৱাচোন দেউতা।
2: এই তই যে কিবা এটা গুণগুণাই থাক।
3: কোনটো গান দেউতা?
2: সেই যে প্ৰকৃতিক লৈ লিখা গান, এই সেউজীয়া পৃথিৱীখনক লৈ জ্যোতিপ্ৰসাদে লিখিছিল, কি আছিল গীতটো?
3: কোনটো? সেউজী ধৰণী ধুনীয়া, সেই গানটো নেকি?
2: সেইটো এবাৰ গাচোন, বৰ ভাল লাগে শুনিবলৈ।

0: ইমান পৰে শ্ৰোতাসকলে আজিৰ নাটক সেউজী ধৰণী ধুনীয়া শুনিলে। নাটকখনি ৰচনা আছিল ডক্টৰ বিপুল ডেকাৰ। বিভিন্ন চৰিত্ৰ ৰূপায়িত কৰিলে ৰমাকান্ত, ভৱানী ভূঞা, নৰেশ্বৰ, ভূপেন শৰ্মা, মহেন্দ্ৰ কবিৰাজ, জীৱন বৰা, দিবাকৰ, অমিতাভ কলিতা আৰু মালতী নবনীতা শইকীয়া। নাটখনিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়ো আৰু পুতুল চন্দ্ৰ বৰুৱা, প্ৰযোজনা ৰাজীৱ বৰুৱাৰ।
1: শ্ৰোতে ইমান পৰে বিপুল ডেকা ৰচিত নাটক সেউজী ধৰণী ধুনীয়া শুনিলে। এয়া আকাশবাণী তেজপুৰ।

বৰলুইতৰ পাৰৰ ইতিহাস পুৰাণ প্ৰসিদ্ধ চহৰ তেজপুৰ, মহাসেন কাৰ্তিকৰ জন্মস্থান ৰুধিৰপুৰ, মহাবাহু মহাৰাজ বানৰ দ্বাৰা সুৰক্ষিত চহৰ শোণিতপুৰ, শ্ৰৱণ মুনিৰ স্মৃতিবিজড়িত কন্যাপুৰ আৰু সিংহ বিক্ৰান্ত ৰজা শালস্তম্ভ বংশৰ স্মৃতিৰে বিধৌত হাৰুপেশ্বৰ আদি বিভিন্ন সভ্যতাৰে এই তেজপুৰ বুৰঞ্জীৰ বহু বাট গৰকি অহা এটি অতি পুৰণি নাম।

আমাৰ তেজপুৰ আমাৰ গৌৰৱ এই অনুষ্ঠানত প্ৰতি মাহত আমি আগবঢ়াওঁ তেজপুৰৰ একোটি উল্লেখযোগ্য স্থানৰ বিষয়ে, যি তেজপুৰৰ গৌৰৱ।

আজিৰ এই অনুষ্ঠানত আমি এবাৰ ফহিয়াই চাওঁ তেজপুৰৰ ঐতিহাসিক তথা উল্লেখযোগ্য পৰ্যটন স্থানসমূহক। তেজপুৰ সপ্ততীৰ্থৰ স্থান বুলি জনাজাত। এই সপ্ততীৰ্থ হ'ল মহাভৈৰৱ, ভৈৰৱী, টিংগেশ্বৰ, ভৈৰৱপদ, ৰুদ্ৰপদ, শুক্ৰেশ্বৰ আৰু হলেশ্বৰ। কিন্তু কিছু লোকে কয়

বিস্তৃতভাৱে আলোচনা হ'বলৈ এতিয়াও বাকী আছে। কোনোৱে কয় যে ইয়াত এসময়ত শালস্তম্ভ বংশৰ ৰাজত্বকালত ৰাজকীয় নৌবাহিনীৰ নিৰীক্ষণ চকী আছিল, যিয়ে ব্ৰহ্মপুত্ৰেৰে অহা যোৱা কৰা ব্যৱসায়িক আৰু যুদ্ধৰ নৌবহৰৰ নিৰীক্ষণ কৰাৰ লগতে ৰাজকীয় নৌবহৰৰো পহৰাদাৰী কৰিছিল। অনেকে কয় যে এই পাহাৰত বিষ্ণু মন্দিৰহে আছিল। এই কথাখিনি দক্ষিণ পূব এছিয়াৰ পুৰাতাত্ত্বিক পাটনা বিশ্ববিদ্যালয়ৰ এসময়ৰ ইতিহাস আৰু পুৰাতত্বৰ মুৰব্বী অধ্যাপক ডক্টৰ বি পি সিঙেও বিষ্ণু মন্দিৰ আছিল বুলি ব্যক্ত কৰিছে। এইখিনিতে আমি আগবঢ়াইছোঁ তেজপুৰৰ এই সপ্ততীৰ্থৰ সৈতে জড়িত আন কিছু তীৰ্থ আৰু আধুনিক তেজপুৰৰ কেইটিমান উল্লেখযোগ্য পৰ্যটনস্থলীৰ বিষয়ে। মহাভৈৰৱ বৰ্তমান তেজপুৰ চহৰৰ মাজত সামান্য উত্তৰ দিশত এই মন্দিৰ অৱস্থিত। বানাসুৰৰ ইষ্ট দেৱতা শিৱ।

বিশ্বৰ বৃহৎ শিৱলিংগ বুলি কোৱা হয়। বানাসুৰৰ ভক্তি আৰু স্তুতিত সন্তুষ্ট হৈ হৰিৰ বিপক্ষে যুদ্ধত শিৱ অৱতীৰ্ণ হৈছিল বানাসুৰৰ পক্ষলৈ। প্ৰাচীন মন্দিৰৰ ভগ্নাৱশেষ আছে, প্ৰকাণ্ড শিলৰ খুঁটাবোৰে পুৰণি মন্দিৰৰ সাক্ষী দিয়ে। পুৰণি মন্দিৰ ভাঙিল যদিও বৰ্তমানৰ মন্দিৰ 19 শতিকাৰ শেষৰ ফালে নিৰ্মিত বুলি কোৱা হয়। মূল মন্দিৰৰ কাষতে দক্ষিণ পশ্চিম কোণত এটি সৰু শিৱলিংগ আছে। প্ৰতি বছৰে শিৱৰাত্ৰিৰ সময়ত এই মন্দিৰত অগণন ভক্তৰ সমাৱেশ হয়। ইয়াৰ পূজিত দেৱতা শিৱ মহাভৈৰৱ। এই মন্দিৰৰ কাৰুকাৰ্য খচিত খুঁটাবোৰ আৰু শিলাস্তম্ভবোৰ 9ম-10ম শতিকাত ৰাজত্ব কৰা ৰজাসকলৰ কালত নিৰ্মিত। এই মন্দিৰলৈ নিতৌ অগণন ভক্তৰ আগমন ঘটে। তাৰোপৰি পৰ্যটকৰ বাবে পুণ্য অৰ্জনৰ এই মন্দিৰ এক উল্লেখনীয় স্থান।

তেজপুৰ নগৰৰ পৰা দক্ষিণ পূব দিশত ব্ৰহ্মপুত্ৰৰ পাৰত এটি টিলাৰ ওপৰত অৱস্থিত ভৈৰৱী মন্দিৰ।

বৰ্তমানৰ নতুন মন্দিৰৰ কাষতে পুৰণি মন্দিৰৰ ভগ্নাৱশেষ আছে। পুৰণি ভগ্নাৱশেষৰ মাজত অপেশ্বৰী মূৰ্তি, সিংহ, কলহ, পদুম ফুল আদি শিলত কটা বহুতো ভাস্কৰ্য সিঁচৰিত হৈ আছে। কোৱা হয় ইয়াতে দেৱী পাৰ্বতী বা ভৈৰৱীক পূজা সেৱাৰে সন্তুষ্ট কৰি বানৰ জীয়ৰী উষাই দেৱীৰ পৰা বৰ লাভ কৰি বহাগৰ পূৰ্ণিমা ৰাতি সপোনত নিজৰ মনোমত পতি লাভ কৰিছিল। লগতে সখী চিত্ৰলেখাই বৰ লাভ কৰিছিল। সংগীত, নৃত্য, চিত্ৰকলাৰ 64 বিদ্যাৰ অধিকাৰিণী হ'বলৈ এয়াই ভৈৰৱী, উষাৰ, চিত্ৰলেখাৰ ইষ্টদেৱী পাৰ্বতী। মন্দিৰৰ থাপনাত দশভুজা দেৱীৰ অষ্টধাতুৰ মূৰ্তি আছে। ইতিহাসৰ দিশৰ পৰা এই দেৱালয়ৰ ওচৰে পাজৰে য'ত ত'ত পৰি থকা বিপুল পৰিমাণৰ শৈল ভাস্কৰ্যসমূহৰ গঠনশৈলীলৈ লক্ষ্য কৰি এইবোৰ অষ্টম নৱম শতিকাৰ সম্পদ বুলি ধাৰণা কৰা হয়। এই ভৈৰৱী মন্দিৰলৈও বছৰটোৰ আটাইকেইটি দিনতেই অগণন ভক্তৰ আগমন ঘটে। বিশেষকৈ শাৰদীয় দুৰ্গা পূজা এই মন্দিৰত অতি উলহ মালহেৰে পালন কৰা হয়।

তেজপুৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ পশ্চিম দক্ষিণ দিশত ব্ৰহ্মপুত্ৰৰ পাৰত হৰ্যৰ বৰ্মাৰ শিলালিপিৰ কাষত এটি টিলাত অৱস্থিত টিংগেশ্বৰ দেৱালয়। পুৰণি মন্দিৰ ভাঙিল যদিও দেৱালয়ৰ বৰঠাকুৰৰ যত্নত বৰ্তমান নতুন মন্দিৰ নিৰ্মাণ কৰা হৈছে। টিলাৰ কাষতে পূবলৈ ভৈৰৱপদ আৰু কিছু দূৰৈত নদীৰ পাৰত আছে জোৰশিল বা বুঢ়াবুঢ়ীশিল। পুৰণি মন্দিৰ স্বৰ্গদেউ শিৱসিংহই 1730 চনত সজাইছিল, সেয়া ভূমিকম্পত ভাগিল। এই মন্দিৰৰ উপাস্য দেৱতা শিৱ। কথিত আছে যে ভগদত্ত বংশীয় ৰজা টিংগদেৱে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল, সেয়ে ইয়াক টিংগেশ্বৰ বুলি কোৱা হয়। আনহাতে লোকপ্ৰবাদ মতে এই ঠাইত মহাদেৱৰ স্বয়ম্ভূভাৱে উদ্ভৱ হৈছিল। এক অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ সেউজীয়া আৱৰণৰ মাজত অৱস্থিত টিংগেশ্বৰ দেৱালয় পৰ্যটকৰ বাবে এক উল্লেখনীয় স্থান।

টিংগেশ্বৰ দেৱালয়ৰ টিলাৰ নামনিত পূব দিশে এটি শিলত প্ৰায় 2 ফুট দীঘল 8 ইঞ্চি বহল এটি সুভৰিৰ খোজ আছে। সেয়ে ভৈৰৱপদ। প্ৰবাদ মতে হৰিহৰৰ যুদ্ধৰ সময়ত শিৱই বানৰ পক্ষ হৈ যুদ্ধ কৰোঁতে এটা খোজ ইয়াত আৰু আনটো খোজ ভুমুৰাগুৰি পাহাৰৰ পূবে ৰুদ্ৰপদত দিছিল। ইয়াৰ পূজিত দেৱতা শিৱ ভৈৰৱ। ভুমুৰাগুৰি পাহাৰৰ পূব দিশত বিখ্যাত চামধৰাগড়ৰ কাষত ৰুদ্ৰপদ দেৱালয় অৱস্থিত। ইয়াত ভৈৰৱপদৰ দৰেই এটি শিলাখণ্ডত বৃহৎ আকাৰৰ বাওভৰিৰ খোজ আছে। বহুতে ভৈৰৱপদ আৰু ৰুদ্ৰপদ এই দুটি তীৰ্থস্থানৰ মাজত, বহুতে ৰুদ্ৰপদকেই ভৈৰৱপদ আৰু ভৈৰৱপদক ৰুদ্ৰপদ বুলি কয়। ঠিক আগেয়ে উল্লেখ কৰাৰ দৰে হৰিহৰৰ যুদ্ধৰ সময়ত শিৱই ভক্ত বানৰ হৈ যুদ্ধত অৱতীৰ্ণ হওঁতে এটা খোজ ইয়াত পাহাৰৰ নামনিত দিছিল বুলি কোৱা হয়। আনহাতে এই ভুমুৰাগুৰি পাহাৰত একালৰ শ্ৰৱণমুনিৰ আশ্ৰম আছিল বুলিও কোৱা হয়। জনশ্ৰুতি মতে কাষত ভৰলী আৰু ব্ৰহ্মপুত্ৰৰ মাজত আছিল 2 মুনিশিলা, 2 সাপগ্ৰস্ত মুনি কুমুদ আৰু কৌস্তভ। এই তীৰ্থভূমিৰ পূজিত দেৱতা শিৱ ৰুদ্ৰ।

তেজপুৰ চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ উত্তৰলৈ অৱস্থিত শুক্ৰেশ্বৰ দেৱালয়। এই দেৱালয়ৰ উপাস্য দেৱতা শিৱ। প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই দেৱালয়লৈ স্থানীয় ভক্তৰ সঘনাই আগমন ঘটে।

ৰজা হৰ্যৰ বৰ্মা আৰু শালস্তম্ভ বংশৰ উপাস্য দেৱতা হলেশ্বৰ। তেজপুৰ চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ উত্তৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁহাতে পূব দিশত এই মন্দিৰ অৱস্থিত। অগণন ভক্তৰ সমাৱেশ ঘটা এই দেৱালয় হৈছে হলেশ্বৰ বা হাৰুপেশ্বৰ। শালস্তম্ভ বংশৰ দিনত এই হলেশ্বৰ, হাৰুপেশ্বৰ বা হতপেশ্বৰক কেন্দ্ৰ কৰিয়েই হয়তো ৰাজধানী চহৰ গঢ়ি উঠিছিল। অন্য এক মত মতে উত্তৰৰ পাহাৰীয়া জাতিসমূহৰ আক্ৰমণত বাধা দিবলৈ এই ঠাইৰ পৰা উত্তৰলৈ সৈন্যবাহিনীৰ কিছু চাউনি গঢ়িছিল। এই মন্দিৰৰ পৰা অলপ পশ্চিমলৈ থকা বৰপুখুৰীয়ে এই অঞ্চলটো এসময়ত গুৰুত্বপূৰ্ণ ঠাই বুলি প্ৰমাণ কৰে। হৰ্যৰ বৰ্মাই তেওঁৰ তেজপুৰ শিলালিপিত নিজকে হাৰুপেশ্বৰাধিপতি বুলি উল্লেখ কৰিছে। এই মন্দিৰৰ পিছফালেই আছে শালনী বিমানবন্দৰ, লগত আছে সোনাবিল বা সোনাবালি

চাহ বাগিচা। মন্দিৰৰ চৌহদত নৃত্যৰত শিলত কটা গণেশৰ মূৰ্তি আছে, পূজিত দেৱতা শিৱ। অতি আড়ম্বৰে শিৱৰাত্রি পালন কৰা হয় এই দেৱালয়ত।

এয়াই আছিল তেজপুৰৰ সপ্ততীৰ্থ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ তেজপুৰৰ কেইটিমান ঐতিহাসিক উল্লেখযোগ্য পৰ্যটনস্থলৰ বিষয়ে।

বামুনি পাহাৰ। ভৈৰৱী দেৱালয়ৰ পৰা মাত্ৰ এক ফাৰলংমান পশ্চিমলৈ ব্ৰহ্মপুত্ৰৰ পাৰত এটি টিলা। ইয়াত অজস্ৰ ফুল, জালিকটা মূৰ্তি, দীঘলীয়া শিলত কটা দশাৱতাৰ মূৰ্তি, ডাঙৰ শিল এটাত কটা নৰসিংহৰ হিৰণ্যকশিপুবধৰ মূৰ্তি, সৰু ডাঙৰ পদুম ফুল, সিংহৰ মূৰ্তি, শিলত কটা চৌকাঠ আদি আছে। মুঠতে বামুনি পাহাৰৰ শিলে বহু কথা কয়। লোকপ্ৰবাদ মতে ইয়াতে থকা এই ধুনীয়া ফুল, লতা আদি খোদিত শিলসমূহ লগতে খুঁটাসমূহ বানৰ জীয়ৰী উষাৰ, তাঁতশালৰ তুলুঠা দুৰ্পতিহে। অৱশ্যে এয়া মাথো লোকপ্ৰবাদহে, ইয়াৰ কোনো বাস্তৱসন্মত ভিত্তি নাই। আনহাতে প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথে তেখেতৰ গৌৰৱময় অসম, ঐতিহাসিক কনকলাল বৰুৱাই তেখেতৰ আৰ্লি হিষ্ট্ৰী অৱ কামৰূপ আৰু ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই তেখেতৰ আছামিজ কালচাৰ গ্ৰন্থত দেখুওৱা গ্ৰেনাইট শিলত কটা বেইখন বৰ্তমান তাত নাই। সেইখনক অনেকে সূৰ্যৰ মূৰ্তি বুলিছিল। বহুতৰ মতে এসময়ত ইয়াত আৰু ওচৰৰ লুথেৰাণ গীৰ্জা থকা টিলাটোকে ধৰি মুঠতে সাতোটা মন্দিৰ আছিল, যাক তেখেতসকলে কোণাৰ্কৰ সূৰ্য মন্দিৰৰ দৰে বুলি অভিহিত কৰিছে। আনহাতে প্ৰত্নতত্ত্ববিদ পাটনা বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বি পি সিঙৰ মতে আৰু আন কেইজনমান পণ্ডিতৰ মতে ইয়াত বিষ্ণু মন্দিৰ এটাহে আছিল। এই পুৰাতাত্ত্বিক সমলক লৈ বৰ্তমান গৱেষণা তথা চিন্তা চৰ্চা চলি আছে। এই স্থান পুৰাতত্ত্ব বিভাগৰ অধীনত আছে।

মহাবাহু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা পৰ্যটকৰ আকৰ্ষণৰ এক উল্লেখযোগ্য স্থল অগ্নিগড় পাহাৰ। 1926 চনত তেজপুৰ পৌৰসভাৰ প্ৰথম অসমীয়া পৌৰপতি পদ্মনাথ গোহাঁই বৰুৱাদেৱে ব্ৰহ্মপুত্ৰৰ পাৰত থকা টিলাটোত এখনি উদ্যান গঢ়ি তোলে আৰু কালক্ৰমত ইয়েই অগ্নিগড় ৰূপে পৰিচিত হৈ পৰে। দৰাচলতে উদ্যানখনৰ নাম পদ্মপাৰ্কে আছিল আৰু ইয়াক 1926 চনতেই স্থাপন কৰা হৈছিল যদিও ব্ৰিটিছ আমোলত এই টিলাটোৰ নাম আছিল অবজাৰভেটৰী হিল। এটা সময়ত ইয়াত দূৰবীন বহুৱাই চহৰ নিৰীক্ষণ কৰা হৈছিল। 2001 চনৰ জানুৱাৰী মাহৰ পৰা ইয়াক সজাই পৰাই অগ্নিগড় ৰূপে জাতিষ্কাৰ কৰি তোলা হৈছে। বৰ্তমান তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিৰ তত্বাৱধানত চলি থকা ই এক অত্যাধুনিক নয়নাভিৰাম উদ্যান। এই অগ্নিগড় পাহাৰক লৈ বহু প্ৰবাদ আছে। এই অগ্নিগড়তেই বহাগৰ শুক্লা দ্বাদশী নিশা উষাই দেখিছিল ৰূপকোঁৱৰ অনিৰুদ্ধৰ সপোন। ইয়াৰ পৰাই চিত্ৰলেখাই সুদূৰ দ্বাৰকালৈ বুলি অনিৰুদ্ধ কোঁৱৰক হৰণ কৰিবলৈ উৰা মাৰিছিল। এয়া অগ্নিগড়, হৰিহৰৰ মিলনভূমি। এই অগ্নিগড়, বানাসুৰ আৰু শোণিতপুৰ সম্পৰ্কে বহু উপাখ্যান আছে। এই উপাখ্যানসমূহেই পৰ্যটকক টানি আনে এই পাহাৰৰ বুকুলৈ।

তেজপুৰৰ আন এক উল্লেখনীয় পৰ্যটনস্থলী হ'ল কোলপাৰ্ক বা চিত্ৰলেখা উদ্যান। এই উদ্যানত থকা নানান শৈল্য ভাস্কৰ্যসমূহ কেতিয়াৰ তাক আজিও ঠাৱৰ কৰিব পৰা হোৱা নাই যদিও বান ৰজাৰ পৰা আদি কৰি শালস্তম্ভ বংশলৈকে বিভিন্নজন ৰজাৰ ৰাজকীয় শৈল স্বাক্ষৰৰে চিত্ৰলেখা উদ্যান চহকী হৈ আছে। কোন ৰাজবংশৰ কোৱা টান হয় যদিও বিভিন্ন ভংগীমাৰ শিলামূৰ্তি, মন্দিৰৰ চৌকাঠ আদিৰে ইয়াত থকা শৈল ভাস্কৰ্যত নিৰ্বাক নিষ্পন্দ হৈ আছে চন্দৰ জোৱাৰ। শৈল ভাস্কৰ্যসমূহত খোদিত হৈ আছে বিভিন্ন বাদ্য বজাই থকা নৃত্যৰতা নৰনাৰীৰ মূৰ্তি। ইয়াত তেজপুৰৰ অত্যন্ত সিঁচৰিত হৈ পৰি থকা শৈল ভাস্কৰ্যক বিচাৰি বুটলি সজাই পৰাই তোলা এখন সুবিশাল বুৰঞ্জী আছে। নলা, হোলা, খাল, বিল আদিত পৰি থকা কাল নিৰ্ণয় কৰিব নোৱাৰা শৈল ভাস্কৰ্যৰ উপৰিও উপায়ুক্তৰ কাৰ্যালয়ৰ গৃহ নিৰ্মাণৰ সময়ত উদ্ধাৰ হোৱা ছটা ছটা শিল আৰু তেজপুৰ কাছাৰীৰ সন্মুখত পোৱা শৈল ভাস্কৰ্যসমূহৰ লগতে বৰ্তমান ডন বস্কো স্কুলত পোৱা বিভিন্ন মূৰ্তিৰ শিলাস্তম্ভবোৰ ইয়াত থোপাই থোৱা আছে। দৰং জিলাৰ উপায়ুক্ত কেপ্টেইন এইচ ডব্লিউ জি কল চাহাবে গঢ়ি তোলা এই উদ্যানখনক কোলপাৰ্ক বোলা হৈছিল যদিও পাছলৈ ইয়াক চিত্ৰলেখা উদ্যান নামেৰে নামাংকৃত কৰা হয়। বৰ্তমান ইয়াক অত্যাধিক সামগ্ৰীৰে সুন্দৰকৈ সজাই তোলা হৈছে। এসময়ত কোলপাৰ্কে এটা জৰাজীৰ্ণ ৰূপ লৈছিল যদিও শোণিতপুৰ জিলাৰ উপায়ুক্ত এম জি ভি কে ভানুৱে ইয়াক এনে ৰূপত গঢ়ি তুলিলে যে এই উদ্যানৰ পৰিৱেশ উপভোগ কৰিবলৈ পৰ্যটকে অৰ্থভৰি হলেও দূৰ দূৰণিৰ পৰা নিতৌ আহে। এই উদ্যানত থকা গুলমঞ্চতে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেয়ে জীৱনৰ অন্তিমটো অনুষ্ঠানত গীত গাই মন্ত্ৰমুগ্ধ কৰিছিল অজস্ৰজনক।

তেজপুৰৰ আন এক পৰ্যটনস্থলী হৈছে দ পৰ্বতীয়াৰ শৈলদাৰ। তেজপুৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ পশ্চিমে দ পৰ্বতীয়া গাঁৱৰ মাজত এই শৈলদাৰ অৱস্থিত। শৈলদাৰত খোদিত গংগা যমুনাৰ মূৰ্তিয়ে অসমৰ শিল্পীৰ ৰুচিসন্মত ভাস্কৰ্যৰ পৰিচয় দিছে। লোকপ্ৰবাদ মতে এয়া বানাসুৰৰ দিনৰ, কিন্তু বুৰঞ্জীবিদসকলৰ মতে এয়া শালস্তম্ভ বংশৰ সময়ৰ এক অপূৰ্ব কীৰ্তি। পণ্ডিতসকলে এয়া গুপ্তযুগৰ বুলি অভিহিত কৰিছে। শেহতীয়াকৈ খ্ৰীষ্টীয় 5ম শতিকাৰ বুলি এই শৈলদাৰক ঠাৱৰ কৰা হৈছে। এই শৈলদাৰলৈকো স্থানীয় পৰ্যটকৰ লগতে অসমৰ বিভিন্ন ঠাইৰ পৰ্যটকৰ আগমন।

তেজপুৰ নগৰৰ পশ্চিম প্ৰান্তত ব্ৰহ্মপুত্ৰৰ পাৰত ৰেলৱে ষ্টেচন আৰু জাহাজঘাটৰ কাষত অৱস্থিত টাইগাৰ হিল। এই পাহাৰক ধেনুখনা পাহাৰ বুলিও কোৱা হয়। এসময়ত ইয়াত বাঘৰ উপদ্ৰৱ আছিল। ব্ৰিটিছ ৰাজত্বৰ আদিচোৱাত বহু কৰ্মচাৰীয়ে বাঘৰ হাতত প্ৰাণ হেৰুৱাইছিল, সেইবাবে তেওঁলোকে ইয়াক টাইগাৰ হিল নাম দিছিল। এই পাহাৰৰ ওপৰত থকা প্ৰকাণ্ড শিলকেইটাৰ কাষত তিনিটা গুহা আছে। বৰ্তমান এই পাহাৰত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান অৱস্থিত। ইয়াৰ লগতে পাহাৰৰ শিখৰত গহপুৰৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ কনকলতাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এক আকৰ্ষণীয় উদ্যানৰূপে গঢ়ি তোলা এই ঠাইখিনিক কনকলতা উদ্যান নামে জনা যায়। এই উদ্যানৰ পৰা অদূৰৰ সৰু সৰু যেন লগা তেজপুৰ চহৰৰ দৃশ্যই এক পুলক সৃষ্টি কৰে। ইয়াৰ পৰা দেখা পোৱা সূৰ্যাস্তৰ মনপৰসা দৃশ্যই পৰ্যটকক

এই পাহাৰৰ বুকুলৈ মাতি আনে। কনকলতা উদ্যানক পৰ্যটকৰ আকৰ্ষণীয় কৰি গঢ়ি তোলাৰ বাবে তেজপুৰ পাৰিপাৰ্শ্বিক সমিতিয়ে বহু আঁচনি প্ৰস্তুত কৰিছে। এসময়ত হাবি জংঘলেৰে ভৰা দুৰ্গম বাটপথ চিকুণাই মানুহ যাব পৰা অৱস্থা এটা সৃষ্টি কৰি এই ধেনুখনা পাহাৰ বা ঔগুৰি পাহাৰটোক এটি নব্যৰূপ দিয়াত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছিল শোণিতপুৰ জিলাৰ সেই সময়ৰ উপায়ুক্ত সঞ্জয় লোহিয়াই।

তেজপুৰ চহৰক পৰ্যটকৰ আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ ক্ষেত্ৰত বাটকটীয়াৰ ভূমিকা লোৱা ব্যক্তিজন আছিল শোণিতপুৰ জিলাৰ উপায়ুক্ত হৰিশ সোণোৱাল। তেখেতে 1985 চনত ঊষা অনিৰুদ্ধ পৰিৱেশ উদ্যান গঢ়ি তোলাৰ প্ৰচেষ্টা হাতত লৈ যি উদ্যমেৰে এই উদ্যান গঢ়ি তুলিছিল সেয়াই আছিল আৰম্ভণি, আৰু তেওঁৰ পৰৱৰ্তী উপায়ুক্তসকলেও তেওঁলোকৰ কাৰ্যকালত তেজপুৰক পৰ্যটকৰ আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ ক্ষেত্ৰত বিভিন্ন ভূমিকা পালন কৰি আহিছে। 2002 চনত তেজপুৰক অন্যান্য প্ৰান্তৰ পৰ্যটকৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে তেজপুৰ মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। জিলা প্ৰশাসনৰ লগতে ৰাইজৰ প্ৰকৃত সঁহাৰি নিস্বাৰ্থ সেৱাৰ মনোভাৱে প্ৰকৃতিৰ অপৰূপ সৃষ্টি এই তেজপুৰ চহৰখনক পৰ্যটনৰ এক উল্লেখনীয় স্থানলৈ পৰিৱৰ্তিত কৰিব বুলি বিশ্বাস আছে। এই চহৰ এক মনোমোহা সেউজীয়া পবিত্ৰ চহৰ। এই চহৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ত্ৰিবেণী সংগমত মন্ত্ৰমুগ্ধ হৈছিল চৰাচৰ জগত। এই চহৰত দেৱাদিদেৱ মহাদেৱ মহাভৈৰৱ ৰূপে পূজিত। ভৈৰৱীৰূপী পাৰ্বতীৰ আশীষ ধন্য এই তেজপুৰ চহৰ। এই চহৰ, আমাৰ তেজপুৰ, আমাৰ গৌৰৱ। শ্ৰোতাসকলে, ইমান পৰে আজিৰ আমাৰ তেজপুৰ আমাৰ গৌৰৱ অনুষ্ঠানত তেজপুৰৰ পৌৰাণিক সপ্ততীৰ্থৰ লগতে কিছু ঐতিহাসিক আৰু আধুনিক পৰ্যটনৰ উল্লেখনীয় স্থানসমূহৰ বিষয়ে শুনিলে। অনুষ্ঠানটি যুগুতাই আদৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাস বৰাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: শ্ৰোতে ইমান পৰে বৃন্দ গান্তি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছোঁ স্বাস্থ্যদন অনুষ্ঠানটি। এই অনুষ্ঠানটিৰ আজি পুনৰ প্ৰচাৰ কৰা হৈছে।
1: এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, পুৰুষেই হওক বা মহিলাই, প্ৰায়ে দেখিবলৈ পোৱা যায় এক সমস্যাত তেওঁলোকে ভোগে। সেয়া হৈছে প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাটো প্ৰায়ে তেওঁলোকে ভোগা দেখিবলৈ পোৱা যায়। এই সমস্যাৰ কাৰণ কি, কিহৰ বাবে এই সমস্যাত ভুগিবলগীয়া হয় তেওঁলোকে? বৰ্তমান সময়ত বিশেষকৈ গৰমৰ দিনত দেখিবলৈ পোৱা যায় এই সমস্যাৰ তেওঁলোকে বাৰুকৈ সন্মুখীন হ'বলগীয়া হয়। এই সমস্যাৰ পৰানো আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, লগতে ইয়াৰ কেনেধৰণৰ চিকিৎসা আছে, সেই সন্দৰ্ভত আজি আমি আমাৰ এই অনুষ্ঠানত আলোচনা কৰিম। আৰু এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত GNRC হাস্পতালৰ ইউৰলজি বিভাগৰ চিকিৎসক ডাক্তৰ সৌৰভ কুমাৰ দাস। তেখেতে শ্ৰোতাসকলক এই সন্দৰ্ভত বিশদভাৱে ক'ব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ।
2: নমস্কাৰ, অনেক ধন্যবাদ।
1: ছাৰ, আমি শ্ৰোতাসকলক কৈছোঁ আজি আমি কি বিষয়তনো আলোচনা কৰিম। তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইউৰলজিনো কি বা এগৰাকী ইউৰলজিষ্টে কেনেধৰণে এই ৰোগৰ চিকিৎসা কৰে?
2: ইউৰলজি বুলি ক'বলৈ গ'লে আমাৰ অসমীয়াত বেছিকেলি মূত্ৰ শল্য চিকিৎসা বিভাগ, তাৰমানে আমাৰ মূত্ৰ যিটো আমাৰ পেচাব শৰীৰত প্ৰডাকশ্যন হয় সেই গোটেই অংগকেইটা লৈ পেলাই যিটো আমি মেডিচিন বা তাৰ যিবিলাক মানে আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে সেই বেমাৰ আজাৰত আমি যি তাক চাৰ্জিকেল ট্ৰিটমেণ্ট কৰোঁ, মানে অপাৰেশ্যন কৰি যদি ট্ৰিটমেণ্ট কৰা যায় বা কেতিয়াবা মেডিচিন দি পেলাই ট্ৰিটমেণ্ট কৰা যায়, সেই যিজন বিশেষজ্ঞই সেইখিনি ট্ৰিটমেণ্ট কৰে তেখেতে হৈছে ইউৰলজিষ্ট। আৰু লগতে কিডনী ট্ৰেন্সপ্লাণ্ট যিটো আছে বা পুৰুষৰ যৌনগত সমস্যা, সেই গোটেইখিনি সমস্যা সামৰি পেলাই এজন ইউৰলজিষ্ট বিশেষজ্ঞকে চাব পাৰে।
1: ছাৰ, আমি প্ৰথমে শ্ৰোতাসকলক কৈছোঁ এয়া কেৱল পুৰুষৰ সমস্যা নহয়, এয়া কেৱল মহিলাৰ সমস্যা নহয়, উভয়ৰে সমস্যা।

0: সমস্যানো কিয় সৃষ্টি হয়?
1: আজিৰ যুগত মানে কিছুমান আমাৰ যিবিলাক বেমাৰ দেখা গৈছে ইউৰোলজিৰ ক্ষেত্ৰত, কিছুমান জেনেটিকেল হ'ব পাৰে বা কিছুমান ফিজিঅলজিকেল হ'ব পাৰে। যেনে এটা এক্সাম্পল দিছোঁ, যে প্ৰষ্টেট গ্ৰন্থিটো চব পুৰুষৰ দেহতেই থাকে, তো সেইটো এটা বেমাৰ নহয়। কিন্তু যেতিয়া তেওঁ আকাৰত বাঢ়িবলৈ আৰম্ভ কৰে এটা সময়ত, ঠিক 40 বছৰ বা 50 বছৰ বয়সৰ পিছত, ঠিক তেতিয়াই তেওঁৰ লক্ষণ কিছুমান ধৰা দিয়ে। আমি সবিশেষ পিছত আলোচনা কৰিম। তো সেই তেনেকৈ সেইটো এটা তেওঁৰ নৰ্মেলি প্ৰষ্টেটটো থাকেই, এইটো এটা বেমাৰ নহয়। কিন্তু কিছুমান আছে যেনেকৈ ষ্টোন ডিজিজ, কিডনিৰ পাথৰবিলাক হয়, যিবিলাক বিকৰ পাথৰ বা কিডনি ষ্টোন হয়, তো সেইবিলাক আকৌ সেইবিলাক জেনেটিকেলিও হ'ব পাৰে বা বহু ক্ষেত্ৰত কোনো কাৰণ বিচাৰি পোৱা নাযায়। অনুমান কৰা যায় যে আমাৰ খাদ্যভাসৰ কাৰণে সলনি হ'ব পাৰে বা আমাৰ আজি পৰিৱেশৰ যি সৃষ্টি, পৰিৱেশত আমাৰ আজি লাইফ ষ্টাইল যিটো হৈছে, জীৱনশৈলী, সেইবিলাক কাৰণত হ'ব পাৰে। বা কিছুমান কণ্ডিশ্যন থাকে য'ত আমাৰ কেলছিয়াম আৰু যিবিলাক মিনাৰেলছ আমাৰ কিডনিৰ মাজেৰে পাৰ হৈ যায়, সেইবিলাক মিনাৰেলছৰ কিছুমান ইমবেলেঞ্চ হয়, ভাৰসাম্যতাহীন হৈ যায়, হৈ পেলাই কিডনি ষ্টোন হ'ব পাৰে। তো বেছিকেলি সেইবিলাক কাৰণতে আমাৰ আজি আধুনিক যুগত কিছুমান ইউৰোলজিকেল বেমাৰবিলাকৰ মাত্ৰাটো অলপ বৃদ্ধি পাইছে।
0: ছাৰ, আমি এটা এটাকৈ আলোচনা কৰি যাম। প্ৰথমতে আমি প্ৰস্ৰাৱজনিত যি সমস্যা সেই সন্দৰ্ভত আলোচনা কৰোঁ। UTI এটা আজিকালি কমন শব্দ হৈ পৰিছে। UTI সমস্যাত ইমান কিয় বৃদ্ধি পাইছে, বা পুৰুষ মহিলা যুৱতীয়ে হওক, আনকি দেখিবলৈ পোৱা যায় শিশু এই ৰোগত আক্ৰান্ত হৈছে, কিয়?
1: UTI যিটো আমাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা মূত্ৰশৈলীৰ যিটো সংক্ৰমণ, আমাৰ যিটো পেচাব, এইটো ষ্টেৰাইল বস্তু, তাৰ ইনফেকশ্যন নাথাকে। আমি ভাবোঁ কেতিয়াবা যে পেচাবৰ ইনফেকশ্যন থাকে, বেছিকেলি আমাৰ পেচাবটো একদম ষ্টেৰাইল বস্তু হয়, তাত কিন্তু ইনফেকশ্যন নাথাকে। তাত যদি ইনফেকশ্যন সোমাবলৈ হয়, বাহিৰৰ পৰাই সোমাব লাগিব। তো বাহিৰৰ পৰা সোমাবলৈ হ'লে তাত আমি কিছুমান আছে, আমাৰ বাহিৰৰ পৰা কেতিয়াবা ইনষ্ট্ৰুমেণ্টেশ্যন হয়, কিছুমান অপাৰেশ্যন হ'ল কেতিয়াবা, বা কেতিয়াবা পেচাবৰ পেচেণ্টৰ কেথেটাৰ লগালে, সেইবিলাক ক্ষেত্ৰত হ'ব পাৰে। বা কিছুমান মাইকী মানুহ এগৰাকীৰ, মহিলা এগৰাকীৰ চিজাৰিয়ান ছেকশ্যন হ'ল বা তেওঁ কিবা এটা অভিৰ অপাৰেশ্যন হ'ল, তেওঁক পেচাবৰ পাইপ দিব লগা হ'ল, সেই ক্ষেত্ৰতো বাহিৰৰ পৰা সংক্ৰমণ হ'ব পাৰে। ইন জেনেৰেল সেনেকুৱা নোহোৱাটো আমি বহুতখিনি দেখা পাওঁ, যাৰ ইনফেকশ্যন বাৰ বাৰ ইনফেকশ্যন হৈ থাকে। সৰু ছোৱালী এজনীও আজিকালি ইনফেকশ্যন হোৱা দেখা যায়। ভাবা যায় যে এইবিলাক ক্ষেত্ৰত আপোনাৰ যিটো পানী খোৱাৰ পৰিমাণ, পানী খোৱাৰ পৰিমাণটো অকণমান কম হয়, আৰু আমাৰ যিটো হাইজিন, আমি য'তে ত'তে পেচাব কৰিব লাগে, তাৰ পৰা সংক্ৰমণ হ'ব পাৰে। বা কনষ্টিপেচন, যিটো কোষ্ঠকাঠিন্য, পায়খানা খুব টান হয়, খোলচা কৰি পায়খানাটো নহয়, তো সেইবিলাক ক্ষেত্ৰতো সেই কোষ্ঠকাঠিন্যৰ পৰা কিছুমান ইনফেকশ্যন সোমাব পাৰে মহিলাৰ ক্ষেত্ৰত। কাৰণ কি হৈছে, মহিলাৰ যিটো আপোনাৰ ইউৰেথ্ৰা বুলি কয় মূত্ৰবাহিকা নলী, তো ইউৰিনেৰী ব্লাডৰ পৰা যিটো পেচাবৰ নলী ওলাই যায় বাহিৰলৈ, সেইটো অকণ চুটি 3-4 চেণ্টিমিটাৰ, য'ত নেকি সেইটো পুৰুষৰ ক্ষেত্ৰত 18-20 চেণ্টিমিটাৰ দীঘল থাকে। সেইকাৰণে চুটি হোৱা খেতিকে, তো বাহিৰৰ যিটো আমাৰ স্কিনৰ যিটো ইনফেকশ্যন থাকে, আমাৰ কমন বেক্টেৰিয়াবিলাক থাকে স্কিনত, তো সেই তাৰ পৰা বেক্টেৰিয়াবিলাক সোমাই যাবলৈ সহজ হয়। যদিহে তেওঁ ঘনাই পানীটো খাই থাকে, তেতিয়া সেই পানীৰ লগত পেচাব কৰিব পাৰিলে এই বেক্টেৰিয়াখিনি বা যিখিনি বীজাণু থাকে সেই ওলাই যাব পাৰে। যিহেতু আজিকালি পানী খোৱাটো কমি গৈছে, আমি খুব বহুত দেৰি আমি জাৰ্ণি কৰোঁ, কেতিয়াবা কামৰ প্ৰেচাৰত আমি বাথৰুমত নাযাওঁ, পেচাবটো ধৰি ৰাখোঁ, তো সেই বীজাণুবিলাকে পেচাবৰ সংক্ৰমণ বৃদ্ধি কৰিবলৈ সুবিধা পায়।
0: আপুনি ইনফেকশ্যনৰ কথা কৈছে, বাহিৰত প্ৰায়ে দেখিবলৈ পোৱা যায় মহিলাসকলৰ এইটো এটি সমস্যা যে তেওঁলোকে বহু সময় ধৰি এনে যাত্ৰা কৰাৰ সময়ত বা ক'ৰবালৈ ওলাই গ'লে, তেওঁলোকে বজাৰ সমাৰতো গ'লে টয়লেটৰ ব্যৱস্থা কিন্তু বৰ্তমানো বহু জেগাত নাই, বা থাকিলেও সেয়া পৰিষ্কাৰ পৰিচ্ছন্ন নহয়। এনে বহু সমস্যা আছে মহিলাৰ, ইয়াৰ ফলতো UTIৰ সমস্যা বৃদ্ধি পাইছে বুলি ভাবেনে আপুনি?
1: নিশ্চয়, আমাৰ ৰিচাৰ্চবিলাকে কয় যে এনেকুৱা ক্ষেত্ৰতো মানে বহুতখিনি, বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পোৱাৰ দেখা গৈছে।
0: এই ক্ষেত্ৰত কি কৰা উচিত?
1: এই ক্ষেত্ৰত আমি নিজৰ হাইজিন নিজে মেইনটেইন কৰিব লাগিব। বহুতে কি কৰে, আপোনাৰ ৱাইপ কৰি লয়, ৱাইপ এটা লগত লৈ ফুৰে, য'ত কৰিব বাথৰুমটো তাতে ৱাইপটো কৰি পেলাই ৱাইপ কৰিব পাৰে। বা আমি যেতিয়া ওলাই যাম সেই সময়ত পানী বেছি খাব নালাগে, ঘৰত থকা সময়ত খালে, বাকী আহি পেলাই খালে, যাতে যাওঁতে যিখিনি বস্তু কিছুমান আপোনাৰ ডায়েবেটিক বুলি কয় যে পেচাবৰ বৃদ্ধিটো বঢ়াই দিয়ে, পেচাব বেছিকৈ সৃষ্টি কৰে, সেইবিলাক বস্তু পৰিহাৰ কৰিব লাগে। যেনে কল্ড ড্ৰিংকছ, যাত্ৰা কৰাৰ আগতে কফি খালে আপোনাৰ পেচাব লাগিবই, কাৰণ কফিটো হ'ল ডায়েবেটিক, সি মানে প্ৰডাকশ্যনটো বঢ়াই দিয়ে। তো সেইবিলাক বস্তু পৰিহাৰ কৰিলে বেছি ভাল।
0: আৰু শিশুৰ ক্ষেত্ৰত,
1: শিশুৰ ক্ষেত্ৰত সাধাৰণতে ইনফেকশ্যন হ'ব নালাগে, যদিহে হৈছে বহু ক্ষেত্ৰতে তেওঁৰ কিবা এটা বিকাৰ এটা আছে ভিতৰত, কিবা এটা মানে আমাৰ যিটো মূত্ৰতন্ত্ৰ তাত কিবা এটা খেলিমেলি যদি ঘটিছে, তো সেইটো আমি তেওঁক ভালকৈ পৰীক্ষা কৰি, পেচেণ্টজনক পৰীক্ষা কৰি পেলাই চাব লাগিব। আৰু যদি ল'ৰাৰ ক্ষেত্ৰত হয়তো সেইটো ডেফিনেটলি হয়, ছোৱালীৰ ক্ষেত্ৰতো, কিন্তু এই মই যিটো যিকেইটা কাৰণ ক'লো, সৰু সৰু ছোৱালীৰ ক্ষেত্ৰতো সেই কাৰণকেইটা ইনফেকশ্যন হ'ব পাৰে। তথাপিও সৰু বাচ্চাৰ যদি ইনফেকশ্যন হয়, তেওঁ আমি বহুত ছিৰিয়াছলি বা বহুত গভীৰভাৱে ল'ব লাগে, তেওঁ গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি তেওঁক হেৰি কৰোঁ।
0: এইবাৰ আমি আহিছোঁ প্ৰষ্টেটৰ ক্ষেত্ৰলৈ। এই যি সমস্যা পুৰুষৰ দেখিবলৈ পোৱা যায়, আপুনি কৈছে 40 বছৰৰ পাছত বা 50 বছৰৰ পাছত এনেধৰণৰ সমস্যা হ'ব পাৰে, এই সমস্যা হ'লে কেনেধৰণৰ চিকিৎসা আছে, বা অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ আছে, বা অস্ত্ৰোপচাৰ হোৱাৰ পাছত তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে নেকি?
1: প্ৰষ্টেটটো হ'ল আপোনাৰ আমাৰ যিটো ইউৰিনেৰী ব্লাডৰ পৰা মূত্ৰটো ওলাই যায়,

0: নলী, মূত্ৰবাহিকা নলী, সেই আগুৰি থকা এটা অংগ, সেই অংগটো আমাৰ সব পুৰুষৰ দেহত থাকে। তো সেইটো যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে 40-50 বছৰ পিছত, তাৰ লাহে লাহে তাৰ লক্ষণবিলাক দেখা যায়। লক্ষণবিলাক কেনেকুৱা, যে খুব ঘনাই পেচাব লগা, পেচাবৰ যিটো স্পীড হাৰ সেইটো কমি যোৱা, ৰাতি ঘনে ঘনে পেচাব লগা, যাৰ ফলত কেতিয়াও টোপনিও লোকচান হয়, 4-5 বজাত উঠি পেলাই পেচাব কৰিব লাগিব, পেচাবটো লাগিলে ধৰি ৰাখিব নোৱাৰে, ঘনাই যদি এতিয়াই লাগে এতিয়াই বাথৰুম যাব লাগিব, বা পেচাবটো কেতিয়াবা ৰখি ৰখি যোৱা, বুট খুব জোৰ দিব লাগে, কেতিয়াবা কেতিয়াবা জোৰ দিওঁতে দেহাৰ হাৰ্নিয়াৰ সৃষ্টি হৈ যাব পাৰে। তো সেইবিলাক হ'ল প্ৰস্তুতৰ লক্ষণ। এতিয়া প্ৰস্তুতৰ ট্ৰিটমেণ্টৰ কাৰণে আমি প্ৰথমতে তেওঁক মানুহটো চাব লাগিব, প্ৰস্তুত কি হৈছে, মানে তেওঁ নৰ্মেলি বাঢ়িছে নে কিবা বেলেগ কাৰণত বাঢ়িছে, নে ইনফেকশ্যন হৈছে। যদিহে তেওঁ নৰ্মেলি বাঢ়ি আছে, যিটো নৰ্মেলি বাঢ়ে, তেতিয়াহ'লে আমাৰ বহুতখিনি উপায় আছে, মেডিচিন দিয়াৰ আগতে আমাৰ কিছুমান উপায় আছে যিবিলাক আমি নিজে এডভাইচ কৰিব পাৰোঁ। খুব বেছি খোজকাঢ়া, তো খোজকাঢ়িলে কি হয়, সেই প্ৰস্তুতৰ আশে পাশে যিখিনি অংগ প্ৰত্যংগ থাকে সেইখিনি ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়। তো বহু মানুহৰ ক্ষেত্ৰত সেই খোজকাঢ়িলে বা পানীৰ পৰিমাণটো নিয়মিত কৰিলে, কিছুমান খাদ্যভাস সলনি কৰিলে, তো প্ৰস্তুতৰ পৰিমাণটো, তেওঁৰ প্ৰস্তুতৰ যিটো লক্ষণ, সেইবিলাকতো বহুত সুফল পোৱা যায়। যদি তাৰপিছত নাপায়, নেক্সট ষ্টেজত আমি কিছুমান মেডিচিন দিওঁ। মেডিচিনত আজিকালি বহুতেই ভাল ভাল মেডিচিন ওলাইছে, সেই দৰৱবিলাকতে বহুতৰে প্ৰস্তুত বাঢ়ি যায়। অপাৰেশ্যন আমি চবকে নকৰোঁ, কিছুমান ইণ্ডিকেশ্যন আছে, প্ৰস্তুত বাঢ়ি যোৱাৰ ফলত তেওঁৰ যিখিনি লাইফ ষ্টাইলটো বহুত বেয়া হৈ গৈছে, তেওঁৰ কমফৰ্টেবল হ'ব পৰা নাই, মেডিচিনে কাম কৰা নাই, তেতিয়া এটা কণ্ডিশ্যন থাকে, বা প্ৰস্তুত বাঢ়ি যোৱাৰ কাৰণে তেওঁৰ খুব সঘনাই ৰক্তপাত হৈছে, ৰক্তক্ষৰণ হৈছে, বাৰে বাৰে UTI হৈছে, পেচাবৰ ইনফেকশ্যন হৈছে, তেতিয়া নাইবা যদি তেখেতৰ ব্লাডৰ ভিতৰত যিটো আমাৰ মূত্ৰথলী থাকে তাৰ ভিতৰত পাথৰ সৃষ্টি হ'ল, বা পেচাব বন্ধ হৈ গৈছে, কেথেটাৰ পাইপ দিব লগা হৈছে, সেইবিলাক ক্ষেত্ৰত আমি অপাৰেশ্যন কৰোঁ।
1: অপাৰেশ্যন কৰাৰ পাছত ৰোগীজন কিমান দিনৰ ভিতৰত সুস্থ হ'ব পাৰে?
0: অপাৰেশ্যন বেলেগ ধৰণৰ বহুত বিভিন্ন ধৰণৰ আছে। আজিকালি আমাৰ লেজাৰ ট্ৰিটমেণ্ট আছে, যিটো অত্যাধুনিক লেজাৰ ট্ৰিটমেণ্ট, যে আমি আজিকালি নো কাট, মানে কাটিব নালাগে, পেচাবৰ ৰাস্তাৰে কৰিব পাৰি সেই ট্ৰিটমেণ্টটো। তো সেই ট্ৰিটমেণ্ট কৰিলে আমি ছেকেণ্ড ডে বা থাৰ্ড ডে আমি পেচেণ্ট ঘৰ যাব পাৰে। প্ৰস্টেট অনুযায়ী আমাৰ পাইপ যদি কেথেটাৰ থাকে সেইটো কেইদিনমান ৰাখিব লাগে। তেওঁ নেক্সট অহা নেক্সট মানে আপোনাৰ এসপ্তাহ পিছতে তেওঁ নৰ্মেল কাম কাজ কৰিব পাৰে।
1: অসুবিধা কোনো ধৰণৰ নহয়,
0: তেনেকুৱা অসুবিধা নহয়। আৰু
1: আৰু এক প্ৰশ্ন ছাৰ, এইখিনিতে, প্ৰস্টেটৰ অপাৰেশ্যন এবাৰ এগৰাকী ৰোগীয়ে কৰিলে তেওঁ আকৌ সেই ৰোগত আক্ৰান্ত হ'ব পাৰে নেকি, বা আকৌ তেওঁ প্ৰস্টেটৰ অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে?
0: এইটো চান্স থাকে, কিন্তু সেইটো কয় যে 10 বছৰত আপোনাৰ 50% চান্স এনেকুৱা থাকে যে 10 বছৰত আকৌ এবাৰ হ'ব পাৰে তেওঁ প্ৰস্তুতৰ। কিন্তু ডিপেণ্ড কৰি তেওঁৰ প্ৰস্তুতটো কেনেকুৱা আছিলে, কিমান ডাঙৰ আছিলে, প্ৰস্তুত অপাৰেশ্যন সময়ত তেওঁ কেনেকুৱা কণ্ডিশ্যন আছিলে, ব্লিডিং আছিলে নেকি, বা তেওঁৰ পিছত লক্ষণবিলাক কেনেকুৱা হ'ল, সেইখিনি হয় কৰি পেলাই দেখা যায়। কিন্তু সাধাৰণতে এইটো কৰিব লগা নহয়, থিয়ৰিটিকেলি যদি কয় যে 10 বছৰত প্ৰস্তুতটো আকৌ এবাৰ হ'ব পাৰে, কাৰণ আমি প্ৰস্তুতটো উঠাই নিলোঁ, কেঞ্চাৰ বেমাৰ নাথাকিলে প্ৰস্তুত উঠাই দিয়ে নাযায়। তাক মানে নাৰিকল যেনেকৈ ৰোকে পিঠা বনাবৰ কাৰণে, আমি নাৰিকল বা লাড়ু বনাবৰ কাৰণে নাৰিকলটো যেনেকৈ ৰোকে, তেনেকৈ ৰোকে ৰুকি দিয়া যায় বস্তু বেছিকেলি। অকল কেঞ্চাৰ বেমাৰ থাকিলে প্ৰস্তুতটো একেবাৰে গুচাই দিয়া যায়। তো সেইটো কাৰণে তেওঁৰ আকৌ হ'ব পাৰে, কেতিয়াবা লক্ষণৰ সৃষ্টি হ'ব পাৰে, অৱলম্বন কৰিব লাগিব, বা কিছুমান ইনিচিয়েল ষ্টেজত কিছুমান মেডিচিনবিলাক খালে আকৌ এইটো অপাৰেশ্যন কৰা দৰকাৰ নপৰে।
1: এবাৰ আমি আহিছো বৃক্কলৈ। বৃক্কৰ পাথৰ এটা ডাঙৰ সমস্যা বুলিয়েই কব লাগিব, বহুতে ভাবে বা বহুতে জানে যে পানী নোখোৱাৰ ফলত এনেধৰণৰ সমস্যা হয়, কেৱল এইটোৱে কাৰণ নে অন্য কোনো কাৰণো আছে?
0: বহু কাৰণ আছে। আমাৰ যেতিয়াই কিডনী ষ্টোন হয়, সেই কিডনী ষ্টোন একেদিনে সৃষ্টি নহয়, আমাৰ যেতিয়াই আমাৰ শৰীৰত যিখিনি তেজ চলাচল কৰি থাকে, সেই তেজত আমাৰ শৰীৰৰ যিবিলাক মেটাবলিজিম হৈ থাকে, বা আমাৰ যিটো ফেক্টৰী বডিত যিবিলাক ফেক্টৰী চলি আছে, তাৰবিলাক মানে বস্তু আমি বিসৰ্জন কৰিব লাগে, উলিয়াই দিব লাগে, সেই কিডনীৰ মাজেৰে যায়। কিডনীৰ মাজেৰে গৈ কিডনীত ফিল্টাৰ হয়, হৈ পেলাই যিখিনি আমাৰ শৰীৰৰ কাৰণে অলাগতিয়াল সেইখিনি বস্তু পেচাবত উলিয়াই দিয়ে। সেই উলিয়াই দিওঁতে কিছুমান বস্তু সেই কিডনী যেতিয়া পেচাবত উলিয়াই দিব লাগে, সেই কিডনীৰ কোষবিলাকত থাকি যায়, গ্লোমেৰুলাই বুলি কয়, তাত আপোনাৰ তাৰ পৰা লাগি ধৰে, ওলাই যাব নোৱাৰে। তো সেইকাৰণে পানী খালে কম পাথৰ হয় বুলি কওঁ, মানে পানী যেতিয়া খাব, যেতিয়া সেই কণিকাবিলাক থাকে, সি ৱাশ আউট হৈ যাব পাৰে, ওলাই যাব পাৰে। যদি পানী খোৱাত কম হয়, সি লাগি দাগি ধৰি এটা তৰপে তৰপে লাগি সৃষ্টি হয় তাৰ পাথৰ। এতিয়া অকল সেইটোৱে কাৰণ নহয়, পানী খোৱা কমটোৱে নহয়, কিছুমান বেলেগ বেলেগ কাৰণো আছে। খাদ্যভাস, আমাৰ কি কি খাওঁ আমি, কিছুমান খাদ্য আছে যিবিলাকে পাথৰ কৰাত সহায় কৰে, যেনে অক্সিজেনত থকা পাথৰবিলাক, খাদ্যবিলাক, যেনেকে বিজুলোৱা আহাৰবিলাক, মাটিৰ তলৰ যিবিলাক আমাৰ খাদ্য থাকে, গাজৰ বাদ দি পেলাই আপোনাৰ কাঠ, আলু, মিঠা আলু, কচু, সেইবিলাকেও আৰু বেঙেনা, সেইবিলাক যেনে ভেন্দি, সেইবিলাক বস্তুৱে আপোনাৰ পাথৰ ভাত সৃষ্টি কৰা হয় বুলি কয়। যেনে হাই প্ৰটিন ডায়েট, যিবিলাকে খুব ৰেড মিট খায়, ৰঙা মাংসটো যিটো খায়, মাটনৰ পৰা আৰম্ভ কৰি চাই জন্তুবিলাক মাংস খায়, সেইবিলাকখিনি মানুহৰ প্ৰটিনটো বেছি থাকে, সেই প্ৰটিনে গৈ পেলাই পাথৰ হ'ব পাৰে। ঠিক তেনেকৈ পালেং শাক খালেও কিছুমানে পাথৰ হ'ব, কিন্তু এনেকুৱা নহয় যে অলপ এদিন সপ্তাহত এদিন পালেং শাক খালে তেওঁৰ পাথৰ হ'ব, এনেকুৱা নহয়। যিবিলাক মানে এই বস্তুটো যাৰ টেণ্ডেঞ্চি থাকে, যিগৰাকী ব্যক্তিৰ পাথৰ হোৱাৰ টেণ্ডেঞ্চি থাকে, যদি তেওঁ যদি এইবিলাক বস্তু অকণমান কমাই চলে, তেতিয়াহ'লে পাথৰৰ পৰা সুফল পাব পাৰিব, নহ'লে অন্যথা তেওঁৰ আকৌ পাথৰ হৈ থাকিব।
1: বৃক্কৰ পাথৰ হলে অস্ত্রোপচাৰ কৰিবই লাগিব নে?

0: ইয়াৰ ঔষধৰ জৰিয়তেও ভাল পাব পাৰে।
1: নিশ্চয় ঔষধৰ জৰিয়তে ভাল পাব পাৰে। আমি প্ৰত্যেক পাথৰকে আমি অপাৰেশ্যন কৰিব নালাগে। যেতিয়া সৰু পাথৰ থাকে 4-4 mm বা 5 mm পাথৰ কিডনীত সোমাই আছে, তেতিয়া আমি অবজাৰ্ভে কৰোঁ মেডিচিন দি পেলাই। আৰু যেতিয়া সি যেতিয়া নামি আহে, মানে কিডনীৰ পৰা নামি সি যিটো মূত্ৰ নলী থাকে তাত সোমাই যায়, তেতিয়া কিডনীটো ব্লক হৈ যায়। ব্লক হ'লে কিডনী ফুলি যাব পাৰে। তো সেইটো তেতিয়া আমি বেলেগ মেডিচিন দিব লগা হৈ যায়। প্ৰথম অৱস্থাত মেডিচিনে দিয়া যায়, যদি মেডিচিনে কাম নকৰে বা কিডনী কিডনীটো বাঢ়ি গৈছে, বেছি ফুলি গৈছে, সেই ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে।
0: মানে সকলো ক্ষেত্ৰতে নহয়, কিছু ক্ষেত্ৰত যিসকলত চিকিৎসকে যি পৰামৰ্শ দিব সেয়া আচলতে আমি মানি যদি আমি চলোঁ, তেনেহ'লে এনেধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। ডায়েবেটিছ ৰোগী বা আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় যে উচ্চ ৰক্তচাপ, হাই প্ৰেছাৰ, কামৰ কাৰণে হওক বা আজিকালিৰ জীৱনশৈলীৰ বাবে হওক, বহু লোকে ভুগি আছে। বিকট ইয়াৰ প্ৰভাৱ পৰে।
1: প্ৰেছাৰ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ, যিটো আমি অসমীয়াত মধুমেহ বুলি কওঁ, এই দুটাৰ ৰোগে আপোনাৰ বৃক্কত বা কিডনীত ডাইৰেক্টলি প্ৰভাৱ পেলায়। কেনেকৈ পেলায়? আমাৰ যিটো কিডনীত ব্লাড চাপ্লাই থাকে, সৰু সৰু ৰক্তকণিকাবিলাক, হিৰাবিলাক থাকে, সেইবিলাকত এটা এথেৰোস্ক্লেৰোছিছ বা কিছুমান তৰপে তৰপে লেয়াৰ হ'লে আৰম্ভ কৰে। যেতিয়াই আমাৰ শৰীৰৰ 1/4 ব্লাড, মানে তেজ যিটো হাৰ্টেৰে মাজেৰে যায়, সেই হাৰ্টৰ মাজেৰে যোৱা ব্লাডটো কিডনী পায়গৈ। কিডনীত যদি প্ৰেছাৰৰ কাৰণে যদি প্ৰেছাৰ পৰিব, সেইকাৰণে কি হয়, এই দুটা বেমাৰে আপোনাৰ ডায়েবেটিছ আৰু হেৰিয়ে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কিডনীকেইটাত এফেক্ট কৰিব পাৰে। কি হয়, এইবিলাক বস্তু লুকাই থাকে। আমি যদি উচ্চ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছৰ ট্ৰিটমেণ্টটো নকৰোঁ, ই লাহে লাহে লাহে লাহে লাহে আমাৰ কিডনীটো এফেক্ট কৰি থাকিব। বাহিৰৰ পৰা গম নাপাওঁ, আমাৰ ক্ৰিয়েটিন নৰ্মেল থাকিব, প্ৰেছাৰ ঠিকে থাকে হৈ থাকিব, পেচেণ্টজন সুস্থ হ'বলৈ ধুনীয়া ঘূৰি থাকিব, কিন্তু হঠাৎ এদিন কিডনীটো এফেক্ট কৰিব পাৰে। সেইকাৰণে যেতিয়াই আমাৰ এইবিলাক থাকে, উচ্চ ৰক্তচাপ, ডায়েবেটিছ থাকে, মই ভাল মেডিচিন ডক্টৰক, ভাল নেফ্ৰলজি ডক্টৰ বা ইউৰিনেষ্ট সোনকালে দেখাই দিয়াটো বেছি দৰকাৰী।
0: মানে আমি পৰীক্ষা কৰিব লাগে, আমাৰ বৃক্কটোৰো পৰীক্ষা কৰিব লাগে, যদি আমাৰ ডায়েবেটিছ আছে বা হাই প্ৰেছাৰ আছে, নহয় জানো ছাৰ? এই ক্ষেত্ৰত ছাৰ, বৃক্কৰ পাথৰৰ ক্ষেত্ৰত সকলোৰে প্ৰচলিত এক কথা আছে যে যদি গাখীৰ খায়, তেনেহ'লে খুব বেছিকৈ যদি গাখীৰ খায়, তেনেহ'লে পাথৰ হোৱাৰ সম্ভাৱনা থাকে।
1: গাখীৰৰ অকণমান মানে কি হয়, বস্তু দুমুখীয়া বস্তু হয়। খুব বেছিকৈ গাখীৰ খালে হ'ব পাৰে, কিন্তু অলপ গাখীৰ খালে পাথৰ নহয়। সেইটো আমাৰ এটা ভুল ধাৰণা থাকে যে পাথৰ হৈছে গাখীৰ খোৱা একদম বন্ধ কৰি দিয়ে, কিন্তু একচুৱেলি সেইটো নহয়। গাখীৰত এটা বস্তু থাকে আপোনাৰ, সেইটো হ'ল কেলছিয়াম। সেই কেলছিয়ামটো বহুতে ভাবে কি কেলছিয়াম খালে পাথৰ হ'ব, নহয়। কেলছিয়ামটোৱে পাথৰ প্ৰটেকশ্যনে কৰে। কেনেকৈ কৰে? সেই যেতিয়া আমাৰ শৰীৰত কিছুমান বস্তু থাকে, আমি যেতিয়া খোৱা বস্তু খাওঁ, সেইবিলাক হ'ল অক্সেলেট। সেই অক্সেলেটবিলাক যেতিয়া আমি মুখেৰে খাওঁ, সেই খোৱা বস্তুটো থাকে, বিজুলা বস্তুটো যিটো থাকে, সেই বস্তুটো যেতিয়া আমাৰ GIT বা আমাৰ যিটো খাদ্য নদীত সোমাই যায়, পাকস্থলী পাৰ হৈ পেলাই খাদ্য অন্তৰবিলাকত সোমাই যায়, তেতিয়া এই কেলছিয়ামটো গৈ পেলাই তাক ধৰি দিয়ে। সেই অক্সিলেটটো শৰীৰৰ ভিতৰত সোমাব নিদিয়ে। যদি অক্সিলেটটো শৰীৰৰ ভিতৰত সোমাব নোৱাৰে, সেই তেতিয়া পাথৰ সৃষ্টি কৰিব নোৱাৰে। আৰু যদি আমি কেলছিয়াম পৰ্যাপ্ত পৰিমাণে শৰীৰত কেলছিয়াম নাথাকে, আমাৰ খাদ্য নদীত কেলছিয়াম নাথাকে, তেতিয়া কি হয়, অক্সিলেটটো সোমাই যায়। সোমাই পেলাই সি কিডনীৰে ওলাই যাব খোজে। যেতিয়া ওলাই যায়, তেতিয়া কিডনীত কেলছিয়াম থাকে, সেই কেলছিয়ামৰ দি লগ লাগে, লগ লাগি পেলাই তাতে পাথৰ সৃষ্টি কৰে।
0: হয়, এনেধৰণৰ কথা আচলতে কমকে পৰিমাণে খালে আচলতে নহয়, সেয়া এক ভুল ধাৰণা। ছাৰ, আপুনি লেজাৰ ট্ৰিটমেণ্টৰ কথা কৈছে, কেনেধৰণে কৰা হয় এই ট্ৰিটমেণ্ট, অকণমান ক'ব নেকি?
1: লেজাৰটো এটা মানে যিটো আমাৰ ষ্টোন আৰু কিডনীৰ কাৰণে ইউজ কৰোঁ। তো আজিকালি আমাৰ বিভিন্ন ধৰণৰ লেজাৰ আছে। লেটেষ্ট যিটো লেজাৰ TFL বুলি কয়, থুলিয়াম ফাইবাৰ লেজাৰ, তো তাৰ সময়ত একদম ডাঙৰতকৈ ডাঙৰ পাথৰো মানে গুৰি কৰি উলিয়াই দিব পাৰি। নো কাট নো ব্লিডিং, মানে কাটিব নালাগে, একো ব্লিডিঙো নহয়, তো সেনেকুৱা ধৰণে কৰিব পাৰি। তো সেইটো লেজাৰ আমাৰ অসমতো আছে, আমাৰ হস্পিটেলতো আছে। এনেকুৱা ধৰণৰ লেজাৰ দি পেচেণ্টবিলাকৰ বহুতেই উপকৃত হয়, থাকিবই নালাগে হস্পিটেলত। আজি কৰিলে অপাৰেশ্যন, কাইলে ৰাতিপুৱা ঘৰ গুচি যাব পাৰিব, বা কিছুমান আমি ডে সৰু পাথৰ থাকিলে ডে কেয়াৰ প্ৰচিডিউৰ কৰিব কৰিব পাৰি। ঠিক তেনেদৰে সেই লেজাৰেৰে আপোনাৰ প্ৰস্তুতৰ অপাৰেশ্যনো কৰিব পাৰি। তাৰপৰা এই প্ৰস্তুতটো লেজাৰ দি কৰিলেও মানুহজনৰ বহুতখিনি সুবিধা হয়, ব্লিডিংটো কমি যায়, হস্পিটেল ষ্টেটো কমি যায়, বেছিদিন থাকিব নালাগে, আৰু সোনকালে ৰিকভাৰী হয় বুলি কয়।
0: ছাৰ, আমি যিহেতু জীৱনশৈলীৰ কথা কৈছোঁ, বৰ্তমান আমি ডিজিটেল যুগত বাস কৰি আছোঁ, বৰ্তমান আমাৰ কৰ্মক্ষেত্ৰৰ পৰিশ্ৰমৰ সংখ্যাও আগতকৈ বহু কমি গৈছে, বহু ল'ৰা ছোৱালীয়ে ঘৰত বহিয়েই বৰ্তমান স্কুলৰ পাঠ্যক্ৰম তেওঁলোকে ঘৰৰ পৰাই কৰিব পাৰে, বহুতে ৱৰ্ক ফ্ৰম হোম কৰি আছে, এই জীৱনশৈলীয়েও আমাৰ এনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি?
1: বহু ক্ষেত্ৰতে আজিকালি দেখা যায় কিছুমান বেমাৰ বাঢ়ি গৈছে। তো বাঢ়া ক্ষেত্ৰত বহুতে অনুমান কৰে যে এইটো আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ কাৰণে হৈছে। আজিকালি আমাৰ যিটো জীৱনশৈলী, আমি কামেই কৰি থাকোঁ, ধৰক বহি পেলাই বেছি কাম কৰোঁ, ফিজিকেল এক্টিভিটিটো কমি গৈছে, ব্যায়াম কৰাৰ সময়টো কমি গৈছে। যেতিয়াই ব্যায়াম কম কৰিম, তেতিয়া আমাৰ অলাগতিয়াল চৰ্বিবিলাক জমা হ'বলৈ আৰম্ভ কৰে, সেইটো ভয় নহয়। সেই অলাগতিয়াল চৰ্বিয়ে আপোনাৰ বহুত হৰ্মনেল আৰু কেমিকেল চেঞ্জেছ কৰে বডিত, যাৰ পৰা আমাৰ এই ৰোগবিলাক বৃদ্ধি পাব পাৰে। নেক্সট হৈছে আমাৰ যিটো ফাষ্টফুড, আমি কামৰ পৰিৱৰ্তনৰ কাৰণে আমি ঘৰত বহিয়াতকৈ আমি ফাষ্টফুডত বেছি গুৰুত্ব দিয়া কৰিছোঁ। তো সেইকাৰণে তাত চল্ট ইনটেকটো বাঢ়ি যায়, ফ্ৰাইড বস্তুবিলাক বাঢ়ি যায়, তো সেইবিলাকেই আমাৰ এইবিলাক ৰোগৰ সৃষ্টি কৰিব পাৰে।

0: খাদ্যৰ কথা যিহেতু আপুনি কৈছে, কেনেধৰণৰ খাদ্য আমি খাব লাগে? আচলতে
1: খাদ্যটো আমাৰ সদায় নিয়মিত থাকিব লাগে, এক নম্বৰ কথা। তাৰ সময়মতে খাদ্য খাব লাগে। তাৰপিছত আমি যিটো আমাৰ ঘৰত বনোৱা যিটো আহাৰ, অসমীয়া মানুহৰ যিটো ঘৰত বনোৱা আহাৰ, তাতকৈ উত্তম আহাৰ মই নাই বুলি ভাবোঁ। তো সেইটোত আমাৰ নিমখটো কম থাকে, আমাৰ তেলটো ফ্ৰাই বস্তু আমি বেছি নাখাওঁ, সাধাৰণতে বইল টাইপৰ বস্তুবিলাকেই বেছি খাওঁ। আৰু আমাৰ সেউজীয়া শাক পাচলি যিটো থাকে আমাৰ ঘৰৰ, যিটো শাক পাচলি সেইটো আমাৰ অফুৰন্ত পৰিমাণে থাকে, সেইটো অতিকে দৰকাৰী।
0: আৰু ব্যায়ামৰ ক্ষেত্ৰত যদি আমি ঘৰত কৰিবলগীয়া হয়, এনেধৰণৰ কি ব্যায়াম আছে যি আমাক এই ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰে?
1: খোজকঢ়াটো সবতকৈ ধুনীয়া ব্যায়াম হয়। আমি যদি 20 মিনিট বা আধা ঘণ্টা খোজকাঢ়িব পাৰোঁ, আমি যোনে খোজ যিজন ব্যক্তিয়ে খোজকাঢ়িব আধা ঘণ্টা, তেওঁ এমাহ পিছত নিজেই অনুভৱ কৰিব যে তেওঁৰ শৰীৰত কি কি পৰিৱৰ্তন হৈছে। আৰু যদি কোনোবাই খোজকাঢ়িব দিগদাৰ পায়, এয়াৰ চাইকেলিং বুলি কয়, আমি বিচনাত শুই শুই বতাহতে চাইকেল চলাই দিছোঁ, বৰষুণ লৰচৰ কৰিব পাৰোঁ, সেইটো যদি 10 মিনিট কৰে সেইটো যথেষ্ট।
0: এনেধৰণৰ কিছু ব্যায়াম আচলতে আমি ঘৰতে কৰিব পাৰোঁ, কোনো জিমলৈ যোৱাৰ আচলতে প্ৰয়োজন নাই, আমি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। যিহেতু আমি বিভিন্ন কথা পাতিছোঁ এই ৰোগসমূহৰ পৰা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ, পানী খাব লাগে, বা আপুনি কৈছে খাদ্য অভ্যাস আমি সলাব লাগে, ব্যায়াম কৰিব লাগে। এতিয়া সময় যিহেতু বহু পৰিৱৰ্তন হৈছে, চিকিৎসা বিজ্ঞানো বহু উন্নত হৈছে, কেনেধৰণৰ চিকিৎসা আছে প্ৰথমতে আমি জানিব বিচাৰিছোঁ, প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা কেনেধৰণৰ বৰ্তমান সময়ত আগবঢ়োৱা হয়, তাৰ পাছত বিকৰ।
1: আচ্ছা, প্ৰস্ৰাৱজনিত বুলি ক'লে মেইনলি প্ৰষ্টেটটো আহি পৰে। তো প্ৰষ্টেটত মই ক'লে আজিকালি ধুনীয়া ট্ৰিটমেণ্ট আছে, চাৰ্জিকেল অপশ্যনবিলাক আছে, আৰু লেজাৰ ট্ৰিটমেণ্ট আছে বা মেডিচিন অপশ্যন আছে। আৰু বাকী আপোনাৰ কিছুমান যিবিলাক পেচাবৰ বাৰ বাৰ ইনফেকশ্যন হৈ থাকে, বা কিছুমান মহিলাৰো কিছুমান পেচাবৰ দিগদাৰী হয়, বা পেচাবটো যে বয়সস্ক মহিলাৰ কিছুমান দিগদাৰী হয়, তো তাত কিছুমান ইমপ্লাণ্ট বহোৱা যায়। তো আজিকালি নতুন নতুন বহুত বহুত পদ্ধতি আহিছে, সেইবিলাকো কৰিব পাৰি। মানে কিডনি ষ্টোনৰ ক্ষেত্ৰত, কিডনি যদি পাথৰ হয়, আপোনাৰ আজিকালি যিটো সুবিধা আছে, আগতে অপেন চাৰ্জাৰী কৰিব লগা হৈছিলে, ডাঙৰ পাথৰ এটা যদি হৈ যায় 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ পাথৰ হ'লে অপেন চাৰ্জাৰী কৰিব লগা হৈছে। কিন্তু আজিকালি 6 চেণ্টিমিটাৰ নিচিনা ডাঙৰ পাথৰৰ কাৰণে অপেন চাৰ্জাৰী কৰিব নালাগে, সৰু এটা ড্ৰিল বা ফুটা এটা কৰি পেলাই পিছফালৰ পৰা গোটেই পাথৰটো ভাঙি পেলাই উলিয়াই দিব পাৰি। আৰু কিছুমান আৰু তাতকৈ যদি সৰু পাথৰ হয়, তেতিয়াহ'লে আমি লেজাৰ দি কৰিব পাৰি, য'ত নেকি নো কাট নো ব্লিডিং। আমাৰ কিডনিৰ বেলেগ বেলেগ জেগাত কিছুমান পাথৰ থাকে, বিভিন্ন ধৰণৰ পাথৰ আছে, আগতে এইবিলাক অপেন চাৰ্জাৰী কৰি উলিয়াব নোৱাৰি বা ড্ৰিল কৰিব বিচাৰি নাপায়, আমি সেইবিলাক সৰু লেজাৰ এটা ফাইবাৰ দি গৈ পেলাই ধুনীয়া কৰি পাথৰবিলাক গোটেই পৰিষ্কাৰ কৰি দিব পাৰি।
0: ইয়াৰ ফলত কিডনিত কিবা এফেক্ট হয় নেকি?
1: সাধাৰণতে এফেক্ট হোৱা দেখা নাযায়, কিছুমান ক্ষেত্ৰত কিছুমান পেচেণ্টৰ সেইটো কিডনি অনুযায়ী তেওঁৰ চবৰেটো একে নহয়, আকাৰটো কিছুমান বেলেগ থাকিব পাৰে, যদি তেওঁৰ ইনফেকশ্যন হৈ থাকে বাৰ বাৰ, তো কিছুমান থাকে, কিছুমান কিছুমানৰ ব্লিডিং চান্সটো বাঢ়ি যাব পাৰে, তো সেইবিলাক আগতে বুজাই দিয়া যায়। তাৰ প্ৰতিকাৰ আছে, এনেকুৱা তাৰ প্ৰতিকাৰ নাই, যদি সেইটো কিবা ইনফেকশ্যন বা কিবা হ'ব তাৰ প্ৰতিকাৰ থাকে, তো সেইখিনি গোটেইখিনি চালি জাৰি চাই পেলাই কোনটো পদ্ধতিত কৰিলে ভাল হ'ব সেই পেচেণ্টৰ লগত আলোচনা কৰি পেলাই আগবঢ়া যায়।
0: অসমত এতিয়া বহু চিকিৎসালয় আছে, এই চিকিৎসালয়সমূহত এনেধৰণৰ সুবিধা আপুনি ভাবে বৰ্তমান আছে?
1: আমাৰ অসমত এতিয়া বিশ্বৰ যিটো উন্নতমানৰ বস্তু আছে, আমাৰ কিডনি ট্ৰিটমেণ্টৰ কাৰণে গোটেইখিনি আছে, আৰু বিশ্বমানৰ আমাৰ ইউৰোলজিষ্ট গোটেই অসমত ভৰ্তি হৈছে।
0: হয়, তেনেহ'লে আমি বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিব আচলতে নালাগে। হয়, আমি অসমতে পাৰোঁ, কেৱল ৰোগীয়ে নিজৰ মনৰ যি শক্তি সেয়া বৃদ্ধি কৰিব লাগিব আচলতে, আৰু নিজে সাৱধান হ'ব লাগিব, চিকিৎসকৰ পৰামৰ্শ প্ৰতিটো ক্ষেত্ৰত ল'ব লাগিব। ছাৰ, বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই যি সমস্যা, প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাত বহুতে এতিয়াও কিন্তু গাঁৱলীয়া ঔষধ বুলি কওঁ কিছু ব্যৱহাৰ কৰে, যে এই ধৰক দুপৰ টেঙাৰ পাত খালো মোৰ সমস্যা সমাধান হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে?
1: দুপৰ টেঙাৰ পাতটো সম্বন্ধত মই মোৰ নিজৰ একদম একেবাৰে চাইণ্টিফিক এভিডেন্স মই পোৱা নাই, কিন্তু মই শুনিছিলোঁ এজন আয়ুৰ্বেদিক লোক মানুহক, তেখেতে কৈছে যে তেওঁ ডায়েবেটিক এফেক্ট থাকে, ডায়েবেটিক মানে পানীৰ যিটো আমাৰ পৰিমাণটো কিডনিত বঢ়াই দিয়ে, তেতিয়া ৱাশ আউট যিটো হয়, তো সেই ক্ষেত্ৰত যদি সৰু পাথৰ থাকে সম্ভৱ সেইটো সৰু পাথৰ থাকিলে ওলাই যাব পাৰে, বা পাথৰ প্ৰতিকাৰ পৰা পাৱে পাব পাৰে, পাথৰ যাতে ভৱিষ্যতে নহয় সেইটো ক্ষেত্ৰত সুফল পাব পাৰে। সেইটো ওপৰত মই একো নিগেটিভ বা পজিটিভ কমেণ্ট নিদিওঁ, জাষ্ট মই এইটো মই জাষ্ট এজন আয়ুৰ্বেদিক ডক্টৰৰ পৰা সুধি পেলাই জানাহে বস্তু, মই সুধিছিলোঁ তেখেতক কি হয় একচুৱেলি মানে।
0: আৰু ধৰক কিছুমানে কিন্তু কেৱল সেয়াই নহয়, নিজেও চিকিৎসা কৰে, বহুত দেৰিকৈ যেতিয়া সমস্যাটো বাঢ়ি যায় তেতিয়াহে চিকিৎসকৰ ওচৰত আহে।
1: হয়, নিশ্চয় নিশ্চয়, সেইটো মানে আমি এৱাৰনেছটো আনিব লাগিব, আমাৰ যিটো সতৰ্কতা বৃদ্ধি কৰাৰ কাৰণে আপোনালোক আছে, আপোনালোকে মানে জৰিয়তেই আজিকালি ৰাইজে বহুতখিনি বস্তু গম পায়, তো সেইকাৰণে আমাৰ আজিকালি সৰু সৰু পাথৰো আহি যায়, আজি সৰু ছোৱালী এজনী আহিছে 7 বছৰৰ, তাইৰ 6-7 4 mm পাথৰ এটা হৈছে, তাই সেই যিটো তেওঁৰ দেউতাক সতৰ্ক হৈছে কাৰণে লৈ আহিছে, লগে লগে তো আমাৰ ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিব পৰা যাব, সেই ক্ষেত্ৰত আমি বহুত সুবিধা হৈছে আজিকালি।
0: স্যার, আপুনি কৈছে সৰু ছোৱালী, বৰ্তমান এই সমস্যা কিন্তু সৰু শিশুসকলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, আগতকৈ বহুত বেছি এতিয়া বৃদ্ধি পাইছে, কিহৰ বাবে?
1: এইটো আপোনাৰ সেই একেই আৰু, এইটো জেনেটিকেল কণ্ডিশ্যনো হ'ব পাৰে, জেনেটিকেল কণ্ডিশ্যন একদম সৰুৰ পৰা হয় কেতিয়াবা।

0: গছৰ বাচ্চাৰো পাথৰ হ'ব পাৰে আৰু যিটো আমাৰ খাদ্যভাগ বা কিছুমান মেটাবলিক কিছুমান ডিজিজ থাকে মেটাবলিক ডিজিজ মানে যিটো আমাৰ ইনহেৰিটেড বংশগতভাৱে আহি থাকে সেইবিলাক ডিজিজতো আপোনাৰ এইবিলাক হ'ব পাৰে।
1: ছাৰ প্ৰথমতে আপুনি এটা কথা উনুকিয়াইছিল যে বৰ্তমান সময়ত পুৰুষ মহিলাৰ এটা ডাঙৰ সমস্যা হৈছে যৌন সম্বন্ধীয় কিছুমান সমস্যা, এই সমস্যাসমূহনো কি বা কিহৰ বাবে বৃদ্ধি পাইছে অকণমান ক'ব নেকি?
0: বেছিভাগ যিটো সমস্যা দেখা যায় আমাৰ ষ্ট্ৰেছ ৰিলেটেড সমস্যা বুলি ক'ব লাগিব, তেওঁলোকৰ মানে বিয়াৰ কিছু নিশ্চিল কিছু বছৰ সময়তে হাজবেণ্ড ৱাইফ দুজনে কাম কৰে, দুজনে অফিচত ব্যস্ত থাকে, দুজনৰ টাইমিং বেলেগ বেলেগ থাকে, লগ পোৱা নাযায়, যিটো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ব লাগে সেই আণ্ডাৰষ্টেণ্ডিংটো নাহে, ৰিলেশ্যনশ্বিপৰ ষ্টেবিলিটি থাকিব লাগে সেইটো পটককৈ নাহে, তো সেইকাৰণে কি হৈছে আমাৰ এই যিটো যৌনগত সমস্যা বা ছেক্সুৱেল প্ৰব্লেমবিলাক সেইবিলাকো বৃদ্ধি পাইছে, ইৰেক্টাইল ডিছফাংচন পুৰুষৰ ক্ষেত্ৰত বহুখিনি বৃদ্ধি পাইছে, তো সেইবিলাক আমাৰ ওচৰত পায়ে ৰোগীবিলাক আহি থাকে, মানুহখিনি আহি থাকে, সেইবিলাক যেতিয়া গম পাওঁ ঘৰতে ক'লে তো সেইটো মেইনলি চাইকলজিকেল বা ষ্ট্ৰেছ ৰিলেটেড বস্তুবিলাকে আমি বেছিকৈ পোৱা যায়। তাৰ লগতে কিছুমান আছে যিবিলাকৰ হাইপাৰ কলেষ্ট্ৰল বা কলেষ্ট্ৰল বৃদ্ধি হোৱা বেমাৰ বা যদি চুগাৰটো থাকে, ডায়েবেটিছ থাকে, উচ্চ ৰক্তচাপ, তো সেইখিনি মানুহক এই বস্তুটো ইৰেক্টাইল ডিছফাংচনটো বাঢ়ি গৈছে। আজিকালি বেছিভাগ ষ্ট্ৰেছৰ কাৰণে বহুত মানে স্মকাৰ্ছ ক্ৰনিক স্মকাৰ্ছ হৈ গৈছে, স্মকিং কৰা মানুহৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পাইছে, এলকহলিজিম যদি ডেইলি যদি এলকহল লয় তেওঁলোকৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পায়, তো তেনেকুৱা ধৰণে আজিৰ যুগত অকণমান বস্তুটো বৃদ্ধি হৈছে।
1: ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ বা এই সমস্যা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ?
0: এইখিনি বস্তু এভইড কৰি লওক, ব্লাড চুগাৰটো ভালকৈ কণ্ট্ৰল কৰি ৰাখিব লাগিব, যেতিয়াই ৰেগুলাৰ চেক কৰিব যেতিয়াই পাৰিব তেতিয়া চিকিৎসকৰ ওচৰত যাওক, তেওঁলোকে মেডিচিনবিলাক চেঞ্জ কৰি থাকিব, প্ৰেছাৰৰ কাৰণে দৰৱটো যিখিনি দৰৱ এডভাইচ কৰা যায় সেই দৰৱখিনি ভালকৈ খাই থাকক, কলেষ্ট্ৰলৰ কাৰণে যিখিনি এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে, লগত দৰৱখিনি খাব লাগিব, যিখিনি খাদ্য পৰিহাৰ কৰিব লাগে সেইখিনি বাদ দি পেলাই চলিব লাগিব, পানীৰ পৰিমাণটো ঠিকে থাকিব লাগিব, চবতকৈ ওপৰত নিজৰ সম্বন্ধবিলাক ভালকৈ মেইনটেইন কৰি ৰাখিব লাগিব, সেইটো কাৰণে চবেই জানে কিন্তু আমাৰ কৰা নহয়। আমাৰ সমাজত দেখা যায় আজিকালি আমাৰ যিটো ফাষ্ট লাইফ বা যিটো ডিজিটেল লাইফ হৈ গৈছে তাৰ কাৰণে আমি মোবাইলত বেছি ব্যস্ত থাকোঁ, নিজৰ পৰিবাৰৰ লগত হেৰি, তো সেইখিনি ল'ৰা ছোৱালীতকৈ বা পৰিবাৰতকৈ মোবাইলত বেছি সময় ব্যস্ত থকা যায়, তো সেইখিনি মই অকণমান যদি পৰিৱৰ্তন কৰিব পাৰে সেইখিনি বেছি কষ্টও নহয়, তো তেতিয়া সম্বন্ধবিলাকো বেছি সুমধুৰ হৈ উঠিব।
1: হয়, আচলতে ডিজিটেলৰ যুগত আমি বসবাস কৰোঁ বুলি কৈ কৈ বৰ্তমান আমাক মোবাইলেহে যেন আমাক চলাইছে, আমি মোবাইলক চলোৱা নাই, এনে এক পৰিস্থিতিৰ আচলতে উদ্ভৱ হৈছে যাৰ ফলত এতিয়া সম্বন্ধসমূহো লাহে লাহে যেন এটা দূৰত্ব বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত কিন্তু আমাৰ বেমাৰেও আমাৰ দেহত বাহ লৈছে, এটা খুব ডাঙৰ কথা আচলতে ছাৰে কৈছে আৰু এই ক্ষেত্ৰতো কিন্তু আমি মনোযোগ দিয়াটো অতিকৈ উচিত। ছাৰ আপুনি খুব সুন্দৰকৈ আমাৰ শ্ৰোতাসকলক কৈ গৈছে যে আমি কি কৰা উচিত প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে, সেয়া হয় প্ৰস্ৰাৱজনিত সমস্যাই হওক, বিকৰ সমস্যা হওক, বা এই যি আপুনি কৈছে আমাৰ বৰ্তমান দূৰত্বৰ সমস্যা সম্বন্ধৰ সকলো ক্ষেত্ৰত আপুনি খুব সুন্দৰকৈ উনুকিয়াই গৈছে। ইয়াৰ মাজতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে UTI যি সমস্যা, সেই সমস্যা প্ৰায়ে দেখিবলৈ পোৱা যায়, এবাৰ হ'ল আকৌ এবাৰ হ'ল, এগৰাকী ৰোগীৰ বহুবাৰ হোৱা দেখিবলৈ পোৱা যায়, কিয়?
0: সেই ক্ষেত্ৰত হয় মানে আমাৰ ইনফেকশ্যনৰ চ'ৰ্চ থাকে, বেক্টেৰিয়া থাকে, সেই বীজাণুটো হয় বাৰ বাৰ সোমাই আছে, নহ'লে বহুত ক্ষেত্ৰত কি হয় আমি যেতিয়া প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰোঁ আমাৰ এবাৰ UTI হ'ল, ইনফেকশ্যন হ'ল, দৰৱ খালোঁ, তাৰপিছতো আকৌ এমাহ বা দুমাহ পিছত সেই বেক্টেৰিয়াটো আকৌ উগ দিয়ে, তো কিহৰ কাৰণে আকৌ সেই ৰোগখিনি আকৌ কিহৰ কাৰণে আহে, তো বহু ক্ষেত্ৰত দেখা যায় যে কি আমাৰ যিটো ইউৰিনেৰী ব্লাডাৰ মানে মূত্ৰথলী তাত কিছুমান লেয়াৰ থাকে, কিছুমান কোষৰ তৰপ থাকে, তো প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰিলে 5 দিন বা 7 দিন দৰৱ খালে তো কিছুমান বেক্টেৰিয়া লুকাই যায় সেই তৰপৰ ভিতৰত, লুকাই পেলাই সি দুমাহমান ডেৰমাহমান পিছত যেতিয়া বেক্টেৰিয়া দৰৱ চৰব নাই হেৰি নাই তেতিয়া আকৌ ওলাই আহি পেলাই নিজৰ কলনী বৃদ্ধি কৰে, বংশ বৃদ্ধি কৰে, আকৌ ইনফেকশ্যন হয়, তো সেইটো পৰিহাৰ কৰিবৰ কাৰণে কি কৰা যায় আমি সাধাৰণতে যিখিনি আমি ৰোগী পাওঁ তেওঁলোকক আমি এটা লং টাৰ্ম এটা এণ্টিবায়'টিক দিওঁ, সচৰাচৰ এই দৰৱটো ৰাতি খাব লগা হয়, ৰাতি খালে কি হয় ৰাতি যেতিয়া শুই থাকে ইউৰিনটো আমি নকৰোঁ, ইউৰিনটো জমা হৈ থাকে, সেই সময়খিনিতে সাধাৰণতে সেই লুকাই থকা বেক্টেৰিয়াবিলাক ওলাই আহে, তো সেই ৰাতি যেতিয়া দৰৱটো খাওঁ সেই দৰৱখিনিয়ে সেই বেক্টেৰিয়াবিলাক মাৰি পেলাই সেই এনেখিনিকে আমি ৰিকাৰেঞ্চবিলাক পৰিহাৰ কৰিব পাৰোঁ।
1: আৰু ছাৰ গৰমৰ দিনত এই সমস্যাটো অকণ বৃদ্ধি পায় নেকি?
0: বৃদ্ধি পায়, অকণ বৃদ্ধি পায়, গৰমৰ দুটা কাৰণ আছে, হ'ব পাৰে এটা পানী খোৱাটো কমি যায় তো সেইকাৰণে ৱাশ আউট হৈ নাযায়, আৰু 2 নম্বৰটো হৈছে আপোনাৰ কনষ্টিপেশ্যনটো বেছি হয় গৰমৰ দিনত, যিটো পানীৰ পৰিমাণ কমি যায়, কনষ্টিপেশ্যনৰ লগত আমাৰ ইউৰিনেৰী লক্ষণবিলাকৰ বহুত সম্বন্ধ থাকে।
1: ছাৰ সুন্দৰভাৱে আপুনি শ্ৰোতাসকলক আমাৰ আজি বুজাই দিছে এই ৰোগ সন্দৰ্ভত, শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব?
0: কিডনীৰ সুস্বাস্থ্যৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে, প্ৰষ্টেটৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে, কিছুমান সৰু সৰু টেষ্ট আছে, এজন ডক্টৰে চিকিৎসকে ইউৰিনোস্কোপি পৰীক্ষা কৰে, আমি ডিজিটেল ৰেক্টাল এক্সামিনেশ্যন বুলি কয় বা আঙুলিৰে আমি প্ৰষ্টেটো চুই চাওঁ, সেইটো পিৰিয়ডিকেলি আফটাৰ 40 ইয়াৰ্ছ আমি সদায় কৰাটো উচিত, প্ৰষ্টেট হেল্থৰ কাৰণে এটা চিৰাম PSA বুলি টেষ্ট এটা আছে বা এটা বেছিক আল্ট্ৰাচাউণ্ড ইউৰোফ্লোমেট্ৰি সেইখিনি বেছি কৰি ল'ব লাগে, কিডনী ষ্ট'নৰ কাৰণে আমাৰ যিখিনি যদি কোনোবাই

মিডিয়াম ৱেভৰ 266.66 মিটাৰ কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো অন্ত পৰিল। আজি প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত মঞ্জু বড়ো আৰু ৰাজীৱ গগৈ, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, পৰিবহণত নয়ন দৈমাৰী আৰু প্ৰচাৰণ সহায়ক আছিল ত্ৰৈলোক্য বৰা। আমাৰ কাইলৈ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:55 আৰু বিয়লি 5:25 এই একে মিটাৰ আৰু একে বেণ্ডতে। পুনৰ আপোনালোকৰ মংগল কামনা কৰি প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি মই মল্লিকা দত্তই আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।